সুপ্রভাত, এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শনিবাৰ 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 15 দিন, 1948 শকাব্দৰ শাওন মাহৰ 10 দিন, 2026 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 1 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 40 ছেকেণ্ড গৈছে। আমাৰ অনুষ্ঠান প্ৰচাৰ হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ষ্টুডিঅ'ত আছোঁ মই বিনীতা ডেকা, ডিউটি ৰুমত আছে পৰিণীতা শইকীয়া, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুর ৰহমান, বিবেক শৰ্মা আৰু অমলেশ কলিতা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস আৰু বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো। এতিয়া নিবেদন কৰা হৈছে বন্দনা।

আজিৰ বন্দনা অনুষ্ঠানটি সজোৱা হ'ল ক্ৰমে নন্দিতা দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, ইলা কলিতা আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, প্ৰদীপ কুমাৰ বৰ্মনৰ কণ্ঠৰ লোকগীত, পংকজ দাস আৰু সংগীসকলে গোৱা টোকাৰী গীত আৰু ধনজিতা দাসৰ কণ্ঠৰ ভজনেৰে।

0: told Akashvani News that Meta's global team is expected to be questioned sometime in the middle of the next week. India has said the so-called elections in Pakistan-occupied Jammu and Kashmir, POJK, stand as a humiliating rejection of the Pakistani establishment. Briefing media in New Delhi, External Affairs Ministry spokesperson Randhir Jaiswal said Pakistani establishment continues to unleash ruthless force against peaceful civilians in POJK. He said the crackdown has resulted in the tragic death of over 40 civilians and serious injuries to many. Prime Minister Narendra Modi spoke with the Prime Minister of the United Kingdom, Andy Burnham, and congratulated him on assuming office. In a social media post yesterday, Mr. Modi said during their conversation, they agreed to work together across sectors such as technology, innovation, defence, security, clean energy, education, and people-to-people ties and take the India-UK Comprehensive Strategic Partnership to new heights. External Affairs Minister Dr. S. Jaishankar spoke to his Iranian counterpart Abbas Araghchi last evening and conveyed India's deep concerns over the ongoing hostilities in the West Asia region. During the telephonic conversation, Dr. Jaishankar strongly urged that attacks on commercial shipping and seafarers be avoided under any circumstance. At the Commonwealth Games in Glasgow, India delivered another outstanding performance yesterday, clinching historic gold medals in judo, securing a memorable double podium finish in the men's javelin throw, winning a first ever bronze medal in the decathlon and booking places for 10 boxers in their respective finals. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 730 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু মুকুতামালা।
2: সাহিত্যিক অম্বিকাগিৰি ৰায়চৌধুৰীয়ে লিখিছিল, মুক্তি বুলিলে যদি মানুহে বুজে যে ই কোনো এটা নিশ্চল অৱস্থা য'ত জীৱন এটাৰ বিচিত্ৰ বিকাশশীল ধৰ্ম পাহৰি গৈ চিন্তা চেতনাবিহীন জড়ত্বৰ অৱস্থা এটা প্ৰাপ্ত হয়, তেন্তে সেইটো ভুল বুজা হ'ব। কাৰণ যাৰ গতি নাই, বিকাশ নাই, প্ৰস্ফুৰণ নাই, বৈচিত্ৰ উন্মেষণৰ লগত যাৰ বিচ্ছেদ ঘটিছে, তাৰ মুক্তিয়েই বাকী আৰু বন্ধনেই বাকী। মুক্তিৰ স্বৰূপ হৈছে পূৰ্ণতা, য'ত গৈ জীৱনৰ যাৱতীয় গতিমানেই পূৰ্ণতাৰ পৰিপুষ্ট সোৱাদ পাই পৰিতৃপ্ত হয়, আত্মানন্দত আপ্লুত হৈ সকলো বিৰোধৰ আস্ফালন নিৰাশ কৰে। আগত মথাউৰি তুলি দি জীৱনৰ স্বাধীন গতিৰ ধাৰটো ভোটা কৰি থৈ দিব খোজাৰ কাৰণেই প্ৰচলিত বিধি ব্যৱস্থা আইনকাৰণৰ লগত বৰ্ধিষ্ণু জীৱনৰ বিৰোধ সদায় চলি আহিছে। সেইবাবে আমি দেখোঁ যুগে যুগে, বছৰে বছৰে, দিনে দিনে, মুহূৰ্তে মুহূৰ্তে পুৰণি বা প্ৰচলিত বিধি ব্যৱস্থা আৰু আইনকাৰণৰ ভেটি খুন্দি ধূলিচ্ছাত কৰি তাৰ ঠাইত নতুন বিধি ব্যৱস্থা প্ৰতিষ্ঠা কৰি তুলিবলৈকে মানুহ উত্তেজিত হৈ উঠে। সেইবাবেই কি ধৰ্মজগত, কি সমাজ জগত, কি ৰাজনৈতিক জগত, সকলোতে উত্থান পতনৰ বাতৰিবোৰ ইতিহাসত আমি ইমানকৈ পাওঁ। আজিও ৰাষ্ট্ৰীয় আৰু সামাজিক জগতত যি ভীষণ পৰিৱৰ্তনৰ সূচনা চলিছে, সেইটো পুৰণিৰ বান্ধোন এৰি নতুনকৈ আগুৱাই যোৱাৰ অদম্য স্পৃহাহে। পুৰণিটো একেবাৰে অৱহেলাৰ বস্তু নহ'লেও নতুনত্ব প্ৰয়াসীৰ পক্ষে সি সম্পূৰ্ণ গ্ৰহণীয় নহয়। নতুন তেজাল ফূৰ্তিৰ লগত পুৰণিৰ বুঢ়া নাৰীৰ থাকে ঠিকে খাপ খোৱা সংযোগৰ ঠাই নাই বোলা মতটোহে আজি প্ৰবল। মানুহৰ জীৱনৰ স্বাধীন বিকাশটো দুফালৰ পৰা দুটা প্ৰবল শক্তিয়ে প্ৰতিহত কৰি ৰাখিবলৈকে সদায় সচেষ্ট হৈ আছে, যদিও জীৱনৰ জীৱন্ত শক্তিৰ প্ৰভাৱত তিষ্ঠিব নোৱাৰি সি সদায় পৰাজিত হৈ নতুনৰ বাবে বাট এৰি দিবই লাগিছে। জীৱনৰ মুক্ত গতিক ঠেকাই ৰাখিবলৈকে চেষ্টা কৰা এই দুটি শক্তিৰ এটা হৈছে সামাজিক শক্তি আৰু আনটো হৈছে ৰাষ্ট্ৰীয় শক্তি। জীৱনৰ মুক্ত পথ নিৰ্দেশ কৰি দিবলৈকে এই দুটা শক্তিৰ আৱশ্যকতা নাই বুলি ক'ব নোৱাৰি, কিন্তু জীৱনৰ বিচিত্ৰ বিকাশশীল সনাতন ধৰ্মটোৰ ফালে নেওচা দি পুৰণিৰ ঘূণীয়া দণ্ড হাতত লৈয়ে যেতিয়া এই দুই শক্তিয়ে মানুহ শাসন কৰিবলৈকে দিহা কৰে, তেতিয়া মানুহৰ বিকাশশীল গতিৰ পক্ষে ইয়াৰ আৱশ্যকতা নোহোৱা হয়। তেতিয়া এই দুয়োটা শক্তিয়ে মানুহৰ জীৱনী শক্তিৰ বশৱৰ্তী হৈ চলিব লগাত পৰে। নচলিলে দুয়োফালৰ সংঘৰ্ষণত বিপ্লৱ অশান্তিৰ আৰকাল মাথোন দুয়োপক্ষই সমানে ভোগ কৰিব লাগে। এই ক্ষেত্ৰত সামাজিক

শক্তি আৰু ৰাষ্ট্ৰীয় শক্তি দুয়োটাৰ কোনোটোৰ প্ৰভাৱ কম নহয়। এটাৰ সংযোগ মানুহৰ দৈনন্দিন জীৱনৰ লগত আৰু আনটো সংশ্লিষ্ট মানুহৰ ব্যৱহাৰিক জীৱনৰ সৈতে। দুয়োটাৰে প্ৰভাৱ মানুহে এৰাব নোৱাৰে, অথচ দুয়োটাৰ শাসনকেই মানুহে এৰাই আহিছে। যেতিয়া মানুহে দেখিছে যে তাৰ নতুন জীৱনৰ বৰেণ্য আশা আকাংক্ষাৰ পক্ষে এই পুৰণিৰ শাসন উপযোগী নহয়, এই পুৰণিৰ আক্ৰোশ এৰাই মুক্ত হৈ ওলাবৰ নিমিত্তে মানুহৰ জীৱনত এটা বিশেষ মুহূৰ্ত প্ৰতিফলিত হয়। যেতিয়া মানুহে নিজে গম পায় মানুহ এটা অৱহেলাৰ বস্তু নহয়, মানুহৰ এটা আত্মসম্ভ্ৰম আছে, মানুহৰ মনুষ্যত্ব বোলা এটা সত্তা আছে যিটো সি আপোন বুলি গ্ৰহণ কৰিব নোৱাৰা, তাৰ জীৱনৰ মুক্ত গতিৰ লগত খাপ খুৱাই ল'ব নোৱাৰা শাসনৰ তলত পৰি অপমানিত হ'বলৈ ধৰিছে, তেতিয়া মানুহে পুৰণিৰ প্ৰভাৱ জাৰি জোকাৰি পেলাই নতুনক আলিংগন কৰিবলৈ আগবাঢ়ি যায়। মুকলিৰ আহ্বানত মতলীয়া হোৱা মানৱ জীৱনৰ এই মুক্ত গতি ঠেকাই ৰাখিবৰ শাসনবিধি কোনো পাৰ্থিৱ শক্তিৰেই নাই।

0: পৰি অপমানিত হ'বলৈ ধৰিছে, তেতিয়া মানুহে পুৰণিৰ প্ৰভাৱ জাৰি জোকাৰি পেলাই নতুনক আলিংগন কৰিবলৈ আগবাঢ়ি যায়। মুকলিৰ আহ্বানত মতলীয়া হোৱা মানৱ জীৱনৰ এই মুক্তগতি ঠেকাই ৰাখিবৰ শাসনবিধি কোনো পাৰ্থিৱ শক্তিৰেই নাই।
1: আজিৰ মুকুতামালা অম্বিকাগিৰি ৰায়চৌধুৰীৰ ৰচনাৰ পৰা লোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক পণ্ডিত শিৱ কুমাৰ শৰ্মাৰ সন্তুৰ বাদন, ৰাগ বিভাষ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত শিৱ কুমাৰ শৰ্মাই বজোৱা সন্তুৰত ৰাগ বিভাস শুনিলে।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰুমী বসুমতাৰীৰ কণ্ঠৰ বৰগীত। প্ৰথমে এয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত।

ৰুমী বসুমতাৰীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীতটি শুনিলে। শিল্পীৰ কণ্ঠত এইবাৰ শুনক মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত।

ৰুমী বসুমতাৰীৰ কণ্ঠৰ বৰগীত দুটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

নিশা 8:02 দৃষ্টিপাত। এই অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনাৰ বিষয়ে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাক্তৰ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই, আগধৰিব অৰুণিমা গোস্বামীয়ে। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, এই বিষয়ে আলোচ কৰিব ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন কুমাৰ শৰণীয়াই, আগধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা, প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:45 হিন্দী ভাষা শিক্ষাৰ পাঠ অনুষ্ঠানৰ বিষয় ক্ৰিয়া, যুগুতাই আগবঢ়াব ৰীণা বিশ্ব শৰ্মাই। দিনৰ 12:15 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত উদীয়মান কণ্ঠশিল্পী আকাংক্ষা মালাকাৰৰ সৈতে হোৱা সাক্ষাৎকাৰ, সাক্ষাৎগ্ৰহণ ভাস্কৰ শইকীয়াৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 10:30 ডক্টৰ ভূপেন হাজৰিকাৰ জন্মশতবৰ্ষ উপলক্ষে বিশেষ অনুষ্ঠান আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত মঞ্জুস্না গোস্বামী, কুল বৰুৱা, দেৱজানী দাস, সৌৰভজ্যোতি মহন্ত আৰু ভাস্বতী ডেকাৰ কণ্ঠৰ গীত। পুৱা 7:30 উপন্যাস পাঠ অনুষ্ঠানত দিলীপ ফুকন ৰচিত উপন্যাস জলপদুমৰ পাঞ্চৈৰ 11 খণ্ড, পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। পুৱা 7:15 আজি পুৱা, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 9:15 জিলাৰ ৰেহৰূপ, পুৱা 9:20 আৰু 10:00 হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠান।

পুৱা 9:45 অসমা সুষমা অনুষ্ঠানত এখনি আলেখ্য মই গাওঁ তোমাৰেই গান, ৰচনা ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা উৎপল দত্ত আৰু ঋতুপৰ্ণ দাসৰ। দিনৰ 11:05 পৰাগমালা লাইভ, 11:30 বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দশম খণ্ড, ৰচনা কন্দৰ্প কুমাৰ শৰ্মাৰ, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মা আৰু অশোক ভট্টাচাৰ্যৰ। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 হাফেজা বেগম চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত। দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত চি আৰ ব্যাসৰ কণ্ঠৰ খেয়াল ৰাগ শুদ্ধ চৰং। 1:50 পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীতেৰে সজোৱা অনুষ্ঠান মৌটুকাৰীৰ মাত। 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান। বিয়লি 3:05 আধুনিক গীত, শিল্পী দেৱজিৎ সাহা। 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25, সন্ধিয়া 7:20 আৰু নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। সন্ধিয়া 6:40 নিবেদিতা ভট্টাচাৰ্যৰ কণ্ঠৰ ৰবীন্দ্ৰসংগীত। 7:05 বৃন্দগান। 7:35 পূবালীৰ সুৰত আনন্দ ইংতিৰ কণ্ঠৰ কাৰ্বি গীত।

নিশা 9 বজাত চিত্ৰগীত, 9:30 বজাত আলাপ অনুৰাগ অনুষ্ঠানত অনুপম চৌধুৰীৰ জীৱন আৰু কৰ্মৰাজীৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যলানিৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10 বজাত অখিল ভাৰতীয় সংগীতৰ অনুষ্ঠানত চিন্ময়া ছিষ্টাৰ্ছ উমা আৰু ৰাধিকাৰ দ্বৈতকণ্ঠৰ কৰ্ণাটকী সংগীত দিল্লী কেন্দ্ৰৰ পৰা ৰিলি কৰি শুনোৱা হ'ব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: অগ্নিযুগৰ গান,
3: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
4: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
3: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত,
4: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: আধুনিক প্ৰযুক্তিলৈ সাধাৰণ ৰাসায়নিক মৌলৰ অৱদান প্ৰথম ভাগ। দ্বিতীয় বিশ্বযুদ্ধৰ পাছতেই বিজ্ঞানৰ ক্ষেত্ৰখনত এক অভূতপূৰ্ব অগ্ৰগতি আৰম্ভ হয়। ৰকেট বিজ্ঞান, ইলেক্ট্ৰনিক্স আৰু ইয়াৰ লগে লগে কম্পিউটাৰ প্ৰযুক্তিবিদ্যাৰ দ্ৰুত উন্নতিয়েই মানুহক চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম কৰি তোলে। সচৰাচৰ দেখি থকা মৌলবিলাকে কম্পিউটাৰ, কৃত্ৰিম উপগ্ৰহ, নিউক্লিয় শক্তি, সৌৰকোষ আদি ক্ষেত্ৰত বিভিন্ন ধৰণে প্ৰয়োগ হ'বলৈ লয়। বহুদিন ধৰি সচৰাচৰ ব্যৱহাৰ হৈ থকা মৌলবোৰেও নতুন যুগৰ প্ৰযুক্তিবিদ্যালৈ প্ৰভূত অৰিহণা যোগাইছে। পৰ্যাবৃত্ত তালিকাৰ প্ৰথম 10টা মৌলৈ ইতিমধ্যে মহাকাশ বিজ্ঞান, শক্তি আৰু কম্পিউটাৰ প্ৰয়োগৰ ক্ষেত্ৰত নৱ নৱ উপযোগিতা বিচাৰি পাইছে। ইয়াৰে ভিতৰত হ'ল এবিধ হাইড্ৰজেন। বিশ্বব্ৰহ্মাণ্ডত অতি প্ৰচুৰ পৰিমাণে পোৱা মৌল হৈছে হাইড্ৰজেন। ই সৰ্বমুঠ পৰমাণুৰ শতকৰা 93 ভাগ আৰু বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বমুঠ পদাৰ্থৰ শতকৰা 76 ভাগ। ঐতিহাসিক এপ'ল' 11 চন্দ্ৰ অভিযানত ব্যৱহৃত ছেটাৰ্ন 5 ৰকেটত এই পৰ্যালোক ব্যৱহাৰ কৰা হৈছিল। এই ৰকেটবোৰক তুহিন ৰকেট বোলা হয় কাৰণ ইয়াত ব্যৱহৃত পৰ্যালোক তৰল অক্সিজেন আৰু তৰল হাইড্ৰজেন নিম্ন উষ্ণত জমা কৰি ৰখা হয়। আটাইতকৈ পাতল গেছ হোৱা হেতুকে হাইড্ৰজেন এসময়ত সাধাৰণ আৰু নিয়ন্ত্ৰণক্ষম দুই ধৰণৰ বেলুন উৰাবলৈ ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইয়াৰ তীব্ৰ দাহ্যতাৰ বাবে দ্বিতীয় আটাইতকৈ পাতল গেছ হিলিয়ামে সেই স্থান দখল কৰে। আজিকালি ঔদ্যোগিক হাইড্ৰজেনৰ আধাখিনিয়েই এমনিয়ামলৈ ৰূপান্তৰ কৰা হয় আৰু পিছত ইয়াক উৰ্বৰক আৰু বিস্ফোৰক দ্ৰব্য প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয়। ঔদ্যোগিকভাৱে ভেষজ তেল আৰু হাইড্ৰজেনৰ সংযোজনৰ দ্বাৰা বনস্পতি তৈয়াৰ কৰা হয়। যিহেতু হাইড্ৰজেনৰ দহনত পানীৰ বাহিৰে অন্য কোনো পদাৰ্থ সৃষ্টি নহয়, ইয়াক ভৱিষ্যতৰ ইন্ধন হিচাপে বেছ গুৰুত্ব দিয়া হৈছে। ইয়াক অতি সুবিধাজনকভাৱে বিদ্যুৎ উৎপাদনৰ বাবে ইন্ধন কোষত ব্যৱহাৰ কৰিব পাৰি আৰু এই প্ৰক্ৰিয়াত পানী এক উপজাত দ্ৰব্য হিচাপে পাব পাৰি। এনেধৰণৰ কোষ আমেৰিকাৰ পৰা চন্দ্ৰলৈ চলোৱা এপ'ল' অভিযানসমূহত ব্যৱহাৰ কৰা হৈছিল। হিলিয়াম, যদিও হিলিয়াম বিশ্বব্ৰহ্মাণ্ডৰ দ্বিতীয়টো প্ৰচুৰ পৰিমাণে পোৱা মৌল, তথাপি এই গেছ পৃথিৱীত বিৰল। পৃথিৱীত আৱিষ্কাৰ হোৱাৰ 27 বছৰ আগেয়ে এই গেছৰ উপস্থিতি সৌৰ বৰ্ণালীত ধৰা পৰিছিল। সকলো নক্ষত্ৰই হাইড্ৰজেন আৰু হিলিয়ামৰ দ্বাৰা গঠিত। 1903 চনতেই এগৰাকী ৰসায়নবিদ উইলিয়াম ৰামজে দেখুৱালে যে হিলিয়াম হৈছে ৰেডিয়ামৰ তেজস্ক্ৰিয় অৱক্ষয়ৰ ফলত সৃষ্টি হোৱা এবিধ পদাৰ্থ। তেওঁৰ পৰীক্ষাটো হ'ল এটা মৌল আন এটা মৌললৈ ৰূপান্তৰ হোৱা মৌলান্তৰ প্ৰক্ৰিয়াৰ এক আগতীয়া উদাহৰণ। যিহেতু অতি নিম্ন উষ্ণতাত হিলিয়াম তৰল অৱস্থা প্ৰাপ্ত হয়, সেইবাবে অতি নিম্ন উষ্ণতা প্ৰয়োজন হোৱা ক্ষেত্ৰবোৰত ইয়াক ব্যৱহাৰ কৰা হয়।

উদাহৰণস্বৰূপে তুহিন কৌশল। অতি পাতল আৰু অদাহ্য হোৱা বাবে ইয়াক বতৰ বিজ্ঞানৰ বেলুন আৰু পুতলা বিমান উৰাবলৈও ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়।

0: জ্ঞান বিজ্ঞান অনুষ্ঠানটি যুগুতাই আগবঢ়ালে প্রবাল কুমাৰ শৰ্মাই।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: আছাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে' আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।
2: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ।

0: এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ মন কি বাত সংগীত নাটক খেল আৰু প্ৰতিটোপলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in ত নতুন ভাৰত ন ৰূপত আকাশবাণী আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528
0: আকাশবাণী গুৱাহাটী সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। পুৱাৰ বাতৰি পঢ়িছো সমুজ্জ্বল ভৰদ্বাজে। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। সাম্প্ৰতিক বানত অসমৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। নতুন দিল্লীত কালি ভাৰত আৰু লেছথোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে আৰু 135 সংখ্যক ইণ্ডিয়ান অইল দুৰান কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। অন্ধ্ৰপ্ৰদেশ ভ্ৰমণকালত শ্ৰীমোদীয়ে ভিজিয়ানগৰম জিলাৰ ভোগাপুৰমত 18,000 কোটিৰ অধিক ধনৰ ব্যয়েৰে নিৰ্মাণ কৰা বিভিন্ন উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ প্ৰতি উচৰ্গা কৰাৰ লগতে আন ভালেমান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ভ্ৰমণকালত প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি ভোগাপুৰমত অল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰিব। ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰে 5,600 কোটিৰ অধিক টকাৰে বিকশাই তোলা এই গ্ৰীণফিল্ড বিমানবন্দৰটো বছৰি 60 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ সজাই তোলা হৈছে। এই বিমানবন্দৰটোৱে অন্ধ্ৰপ্ৰদেশৰ সেই অঞ্চলটোত পৰ্যটন, বাণিজ্য, বিনিয়োগ আৰু নিয়োগৰ সুবিধা সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। একেদৰে প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমৰ ASIP ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পটোত 460 কোটিৰো অধিক টকা বিনিয়োগ কৰা হৈছে। ভাৰত ছেমিকণ্ডাক্টৰ মিছনৰ অধীনত এয়া হ'ব ৰাজ্যখনৰ প্ৰথমটো ছেমিকণ্ডাক্টৰ নিৰ্মাণ কেন্দ্ৰ। এই কেন্দ্ৰটোত প্ৰতি বছৰে প্ৰায় 96 লাখ ছেমিকণ্ডাক্টৰ চিপ নিৰ্মাণ কৰিব পৰা যাব আৰু ইয়াৰ জৰিয়তে অঞ্চলটোত নিয়োগৰ সুবিধাও বৃদ্ধি পাব। শ্ৰীমোদীয়ে আজি ভ্ৰমণতে ৰাজ্যখণ্ডৰ শক্তিখণ্ডৰ বিশেষ প্ৰকল্প মুকলি কৰিব। তেওঁ লগতে প্ৰায় 3,550 কোটি টকাৰে বিকশাই তোলা কুৰনুল বায়ু শক্তি এলেকা আৰু অন্ধ্ৰপ্ৰদেশৰ সৌৰশক্তি এলেকাৰ A আৰু B অংশ মুকলি কৰিব। তেওঁ অনন্তপুৰমৰ আন এটা শক্তি প্ৰকল্প ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিব। এই প্ৰকল্পসমূহে কুৰনুল আৰু অনন্তপুৰমৰ শক্তিখণ্ডৰ দ্ৰুত উন্নয়ন সাধন কৰিব। প্ৰধানমন্ত্ৰীয়ে ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে জড়িত ভালেকেইটা প্ৰকল্প মুকলি কৰিব। ইয়াৰ ভিতৰত লিংগসমুদ্ৰমৰ এখন দলঙো আছে। এই প্ৰকল্পসমূহে বিজয়ৱাড়া আৰু বিভিন্ন চহৰৰ মাজৰ যানজঁট বহুলাংশে হ্ৰাস কৰাৰ লগতে পথ সুৰক্ষা বৃদ্ধি কৰাত সহায় কৰিব। এই প্ৰকল্পসমূহে বিশাখাপট্টনম আৰু হায়দৰাবাদৰ মাজত আঞ্চলিক সংযোগ ত্বৰান্বিত কৰিব আৰু ভ্ৰমণ দূৰত্ব তথা সময় হ্ৰাস কৰিব। অন্ধ্ৰপ্ৰদেশ ভ্ৰমণৰ পাছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকলৈ ৰাওনা হ'ব। শ্ৰীমোদীয়ে আজি মহীশূৰত উপস্থিত হৈ স্বামী বিবেকানন্দ সাংস্কৃতিক যুৱ কেন্দ্ৰ বিবেক স্মাৰক মুকলি কৰিব। তেওঁ তাত উপস্থিত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব। এই বিবেক স্মাৰকে 1892 চনত স্বামী বিবেকানন্দই মহীশূৰলৈ কৰা ঐতিহাসিক ভ্ৰমণৰ স্মৃতি উজ্জ্বল কৰি তুলিছে। ঐতিহাসিক নিৰঞ্জনা মঠত অৱস্থিত এই বিবেক স্মাৰকটো 81,000 বৰ্গফুট এলেকাত নিৰ্মাণ কৰি উলিওৱা হৈছে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি এই কেন্দ্ৰটোত বিশেষ সুবিধাৰ দিহা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী এণ্ডি বাৰ্ণহামক নতুন পদবীৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে। শ্ৰীমোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি আলোচনাকালত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা সৰ্বাত্মক কৌশলগত সহযোগিতাক অধিক আগুৱাই নিয়াৰ লগতে প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, নিৰাপত্তা, নিকা শক্তি, শিক্ষা আৰু জনসাধাৰণৰ মাজত থকা সম্পৰ্কৰ বিষয়ে কথা পাতে। তেওঁ লগতে কয় যে শেহতীয়াকৈ সম্পন্ন হোৱা সৰ্বাত্মক অৰ্থনৈতিক আৰু বাণিজ্য চুক্তিৰ জৰিয়তে ভাৰত আৰু ব্ৰিটেইনৰ মাজত থকা বাণিজ্য আৰু বিনিয়োগৰ সুযোগসমূহ সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ উভয় দিশে

0: সহযোগিতাৰে কাম কৰিব। বাৰ্তালাপৰ সময়ছোৱাত শ্ৰীমোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। অসমৰ শেহতীয়া বান পৰিস্থিতি সামান্য উন্নত হৈছে। অৱশ্যে বৰ্তমানলৈও শিৱসাগৰ, চৰাইদেউ, গোলাঘাট, যোৰহাট আৰু নগাঁও জিলাৰ বহু অঞ্চল পানীত বুৰ গৈ আছে। প্ৰায় 379খন গাঁৱৰ 1,92,799 লোক ক্ষতিগ্ৰস্ত হৈছে। এই বানত ৰাজ্যখনৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এগৰাকী আৰু চৰাইদেউ জিলাত আন এগৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ আমালৈ আহিছে। ইয়াকে ধৰি এইবাৰৰ বানত অসমৰ মুঠ 82গৰাকী লোকৰ মৃত্যু হৈছে। এই বানত ৰাজ্যখনৰ ভালেসংখ্যক পশুধন ক্ষতিগ্ৰস্ত হৈছে। চৰাইদেউ জিলাৰ বান পৰিস্থিতি সন্দৰ্ভত জিলা আয়ুক্ত নেহা যাদৱে এইদৰে কয়।
1: মহান ডিষ্ট্ৰিক্ট আছে, তাত যদি বৰষুণ হয় আমি পুৰা যোগাযোগ ৰাখি আছোঁ, আমাৰ পুৰা পেটাৰ্ণ আমি তাত চাই আছোঁ। এতিয়া যিখিনি ইনফৰ্মেশ্যন মোৰ হাতত আছে, 4 বজালৈকে এতিয়া একো বৰষুণ পৰা নাই। যদি তাত বৰষুণ হ'ব আমি পুৰা প্ৰত্যেক ঘণ্টাত আমি পুৰা ট্ৰেক ৰাখি আছোঁ। আৰু যদি মই আপোনাৰ টাকক ৰিভাৰ জনাম, এইটো আমাৰ DL আছে 102.41 আৰু এতিয়া অলৰেডি এইটো 101K আচপাচ আমাৰ এইটো যিখিনি মই এতিয়া ৰিপৰ্ট পালোঁ লেটেষ্ট, এইটো 101 মিটাৰ যি আছে। চ' আমাৰ ডেঞ্জাৰ এতিয়া তাকক ক্ৰছ কৰা নাই। চ' দেখো আৰু তাকক যদি আমি চাওঁ, এইটো বহুত ষ্টেডিলি পানী বঢ়ি আছে। এনেকুৱা নাই কি বহুত তেজিছে এইটো বঢ়ি আছে। আমি মন ডিষ্ট্ৰিক্ট লগত পুৰা কথা কৰি আছোঁ, যদি তাত কিবা কাৰণে কিবা বৰষুণ হ'ব, কিবা ইউনো এনেকুৱা অৱস্থা হ'ব আমি জানি যাম। এষ্টিমা ৱাৰ্নিং যিখিনি আমি দেখিলোঁ আজি টিল 5 o'clock তাত পানী দেখাই আছিলে, বাট 5 o'clock পিছত পুৰা ক্লিয়াৰ স্কাই দেখাই আছে।
0: চৰকাৰে বানপীড়িত লোকসকলক সাহায্য সামগ্ৰী দিয়াৰ সমান্তৰালকৈ ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ বোকা পানী পৰিষ্কাৰকৰণৰ লগতে পুনৰ্বাসন কাৰ্য চলাই আছে। একেদৰে বিভিন্ন দল সংগঠনে বান ক্ষতিগ্ৰস্ত লোকসকললৈ আগবঢ়োৱা সাহায্য অব্যাহত ৰাখিছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। নতুন দিল্লীত কালি ভাৰত আৰু লেছথোৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা অনুসৰি বৈঠকত পূব আৰু দক্ষিণ আফ্ৰিকাৰ যুটীয়া সচিব জানিছ কেইন আৰু লেছথোৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক শাখাৰ মুখ্য সচিব থাবাং লেখেলাই সহ অধ্যক্ষতা কৰে। বৈঠকত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্কৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। আলোচনাকালত দুয়ো দেশৰ মাজত ৰাষ্ট্ৰসংঘৰ লগতে বিভিন্ন আন্তঃৰাষ্ট্ৰীয় মঞ্চত উন্নয়নমূলক সহযোগিতা, সামৰ্থ্য বিকাশ, মানৱীয় সাহায্য, দুৰ্যোগ সাহায্য আদি বিষয়সমূহে আগস্থান লাভ কৰে। উজবেকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছৈদভ বাখটিয়ৰ অডিলভিছে কাইলৈৰ পৰা 4-দিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব। ভাৰতৰ বিদেশ মন্ত্ৰালয়ে এই বিষয়ে প্ৰকাশ কৰিছে। ভ্ৰমণকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰপতি ভৱনত শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰাৰ লগতে ভাৰতৰ বিদেশ মন্ত্ৰী ডঃ এছ জয়শংকৰকো সাক্ষাৎ কৰিব। তেওঁ দিল্লীত হ'বলগীয়া এখন বাণিজ্যিক বৈঠকত অংশগ্ৰহণ কৰাৰ কথা আছে। উভয় দেশৰ দ্বিপাক্ষিক সম্পৰ্ক ত্বৰান্বিত কৰাৰ উদ্দেশ্যে বিগত 20 জুলাইত বিদেশ মন্ত্ৰী দুগৰাকীৰ মাজত টেলিফোনৰ জৰিয়তে আলোচনা হৈছিল। আলোচনাকালত অভ্যাগত বিদেশ মন্ত্ৰীগৰাকীয়ে কৌশলগত সহযোগিতাৰ ভিত্তিত সহযোগিতাৰ সকলো ক্ষেত্ৰতে ভাৰত আৰু উজবেকিস্তানৰ মাজত থকা দ্বিপাক্ষিক সম্পৰ্ক ধাৰাবাহিকভাৱে শক্তিশালী হৈ আহিছে বুলি মত পোষণ কৰিছিল। সত্য আৰু নিকট সম্পৰ্কৰ আধাৰৰ উপৰি ভাৰত আৰু উজবেকিস্তানৰ বিদেশ মন্ত্ৰীদ্বয়ৰ মাজত হোৱা নিয়মীয়া আলোচনাৰ জৰিয়তে দুয়োখন দেশে এই সম্পৰ্ক বজাই ৰখাত তেওঁ গুৰুত্ব আৰোপ কৰিছিল। অসম চৰকাৰে অহা 25 ডিচেম্বৰত মিছন বসুন্ধৰা চতুৰ্থ পৰ্যায়ৰ অধীনত ভূমি পুনৰ জৰীপ কৰিব। এয়া হ'ব 1960 চনৰ পাছত পদ্ধতিগত প্ৰথমটো ভূমি জৰীপ। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰি কয় যে অহা 4 বছৰত আধুনিক গ্ল'বেল নেভিগেশ্যন ছেটেলাইট ছিষ্টেম প্ৰযুক্তি ব্যৱহাৰ কৰি প্ৰায় 18,000 গাঁও সামৰি লোৱা হ'ব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ জাতি, মাটি আৰু ভেটি সুৰক্ষিত কৰি ৰখাটো চৰকাৰৰ অন্যতম প্ৰধান বিষয়। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই জ্যেষ্ঠ বিষয়াসকলৰ সৈতে 3টা ডাঙৰ পদক্ষেপ, প্ৰকল্প জৰীপ, প্ৰকল্প অসম আৰু প্ৰকল্প মাটি সন্দৰ্ভত পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰা বুলিও প্ৰকাশ কৰে। ইয়াৰ জৰিয়তে মিছন বসুন্ধৰাৰ চতুৰ্থ পৰ্যায়ৰ ভেটি গঠন কৰি প্ৰযুক্তি সক্ষম সংস্কাৰ আৰু সুশৃংখলিত ৰাজহুৱা সেৱাৰ জৰিয়তে ভূমি সম্পৰ্কীয় সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হৈছে। স্কটলেণ্ডৰ গ্লাছগোত চলি থকা কমনৱেলথ গেমছত অসম কন্যা লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে। খেলুৱৈগৰাকীয়ে ছেমিফাইনেলত টুভালুৰ তাৰোনা টাফাকিক 5-0 ব্যৱধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালিৰ দিনটোত ভাৰতৰ আন 9গৰাকী খেলুৱৈয়ে বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। কালিৰ দিনটোত ভাৰতৰ জুডো খেলুৱৈ অস্মিতা দেই মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত স্বৰ্ণ পদক অৰ্জন কৰে। এয়া হ'ল প্ৰতিযোগিতাখনৰ ইতিহাসত ভাৰতৰ প্ৰথমটো স্বৰ্ণ পদক। খেলুৱৈগৰাকীৰ সাফল্যত প্ৰধানমন্ত্ৰী, উপৰাষ্ট্ৰপতি আৰু কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই অভিনন্দন জ্ঞাপন কৰিছে। জুডোত কালি ভাৰতৰ হৰ্ষ সিঙে পুৰুষৰ 60 কিলোগ্ৰাম

ওজন শাখাত আন এটা স্বৰ্ণ পদক অৰ্জন কৰে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত হ'বলগীয়া আজিৰ প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FCয়ে বড়োলেণ্ড FCৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল পঞ্চমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটা পুনৰ পঢ়ি দিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি এদিনীয়া ভ্ৰমণসূচীৰে অন্ধ্ৰপ্ৰদেশ আৰু কৰ্ণাটকলৈ যাব। সাম্প্ৰতিক বানত অসমৰ 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। নতুন দিল্লীত কালি ভাৰত আৰু লেছথৰ যুটীয়া দ্বিপাক্ষিক সহযোগিতা আয়োগৰ ষষ্ঠখন বৈঠক অনুষ্ঠিত হয়। গ্লাছগো কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উপনীত হৈছে আৰু 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতা গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 7:55

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

শ্ৰী অৰবিন্দই কৈছিল, আপোনালোকে মাতৃভূমিৰ প্ৰগতিৰ হকে পৰিশ্ৰম কৰিব লাগিব, মাতৃভূমিৰ মন প্ৰফুল্লিত ৰাখিবলৈ ত্যাগ স্বীকাৰ কৰিব লাগিব।

প্ৰিয় শ্ৰোতা, স্বাধীন ভাৰতৰ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰথমগৰাকী সভাপতি আছিল দেৱেশ্বৰ শৰ্মা। তেখেত 1948 চনত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি আছিল। আজি তেখেতৰ স্মৃতি দিৱস। যোৰহাটত জন্মগ্ৰহণ কৰা দেৱেশ্বৰ শৰ্মাই গাঁৱৰ নামঘৰতেই প্ৰাথমিক শিক্ষা সাং কৰি যোৰহাটৰ বেজবৰুৱা হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল। 1916 চনত কটন কলেজৰ পৰা স্নাতক উপাধি লৈ 1920 চনত কলিকতাৰ ৰিপন কলেজৰ পৰা আইনৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছিল। 1927 চনত যোৰহাটত ওকালতি আৰম্ভ কৰি বিশিষ্ট আইনজ্ঞ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল দেৱেশ্বৰ শৰ্মাই। ছাত্ৰাৱস্থাতেই তেখেতে স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰিছিল। 1921 আৰু 1942 চনত তেখেতে কাৰাবাসো খাটিবলগীয়া হৈছিল। 1926 চনত পাণ্ডুত হোৱা কংগ্ৰেছ অধিৱেশনত স্বেচ্ছাসেৱক বাহিনীৰ অধিনায়ক আছিল তেখেত। 1952 চনত লোকসভাৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল দেৱেশ্বৰ শৰ্মা। 1957 চনত তেখেতে বিধানসভালৈ নিৰ্বাচিত হৈ মন্ত্ৰী পদ লাভ কৰিছিল। যোৰহাটৰ আঞ্চলিক গৱেষণাগাৰ, অভিযান্ত্ৰিক মহাবিদ্যালয়, বিজ্ঞান মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় আদিৰ প্ৰতিষ্ঠাত তেখেতে আগভাগ লৈছিল। দেৱেশ্বৰ শৰ্মা আছিল প্ৰথম অসমীয়া সাপ্তাহিক জনমভূমি কাকতৰ অন্যতম প্ৰতিষ্ঠাতা। এগৰাকী ভাষাতত্ত্ববিদ, লেখক, শিক্ষাবিদ তথা শিক্ষা প্ৰশাসক টাবুৰাম টাইডৰ আজি উপজাদিন। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ প্ৰতি তেখেতে উল্লেখযোগ্য অৱদান আগবঢ়াই থৈ গৈছে। মিচিং লোকনৃত্য, গীত বাদ্য আদি ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ বাবেও টাবুৰাম টাইডে অহোপুৰুষাৰ্থ কৰিছিল। মিচিং ভাষাৰ প্ৰতি তেখেতৰ বৰঙণিক সন্মান জনাই মিচিং আগম কেবাঙে তেখেতক আগম মিগাম বুলি বিভূষিত কৰিছে। 1942 চনৰ 1 আগষ্টত লখিমপুৰ জিলাৰ মিচিং সম্প্ৰদায়ৰ এখনি সৰু গাঁও ঘুনাসুতি আয়েংগিয়াত টাবুৰাম টাইডৰ জন্ম হৈছিল। লখিমপুৰ জিলাতেই হাইস্কুলৰ শিক্ষা সাং কৰি টাবুৰাম টাইডে উচ্চ শিক্ষাৰ বাবে কলিকতালৈ গৈছিল। আৰ্থিক সমৰ্থনৰ বাবে তেখেতে কলকাতাৰ উপকণ্ঠীয় অঞ্চল নৰেন্দ্ৰপুৰত অৱস্থিত ৰামকৃষ্ণ মিছন আশ্ৰমৰ ওচৰ চাপিছিল। ছাত্ৰবৃত্তিৰ বাবদ পাবলগীয়া ধন সমৰ্পণ কৰাৰ চৰ্তত ৰামকৃষ্ণ মিছনে তেখেতক সহায়ৰ হাত আগবঢ়াইছিল। 1963 চনত টাবুৰাম টাইডে ইংৰাজী বিষয়ত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল। 1970 চনত তেখেতে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত ভাৰতীয় প্ৰশাসনীয় সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ বাবে বাছনিভুক্ত হৈছিল। এনে পৰ্যায়ৰ সেৱাৰ বাবে বাছনিভুক্ত হোৱা তেখেতে আছিল অসমৰ প্ৰথমগৰাকী জনজাতীয় যুৱক। স্বাস্থ্য পৰীক্ষাত উত্তীৰ্ণ হ'ব নোৱাৰা হেতুকে তেখেতে সেই পদবী লাভ কৰা নাছিল। টাবুৰাম টাইড গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষায়তনিক পৰিষদৰো সদস্য আছিল। টাবুৰাম টাইড আৰু নহেন্দ্ৰ পাডুনৰ নেতৃত্বত 1968 চনত গুৱাহাটী মিচিং কেবাং নামৰ এটা অনুষ্ঠানৰ জন্ম হৈছিল। এই অনুষ্ঠানেই মিচিং ভাষা লিখাৰ বাবে বিজ্ঞানসন্মত লিপি ব্যৱহাৰ কৰাত আগভাগ লৈছিল। মিচিং ভাষাৰ সংৰক্ষণ আৰু উন্নয়নৰ উদ্দেশ্যে 1972 চনত মিচিং আগম কেবাং নামৰ এটা অনুষ্ঠানৰ জন্ম দিয়া হয়। মিচিং আগম কেবাঙৰ প্ৰতিষ্ঠাপক সভাপতি আছিল টাবুৰাম টাইড। তেখেতে স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে ইংৰাজী ভাষা শিক্ষাৰ এলানি অনাতাঁৰ পাঠ্যক্ৰমো প্ৰস্তুত কৰিছিল। তদুপৰি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ বাবে টাবুৰাম টাইডে মিচিং ভাষা শিক্ষাৰ এটা পাঠ্যক্ৰমো প্ৰস্তুত কৰি দিছিল। মিচিং ভাষা সম্পৰ্কীয় তেখেতৰ কৰ্মৰাজি মিচিং তথা বৃহত্তৰ অসমীয়া সমাজলৈ এক মূল্যৱান অৱদান।

এখনমান প্ৰকাশিত গ্ৰন্থ আছিল একুকি নিবন্ধ গ্লিমছেছ মিচিং গম্পীৰ কুমচুং বাণীকান্ত কাকতি দ্য মেন এণ্ড হিজ ৱৰ্কছ ফ'ক ছংছ অৱ দ্য মিচিংছ ইত্যাদি। এগৰাকী লেখক তথা ভাৰতীয় পুলিচ সেৱাত যোগদান কৰা প্ৰথমগৰাকী মিচিং জনগোষ্ঠীৰ লোক আছিল যতীন মিপুন। ধেমাজি মহাবিদ্যালয়ৰ সমাজতত্ব বিভাগৰ প্ৰবক্তা হিচাপে তেখেতে কৰ্মজীৱনৰ পাতনি মেলিছিল। তাৰ পাছত তেখেতে ডিফুত প্ৰথম জিলা গৱেষক বিষয়া হিচাপে যোগদান কৰিছিল। 1980 চনত অসম প্ৰশাসনিক সেৱাত যোগদান কৰা যতীন মিপুনে ধুবুৰীত অতিৰিক্ত সহকাৰী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰিছিল। তেখেতে ভাৰতীয় পুলিচ সেৱাত 1983 চনত অসম মেঘালয় কেডাৰত যোগদান কৰিছিল। মিক্সিজিলি শীৰ্ষক উপন্যাসৰ বাবে তেখেতে অসম সাহিত্য সভাৰ পৰা অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা লাভ কৰিছিল। এই উপন্যাসখন পৰৱৰ্তী সময়ত নাট্য ৰূপান্তৰকৰণ কৰি দূৰদৰ্শনৰ জৰিয়তে সম্প্ৰচাৰ কৰা হৈছিল। যতীন মিপুন বাৰ্তা পখিলী নামৰ আলোচনীখনৰ মুখ্য সম্পাদকো আছিল। 2003 চনত ইণ্ডিয়া ইণ্টাৰনেশ্যনেল ছচাইটিয়ে তেখেতক ভাৰত জ্যোতি বঁটা প্ৰদান কৰিছিল। তেখেতে ৰচনা কৰা আৰু কেইখনমান গ্ৰন্থ আছিল কাংকানৰ পৃথিৱী, অসম দৰ্শন, তানি আগম, জয়শ্ৰীৰ কথাৰে, লজ্জাৰ দেশত লাজ পাই আহিলো, কাতি বিহুৰ ৰূপৰেখা, অসম দৰ্শন, দুপৰ নিশাৰ বাঁহীত, দ্য মিচিং অফ আছাম, ডেভেলপমেণ্ট অফ নিউ লাইফ ষ্টাইল ইত্যাদি। আজি যতীন মিপুনৰ উপজা দিন। এগৰাকী অসমীয়া শিল্পী, শিক্ষাবিদ, সাহিত্যিক উমেশ বৈশ্যৰ আজি স্মৃতি দিৱস। 1952 চনত ষষ্ঠ শ্ৰেণীত পঢ়ি থাকোঁতেই পদ্মশ্ৰী অতুল চন্দ্ৰ হাজৰিকা সম্পাদিত শিশু আলোচনী দীপকত প্ৰকাশিত ৰাতিপুৱা শীৰ্ষক কবিতাটিৰ জৰিয়তে তেখেতে সাহিত্য জগতত প্ৰৱেশ কৰিছিল। মিলন, অশান্ত জন্মভূমি, তই যুক্তি যুদ্ধ কৰ, ৰচনা মালিকা, প্ৰগতিৰ গান ইত্যাদি হৈছে উমেশ বৈশ্যৰ কিছু সাহিত্য কৃতি। এগৰাকী ভাৰতীয় শিক্ষক, সাংবাদিক, উকিল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰ লগত সক্ৰিয়ভাৱে জড়িত বাল গংগাধৰ তিলকৰ আজি স্মৃতি দিৱস। তেখেতৰ জন্মগত নাম আছিল কেশৱ গংগাধৰ তিলক। লাল বাল পাল ত্ৰিমূৰ্তিৰ এগৰাকী বাল গংগাধৰ তিলক আছিল ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰথমগৰাকী প্ৰতিনিধি। ব্ৰিটিছ ঔপনিৱেশিক প্ৰাধিকাৰীয়ে তেখেতক ভাৰতীয় অশান্তিৰ পিতৃ বুলি পৰিচিতি প্ৰদান কৰিছিল। ভাৰতীয় লোকসকলে তেখেতক তেওঁলোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাৰ হেতু লোকমান্য উপাধিৰে বিভূষিত কৰিছিল। নিজৰ লিখনিৰে কলম তৰোৱালতকৈ শক্তিশালী বুলি প্ৰমাণিত কৰিছিল লোকমান্য বাল গংগাধৰ তিলকে। ভাৰতৰ শাসনৰ গাদীত অধিষ্ঠিত হৈ থকা সময়ত ব্ৰিটিছসকলক তেখেতে স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ আৰু আমি নিশ্চিতভাৱে ইয়াক লাভ কৰিম বুলি স্পষ্টকৈ জনাই দিছিল। ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেখেতৰ অৱদান আছিল অনবদ্য। কেশৰী আৰু মহাৰাত্তাত প্ৰকাশিত তেখেতৰ প্ৰবন্ধসমূহে মানুহক স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিবলৈ অনুপ্ৰাণিত কৰিছিল। 1905 চনত বংগ বিভাজনৰ পিছতে এক হিংসাত্মক আন্দোলন আৰম্ভ হৈছিল। আন্দোলনৰ সমৰ্থনত তিলকে স্বদেশী বৰ্জন, ৰাষ্ট্ৰীয় শিক্ষা আৰু স্বৰাজ্যক উজ্জীৱিত কৰিছিল। বাল গংগাধৰ তিলকৰ স্বাধীনতা সংগ্ৰামৰ কাহিনীয়ে আজিও হাজাৰজনক অনুপ্ৰাণিত কৰে। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰে আগষ্ট মাহৰ প্ৰথম সপ্তাহটো বিশ্ব স্তনপান সপ্তাহ হিচাপে পালন কৰা হয়। স্তনপানৰ সকলো উপকাৰিতা আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাই হৈছে এই সপ্তাহ পালনৰ মূল উদ্দেশ্য। বিশ্ব স্তনপান সপ্তাহ উদযাপনৰ আৰম্ভণি হৈছিল 1992 চনৰ পৰা। 1990 চনত বিশ্ব স্বাস্থ্য সংস্থা আৰু ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় শিশু জৰুৰীকালীন পোষ্টৰ দ্বাৰা এখন স্মাৰক পত্ৰ প্ৰস্তুত কৰি উলিওৱা হৈছিল। ইয়াৰ পাছত 1991 চনত ৱৰ্ল্ড এলায়েন্স ফৰ ব্ৰেষ্ট ফিডিং একচন গঠন কৰা হয় আৰু 1992 চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। প্ৰথম অৱস্থাত এই অনুষ্ঠানটো প্ৰায় 70খন দেশত উদযাপন কৰিবলৈ আৰম্ভ কৰা হৈছিল। বৰ্তমানে এই সপ্তাহ বিশ্বৰ প্ৰায় 170খন দেশে উদযাপন কৰে। 2026 বৰ্ষৰ বিশ্ব স্তনপান সপ্তাহৰ মূল বিষয়বস্তু হৈছে ব্ৰেষ্ট ফিডিং ফৰ আ ছাষ্টেইনেবল ষ্টাৰ্ট ইন লাইফ, ষ্ট্ৰেংথেন হোৱাট ৱৰ্কছ। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1774 চনত জোচেফ প্ৰিষ্টলিয়ে অক্সিজেন আৱিষ্কাৰ কৰিছিল। 1931 গ্ৰীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল 1937 চনত। 1957 চনত নেশ্যনেল বুক ট্ৰাষ্ট গঠন কৰা হৈছিল। স্বাধীনতা সংগ্ৰামী কমলা নেহৰুৰ জন্ম হয় 1899 চনত। ভাৰতীয় বলছবী জগতৰ অভিনেত্ৰী মীনা কুমাৰীৰ জন্ম হয় 1933 চনত। 1950 চনত ভাৰতীয় বতৰ বিজ্ঞানী ভূপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হয়। অসমলৈ অহা এগৰাকী খ্ৰীষ্টান মিছনাৰী অৰুণোদয় কাকতৰ সম্পাদক তথা বাইবেলৰ অসমীয়া ভাঙনিৰ উদ্যোক্তাসকলৰ ভিতৰত অন্যতম উইলিয়াম ৱাৰ্ডৰ মৃত্যু হয় 1873 চনত। বাংলা লেখক নীৰজ চন্দ্ৰ চৌধুৰীৰ মৃত্যু হয়।

0: 1999 চনত। আজি চীন আৰু লেবাননৰ সামৰিক বাহিনী দিৱস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰতিগৰাকী ভাৰতীয়ই নিজৰ ঘৰত জাতীয় পতাকা উত্তোলন কৰিবলৈ উৎসাহিত কৰাই হৈছে হৰ ঘৰ তিৰংগা অভিযানৰ মূল উদ্দেশ্য। এই অভিযান গৌৰৱেৰে স্বাধীনতা দিৱস উদযাপন কৰাৰ লগতে দেশৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ এক অনন্য পদক্ষেপ। আমাৰ সকলোৰে মনত গৌৰৱ যোগাই তোলা সন্মানীয় এই ত্ৰিৰংগ পতাকাৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ বাবে ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে মাই গভৰ সহযোগত দেশজুৰি 9 আগষ্টৰ পৰা 17 আগষ্টলৈ এই অভিযান আৰম্ভ কৰিছে। দেশৰ স্বাধীনতা সংগ্ৰামত অন্যান্য প্ৰান্তৰ দৰে অসমতো জ্বলি উঠিছিল ব্ৰিটিছৰ বিৰুদ্ধে প্ৰতিবাদৰ জুই। পুৰুষ মহিলা উভয়ে জঁপিয়াই পৰিছিল এই সংগ্ৰামত। দেশৰ স্বাৰ্থত বহু লোকে প্ৰাণ আহুতি দিছিল আৰু বহু লোক চিৰদিনলৈ ঘূনীয়া হৈছিল। কুশল কোঁৱৰ, মণিৰাম দেৱান, কনকলতা বৰুৱা, মুকুন্দ কাকতি, ঠগীৰাম সুত আদিৰ প্ৰাণত্যাগে স্বাধীনতা আন্দোলনক তীব্ৰতৰ কৰি তুলিছিল। মালতী মেম ওৰফে মাংৰি ওৰাং আছিল মহাত্মা গান্ধীৰ নেতৃত্বত হোৱা অসহযোগ আন্দোলনৰ এগৰাকী শ্বহীদ। তেখেতে আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথম মহিলা শ্বহীদ। মাংৰি ওৰাং লালমাটি চাহ বাগিচাৰ শ্ৰমিক আছিল। অসহযোগ আন্দোলনত বৰাক উপত্যকাত হোৱা মদ নিবাৰণী কাৰ্যত অংশগ্ৰহণ কৰি পুলিচৰ গুলীত মৃত্যুমুখত পৰিছিল তেখেত। মালতী মেম মহাত্মা গান্ধীৰ মাদক দ্ৰব্য বিৰোধী আহ্বানত গঢ়ি উঠা চাহ বাগিচাৰ মদ নিবাৰণী সংস্থাৰ কৰ্মী আছিল। এই কাৰ্যৰ বাবেই ব্ৰিটিছৰ গুলীত 1921 চনত মালতী মেম শ্বহীদ হৈছিল।
4: पीएम जय अब गरीबों की जय बन गई है।

অধিক সংযুক্ত কৰাৰ ক্ষেত্ৰত আন এক অভিনৱ পদক্ষেপ ফ্ৰেমৱৰ্ক ফৰ ফাৰ্টিলাইজাৰ চেল চমুকৈ FFS এপ সমগ্ৰ দেশৰ লগতে ভাৰত চৰকাৰৰ এই এপ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় কামৰূপ মহানগৰ জিলাতো। ভাৰতীয় ভূতাত্ত্বিক জৰীপৰ প্ৰথমবাৰৰ বাবে বৰ্ষা অশোক আগলাৱে নামৰ মহিলাগৰাকীয়ে সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিছে। খেলৰ পৃষ্ঠাত আছে অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত আমাৰ অসম আমাৰ গৌৰৱ মূল মন্ত্ৰৰে আয়োজন কৰা ইম্পেৰিয়েল ব্লু পেকেজ ড্ৰিংকিং ৱাটাৰ অসম প্ৰিমিয়াৰ লীগ আজিৰে পৰা গুৱাহাটীৰ ACA ষ্টেডিয়ামত আৰম্ভ হ'ব। কমনৱেলথ গেমছৰ স্বৰ্ণপদক জয় কৰি ইতিহাস ৰচিলে ভাৰতীয় জুডোকা অস্মিতা দে আৰু হৰ্ষ সিঙে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। নমস্কাৰ।

0: আজি পুৱা অনুষ্ঠানটিৰ প্ৰযোজনা আছিল কাৰ্তিক সূত্ৰধৰৰ।
1: আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে দিলীপ ফুকনৰ উপন্যাস জলপদুমৰ পাঞ্চুৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জলপদুমৰ

0: এ গোহাই কি কম আৰু, হে আপং খোৱা মানুহ, আপং বনাবলৈ আকৌ ঢেৰ কিবা কিবি লাগে অ গোহাই, দেৱাই শেষ হ'ল, চবফালে বানপানী, ক'ত পাবি এইবোৰ বস্তু, এ এপপ বনাবলৈ ঢেৰ কিবা কিবি লাগে, ৰুগজি, ৰিকম, ৰামনাম, হিঞ্জাৰী, ইকছেট, ইকয়েট, মাৰচাং, পিপলি, জালুক, জলকীয়া, মাটি কঁঠালৰ পাত, কঁঠালৰ পাত, দৰুণ, মানিমুনি, ভেদাইলতা, কুঁহিয়াৰ পাত, এই ঢেৰ কিবা কিবি, এতিয়া পাওঁ ক'ত এইবোৰ?
1: হিঞ্জিনে কথা লুকুৱাবলৈ এনেয়ে গাই পাই গ'ল, মানুহটো ধেমেলীয়া, ৰসাল, আনক জোকাই ৰং চাব বিচৰা মানুহ। মিচমিচাই হাঁহি গোসাঁইৰ ফালে চালে সি, তাৰপাছত খন্তেক ৰৈ আকৌ কথা আৰম্ভ কৰিলে।
0: কালি মোৰ মানুহ দুজনী সেই টাকুক পাত বিচাৰি এইফালে আহিছিল, এই বানপানীৰ মাজতনো টাকুক পাত বিচাৰি পায়নে, টাকুক তাজিকৰ পাত আকৌ গাহৰিৰ মঙহৰ লগত ৰান্ধি খাবি আৰু।
2: এই কি কথাবোৰ কোৱা ইঞ্জিন, আমি নোখোৱা বস্তুবোৰৰ নাম লোৱা কেলি?
0: গোহাঁই প্ৰভু, আপোনাৰ পেটত ভোক, এই ভোকত থকা মানুহক খোৱাৰ কথা ক'লে সেই পেটৰ মহৰামত জ্বলি থকা জুইকুৰা বেছিকৈ জ্বলে। এই কালি মোৰ ঘৈণী দুজনী এইফালে আহি গম পাই গ'ল যে তোৰ খাবলৈ নাই। ইচ, কি দিন আছিল তোৰ! ডাঙৰ চিতল মাছজনী কাণ মাৰি উঠি ফিচা কপাই তোৰ ঘৰ সোমাইছিল, এই বোলে গোহাঁইক সেৱা কৰি যাওঁ, ছগুৰিৰ চাপৰিৰ দৈ গাখীৰৰ কল দুটা কলৈ যোৱা বুলি সুধিলে সেই মুখ বন্ধা কলপাতৰ তলৰ পৰা দৈ দুজনীয়ে সেই টপৰাই মাত দিছিল, বোলে সেই মাধগোসাঁইৰ মুখত চুমা খাই আহোঁগৈ। সেই পুৱা গধূলি তোৰ ঘৰৰ ধূপ ধূনাৰ গোন্ধ পালেই মোৰ বমি হ'ব খুজিছিল, মনে মনে জেপত সোমাই অনা সেই শুকান মাছটো ভাঙি নাকত লগাইহে তত পাইছিলোঁ। এতিয়া আই গোসাঁনীও বোলে খাব নোৱাৰা বেমাৰত পৰিল, এই মোৰ মহৰ খুঁটিটো সেই বানপানী অহাৰ আগেয়ে নি সেই মালাচি পাহাৰত ৰাখিছোঁগৈ, পৰহিলৈ মহৰ গাখীৰ লৈ আহিম, আইক খুৱাবি, চাবি গোসাঁনী ফিটিং হৈ যাব, চটকৰে চাঙৰ পৰা উঠিয়েই ইঞ্জিনক বিচাৰিব। এতিয়া আনচোন সেই ডাঙৰ পাচি এটা আন, আধা বস্তা চাউল আনিছোঁ, যা আকৌ কি চাই আছ, ভেবা লাগি চাই থাকিব নালাগে, যা পাচি এটা আন, মই সেই নাৱৰ পৰা চাউলখিনি লৈ আনোগৈ, যা যা।
1: জিৰ জিৰিকৈ চাউলখিনি বস্তাৰ পৰা পাচিটোতে ঢালি ইঞ্জিনে কৈ গ'ল,
0: এ হেৰি নহয়, সেই তহ

0: সদ হৈছে জহা চাউল খোৱা মানুহ, এ আকালৰ দিন বাও চাউলকে খা, মাছপুতি চোতালতে দপদপাই আছে, এ ধৰি আনি গোঁসানীক খুৱাবি, ভাল হ'ব, সোনকালে ভাল হ'ব, মন মাৰি নেখাই নবৈ থাকিলে তয়ো মৰিবি। এই দলেৰে সোঁতে বৰ বৰশী কেইটামান লৈ আহিছোঁ, গছপুতি সেই ৰছীত ওলমাই বৰশী পাতি থৈ যাম, আঠটা বৰশীৰ ভিতৰত এটাত হ'লেও মাছ লাগিব, ধৰি আনি ৰান্ধি বাঢ়ি খাবি আৰু খুৱাবিও, এই পৰহিলৈ আকৌ গাখীৰ লৈ ওলামহি।
1: ইঞ্জিনে জীয়া ভেচেলি আৰু শিঙৰা মাছৰ টোপ লগাই এডাল দীঘল ৰছীত এলানি বৰশীৰ দোল ওলমাই দিলে, দুমূৰে দুটা বাঁহৰ গোজ, গোজৰ মূৰত বন্ধা ৰছীডালত টোপ লগোৱা বৰশী। টোপৰ মাছকেইটাই পানী পাই সাৰি যাবলৈ চেষ্টা কৰিলেও যন্ত্ৰণাদগ্ধ সিহঁতৰ ক্ষুদ্ৰ শৰীৰে ডাঙৰ মাছক আমন্ত্ৰণ জনালে। এই আমন্ত্ৰণ মুক্তিৰ বাবে নহয়, সিহঁতৰ মৃত্যুৰ বাবেই। নাৱত উঠি ইঞ্জিনে ৰিঙিয়াই কৈ গ'ল,
0: এই গোসাঁই ঐ, এই চাউলত গোবৰ পানী অকণমান ছটিয়াই ল'বি, এই চোৱা লগা চাউল।
1: নাও বাই গুচি যোৱা ইঞ্জিনৰ ফালে ৰ লাগি চাই ৰ'ল গোসাঁয়ে। এয়া কি স্বয়ং অন্তৰ্যামীৰ কৰোণা? এয়া কি গোসানীক গলা টিপি বধ কৰিবলৈ এজনে কোৱাৰ বিপৰীতে গোসানীক পুনৰ জীৱনদান কৰিবলৈ অহা কোনোবা ঈশ্বৰ প্ৰেৰিত দেৱদূত? আউল লাগি গ'ল, খেলিমেলি লাগি গ'ল মাধৱ গোসাঁইৰ চিন্তাত। বহু পৰলৈকে ছটফটাই থাকিল গোসাঁই। তাৰপাছত পাচিৰ চাউল এমুঠি হাতত তুলি লৈ ওপৰৰ পৰা পুনৰ পাচিটোত জিৰ জিৰকৈ এৰি দিলে। গেঙনি বাঢ়ি আহিছিল গোসানীৰ। বেৰৰ সৰু খিৰিকীখনেদি সোমাই অহা ৰ'দৰ জিলিঙনিয়ে পোহৰাই তোলা গোসানীৰ মুখখনলৈ চালে গোসাঁয়ে। ঘোলা পৰা চকুহাললৈ বাৰে বাৰে চালে তেওঁ। তিতা গামোচাখনেৰে চকুহাল মোহাৰি দি কোৱাৰীয়েদি বৈ অহা খেপ মচি দিলে। গোসানীৰ শৰীৰৰ পৰা দুৰ্গন্ধ এটাও বাজ হৈছিল। এচামুচ এচামুচকৈ পানী খুৱাই দিছিল মানুহজনীক। ডিঙিৰ পৰা ঘোট ঘোট শব্দ ওলাই আহিছিল। নিশা বহু পৰলৈকে টোপনি অহা নাছিল গোসাঁইৰ। পানীৰ পকনীয়াৰ দৰে একেটা কথাকে ঘূৰি ঘূৰি তেওঁৰ নিদ্ৰা ব্যাহত কৰিছিল। বাৰে বাৰে মনলৈ আহিছিল জীৱনত তেওঁ কিবা পাপ কৰিছিল নে? কিহৰ জগৰত অকল আলি পদূলিৰ অসুবিধাৰ অজুহাততে দুজনীকৈ জীয়েক দুজনকৈ জোঁৱায়েকে এগৰাকী মৃত্যুপথৰ যাত্ৰী মাতৃকো চাবলৈ আহিব নোৱাৰাকৈ থাকিব পাৰে? কিয় হেৰাই গ'ল তেওঁৰ একমাত্ৰ পুত্ৰ? কোন পৰ, কোন আপোন? তেজৰ সম্পৰ্কই জানো মানুহক আপোন আত্মীয় কৰি ৰাখিব পাৰে? ইঞ্জিন দলে তেওঁৰ হয় কি? গোসাঁইৰ টোপনি গৈছিল চিলমিলকৈ, চকামকাকৈ সাৰ পাই উঠিল গোসাঁই। তেওঁৰ ঘৰৰ কাষৰ পানীত কিবা এটাই ছটফটাই থকা যেন অনুমান কৰিলে। মাজে মাজে নীৰৱতা, আকৌ ছটফটনি, একো তৎ ধৰিব পৰা নাছিল গোসাঁয়ে। পোহৰ হৈ আহিছিল, পূবে ঢলফাট দিছে, ফেঁহু বৰণীয়া আকাশ, কিচিৰ মিচিৰ শব্দ কৰি এজাক চৰাই উৰি গৈছে। ধহমহকৈ উঠি বহিল গোসাঁই। তাৰপাছত উঠি গৈ সেই জলধ্বনিৰ অনুসন্ধান কৰিলে য'ৰ পৰা সেই শব্দ ভাঁহি আহিছিল। তেওঁ ঘৰৰ পিছফালে গ'ল, দেখিলে ওলোমাই থোৱা এটা বৰশীৰ তলত চক্ৰাকাৰে পানীখিনি ঘূৰি আছে। পানীৰ বৃত্তবোৰ লাহে লাহে বহল হৈ হৈ গৈ আছে। লাহে লাহে খোজ দি তেওঁ দেখা পালে বৰশীত এটা ডাঙৰ মাছ লাগি ছটফটাই আছে। আজৰি টানি আনিলে সেই বৰশী। মাছ, ডাঙৰ মাছ, এটা প্ৰকাণ্ড চিতল মাছ। বামলৈ চোঁচৰাই টানি আনিলে সেই মাছ। তেওঁৰ ডিঙিৰ পৰা ভৰিলৈকে বৈ পৰা বহল পিঠিৰ চিতল মাছটোৱে এতিয়াও ফিচা কোবাই আছে। গোসাঁয়ে মাছৰ মুখৰ বৰশী এৰুৱাব নাজানে। চোতালৰ ফালে মাছটো টানি আনি ইফালে সিফালে চালে, দেখিলে নাও ৰাখি দুজন মানুহ বেগাই তেওঁৰ ফালে আহি আছে। এজনে ওচৰ পায়ে পোনে পোনে গোসাঁইক সুধিলে,
2: কিমান ল'বা ককাইদেউ মাছটোত? কিমান ল'বা? বেচা, আমাকে বেচা, ভাল দাম দিম, কোৱা কিমান ল'বা?
3: 24 টকা লাগিব। 24 টকা? এক পইচাও কম নহ'ব, পূৰা 24 টকা। লৈ যোৱা, বৰশীৰে সৈতে লৈ যোৱা।
2: হ'ব
3: দিয়া, দিয়া, এই এই টকা দিয়া।
2: লোৱা লোৱা ককাই, টকা লোৱা, এয়া পূৰা 24 টকা। লোৱা লোৱা, টকা লোৱা
3: দিয়া।
1: হাতত দুখন 10 টকীয়া আৰু 4খন 1টকীয়া নোট লৈ তেওঁ বাৰে বাৰে গণ্টি কৰিবলৈ ধৰিলে, বিৰবিৰাবলৈ ধৰিলে গোসাঁয়ে।
3: এই 56 টকা, 56 টকা, অ বোপাই 56, আহ আহ, এই তোৰ টকাকেইটা লৈ যাহি, ধাৰ নাখাওঁ বোপাই, এই আহ লৈ যাহি, আহ আহ।

0: নোটকেইখন আঙুলিৰে ভাঁজ কৰি গোসাঁয়ে ঘৰৰ চালৰ কামিত গোজা মাৰি সুমুৱাই থৈ ৰৈ গল। কি কৰিলে এয়া তেওঁ, কি কৰিলে? ভালেমান পৰ থৰ লাগি ৰৈ থকাৰ পাছত নাও বাই গুচি যোৱা মাছৰ বেপাৰী দুটালৈ চাব বিচাৰিলে। নাই, কোনো নাই, কতো কোনো নাই। আচৰিত, কোনো নাই! এয়া কি সপোন আছিল নে দিঠক? সপোন নে দিঠক! সঁচাকৈয়ে তেওঁ কি মাছ বেচিলে? আহ, কি কৰিলে তেওঁ, মাছ বেচিলে! হৰি হৰি, চি চি চি! নিজৰ মুখৰ থুই হাতত লৈ গাত ঘঁহিবলৈ ধৰিলে গোসাঁয়ে। অসময়ত শৌচ কৰিবলৈ লৰ ধৰিলে তেওঁ। বমি বমি লাগিল, উকালিয়াই পেলালে পেটৰ টেঙা পানী। লৰ মাৰি গৈ জপংকৈ পানীত জঁপিয়াই পৰি জোবৰা এটা মাৰি ওলাই আহিল গোসাঁই। তিতা তিয়নী সলাই গামোচা এখন পিন্ধি তিয়নী চুৰি এখন দূৰলৈ মাৰি পঠিয়ালে। তাৰপাছত কঁপি কঁপি জেওৰা খুটি এটাৰে তিয়নী চুৰি এখন খোজ মাৰি আৰু দূৰলৈ মাৰি পঠিয়ালে। চোৱা লগা চুৰিয়া, চোৱা লাগিল, চোৱা লাগিল, গোসাঁই গাত চোৱা লাগিল। বহি পৰিল গোসাঁই, দুয়োখন হাত চকুলৈ নি চকু জপাই হুকুকাই কান্দিবলৈ ধৰিলে গোসাঁই। মাধ গোসাঁই বলিয়া হ'ল, এনে এক বাতৰিৰ বা বুলিব লাগিছিল গাঁৱত। কিন্তু অন্য এক বাতৰিয়েহে মথাউৰি গাঁৱত খলকনি তুলিলে। বানপানী সোমাই সমূলে নষ্ট কৰা খেতি, হানি হোৱা ঘৰুৱা সম্পত্তি, উটি যোৱা গৰু মহ, খাদ্যৰ অনাটন, ল'ৰা ছোৱালীৰ পেন পেননি, ঘাঁহৰ অভাৱত গৰু ছাগলী দিনে দিনে লেৰেলা হৈ হাগনি বেমাৰে ধৰা, এনে সকলো সমস্যা তল পেলাই অন্য এক সৰহ আমোদজনক আলোচনাইহে সকলোৰে মাজত হাঁহিৰ খোৰাক যোগালে। ডেকা বুঢ়া তিৰোতাসকলে ভাগে ভাগে ভিন ভিন দিশৰ পৰা এই অভাৱনীয় ঘটনাক লৈ আলোচনাত মিলিত হ'ল। মথাউৰিৰ ওচৰৰ গাঁওখনৰ জ্বলাই মহাজনৰ পুতেক বুধিৰামে সিহঁতৰ ঘৰৰ হালোৱা দশৰথ মুণ্ডাৰ ঘৈণীয়েকক পলুৱাই নিলে। সাতটা সন্তানৰ মাক দশৰথৰ ঘৈণীয়েকে সৰু কেঁচুৱাটোকো লগত লৈ গৈছে। বুধিৰামে পলুৱাই নিছে মানুহজনীক।
1: উদ্ধাৰ নিপৰাচিত হ'ব লাগেহে জোনাই মহাজনৰ, নহ'লে ৰৌ ৰৌ নৰকত পৰি মৰে মানুহটো।
2: কোনো পৰাচিতে উদ্ধাৰ কৰিব নোৱাৰে মহাজনক, তেওঁৰ পাপৰ পৰাচিত পুতেকেই কৰিলে, আৰু কি পৰাচিত লাগেহে?
1: আৰ্জিলে ফল ভুঞ্জিবলৈ পায়, নিজে অৰ্জা পাপ এইবোৰ।
2: হেৰা, ঠগ প্ৰবঞ্চনাৰে গোটোৱা মাটি ভেটি ধন সম্পত্তিৰ কিবা মূল্য আছেনে ককাইদেউ?
1: নাই নাই, ল'ৰাটোৰ গাত দোষ নাই, সেইবোৰ কিবা চাওতাল মুণ্ডা মানুহ, যাদু মন্ত্ৰ মোহিনী তোহিনী জানে বুইছা, নহ'লেনো সেইহেন দেখনীয়াৰ উঠন ডেকাটোৰ আগদাঁত সৰা কলি মলি কেটেঙি মেটেঙি এই মানুহজনীনে মোহ জন্মেনে?
2: থোৱাহে, কিহৰ যাদু মন্ত্ৰ আছে? তিৰোতা মানুহৰ দেহাটোৱে যাদু, শুকান মাটিত বৰষুণ পৰি বন গজাৰ দৰে তিৰোতাৰ দেহা এবাৰ চুবলৈ পালেই প্ৰীতিৰ গজালি মেলে, কিহৰ মোহনী মন্ত্ৰ লাগেহে?
1: হেৰা, তোমালোকে কথাৰ মহলাকে মাৰি থাকিবানে ৰাইজ গোটাই জোলাইক এঘৰীয়া কৰা, নে উদ্ধাৰণী পৰাচিত কৰাই ভোজ ভাত খাই আকৌ তেওঁক বুকুৰ কুটুম বুলি মূৰত তুলি লোৱা? যদি তাকে কৰা, আমাৰ ল'ৰা ছোৱালীয়ে বুধিৰামৰ বুদ্ধিকে সৰ্বোত্তম বুলি আগলৈ দেও পাৰি নাচিব, গাঁওখনত এনে অৰাজকতা হ'বলৈ দিব নোৱাৰি।
2: একে সোপা কথাকে বেটেৰী চুবাই থকাতকৈ মই ভাবিছো মাধৱ গোসাঁইৰ পৰামৰ্শলৈ কিবা এটা হেস্ত নিস্ত কৰি পেলাব লাগে। কথা গোটেইখন জনাজনী হ'লেই যেতিয়া গোসাঁয়েও জানক, খালি তেওঁৰ ওচৰলৈ গৈ দিহা পৰামৰ্শ লৈ কামত আগবঢ়াই ভাল হ'ব নে কি কোৱা ককাইদেউ?
1: হয় হয় হয়, ব'লা গোসাঁই ঘৰলৈ যাওঁ, শুভ কাম শীঘ্ৰে কৰি পেলোৱাই ভাল।
2: ঢেৰ মানুহ নেলাগে, আমি পাঁচজনেই গৈ গোসাঁইক দেখা কৰোঁগৈ, সোণাই, সৰ্বেশ্বৰ, তিলেশ্বৰ, জালিৰাম আৰু ময়ো যাওঁ, এই দেৰি নকৰোঁ, বলা হওক।
0: কালি ৰাতিপুৱাৰ ঘটনাটোৱে গোসাঁইৰ তন মন সকলো ঠেকেচি পেলাইছিল। গোসাঁয়ে এবাৰ ভাবে সেই চিতল মাছটো আন একো নহয়, তেওঁ নিজেই, তেওঁৰ হাত ভৰি একো নাই, আছে এখন মুখ, লোভৰ মুখ, সেই মুখত এটা বেকা বৰবৰশী ক্ৰমান্বয়ে সোমাই গৈ আছে আৰু তেওঁ গিলিবলৈ ধৰিছে। তেওঁৰ ডিঙিত বিষ এটাও অনুভূত হ'ল। ক্ৰমান্বয়ে তেওঁৰ হাত ভৰি হেৰাই গৈছে আৰু তলফালে এচটা প্ৰকাণ্ড ফিচা গজি উঠিছে। যন্ত্ৰণাত সেই ফিচাই বতাহত কোব সোধাইছে, মুক্তি বিচাৰিছে যন্ত্ৰণাৰ পৰা, এৰুৱাব খুজিছে ডিঙিত লাগি ধৰা বৰশীটো, কিন্তু তেওঁৰ যে হাত নাই। প্ৰভু! একেলগে যেন সহস্ৰ কণ্ঠৰে তেওঁ কোনোবাই সম্বোধন কৰিলে। বুকু কঁপি উঠিল গোসাঁইৰ, শৰীৰৰ ভিতৰৰ ক'ৰবাত একেলগে বাজি উঠিল হাজাৰখন বৰ কাঁহ, বিশৃংখলকৈ যেন একেলগে বাজি উঠিল হাজাৰ বিজাৰ ভোৰতাল, বুকুৰ ভিতৰত পাতি থোৱা এটা ডাঙৰ ডবাত যেন পূৰ্ণহতীয়া কোব পৰিছে। ঘূৰি চালে গোসাঁয়ে, দেখিলে তেওঁৰ চোতালত পৰি থকা ঘোনে ধৰা কাঠৰ খুঁটাটোত পাঁচজন ভকত উপৱিষ্ট।

0: হৈছে, থৰহৰি কম্পমান গোসাঁই। তেনেহলে সকলোৱে জানি গৈছে তেওঁৰ কুকৰ্মৰ কথা, জনাৰে কথা, ভকত ভগৱান, অন্তৰ্যামী, কাৰ পৰা কথা লুকুৱাই ৰাখিব পাৰি?
1: প্ৰভু,
0: মাত লগালে তিলেশ্বৰে,
1: এনে গৰ্হিত কামৰ বাবে উদাহৰণী পৰাচিত হ'ব নেলাগেনে?
0: বুকু চিৰিংকৈ মাৰিলে গোসাঁইৰ। তেওঁ হুক হুকাই কান্দিবলৈ ধৰিলে। লগে লগে ভকতসকলৰ পিনে মূৰ দোৱাই মাটিত সাষ্টাংগে পৰি তেওঁ উচুপি উঠিল। অবাক আচৰিত সকলো ভকত, কি কৰে গোসাঁয়ে, কি কৰে?
2: কোনো পৰাচিতে উদ্ধাৰিব নোৱাৰিব হে ভক্তগণ, হে অন্তৰ্যামী, মোৰ ঈশ্বৰসকল, মই অধৰ্মৰো অধম মহাপাপী।
0: ফেঁকুৰি উঠিল গোসাঁই, উচুপিবলৈ ধৰিলে গোসাঁয়ে। পাঁচজন ভকত বহাৰ পৰা থিয় হৈ ইজনে সিজনৰ মুখলৈ চোৱাচুই কৰিলে, ফুচফুচাই কোৱাকুই কৰিলে, বোলে গোসাঁই বলিয়া হ'ল, ল'ৰা হেৰুৱা দুখত গোসাঁই বলিয়া হ'ল। লাহে লাহে ভকতসকল তাৰ পৰা আঁতৰি গ'ল। মাটিত মূৰ থৈ পৰি থাকিল মাধৱ গোসাঁই।

0: সত্ৰাধিকাৰ মহাপ্ৰভুৰ সন্মুখত গোৱাপণৰ শৰাই, কাষৰ কৰণীত সুগন্ধি পুষ্প, কোঠাত ধূনাৰ ধোঁৱা আৰু সুগন্ধ বিয়পি আছে, কুৰুৱা নখীয়া মেৰ ধৰাৰ ওপৰত কোমল দলিচা, তাতে বহি মহাপ্ৰভুৱে প্ৰাতঃসন্ধ্যা কৰি বৰমেধিক মাত লগালে।
1: বৰমেধি।
2: হয় প্ৰভু ঈশ্বৰ।
0: চোৰাৰ ভিতৰতে সত্ৰাধিকাৰ মহাপ্ৰভুৰ পৰা কিছু নিলগত এখন কলথৰুৱাৰ ধাৰিত বৰমেধি বহে। মহাপ্ৰভুৰ সম্বোধন শুনাৰ লগে লগে কঁকালটো অলপ লৰাই আগলৈ কিছু হাউলি তেৰাৰ আজ্ঞা শুনিবৰ নিমিত্তে তেওঁ উৎকৰ্ণ হৈ ৰল।
1: বৰমেধি, ধনশিৰিয়ে অতীজৰ সত্ৰৰ নামঘৰ বাসুদেউ থান গ্ৰাস কৰি এতিয়া থমকি ৰৈছে। 10,000 বিঘা নিষ্পিখেৰাজ ভূমিৰ এতিয়া 7,000 বিঘামান ভূমিহে ৰৈছেগৈ। সত্ৰৰ নামঘৰ ভাগ 12 গাঁৱৰ ৰাইজে হজ কৰি পুনৰ প্ৰতিষ্ঠা কৰিলেও খহনীয়াত পৰি অনেকজন ভকত বৈষ্ণৱ এঘৰ দুঘৰকৈ অজান্তি স্থানলৈ আঁতৰি গৈছে। আমাৰ পৰম বান্ধৱ ভকত বৈষ্ণৱ সব এনেকৈ নিষ্ক্ৰমণ হৈ থাকিলে কৰকাতলৰ অভাৱত পৰি এই মহাতীৰ্থ মৰিশালিসম হয়গৈ বুলি আমি শংকিত। আমি এই স্থানতে উপবিষ্ট হৈ আছোঁ যদিও আমাৰ নেত্ৰত নাটৰ সকলো অংশ দৃশ্যমান হৈছে। সংকটকাল সমাগত। বৰমেধিয়ে বা ঘোৰ সংকটৰ কথা অনুধাৱন কৰিছেনে নাই?
2: প্ৰভু ঈশ্বৰ, ধনশিৰিয়ে সুতি খলোৱাৰ পাছৰ পৰাই চাৰি হাতীৰ ভিতৰ বাহিৰৰ অনেক সিঁচ নতুন ঠাইত মাটি ভাঙি বহিছেগৈ। উত্তৰ হাতীৰে কেইবাঘৰো সিঁচ খহনীয়াত পৰি মেৰাপানী, চুঙাজান, বিজুলী, টেঙানি, মূৰ ফুলনিলৈ উঠি গ'ল। জাপৰি পথাৰৰ ফালেও দুঘৰমানে বহা তৰিছে। ধনশিৰিয়ে আহুকাল নকৰাবোৰৰো ভালে কেইঘৰে সত্ৰৰ পৰা উঠি যোৱাৰ পাং পাতিছে বুলি শুনা পাইছোঁ। পাছে আন এটা কথাইহে আমাৰ মনত বুৰবুৰণি তুলি আছে। আকাশীলতাৰ লেখীয়াকৈ এই কথাৰ আগো নাই, গুৰিও বিচাৰি নাপাওঁ। ডালপাত নোহোৱা এই সুবৰ্ণলতা দিনক দিনে বাঢ়ি বাঢ়ি আমাক হেঁচা মাৰি ধৰিছে।
1: সেয়ানো কেনে কথা, পৰম গোপুত নে মহাহৰিষৰ কথা?
0: অনুদিগ্ন চিত্তেৰে সত্ৰাধিকাৰ প্ৰভুৱে বৰমেধিলৈ চালে।
2: প্ৰভু ঈশ্বৰ, ৰাতি বঞ্চা নাম এভাগিৰ নিমিত্তে ফৰকাটিঙৰ ৰূপকলীয়ালৈ গৈছিলোঁ যোৱা চোতত। পাছৰ দিনা চাউল সিজোৱা, ভোজৰ পৰা বিদায় লৈ আবেলি কবাকবিকৈ গোলাঘাটলৈ মটৰ ধৰিবলৈ ৰাওনা হ'লোঁ। টাউনৰ মাছ বাটতে মানুহ এজনে আমালৈ একেথৰে চাই আছিল। ভয়ত আমাৰ বুকু ঢিপিং ঢাপাং কৰিলে। টাউন বুলিলে আচহুৱা ঠাই, অচিন মানুহৰ সমাগম। আমি যিমানে খৰখোজ লওঁ সিও সিমানে বেগায়।

আমাৰ পাছ লয়। ভাবিলোঁ ঠগ বা ডকাইত, ওখ পাখ মানুহটোৱে কেনিবা সুৰুঙা বাটেৰে সৰকি আহি আমাক আগভেটা দিলে। সাজ পোছাক বগা ঢকঢকীয়া, ডিঙিত পাখি মেলা জীয়াইটিৰ দৰে দুগদুগী ওলমি আছে। আমাৰ অৱস্থা যোৱা থোৱা, শৰীৰত কঁপনি, মুখৰ মাত হৰিল।

0: উপন্যাস পাঠ অনুষ্ঠানটিত ইমান পৰে দিলীপ ফুকন রচিত উপন্যাস জল পদুমৰ পাঞ্চৈৰ ধাৰাবাহিক পাঠৰ একাদশ খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ইঞ্জিন দলে প্ৰবাল কুমাৰ শৰ্মা, মাধৱ গোঁহাই, শুভেশ্বৰ দাস, মাছকিনা মানুহ আৰু গাঁৱৰ মানুহ, ধনজিৎ বড়ো আৰু বীৰেণ হাজৰিকা, তিলেশ্বৰ, সীমান্ত বাৰ্মা, বৰমেধি, উৎপল বৰা আৰু সত্ৰাধিকাৰৰ চৰিত্ৰত অভিনয় কৰিলে অৱনী বৰাই। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। জল পদুমৰ পাঞ্চৈ উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মইও এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: ভিডিঅ' লাইক কৰিলে পইচা পাম, ইমান সহজ।
6: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
7: জানি ৰক, সতৰ্ক হৈ ৰক।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
8: পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
10: Our voice gets you heard everywhere.
4: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
10: 6900453528।
4: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
11: আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাক্তৰ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আগ ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত 03612661876 আৰু 94354052222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ক্ৰমে 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। পুৱাৰ বাতৰি পঢ়িছোঁ সমুজ্জ্বল ভৰদ্বাজে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে। তেওঁ সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় প্ৰক্ৰিয়া শীঘ্ৰে সম্পূৰ্ণ কৰি 15,000 টকাৰ আৰ্থিক সাহায্যকে ধৰি অন্যান্য সুবিধাসমূহ ক্ষতিগ্ৰস্ত লোকসকলে অনতিপলমে লাভ কৰাটো নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়ে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই কালি শিৱসাগৰ জিলাৰ ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি সাহায্যৰ পুনৰ সংস্থাপন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ বান ক্ষতিগ্ৰস্ত লোকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কৃষি বিভাগে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বুজ লয়। তেওঁ লগতে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সৈতে নাজিৰা অঞ্চল পৰিদৰ্শন কৰি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মন্ত্ৰী অতুল বৰাই কালি মৰিয়নীৰ পুঠি নদীৰ বাঢ়নি পানীয়ে ক্ষতি কৰা কলিয়াপানী উন্নয়ন খণ্ডৰ বলমা দেওধাইগাঁও পৰিদৰ্শন কৰে। তেওঁ পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি ক্ষয়ক্ষতিৰ বুজ লয় আৰু তৎপৰতাৰে এই অঞ্চলত পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।
1: যোৰহাট জিলাখনৰ মৰিয়নী কিয় কিতাপৰ ঠাইতে পানী ক্ষতি কৰিছে, সা সম্পত্তি নষ্ট হৈছে আৰু মৰিয়নীত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে। তো আমি য'ত এতিয়া আছোঁ, এখন সৰু নদী, এতিয়া মটাউৰি ভাঙি যোৱাৰ ফলত এই গোটেই গাঁওখনত যিবিলাক খেতি বাতি আছিল, খেতি বাতি নষ্ট হৈছে। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পৰা আমি কেনেধৰণে সহায় কৰিব পাৰোঁ গ্ৰামাঞ্চলৰ ৰাইজক, আমিও অলপ পৰ্যালোচনা কৰি আছো। গতিকে আমি ৰাইজৰ লগত আছো আৰু ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি যি কৰিব লাগে কৰিম। আজি আমাৰ লগত আমাৰ বিষয়াসকলৰ এটা দলো আহিছে, এডিশ্যনেল চিফ ছেক্ৰেটৰী, মিছন ডাইৰেক্টৰ, এ আৰ চি এল এমৰ খিনি বিষয়াও আহিছে, নিজেও চাইছে, ৰাইজৰ সমস্যাবোৰ খুব ওচৰৰ পৰা দেখিছে। গতিকে পৰিকল্পনাবিলাক ভৱিষ্যতৰ দিনত ভালদৰে লৈ ঠিকঠাক কৰিব লাগিব আৰু এইখিনি কাম আমি কৰিব লাগিব।
0: শিৱসাগৰ বিধায়ক অখিল গগৈয়ে নাজিৰা সমষ্টিৰ নেপালীখুঁটি অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে অঞ্চলটোৰ বানত প্ৰাণহানি হোৱা 4টা পৰিয়ালক 50,000 টকাকৈ আৰু ক্ষতিগ্ৰস্ত 80টা পৰিয়ালক 5,000 টকাকৈ তাৎক্ষণিক সাহায্য আগবঢ়ায়। শ্ৰীগগৈয়ে বান ক্ষতিগ্ৰস্ত লোকলৈ চৰকাৰৰ 15,000 টকাৰ আৰ্থিক সাহায্য পৰ্যাপ্ত নহয় বুলি সাংবাদিকৰ আগত উল্লেখ কৰে। তেওঁ প্ৰতিটো বানপীড়িত পৰিয়ালক 10,00,000 টকাৰ ক্ষতিপূৰণ, নেপালীখুঁটিৰ পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বাবে 8 বিঘা মাটি আবণ্টনকে ধৰি অন্যান্য যাৱতীয় সুবিধাসমূহ বিনামূলীয়াকৈ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত 03612661876 আৰু 9435405222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত কালি ফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে বিজেপি অসম প্ৰদেশক বান ক্ষতিগ্ৰস্তৰ বাবে সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। শ্ৰীসোণোৱালে ৰাজ্যৰ সৰ্বস্তৰৰ লোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ কথাও শ্ৰীনবীনক অৱগত কৰে। ৰাজ্যৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। 2026-27 বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি হিচাপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি দিনৰ 12:00 বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানৰ জৰিয়তে বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9:00 শুনিবলৈ পাব।

গীতিমালিকাত পুনতে শুনোৱা হওক মঞ্জস্না গোস্বামীৰ কণ্ঠৰ গীত। গীতৰ কথা বেদানন্দ দাসৰ, প্ৰযোজনা হায়দৰ আলীৰ।

0: মঞ্জোৎস্না গোস্বামীৰ কণ্ঠত বেদানন্দ দাস রচিত গীতটি শুনিলে।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়ার হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাবধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপোলো এক্সেল কেয়ার হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰীয়া শিল্পী কুল বৰুৱা, গীতৰ কথা আৰু প্ৰযোজনা হেমেন হাজৰিকাৰ।

0: সেয়া আছিল কুল বৰুৱাৰ কণ্ঠত হেমেন হাজৰিকা ৰচিত গীত।
1: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে ময়ো এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনোৱা হওক গীতা হাতীকাকুটিৰ ৰচনাৰে দেৱযানী দাসৰ কণ্ঠৰ গীত, প্ৰযোজনা উৎপল দাসৰ।

দেৱযানী দাসৰ কণ্ঠত গীতা হাতীকাকতিৰ ৰচিত গীতটি শুনিলে। গীতিমালিকাত এইবাৰ শুনক সৌৰভজ্যোতি মহন্তৰ কণ্ঠত অনুপমা বৰাৰ ৰচিত গীত, প্ৰযোজনা বিদ্যুৎ বৰাৰ।

0: সেয়া আছিল অনুপমা বৰাৰ ৰচনাৰে সৌৰভজ্যোতি মহন্তৰ কণ্ঠৰ গীত।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ, কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ
2: মানে? মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: গীতিমালিকাৰ শেষত শুনো আহক গীতাঞ্জলি মহন্ত বৰুৱাৰ কথাৰে ভাস্বতী ডেকাৰ কণ্ঠৰ গীত।

0: অংগদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি?
1: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয়। গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে। অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক। প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক। ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত। প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20জনকৈ লোকৰ মৃত্যু হয়। আপোনাৰ অংগদানে 8জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে। আহক অংগ দান কৰক। গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোটো গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত।
2: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
3: Our voice gets you heard everywhere.
2: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
3: 6900453528।
2: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
4: বিদ্যাৰ্থীৰ অনুষ্ঠান প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 বজাত জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত, বানত মৃত্যুৰ সংখ্যা 82 বৃদ্ধি, অহা 7 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ, কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ, আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ।

0: নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। ৰাজ্যত বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা 7 আগষ্টৰ পৰা বানত ক্ষয় ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে।
1: 15,000 টকাৰ সাহায্য ঘোষণা কৰিছিলোঁ। মই ভাবোঁ যে আজি বা কালি আমাৰ এছেছমেণ্ট কমপ্লিট হৈ যাব। 7 তাৰিখৰ পৰা আমি পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, আমি যিটো কৰিব লাগে তাৰ কামত আমি হাত দিম, যে পাৰ্মানেণ্ট ডেমেজ এছেছমেণ্ট, কাৰ ঘৰ কিমান ক্ষতি হ'ল, চিভিয়াৰলি ডেমেজ, পাৰ্মানেণ্টলি ডেমেজ, মাইনৰ ডেমেজ, এই গোটেই কামটো আমি এটা মিছন মোডত, যাতে বহুত দিন নাথাকে, 10 বা 15 দিনত আমি গোটেইটো শেষ কৰিব পাৰোঁ। তাৰ কাৰণে আমি অহা 7 তাৰিখৰ পৰা এই অভিযানটো আমি লঞ্চ কৰিম। তাৰ আগতে ময়ো শিৱসাগৰ আৰু চৰাইদেউ জিলাত গৈ আহিম, যাতে এই অভিযানটো আমি মেক্সিমাম 15 দিনৰ ভিতৰত আমি শেষ কৰিব পাৰোঁ।
0: ডঃ শৰ্মাই ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কালি বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই কালি শিৱসাগৰ জিলাৰ ডিমৌ আৰু নাজিৰা বিধানসভা সমষ্টিৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰি সাহায্য আৰু পুনৰ সংস্থাপন ব্যৱস্থাৰ পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীয়ে বিশেষকৈ বান ক্ষতিগ্ৰস্ত কৃষকসকলক সহায় আগবঢ়োৱাৰ ক্ষেত্ৰত কৃষি বিভাগে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ বুজ লয়। তেওঁ লগতে শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাৰ সৈতে নাজিৰা অঞ্চল পৰিদৰ্শন কৰি সমজিলা আয়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতি সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। মন্ত্ৰী অতুল বৰাই কালি মৰিয়নিৰ পুঠি নদীৰ বাঢ়নী পানীয়ে ক্ষতি কৰা কলিয়াপানী উন্নয়ন খণ্ডৰ বলমা দেওধাই গাঁও পৰিদৰ্শন কৰে। তেওঁ পঞ্চায়ত প্ৰতিনিধি আৰু স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰি ক্ষয় ক্ষতিৰ বুজ লয় আৰু তৎপৰতাৰে এই অঞ্চলত পুনৰ সংস্থাপনৰ ব্যৱস্থাসমূহ কাৰ্যকৰী কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে।
2: যোৰহাট জিলাখনৰ মৰিয়নি তিয়ক তিতাবৰ দুয়ো ঠাইতে পানী ক্ষতি কৰিছে, সা সম্পত্তি নষ্ট হৈছে আৰু মৰিয়নিত বহুকেইজন লোকে প্ৰাণ হেৰুৱাইছে। তো আমি য'ত এতিয়া আছো, এখন সৰু নদী, এতিয়া মটাউৰি ভাঙি যোৱাৰ ফলত এই গোটেই গাঁওখনত যিবিলাক খেতি বাতি আছিল, খেতি বাতি নষ্ট হৈছে। পঞ্চায়ত আৰু ৰুৰেল ডেভেলপমেণ্টৰ পৰা আমি কেনেধৰণে সহায় কৰিব পাৰোঁ গ্ৰামাঞ্চলৰ ৰাইজক, তাত আমিও অলপ পৰ্যালোচনা কৰি আছো। এতিয়া আমি ৰাইজৰ লগত আছো আৰু ৰাইজক এই বিপদৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আমি যি কৰিব লাগে কৰিম। আজি আমাৰ লগত আমাৰ বিষয়াসকলৰ এটা দলো আহিছে, এডিশ্যনেল চিফ ছেক্ৰেটৰী, মিছন ডাইৰেক্টৰ, এ আৰ চি এল এমৰ খিনি বিষয়াও আহিছে, নিজেও চাইছে, ৰাইজৰ সমস্যাবোৰ খুব ওচৰৰ পৰা দেখিছে। গতিকে পৰিকল্পনাবিলাক ভৱিষ্যতৰ দিনত ভালদৰে লৈ ঠিকঠাক কৰিব লাগিব আৰু এইখিনি কাম আমি কৰিব লাগিব।
0: শ্ৰী বৰাই তিয়কৰ বিধায়ক বিকাশ শইকীয়াৰ সৈতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ এটা প্ৰতিনিধি দল লৈ কালি উত্তৰ পশ্চিম যোৰহাট উন্নয়ন খণ্ডৰ এলেংমৰা, পহুমৰা আৰু এলেংমৰা খুটিয়াপতা গাঁও পৰিদৰ্শন কৰি ক্ষয় ক্ষতিৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে এই অঞ্চলসমূহত পুনৰুদ্ধাৰ আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নাজিৰা সমষ্টিৰ নেপালী খুটি অঞ্চল পৰিদৰ্শন কৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ অৱস্থাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰে। বিধায়কগৰাকীয়ে অঞ্চলটোৰ বানত প্ৰাণহানি হোৱা 4টা পৰিয়ালক 50,000 টকাকৈ আৰু ক্ষতিগ্ৰস্ত 80টা পৰিয়ালক 5,000 টকাকৈ তাৎক্ষণিক সাহায্য আগবঢ়ায়। শ্ৰীগগৈয়ে বান ক্ষতিগ্ৰস্ত লোকলৈ চৰকাৰৰ 15,000 টকাৰ আৰ্থিক সাহায্য পৰ্যাপ্ত নহয় বুলি সাংবাদিকৰ আগত উল্লেখ কৰে। তেওঁ প্ৰতিটো বানপীড়িত পৰিয়ালক 10 লাখ টকাৰ ক্ষতিপূৰণ, নেপালী খুটিৰ পৰিয়ালসমূহক পুনৰ সংস্থাপনৰ বাবে 8 বিঘা মাটিৰ আবণ্টনকে ধৰি অন্যান্য যাৱতীয় সুবিধাসমূহ বিনামূলীয়াকৈ যোগান ধৰিবলৈ চৰকাৰক দাবী জনায়। ইপিনে গ্ৰীষ্মবন্ধ অন্ত পৰাৰ লগে লগে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে যদিও শিৱসাগৰ জিলাৰ প্ৰায় 550খন স্কুল বানত ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিদ্যালয়সমূহৰ 9 আগষ্টলৈ গৰম বন্ধৰ দিন বৃদ্ধি কৰা হৈছে। বান প্ৰভাৱিত জিলাসমূহত এই নিৰ্ধাৰিত সময়লৈ বিদ্যালয়সমূহ পাঠদানৰ বাবে সাজু হৈ নুঠিলে গৰম বন্ধৰ দিন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে।

0: সভাপতি নীতিন নবীনে ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত কালি ফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে বিজেপি অসম প্ৰদেশক বান ক্ষতিগ্ৰস্তৰ বাবে সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। শ্ৰীসোণোৱালে ৰাজ্যৰ সৰ্বস্তৰৰ লোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ কথাও শ্ৰীনবীনক অৱগত কৰে। উজনি অসমৰ তিনিখন জিলাত শেহতীয়া বানৰ প্ৰলয়ংকাৰী সংহাৰৰ মাজতে মানুহে মানুহৰ কাষত থিয় হোৱাৰ ভালেমান ইতিবাচক খবৰ আমালৈ আহিছে। এনে এটি ইতিবাচক খবৰ লৈ এয়া সমুজ্জ্বল ভৰদ্বাজ।
1: বানত ক্ষতিগ্ৰস্ত লোকসকলক চৰকাৰৰ ফালৰ পৰা সাহায্য আগবঢ়োৱাৰ লগতে ৰাজ্য তথা দেশৰ বহু ব্যক্তি, দল আৰু স্বেচ্ছাসেৱী সংগঠনসমূহে নিজাববীয়াকৈ সাহায্য আগবঢ়াইছে। ভালেসংখ্যক ইউটিউবাৰ, ব্লগাৰ, কণ্টেণ্ট ক্ৰিয়েটৰ, সমাজকৰ্মী, উদ্যোগপতি আদিয়ে আগবঢ়োৱা সাহায্যৰ বিষয়ে সামাজিক মঞ্চ আৰু টেলিভিশ্যনযোগে বহুল প্ৰচাৰ হোৱাৰ সময়তে ৰাজ্যখনৰ এখন সৰু ঠাইৰ দুগৰাকী কণমানীয়ে বান ক্ষতিগ্ৰস্তসকললৈ আগবঢ়োৱা সাহায্যৰ কাহিনীয়ে সকলোৰে মন চুই গৈছে। কামৰূপ জিলাৰ বামুণ্ডিৰ বাসিন্দা তথা স্বাস্থ্য বিভাগৰ MPW কৰ্মচাৰী যতীন্দ্ৰ কলিতাই কৰ্মসূত্ৰে বানে ধুই নিয়া চৰাইদেউত সেৱা আগবঢ়াই আছে। তেওঁ কৰ্মস্থলীৰ পৰা টেলিফোনযোগে নিজৰ কণমানী সন্তানহালৰ সৈতে কথা পাতোঁতে চৰাইদেউৰ বানৰ সংহাৰৰ ওপৰত বিৱৰণ দিছিল। দেউতাকৰ পৰা বানৰ দুখ লগা বৰ্ণনা শুনি কণমানী ভাতৃ ভগ্নীহালে বান ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য আগবঢ়োৱাৰ বাবে মন স্থিৰ কৰে। কৃষক কাশ্যপ আৰু মান্যতা কাশ্যপ নামৰ এই ভাতৃ ভগ্নীহালে নিজে সাজি লোৱা কাগজৰ বাকচ এটাৰ ওপৰত মানুহে মানুহৰ বাবে বুলি ডক্টৰ ভূপেন হাজৰিকাৰ গানৰ প্ৰথম কলি ডাঙৰ ডাঙৰ আখৰেৰে ফলক লগাই অঞ্চলটোৰ ঘৰে ঘৰে গৈ সাহায্য বিচাৰি ফুৰাৰ দৃশ্যই প্ৰতিজন মানুহকে চুই গৈছে। কণমানি দুয়োটাই এই সংগৃহীত ধন চৰাইদেউৰ বানপীড়িত জনসাধাৰণলৈ আগবঢ়াইছে। মানৱতাক উজ্জীৱিত কৰা ভাতৃ ভগ্নীহালৰ মহানুভৱতাৰ এই কাহিনী আমালৈ প্ৰেৰণ কৰিছে আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা গুৱাহাটীৰ ভগৱান বৰ্মনে।
0: ধন্যবাদ ভগৱান বৰ্মন। এই ইতিবাচক খবৰে সংকটৰ মাজতো মানুহৰ মাজত নিশ্চয়কৈ আশাৰ সঞ্চাৰ কৰিছে। আমাৰ শ্ৰোতাসকলে যদি এনে কোনো ইতিবাচক খবৰ লাভ কৰে তেন্তে আকাশবাণী গুৱাহাটীৰ সামাজিক মাধ্যমৰ পেজ AR News গুৱাহাটীৰ জৰিয়তে জনাবলৈ আহ্বান জনোৱা হ'ল। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ৰাজ্যৰ বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। 2026-27 বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণৰ আনুষ্ঠানিক আৰম্ভণি হিচাপে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি দিনৰ 12 বজাত বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিবলগীয়া এই অনুষ্ঠানৰ জৰিয়তে বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে আয়োজন কৰা এই কাৰ্যসূচীৰ জৰিয়তে অন্যান্য জিলাসমূহৰ হিতাধিকাৰীসকলক এই মাহৰ বাবে 1,100 টকাকৈ প্ৰদান কৰা হ'ব বুলি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে কালি জুডোত 2টাকৈ সোণ, পুৰুষৰ জেভলিন

0: ক্ষেত্ৰত এটা ৰূপ আৰু এটা ব্ৰঞ্জ, ডেকাথেলনত প্ৰথমটো ব্ৰঞ্জ আৰু বক্সিঙত 10 গৰাকী খেলুৱৈৰ পদক নিশ্চিতকৰণেৰে অনবদ্য প্ৰদৰ্শন আগবঢ়ায়। লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰিছে। লাভলীনাই ছেমি ফাইনেলত টুভালুৰ তাৰুণা টাফাকিক 5-0 ব্যৱধানত পৰাস্ত কৰে। লাভলীনাৰ লগতে কালিৰ দিনটোত ভাৰতৰ আন 9 গৰাকী খেলুৱৈয়েও বক্সিঙৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। ইপিনে অস্মিতা দে আৰু হৰ্ষ সিঙে কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে জুডুত ভাৰতৰ হৈ 2টাকৈ সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। অস্মিতাই মহিলাৰ 48 কিলোগ্ৰাম ওজন শাখাত কানাডাৰ হুইডি কোৱাছক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰাৰ বিপৰীতে হৰ্ষে পুৰুষৰ 60 কিলোগ্ৰাম ওজন শাখাত অষ্ট্ৰেলিয়াৰ জচুৱা কাৰ্যক হৰুৱাই স্বৰ্ণ পদক জয় কৰে। প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক পৰিস্মিতা দিহিঙীয়াৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহে ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কালি গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্তৰ বিষয়ে প্ৰথম পৃষ্ঠাত বাতৰি পৰিৱেশন কৰিছে। অসমীয়া প্ৰতিদিন কাকতে শিৱসাগৰ চৰাইদেউৰ বাবে মুখ্যমন্ত্ৰীয়ে বিশেষ পেকেজ ঘোষণা কৰা হ'ব বুলি উল্লেখ কৰাৰ এটা বাতৰিক প্ৰথম পৃষ্ঠাত গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতে এই সন্দৰ্ভত এটা বাতৰিক প্ৰধানমন্ত্ৰী নাহিলেও সাহস দিছে শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে বানত বিকল সকলো বাহনৰ বীমা দ্ৰুত নিষ্পত্তিৰ পদক্ষেপ মুখ্যমন্ত্ৰীৰ শিৰোনামেৰে এটা বাতৰিক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে অসমে এতিয়ালৈ কেন্দ্ৰৰ সাহায্য লাভ নকৰাৰ বিষয়ে উল্লেখ কৰি এটা বাতৰি প্ৰথম পৃষ্ঠাত মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। ৰাজ্যৰ সাম্প্ৰতিক বানত মৃতকৰ সংখ্যা 82 বৃদ্ধি হোৱাৰ আন এটা বাতৰি দৈনিক অগ্ৰদূত কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। বানপীড়িত 4খন জিলাৰ অৰুণোদয় হিতাধিকাৰীয়ে বন্ধকী অবিহনে বেংকৰ ঋণ লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে বিশেষ আঁচনি গ্ৰহণ কৰাৰ বাতৰিটোক নিয়মীয়া বাৰ্তা কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ৰাজ্যিক মন্ত্ৰীসভাই ৰাজ্যত 2খন নতুন সংৰক্ষিত বনাঞ্চলক অনুমোদন জনোৱাৰ বাতৰিটোক প্ৰথম পৃষ্ঠাত স্থান দিছে। আমাৰ অসম কাকতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ অসম আৰক্ষীৰ এদিনৰ দৰমহা আৰু আদানীৰ 11 কোটি টকা প্ৰদানৰ বাতৰি দুটাক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ পৰিস্মিতা। বাক্সা জিলাৰ লক্ষীপথাৰত কালি সন্ধিয়া সংঘটিত মটৰচাইকেল দুৰ্ঘটনাত এজন আৰোহী নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। লক্ষীবজাৰৰ এপচু কাৰ্যালয়ৰ ওচৰত ৰখাই থোৱা ভূটানৰ নম্বৰ প্লেট থকা এখন ডাম্পাৰত খুন্দা মৰাৰ ফলত মটৰচাইকেলখন দুৰ্ঘটনাগ্ৰস্ত হোৱা বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও প্লাবিত। বানত মৃত্যুৰ সংখ্যা 82লৈ বৃদ্ধি। অহা 7 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণৰ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ। আৰু কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁইৰ মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: জিলাৰ ৰেহৰূপ অনুষ্ঠানত আজি শুনক কাছাৰ জিলাৰ ৰেহৰূপ। আজি আমাৰ সৈতে আছে কাছাৰৰ পৰা আমাৰ সংবাদদাতা আখী ৰাণী দাস। কাছাৰ জিলাৰ সমবায় আন্দোলনক অধিক শক্তিশালী, আধুনিক আৰু কৃষক কেন্দ্ৰিক কৰি তুলিবলৈ জিলা প্ৰশাসনে প্ৰাথমিক কৃষি ঋণ সমিতিৰ পৰিসৰ সম্প্ৰসাৰণ, ব্যৱসায়ৰ বিচিত্ৰতা, কৃষকৰ বাবে চৰকাৰী সেৱাসমূহ অধিক সুলভ কৰি তোলা আৰু বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
2: এই উপলক্ষে অনুষ্ঠিত এখন সমন্বয় সভাত নাবাৰ্ড

0: কৃষকৰ বাবে চৰকাৰী সেৱাসমূহ অধিক সুলভ কৰি তোলা আৰু বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমন্বয় বৃদ্ধিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছে। এই বিষয়ে সবিশেষ জনাইছে আমাৰ সংবাদদাতাই।
1: এই উপলক্ষে অনুষ্ঠিত এখন সমন্বয় সভাত নাবাৰ্ড, ভাৰতীয় খাদ্য নিগম, কৃষি পশুপালন আৰু পশু চিকিৎসা, মীন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমাকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকল উপস্থিত থাকে। জিলাখনৰ সমবায় ব্যৱস্থাক অধিক ফলপ্ৰসূ আৰু স্বাৱলম্বী কৰি তোলাৰ বিভিন্ন দিশৰ ওপৰত বৈঠকত বিতংভাৱে আলোচনা কৰা হয়। এই বৈঠকত সমবায় সমিতিসমূহক বিশ্বৰ সৰ্ববৃহৎ শস্য সুৰক্ষা আঁচনি, প্ৰধানমন্ত্ৰী কিষাণ সমৃদ্ধি কেন্দ্ৰ, কমন ছাৰ্ভিচ চেণ্টাৰ, কৃষক উৎপাদক সংস্থা আৰু কিষাণ ক্ৰেডিট কাৰ্ড ঋণ আঁচনিৰ সৈতে সংযোগ কৰি সমবায় সমিতিসমূহৰ কাম কাজ বৈচিত্ৰময় কৰাৰ সম্ভাৱনাৰ পৰ্যালোচনা কৰা হয়। ইয়াৰ জৰিয়তে এটা ছাতিৰ তলত কৃষকসকলক একাধিক চৰকাৰী সেৱা আগবঢ়োৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। জিলাখনৰ গাখীৰ সমবায় সমিতিসমূহক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে মধ্যভোগীৰ জৰিয়তে গাখীৰ বিক্ৰী কৰাৰ পৰিৱৰ্তে কৃষক আৰু শ্বেয়াৰ হোল্ডাৰসকলক পোনপটীয়াকৈ সমবায় সমিতিসমূহক গাখীৰ যোগান ধৰাৰ বাবে উৎসাহিত কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ দ্বাৰা নিয়মীয়াকৈ গাখীৰ ক্ৰয় কৰাটো নিশ্চিত হ'ব। কৃষকসকলে 50 লাখ টকাৰ সম্পূৰ্ণ সুবিধাও লাভ কৰিব।
0: 180 বছৰৰ দীঘলীয়া অপেক্ষাৰ অন্তত অসমত পুনৰ আৱিষ্কাৰ হৈছে অতি বিৰল উদ্ভিদ প্ৰজাতি ৰুঙ্গীয়া মাষ্টাৰশ্ৰী। এই পুনৰ আৱিষ্কাৰৰ জৰিয়তে শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ জীৱ বিজ্ঞান বিভাগৰ গৱেষকসকলে উত্তৰ পূব ভাৰতৰ উদ্ভিদ বিজ্ঞানৰ ইতিহাসত এক অনন্য নজিৰ গঢ়ি তুলিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: গৱেষক কংকন কুমাৰ দাস আৰু অধ্যাপক দেৱজ্যোতি ভট্টাচাৰ্যৰ যৌথ অধ্যয়নত অসমৰ ডিমা হাছাও জিলাৰ জাতিংগা পাহাৰ অঞ্চলৰ এটা জলপ্ৰপাতৰ কাষৰ ভিজা আৰু ছায়াময় শিলৰ ফাট এটাত উদ্ধাৰ কৰা হৈছে। এই যুগান্তকাৰী আৱিষ্কাৰৰ সবিশেষ প্ৰকাশ হৈছে ইণ্টাৰনেশ্যনেল জাৰ্নেল অফ বটানিকেল ৰিচাৰ্চত। ঐতিহাসিক তথ্য অনুসৰি 1845 চনত ব্ৰিটিছ উদ্ভিদবিদ জে মাষ্টাৰ্ছ প্ৰথমে অসমৰ সুন্দাৰ নদীৰ পাৰৰ অচিনাকি অঞ্চলৰ পৰা এই উদ্ভিদ সংগ্ৰহ কৰিছিল। আনকি ভাৰতৰ বটানিকেল ছাৰ্ভে অফ ইণ্ডিয়াৰ সংগ্ৰহালয়ত ইয়াৰ এটা শুকান সংৰক্ষিত নমুনাহে আছিল। ফলত উদ্ভিদবিদসকলৰ বাবে ই এক ৰহস্যময় প্ৰজাতিলৈ পৰিণত হয়। অধ্যাপক দেৱজ্যোতি ভট্টাচাৰ্যই কয় যে ৰুঙ্গীয়া মাষ্টাৰশ্ৰী একান্থাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ তৃণজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা প্ৰায় 8-110 চেণ্টিমিটাৰ। ই সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় 900-1250 মিটাৰ উচ্চতাত বৃদ্ধি পায়। তেওঁ কয় যে বৰ্তমান এই উদ্ভিদৰ এটা নিৰ্দিষ্ট বাসস্থানহে চিনাক্ত কৰা হৈছে, য'ত প্ৰায় 40টা উদ্ভিদ জীয়াই আছে। IUCN গাইডলাইন অনুসৰি বৰ্তমান এই প্ৰজাতিটোক নন ইভালুটেড শ্ৰেণীত ৰখা হৈছে। কিন্তু গৱেষকসকলৰ মতে এই আৱিষ্কাৰে প্ৰমাণ কৰে যে উত্তৰ পূব ভাৰতৰ বিশেষকৈ অসমৰ বনাঞ্চলসমূহ এতিয়াও চহকী আৰু অনাৱিষ্কৃত জৈৱ বৈচিত্ৰৰ এক বিশাল ভঁৰাল।
0: বৰাক উপত্যকাত ক্ৰিকেটৰ বিকাশ আৰু অঞ্চলটোৰ প্ৰতিভাৱান ক্ৰিকেটাৰসকলক তুলি ধৰাৰ লক্ষ্যৰে নতুন ফ্ৰেঞ্চাইজি বৰাক লেজেণ্ডছ আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছে। সমাগত অসম প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে বৰাক লেজেণ্ডছে অংশগ্ৰহণ কৰিব। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: আগন্তুক অসম প্ৰিমিয়াৰ লীগত প্ৰথমবাৰৰ বাবে বৰাক লেজেণ্ডছে অংশগ্ৰহণ কৰিব। গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACS ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত মুঠ 8খন ফ্ৰেঞ্চাইজিয়ে অংশগ্ৰহণ কৰিব আৰু 18জনীয়া এটা শক্তিশালী দলো গঠন কৰা হৈছে। খেলুৱৈসকলক 4টা ভাগত বিভক্ত কৰা হৈছে। বৰাক উপত্যকাৰ উদীয়মান ক্ৰিকেটাৰসকলৰ বাবে উন্নত সুবিধা আৰু অনুকূল পৰিৱেশ সৃষ্টিৰ বাবেও বৰাক লেজেণ্ডছ প্ৰতিশ্ৰুতিবদ্ধ। দলটোৱে IPLৰ মানদণ্ডৰ সুবিধা লাভ কৰিব আৰু APLৰ মেচসমূহ জিঅ' হটষ্টাৰ, ষ্টাৰ স্পৰ্টছকে ধৰি বিভিন্ন প্লেটফৰ্মত সম্প্ৰচাৰ কৰা হ'ব।
0: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ আন এখন জিলাৰ সৈতে পুনৰ লগ পাম এই একে সময়তে। নমস্কাৰ।

0: প্রিভেন্টিভ হেলথ চেকআপ প্যাকেজ শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
1: বুকিংৰ বাবে আজি ফোন কৰক 9957568450-ত।
2: এপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া শুনক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। প্ৰথমে শুনোৱা হওক ইংলিছ উইংলিছ ছবিৰ গীত শিল্পা ৰাওৰ কণ্ঠত। সংগীত অমিত ত্ৰিবেদীৰ, গীতৰ কথা স্বানন্দ কিৰকিৰেৰ।

0: জিলাৰ ৰেহৰূপ অনুষ্ঠানত কাছাৰ জিলাৰ ৰেহৰূপ শুনিলে। সংবাদদাতা আছিল আখিৰাণী দাস।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'ল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'ল' প্ৰ' হেল্থ

0: ইংলিছ বিংলিছ ছবিৰ গীতটি শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক জলি LLB 2 ছবিত জুবিন নটিয়াল আৰু নীতি মোহনৰ কণ্ঠৰ গীত, সংগীত শ্ৰীৰন্তন ভাটৰ, গীতৰ কথা জুনেইদ ৱাছিৰ।

হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনোৱা হওক তুমবিন ছবিত অৰিজিৎ সিং আৰু তুলসী কুমাৰৰ কণ্ঠৰ গীত, সংগীত অনুভৱ সিনহাৰ।

0: বেমার ভাল হওয়ার পর বর ফুটনি দেখুন তোর কথা তো কি
1: নহব কিয় হোমিওর চিকিৎসায় মোক নতুন জীবন দিলে যে
0: তার মানে
1: মানে তো হল হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান
0: তাত কি হয়
1: হেরো নহয় কি যক্ষ্মা রোগ ধরা পেলোয়া মাতৃ শিশু তথা সাধারণ বহির্বিভাগ সুলভ সরকারি হারত ঔষধ প্রদান আর পরীক্ষার লগতে বিনামূলিয়া পরামর্শ আর তোর যদি বিপিএল কার্ড আছে তেতিয়া হলে তো গাখিরতে মোহর খুঁটি
0: মানে
1: তোর কারণে সকল বিনামূলিয়া আর জ্যেষ্ঠ নাগরিকর বাবে 50% রেহায়
0: তেতিয়া হলে ফুটনি মরাটো তোর এক্তিয়ার
2: হোমিওপ্যাথিক আঞ্চলিক গবেষণা প্রতিষ্ঠান ভেটাপাড়া গুৱাহাটী
3: অঙ্গদানে মানুহৰ শৰীৰটো বিকৃত কৰে নেকি
4: দান কৰা অংগসমূহ অস্ত্ৰোপচাৰৰ দ্বাৰা উলিয়াই আনি আন এজন ব্যক্তিৰ দেহত সংৰোপণ কৰা হয় জীৱিত ব্যক্তিৰ ওপৰত কৰা অস্ত্ৰোপচাৰৰ দৰেই এই ছিদ্ৰবোৰ চিলাই দিয়া হয় গতিকে অংগদানে শৰীৰটো বিকৃত নকৰে অংগদানক লৈ আমাৰ মনত এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰ উদয় হয় আৰু ই স্বাভাৱিক প্ৰশ্নবোৰৰ উত্তৰ বিচাৰক আৰু মুকলি মনেৰে অংগদানৰ বাবে আগবাঢ়ি আহক ভাৰতবৰ্ষত অংগ প্ৰতিস্থাপনৰ তালিকাত 3 লাখৰো অধিক ৰোগী এতিয়াও অপেক্ষাৰত প্ৰয়োজনীয় অংগৰ অভাৱত দৈনিক প্ৰায়ে 20 জনকৈ লোকৰ মৃত্যু হয় আপোনাৰ অংগদানে 8 জন লোকৰ জীৱন ৰক্ষা কৰিব পাৰে আহক অংগদান কৰক গুৱাহাটী মেডিকেল কলেজ আৰু হস্পিটেলত অৱস্থিত আঞ্চলিক অংগ আৰু কলা সংৰোপণ সংস্থা ৰোড টু গুৱাহাটীৰ দ্বাৰা প্ৰচাৰিত
5: হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনক ছালাম নমস্তে ছবিত শান আৰু গায়ত্ৰী আয়াৰৰ কণ্ঠৰ গীত সংগীত বিশাল শেখৰৰ গীত লিখিছে জয়দীপ সাহানীয়ে

0: ছালাম নমস্তে ছবিৰ গীতটি শুনিলে হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: অসমা সুষমা।

0: এই শিতানত প্ৰচাৰ কৰি থকা হৈছে এলানি ধাৰাবাহিক আলেখ্য।
1: এতিয়া আগবঢ়োৱা হৈছে ভূপেন হাজৰিকাৰ গীত বিষয়ক এটি বিশেষ অনুষ্ঠান মই গাওঁ তোমাৰেই গান, ৰচনা ঋতুপৰ্ণ দাসৰ, প্ৰযোজনা ঋতুপৰ্ণ দাস আৰু উৎপল দত্তৰ।
0: আজি শুনক দ্বিতীয় খণ্ড।
2: কোনো উৎসৱ বা সন্মিলনক মুখ্য কৰি ডক্টৰ হাজৰিকাই ভালেমান গীত ৰচনা কৰি থৈ গৈছে। সেই গীত সাক্ষী হৈ ৰৈছে ঠাই একোখনৰ উৎসৱ একতাৰ।

0: বৰ্ণিল ইতিহাস ঐতিহ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত শিল্পীগৰাকীয়ে ৰচি কণ্ঠ নিগৰাইছিল এটি সুন্দৰ গীতত। তাকেই সুঁৱৰিছে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা ৰংবং টেৰাঙে।
1: ডক্টৰ ভূপেন হাজৰিকা হ'ল বিশ্বৰ এগৰাকী মহান শিল্পী, গোটেই সমগ্ৰ বিশ্বকে তেওঁ আঁকোৱালি দিছে। তেনে ক্ষেত্ৰত অসমৰ কথা বাদ দিছো, এতিয়া অৱশেষত আমাৰ এই সৌভাগ্য কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজৰ কাৰণে এটা সৌভাগ্যৰ কথা যে অসম সাহিত্য সভাৰ অধিৱেশনৰ সময়ত ভূপেন হাজৰিকা ডিফুলৈ আহিছিল। আকৌ ডিফুলৈ আহি তেওঁ তৎক্ষণাতে এটা গীত ৰচনা কৰিলে আৰু সেই ৰচনা কৰা গীতটিৰে তেওঁ সমগ্ৰ কাৰ্বি জাতিটোক উত্তৰণৰ এটা পথ তেওঁ দি থৈ গৈছিল। গতিকে চেমচন সিং ইংটি বা চামচিং আনছে মোৰ কথা বাদে দিছো, সমগ্ৰ কাৰ্বি জাতিৰ কাৰণে পথ এটা মুকলি গৈছিল। অকল কাৰ্বি বুলি নহয়, তেওঁ সমগ্ৰ অসমৰ জনজাতীয় সকলো জনগোষ্ঠীকে তেওঁ মানে আঁকোৱালি লৈছে। গতিকে আচলতে বিষ্ণু ৰাভাই যিটো দৃষ্টিভংগী চাইছে, জ্যোতিপ্ৰসাদ আগৰৱালাই যিটো দৃষ্টিভংগী লৈছে, মহাপুৰুষ শংকৰদেৱে যিটো দৃষ্টিভংগী লৈছে, তাৰে আচলতে ভূপেন হাজৰিকা এটা নতুন ৰূপ দিলে। কাৰ্বিলৈ আহি তেওঁ এটা দীপুল তোমাৰ নাম মঙ্গল হওক তোমাৰ বুলি এটা গীতেৰে সমগ্ৰ কাৰ্বি জাতিটোক ইয়াত উত্তৰণৰ পথে দেখুৱাই দিছে।

0: অটোৰিক্সা চলাই জীৱন নিৰ্বাহ কৰা মানুহখিনিক সন্মানীয় স্তৰলৈ অনাটো ভূপেন হাজৰিকাৰ অৱদান অনন্য। অসমৰ এগৰাকী জনপ্ৰিয় সংগীত পৰিচালক ভূপেন উজিৰে এসময়ত অটো চলাইছিল। হাজৰিকাই সেই বিশেষ গীতটি গোৱাৰ ঠিক পাছতে ভূপেন উজিৰৰ মুখেৰে শুনো হওক সেই কাহিনী।
1: এটা সময় আছিলে, সেইটো মই 1970 চনৰ কথা কৈছো, যেতিয়া আমি গুৱাহাটীত অটোৰিক্সা চলাবলৈ আৰম্ভ কৰিছিলো। আৰু সেই সময়ত আচলতে শিক্ষিত নিবনুৱাক এই অটোৰিক্সা চলাবলৈ দিয়া হৈছিল, আৰু আমি তাৰ ভিতৰত ময়ো এজন আছিলো। আৰু তাৰ আগতে মোৰ আন্তা যিটো চাকে 1969 চনত ভূপেন দাই ৰেকৰ্ড কৰিছিলে অটোৰিক্সা চলাওঁ, আৰু সেই গীতটোৱে আমাক সেই সময়ৰ আমি যিখিনি শিক্ষিত নিবনুৱাই অটোৰিক্সা চলাইছিলো আমাক ভীষণ প্ৰেৰণা যোগাইছিলে। আৰু সেই গানটো আমাৰ কাৰণে মানে এটা প্ৰেৰণাৰ মূল আছিলে, উৎস আছিলে, কাৰণ তাত আমাৰ যেন অটোৰিক্সা চলোৱাসকলৰ গোটেই ভাৱখিনি ভূপেন দাই যেন কৈ দিলে, ঠিক এনেকুৱা এটা ভাৱ হৈছিলে। আমি সেই গীতটো সেই সময়ত আমি খুব ভাল পাইছিলো আৰু এতিয়াও ভাল পাওঁ। সেই গীতটোৰ মাজত এটা লাইন আছিলে, ডিগনিটি অফ লেবাৰ মোৰ প্ৰেয়সীয়ে বুজি পায়। আৰু সেই কথাটো আচলতে সঁচা আছিলে, কাৰণ সেই সময়ত গুৱাহাটীবাসী ৰাইজ, এইকাৰণে গুৱাহাটীবাসী বুলি কৈছে, সেই সময়ত অটোৰিক্সা অকল গুৱাহাটীতে দিয়া হৈছিল, গুৱাহাটীবাসী ৰাইজে আমাক অতি মৰম কৰিছিলে, আমাক সন্মান কৰিছিলে। কাৰণ এটা কথা মোৰ এতিয়াও মনত আছে, আমি কাৰোবাৰ যদি ভাড়া লৈ যাওঁ, তেওঁ যদি কয় যে আপুনি আধা ঘণ্টা ৰ'ব নেকি, মই আকৌ ঘূৰি যাম, তেতিয়া আমি ৰ'বলৈ মান্তি হৈছিলো। কিন্তু সেই যে ৰ'ম আমি, আমাক গৃহস্থই কিন্তু অটোৰিক্সাত বহি থাকিবলৈ নিদিছিল, মাতিনি ঘৰত বহুৱাই চাহ একাপ খুৱাইছিল। গতিকে সেইবিলাক কথা আমাৰ এতিয়া মনত পৰে। গতিকে সেই সময়ত আচলতে এই আমাক ৰাইজে এনেকুৱা সুন্দৰ ব্যৱহাৰটো কৰিছিল, সেইটো কাৰণে আমি কেতিয়াও লজ্জাবোধ কৰা নাছিলো, আমি মানে উৎসাহিত হৈছিলো যে আমি এটা সঁচাকে ভাল কাম কৰিছো।

0: মই গাওঁ তোমাৰেই গান আলেখ্যখনিৰ আজিৰ খণ্ডটি শুনিলে। ৰচনা আৰু বিৱৰণী কণ্ঠ ঋতুপৰ্ণ দাসৰ। আলেখ্যখনিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটাবাৰৰ এই একে সময়তে।
1: প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in-ত। নতুন ভাৰত, ন ৰূপত আকাশবাণী।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত মে হোনা ছবিৰ গীত। সংগীত অনু মালিকৰ, গীত লিখিছে জাভেদ আখতাৰে। প্ৰথমে শুনো আহক চন্দু নিগম আৰু শ্ৰেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত মে হোনা ছবিৰ গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাভাৱৰ পৰা। ছবিখনৰ আন এটি গীত শুনোৱা হওক, চনু নিগম, আফতাব ছবৰী আৰু হাশিম ছবৰীৰ কণ্ঠত।

শ্রোতাসকলে একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত অনু মল্লিক সংগীত পৰিচালিত মে হোনা ছবিৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক অভিজিৎ আৰু শ্রেয়া ঘোষালৰ কণ্ঠৰ এই গীতটি।

0: সেয়া আছিল অভিজিত আৰু শ্ৰেয়া ঘোষাল একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত। শ্ৰোতাসকলে আজি অন্নু মালিক সংগীত পৰিচালিত মে হোনা ছবিৰ গীতকেইটি শুনিলে। গীতৰ কথা আছিল জাভেদ আখতাৰৰ।
1: বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: আগবঢ়াইছো এটি বিশেষ অনুষ্ঠান, আমাৰ প্ৰাণৰ ভূপেন হাজৰিকা। এই অনুষ্ঠানটিৰ পৰিকল্পনা, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। আমাৰ প্ৰাণৰ ভূপেন।

ভয়াবহ আৰ্থিক সংকটৰ সময়তো শকুন্তলা নামৰ ছবিখন নিৰ্মাণ কৰিবলৈ ভূপেন হাজৰিকাই মন মেলিছিল। কালিদাসৰ অভিজ্ঞানম শকুন্তলমক আধাৰ কৰি শকুন্তলাৰ কাহিনী তেওঁ নিৰ্বাচন কৰিলে। পিছে কাম আৰম্ভ কৰিবলৈ হাতত কমেও 5,000 টকা লাগে। ৰাধা ফিল্মছ ষ্টুডিঅ'ই কেইদিনমান বিনামূলীয়াকৈ তেওঁক শ্বুটিং কৰিবলৈ দিলে। কাৰোৰে পৰা টকা 5,000 নোপোৱা সময়তে তেওঁ হঠাৎ লগ পোৱা এগৰাকী বান্ধৱীৰ স্বামীক 5,000 টকা ধাৰলৈ খুজিলে। চুক্তিপত্ৰত চহী কৰোঁতে চলচ্চিত্ৰৰ পৰা পোৱা ধনেৰে ধাৰ মাৰিব বুলিও ক'লে। বন্ধুজনে তেওঁক টকাখিনি দিছিল আৰু যথাসময়ত ভূপেন হাজৰিকাই সেই টকা ঘূৰাই দিলে।

এই চিনেমাখনৰ শকুন্তলা চৰিত্ৰটিত অভিনয়ৰ বাবে নায়িকা বিচাৰি ভূপেন হাজৰিকা বিপদত পৰিছিল। বহু ঠাই তেওঁ ছোৱালী বিচাৰি ফুৰাৰ সময়ত কেতিয়াবা অপদস্থ হ'বলগীয়া হৈছিল। শেষত চন্দ্ৰফুকনে কোৱা মতে নগাঁৱত স্কুলৰ পৰা উভতি অহা ছোৱালী এজনী চাবলৈ তেওঁ বাটত ৰৈ আছিল। ইয়াৰ পাছতে ভূপেন হাজৰিকা ছোৱালীজনীৰ ঘৰলৈ পানী খাবলৈ বুলি গ'ল। মাক দেউতাকে তেওঁক যথেষ্ট আপ্যায়ন কৰিলে, কিন্তু ছোৱালীজনী লাজতে নোলাল, তেওঁ বিমুখ হ'ল। পাছত এবাৰ পাৰ্ক ষ্ট্ৰীটত এজনী ধুনীয়া ছোৱালী দেখি তেওঁৰ সৈতে চিনা পৰিচয় হ'ল। BA পঢ়ি থকা যুৱতীগৰাকী কালীঘাটৰ পাণ্ডাৰ ছোৱালী আছিল। দেউতাক আৰু যুৱতীগৰাকীক সন্মত কৰি অৱশেষত ভূপেন হাজৰিকাই শকুন্তলা চৰিত্ৰটোৰ বাবে তেওঁকেই নায়িকা ঠিক কৰিলে।

অসমত শকুন্তলাৰ বাবে ভূপেন হাজৰিকাক কোনেও ছোৱালী নিদিলে, কিন্তু ইমানবোৰ প্ৰত্যাহ্বানৰ মাজতো তেওঁ এটা অভিনৱ পদক্ষেপ ল'লে। ছবিখন তেওঁ আংশিক ৰঙীন হিচাপে নিৰ্মাণ কৰিলে। প্ৰথমবাৰৰ বাবে অসমীয়া ছবিয়ে ৰঙীন ৰূপ লাভ কৰিলে। 1961 চনত শকুন্তলা ওলাল। তেওঁৰ ইমান পৰিশ্ৰম হ'ল যে এখন ইজি চেয়াৰত বহি শুই শুই তেওঁ শকুন্তলা পৰিচালনা কৰিছিল, কাৰণ তেওঁৰ শৰীৰ এক প্ৰকাৰ ভাগি পৰিছিল।

শকুন্তলা চিনেমাই দৰ্শকৰ মৰম পালে। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ছবিখনে গুৰুত্ব পালে। ছবিখনৰ দৃশ্যন্ত হৈছিল পবিত্ৰ বৰ্ষাকুটি, শকুন্তলা হৈছিল নৱাগত অনিতা আৰু প্ৰিয়ম্বদাৰ চৰিত্ৰত আছিল ইভা আছাও। এই ছবিৰ নৃত্য পৰিচালনা কৰিছিল প্ৰিয়ম হাজৰিকাই। শকুন্তলা চিনেমাই ভূপেন হাজৰিকাক আৰ্থিকভাৱে কিছু সকাহ দিছিল। শকুন্তলাই পৰিচালক, চিত্ৰনাট্যকাৰ, সংগীত পৰিচালক, গায়ক, গীতিকাৰ, সুৰকাৰ ভূপেন হাজৰিকাক মান আৰু আৰ্থিক সকাহ দুয়োটাই দিব পাৰিছিল।

ডক্টৰ ভূপেন হাজৰিকাই নিৰ্মাণ কৰা তৃতীয়খন অসমীয়া চিনেমা আছিল প্ৰতিধ্বনি। 1965 চনৰ 22 জানুৱাৰীত গুৱাহাটী, নগাঁও, যোৰহাট আৰু শিৱসাগৰত প্ৰতিধ্বনি ছবিখনে মুক্তি লাভ কৰিছিল। মানিক ৰাইটং নামৰ খাচী লোককথাৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। 1962 চনত ভূপেন হাজৰিকা শ্বিলঙলৈ গৈ দীৰ্ঘদিন তাত থাকি খাচী সমাজৰ পৰম্পৰাগত সাজ পোছাক, খাদ্যাভ্যাস, ৰীতি নীতিৰ বিষয়ে অধ্যয়ন কৰিছিল। খাচী জয়ন্তীয়া লোকসংগীত, বাদ্যযন্ত্ৰৰ বিষয়েও অভিজ্ঞতা গোটাই পাহাৰ আৰু ভৈয়ামৰ, খাচী আৰু অসমীয়াৰ সম্প্ৰীতিৰ এনাজৰীডাল তেওঁ কটকটীয়া কৰি এটা কাহিনী নিৰ্বাচন কৰিছিল। সকলো পৰিকল্পনা কৰা হৈছিল যদিও ছবিখন নিৰ্মাণৰ বাবে খৰচ কৰিবলগীয়া ধনখিনি নথকাত তেওঁ বিপদত পৰিছিল। পইচাৰ চিন্তাই বিব্ৰত কৰা ভূপেন হাজৰিকা এবাৰ গুৱাহাটীলৈ আহোঁতে তেওঁৰ সাংস্কৃতিক সুহৃদ ৰত্নৌজাক প্ৰতিধ্বনি চিনেমাৰ পৰিকল্পনা আৰু টকা পইচাৰ সমস্যাৰ বিষয়ে ক'লে। ৰত্নৌজাই একান্ত মনে কথাখিনি শুনি উঠি এটা উপায় দিলে যে তেওঁৰ অমৃতকণ্ঠৰে সংগীতানুষ্ঠান কৰিব লাগে, ৰাইজে আগবঢ়োৱা ধনেৰে তেতিয়া ছবিখন কৰিব পাৰিব। ভূপেন হাজৰিকাও তাকেই কৰিবলৈ প্ৰস্তুত হ'ল। মনোৰঞ্জন, জনজাগৰণ আৰু অৰ্থ সংগ্ৰহ এইকেইটা একেলগে হোৱাৰ উদ্দেশ্যেৰে বৰপেটাৰ পৰা ভূপেন হাজৰিকাই সংগীতানুষ্ঠানৰ যাত্ৰা আৰম্ভ কৰিলে। অসমত গান গায় আৰু ৰাইজে মৰমত যি দিয়ে তাৰেই প্ৰতিধ্বনিৰ বাবে পুঁজি যোগাৰ কৰিব বুলি তেওঁ সিদ্ধান্ত ল'লে। তেনেকৈ কাম কৰিব পৰাকৈ পুঁজি যোগাৰ হ'ল।

1964 চনৰ ছেপ্টেম্বৰত প্ৰতিধ্বনিৰ শ্বুটিং আৰম্ভ হ'ল। প্ৰতিধ্বনি চিনেমাৰ বহিৰ্দৃশ্য গ্ৰহণ কৰিছিল চেৰাপুঞ্জীত। ছবিখনৰ লিয়েন মাকাও কোন পাহাৰ শিখৰতে, হে হে ঢোলে ডগৰে, ঐ ঐ আকাশ শুব, এই গানকেইটা অমৰ সৃষ্টি হিচাপে পৰিগণিত হ'ল।

ছবিখনে 1966 চনত ৰাষ্ট্ৰপতিৰ পদক লাভ কৰে। ফ্ৰান্সৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈও ছবিখন আমন্ত্ৰিত হয়। পাছত ছবিখন কা চাৰাটি নামেৰে খাচী ভাষালৈও ডাব কৰা হয়। প্ৰতিধ্বনিৰ প্ৰযোজনা, পৰিচালনা আৰু সংগীত আছিল ভূপেন হাজৰিকাৰ। চিত্ৰগ্ৰহণ আছিল বিজয় দেৰ, অভিনয় কৰিছিল বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা, ইভা

আদৰৰ শ্ৰোতা, আজিৰ আমাৰ প্ৰাণৰ ভূপেন হাজৰিকাও ইমানতে সামৰিবৰ সময় হ'ল। আমাৰ আজিৰ এই খণ্ডটিত সন্নিৱিষ্ট তথ্য অনুৰাধা শৰ্মাপূজাৰীয়ে লিখা ভাৰত ৰত্ন ভূপেন হাজৰিকা গীতৰ চিত্ৰকৰ সুৰৰ ভাস্কৰ এই গ্ৰন্থখনিৰ আধাৰত আগবঢ়োৱা হ'ল। আমাৰ এই অনুষ্ঠানৰ শীৰ্ষ গীতটিৰ কথাৰ সুৰ ৰসানন্দ গগৈৰ, সংগীত উৎপল বৰাৰ। আজিলৈ বিদায় লৈছোঁ, অহা খণ্ডত পুনৰ লগ পাম। নমস্কাৰ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত উৎপল বৰা, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ললিত ৰয়, হৰমোহন বৰ্মন আৰু ধ্ৰুৱজ্যোতি তালুকদাৰ, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই হিমাশ্ৰী কলিতা। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি ক্ষতিগ্ৰস্ত হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতিৰ লগত ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা 7 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। ডক্টৰ শৰ্মাই ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কালি বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে। ইপিনে গ্ৰীষ্মবন্ধ অন্ত পৰাৰ লগে লগে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে যদিও শিৱসাগৰ জিলাৰ প্ৰায় 550খন স্কুল বানত ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ 9 আগষ্টলৈ গৰম বন্ধৰ দিন বৃদ্ধি কৰা হৈছে। বান প্ৰভাৱিত জিলাসমূহত এই নিৰ্ধাৰিত সময়লৈ বিদ্যালয়সমূহৰ পাঠদানৰ বাবে সাজু হৈ নুঠিলে গৰম বন্ধৰ দিন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ জীয়াঢল নৈয়ে বানৰ সৃষ্টি কৰিছে। জীয়াঢলৰ বাঢ়নী পানীয়ে বৰদলনি, ধৰ্মপুৰ আৰু কমলপুৰকে ধৰি ভালেমান অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি বুৰাই পেলাইছে। কিছুদিন পূৰ্বে ধৰ্মপুৰত জীয়াঢল নৈৰ মথাউৰিৰ চিগা অংশৰে পুনৰ পানী সোমাই অহাত এই বানৰ সৃষ্টি হৈছে। বানত ধৰ্মপুৰ অঞ্চলৰ এগৰাকী মহিলাৰ বাসগৃহ ধ্বংস হয়। বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ

0: তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আজি দিনৰ 12 বজাত 2026-27 বিত্তীয় বৰ্ষৰ সাহায্য বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকিব। অৰুণোদয়ৰ তৃতীয় পৰ্যায়ত বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্টযোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। ইয়াৰ বিপৰীতে অন্যান্য জিলাৰ হিতাধিকাৰীসকলে 1,100 টকা লাভ কৰিব। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। শ্ৰীভূমি চহৰ আৰু দাঁতি কাষৰীয়া অঞ্চলৰ দীৰ্ঘদিনীয়া জল নিষ্কাশন আৰু কৃত্ৰিম বান সমস্যাৰ স্থায়ী সমাধানৰ লক্ষ্যৰে কালিৰে পৰা জিলাখনত কাম আৰম্ভ কৰা হয়। জিলাখনত প্ৰথমবাৰৰ বাবে ডিফাৰেঞ্চিয়েল গ্ল'বেল পজিচনিং ছিষ্টেম DGPSAৰে জৰীপ কাৰ্য চলোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ অমৃত দ্বিতীয় পৰ্যায়ৰ প্ৰকল্পৰ অধীনত ৰাজ্য চৰকাৰে নিযুক্তি দিয়া পৰামৰ্শ সংস্থাই এই জৰীপ সম্পন্ন কৰিছে। গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন বিভাগৰ নিৰ্দেশনা তথা টাউন এণ্ড কাণ্ট্ৰি প্লেনিঙৰ সঞ্চালকৰ উপস্থিতিত ইতিমধ্যে এই কাৰ্যসূচীৰ প্ৰস্তুতিমূলক কাম আৰম্ভ হৈছে। চহৰখনৰ জল নিষ্কাশন ব্যৱস্থাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে আৰম্ভ কৰা এই ব্যৱস্থাই শ্ৰীভূমি চহৰৰ ভৱিষ্যৎ আন্তঃগাঁথনি উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে। গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত আজিৰে পৰা প্ৰথম অসম প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনীৰ দিনাই দুখনকৈ খেল অনুষ্ঠিত হ'ব। আজি দিনৰ 2 বজাত চৰাইদেউ ছানৰাইজাৰ্ছ দলে বৰপেটা ব্ৰেভাৰ্ছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে সন্ধিয়া 7 বজাত ডিব্ৰুগড় ৱাৰিয়াৰ্ছ তেজপুৰ টাইটানছৰ মুখামুখি হ'ব। 8টা দলেৰে প্ৰথমবাৰৰ বাবে অসমত হ'বলগীয়া 23-দিনীয়া এই ক্ৰিকেট লীগত মুঠ 43খন মেচ অনুষ্ঠিত হ'ব। অসম ক্ৰিকেট সন্থাৰ উদ্যোগত ৰাজ্যৰ প্ৰতিভাধৰ যুৱ প্ৰজন্মৰ ক্ৰিকেটাৰসকলক উৎসাহিত কৰা আৰু তেওঁলোকক ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে এই অভিলাষী ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। ভাৰতীয় সেনাৰ দ্বাৰা আয়োজিত 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হ'ব। সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত হ'বলগীয়া আজিৰ প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড FCয়ে বড়োলেণ্ড FCৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল 5ম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহো। এতিয়াৰ অনুষ্ঠান পৰাগমালা লাইভ আগবঢ়াব অৰ্চনা দেৱীয়ে।
2: नमस्कार श्रोताओं, अभी आप सुनेंगे परागमाला लाइव और इस कार्यक्रम में मैं अर्चना आज आपसे हिंदी सिनेमा के सबसे नेचुरल और इमोशनल अभिनेत्री के बारे में बताने जा रही हूँ, जिनका जन्म आज ही के दिन हुआ था और अभिनेत्री की दुख भरी रोल के लिए उन्हें ट्रेजेडी किंग की उपाधि भी मिली थी। आखिर कौन है ये अभिनेत्री जो ट्रेजेडी क्वीन के नाम से मशहूर थी, इसके बारे में आपको बताऊंगी। लेकिन अब आइए सुन लेते हैं उनके द्वारा अभिनीत एक गीत। तब तक आप सोचिए कि मैं आपसे किस अभिनेत्री के बारे में आज बात करने जा रही हूँ।

0: श्रोताओं, समय के अभाव के कारण ये गीत हम आपको पूरी तरह से नहीं सुना पाए और इसके साथ ही परागमाला लाइव कार्यक्रम यहीं पर समाप्त होता है।
1: परागमाला परागमाला
2: পৰাগমালা লাইভ শুনিলে আগবঢ়ালে অৰ্চনা দেৱীয়ে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: শ্ৰোতাসকলক নমস্কাৰ জনাই আৰম্ভ কৰিছো বিজ্ঞান ধাৰাবাহিক সমাগত সময়। নতুন দিল্লীৰ বিজ্ঞান প্ৰচাৰ, অসম বিজ্ঞান সমিতি আৰু আকাশবাণীৰ সন্মিলিত উদ্যোগত প্ৰযোজিত এই ধাৰাবাহিকৰ আজিৰ খণ্ডৰ শীৰ্ষক নেচাৰেল লেংগুৱেজ প্ৰচেছিং। মূল ইংৰাজী নাটকৰ অসমীয়া অনুবাদ মেঘনা চৌধুৰীৰ। এয়া শুনক বিজ্ঞান ধাৰাবাহিক সমাগত সময়ৰ দশম খণ্ড। নেচাৰেল লেংগুৱেজ প্ৰচেছিং হৈছে ভাষাতত্ত্ব, কম্পিউটাৰ বিজ্ঞান আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ এটা উপক্ষেত্ৰ। ই কম্পিউটাৰ আৰু মানুহৰ ভাষাৰ মাজৰ সংযোগৰ সৈতে জড়িত। ইয়াৰ মুখ্য কাৰ্য হৈছে মানুহৰ ভাষাক চিনাক্ত কৰি কম্পিউটাৰৰ দ্বাৰা উচ্চ পৰ্যায়ৰ কৰ্ম সম্পাদনা কৰা। ইয়াৰ ইনপুট আৰু আউটপুট কথা বতৰা অথবা লিখিত ৰূপত হ'ব পাৰে। ই ডাটা বিজ্ঞানৰ এক জ্বলন্ত বিষয়। ইয়াৰ কেইটামান উল্লেখযোগ্য প্ৰয়োগ হৈছে চাৰ্চ অটো কাৰেক্ট আৰু অটো কমপ্লিট, ছচিয়েল মিডিয়া মনিটৰিং, চেটবট, ছাৰ্ভে এনালাইচিছ, টাৰ্গেটেড এডভাৰটাইজিং, হায়াৰিং এণ্ড ৰিক্ৰুইটমেণ্ট।
4: ভগৱানৰ কৃপাত বিয়াখন ভালে কুশলে হৈ গ'ল, এতিয়াহে মই মনটোত শান্তি পাইছো।
5: ৰিলেক্স শিৱানী, আমাৰ ছোৱালীজনীতো অশিক্ষিত নহয়, তাই এগৰাকী আই আই টিয়ান আৰু নিজৰ শ্ৰেণীটোৰ সোণৰ পদক বিজয়ী।
4: সেইবোৰ চব ঠিকেই আছে, কিন্তু সমস্যাবোৰ কেতিয়াও আগজাননী দি নাহে নহয়। আমাৰ জোঁৱাই এজন কানাড়া লোক, দুয়োৰে মাজত বহুতো সাংস্কৃতিক পাৰ্থক্য আছে, সেয়ে মোৰ চিন্তা অলপ হৈছে।
5: তুমি আমাৰ বিয়াখনৰ কথা পাহৰিলা হবলা? হা, মই দেখোন উত্তৰ ভাৰতীয় আৰু তুমি একেবাৰে খাতি মুম্বাইকাৰ। আমাৰ দেখোন 40 বছৰীয়া সুখী বৈবাহিক জীৱন।
4: তুমি বিষয়টোৰ পৰা ফালৰি কাটি গৈছা দেই।
5: তোমাৰ বোধ কৰো ভাগৰ লাগিছে শিৱানী, এতিয়া ৰিলেক্স হোৱা, এইবোৰ কথা আমি ৰাতিপুৱাও পাতিব পাৰিম, হবনে? ঠিক আছে, গুড নাইট।

0: প্রায় এসপ্তাহৰ মূৰত মোৰ বৰ ভালকৈ টোপনি হ'ল। বিয়া এখনৰ যিমান চিন্তা।
1: এই হেল্ল' ডক্টৰ কুমাৰ, উঠা উঠা, 8 বাজিল।
2: গুড মৰ্ণিং শিৱানী।
1: গুড মৰ্ণিং।
2: তুমি কিবা বিৰবিৰাই আছিলা দেখোন। চোৱা, আমি আচলতে বৰ ভাগ্যৱান যে বিয়াৰ সকলো নীতি নিয়ম কোনো আউল নলগাকৈ সুন্দৰকৈ হৈ গ'ল।
1: আউল? কি আউলৰ কথা কৈছা? বিয়াৰ নিমন্ত্ৰণী চিঠিখনকে এবাৰ চোৱাচোন। এইয়া চোৱা, চিঠিখন মোৰ হাততে আছে। ইয়াত ভগৱান গণেশৰ ছবি আছে আৰু গণেশ মানে বিঘ্ন নাশক, হয়নে নহয়?
2: বুজিলো বুজিলো।
1: মহাৰাষ্ট্ৰত একেজন ভগৱানকে গণেশ পূজাৰ সময়ত সুখ সমৃদ্ধি আৰু শান্তিৰ বাবে আবাহন কৰা হয়।
2: গণেশ চতুৰ্থীৰ সময়ত তোমাৰ লগত অনুষ্কাও বৰ আগ্ৰহেৰে লাগি আছিল,
1: কিন্তু বাংগালোৰত তাইতো এই সকলোবোৰ মিছ কৰিব।
2: ইমান চিন্তা নকৰিবা, সকলো সমস্যাৰেই নিজস্ব সমাধান থাকে, বুজিছা?

0: Good morning, Ma.
1: Good morning.
0: Good morning, Papa.
2: Good morning. Very good morning.
1: Good morning. Very good morning. এতিয়া তোমালোকৰ জীৱনৰ এটা অধ্যায় শেষ হ'ল আৰু নতুন এটা অধ্যায়ত তোমালোকে খোজ পেলালা।
3: মই ভাবো জীৱনৰ এইটো পৰ্যায়ো সমানেই গুৰুত্বপূৰ্ণ।
2: এতিয়া তোমাৰ দায়িত্ব দুগুণ হ'ল।
1: এতিয়া কিন্তু চাহৰ সময় দেই অনুষ্কা।
0: পাপা, মই তোমাৰ পচন্দৰ চাহ কৰো ৰবা। মই বাংগালোৰত চাকৰি কৰিবলৈ গুচি যোৱাৰ পাছত তুমি নিশ্চয় আদা দিয়া চাহকাপ মিছ কৰিছা।
1: সঁচাকৈ মিছ কৰিছো কিন্তু, আৰু তোমাক পাকঘৰত দেখি তোমাৰ মাৰা বৰ সুখী হ'ব।
0: হেল্ল' এভৰিবডি, চাহ ৰেডি দেই, সকলো আহিব লাগে।
2: সতীশন, আমাৰ ছোৱালী কিন্তু সকলোফালে পাককৈ দেই।
3: হয় মা, মই বৰ ভাগ্যৱান।
0: বাপৰে, ইমান তেল মাৰিছা, পিছে সকলো সময়তহে দেখা যাব।
3: ক'তনো তেল মৰা দেখিলা, সঁচা কথাহে কৈছো।
2: ডাক্তৰ কুমাৰ, আহা চাহ আমিয়েই পৰিৱেশন কৰোঁ।
1: কিয় নকৰিম। অনুষ্কা মা, চাহৰ গোন্ধ আৰু ৰঙেই ইয়াৰ সোৱাদৰ প্ৰমাণ দিছে। খুব ভাল হৈছে মা।
0: এই ক্ষেত্ৰত মা মোৰ শিক্ষকো গাইডো।
1: এগৰাকী মাকেই হৈছে মানুহৰ জীৱনৰ প্ৰথমগৰাকী শিক্ষক, আৰু তেওঁ যি শিকায় সেয়া চিৰদিনৰ বাবে সঞ্জীৱনীৰ দৰে।
3: পাপা, আপুনি লাজ সম্ভ্ৰম এইবোৰৰ কথা নকলে যে।
1: বা, তোমাৰ দেখিছো উত্তৰ ভাৰতীয় সংস্কৃতিৰ ভাল জ্ঞান আছে।
3: মই প্ৰাথমিক শিক্ষা দিল্লীতহে লৈছিলো।
1: সেইকাৰণেই তো কোৱা হয় অনৈক্যৰ মাজত ঐক্য,
3: আৰু এই ঐক্য শক্তিশালী হ'ব যেতিয়া আপোনালোক কৰ্ণাটকলৈ যাব।
2: কৰ্ণাটক? নাই নাই দেই, কানাড়া ভাষাৰ একোৱে নাজানো আমি।
0: চিন্তা নকৰিবা মা, তোমালোকক সহায় কৰিবলৈ প্ৰযুক্তিবিদ্যা আছেতো।
2: প্ৰযুক্তিবিদ্যা? কিন্তু প্ৰযুক্তিয়ে ভাষাগত সমস্যা কেনেদৰে সমাধান কৰিব?
3: অনুষ্কাই ঠিকেই কৈছে, আপোনাৰ কোনো সমস্যা নহয়। আপুনি কৃত্ৰিম বুদ্ধিমত্তা শব্দ দুটা নিশ্চয় শুনিছে।
1: সেয়াই ভৱিষ্যতৰ প্ৰযুক্তি। আনকি চিকিৎসা বিজ্ঞানতো মেডিকেল ৰিপৰ্ট বিশ্লেষণ কৰিবলৈ আমি এই প্ৰযুক্তি ব্যৱহাৰ কৰি আছো।
0: বা, মোৰ চিকিৎসক পাপাই সকলোবোৰ জানে দেই।
2: কিন্তু তুমি ভাষাৰ কথাহে কৈ আছিলা।
0: মা, সতীশনে এখন নতুন ক্ষেত্ৰত কাম কৰি আছে যিখনৰ নাম হৈছে নেচাৰেল লেংগুৱেজ প্ৰচেচিং, বা চমুকৈ NLP। এয়া এনে এক প্ৰযুক্তি যিটোৱে কম্পিউটাৰক মানুহৰ স্বাভাৱিক ভাষা বুজিবলৈ সহায় কৰে।
1: কিন্তু মানুহে কেনেদৰে সংযোগ স্থাপন কৰে, সহজ কাম উঠেও নহয়।
3: NLP প্ৰযুক্তিয়ে এয়া সম্ভৱ কৰি তুলিব।
0: মা, তুমি নিশ্চয় তোমাৰ স্মাৰ্টফোনটোৰ ফিচাৰবোৰ বিচাৰি চাইছা।
2: মই চেষ্টা কৰোঁ, কিন্তু প্ৰায়ে মোৰ খেলিমেলি লাগে।
3: এনে এটি ফিচাৰ হৈছে

0: চিৰি, যেতিয়া আমি চিৰি কিবা এটা আদেশ কৰোঁ অথবা এলেক্সা নাইবা গুগল হোমত কিবা সোধোঁ, তেতিয়া তুৰন্তে উত্তৰটো কণ্ঠস্বৰ নাইবা লিখিত হিচাপে আহে।
1: বা আচৰিত দেই!
2: বৰ্তমান সময়ত NLP প্ৰযুক্তিয়ে কাম কৰি থকা এনে বহুতো এপ্লিকেশ্যনছ আছে। অহাবাৰ তোমাৰ বাবে মই এটা ভাৰ্চুৱেল এছিষ্টেণ্টৰ ব্যৱস্থা কৰিম, পাপাই পছন্দ কৰি দিব।
0: সেইটো মোৰ ওপৰত এৰি দিয়ক। আপুনি যেতিয়া গাঁৱলৈ যাব তেতিয়াহে ইয়াৰ আচল সুবিধাবোৰ বুজি পাব।
3: সতীশন, তুমি অলপ বহলাই বুজাবা নেকি?
0: কিয়নো বুজাই নিদিম পাপা, আপুনি যেতিয়া ইমেইলৰ কাম কৰি থাকে তেতিয়া ইমেইল এছিষ্টেণ্ট, অটো কাৰেকশ্যন, ব্যাকৰণিক সহায়, বানান শুদ্ধকৰণ, স্পাম মেইলবোৰ ফিল্টাৰ কৰা, এনেবোৰ সুবিধা পায়।
3: আৰু আনকি বাক্য এটা নিজে নিজে সম্পূৰ্ণ হৈ যায়।
2: বাহ, মাই পাপা ইজ গ্ৰেট। ছাৰ্চ ইঞ্জিনত কথাবোৰ আমি যি টাইপ কৰোঁ সেইমতে ওলাই থাকে। ইয়াতো NLP প্ৰযুক্তিয়ে অসম্পূৰ্ণ বাক্য এটা সম্পূৰ্ণ কৰে নাইবা উপযুক্ত শব্দ এটা ছাজেষ্ট কৰে।
3: মই ক'ৰবাত পঢ়িছিলো যে ই কমাৰ্চৰ ক্ষেত্ৰখনো কৃত্ৰিম বুদ্ধিমত্তাইহে পৰিচালনা কৰে। COVID-19 সংক্ৰমণৰ সময়ত তোমালোকৰ মাৰাই বজাৰলৈ যাবলৈ পাহৰি গৈছিল। তেওঁ সকলো বস্তু অনলাইন অৰ্ডাৰ কৰিলে আৰু আমি সকলোখিনি ঘৰৰ দুৱাৰ মুখতে পালোঁ।
1: মই অনলাইন বজাৰ কৰিবলৈ বৰ ভাল পাওঁ।
3: তোমাৰ মাৰাই সতীশনৰ ঘৰলৈ গ'লে এই NLP প্ৰযুক্তিয়ে তেন্তে ভাষাৰ সমস্যাটো সমাধান কৰিব।
0: মায়ে কানাড়া সমাজত কোনো অসুবিধা নোপোৱাটো নিশ্চিত।
2: পাপা, অনলাইন বস্তু বিচৰাৰ সময়ত আমি গ্ৰাহকসকলৰ ডাটা পুলত তথ্য যোগান ধৰোঁ। ই গ্ৰাহকসকলৰ অভ্যাস আৰু পচন্দৰ বিষয়ে জনাত সহায় কৰে।
0: অ'কে, এয়া চাওক, মোৰ স্মাৰ্টফোনত থকা এইটো চাইন অল এপছ। কথা পাতি থাকোঁতে মাত্ৰ ইয়াক ষ্টাৰ্ট কৰক আৰু কি হয় চাওক। এয়া কথা বতৰাবোৰ লিখিত শব্দলৈ সলনি হৈ আছে। এয়া চাওক।
1: বাহ, মজা দেখোঁ! এয়াচোন আমাৰ কথা বতৰাবোৰৰ সম্পূৰ্ণ লিখিত ৰূপ।
3: অপৰাধৰ ক্ষেত্ৰতো এইটো বৰ সুবিধাজনক হ'ব পাৰে।
0: হয় পাপা, ই অপৰাধৰ আঁৰত থকা কাৰণটো জনাত সহায়ক হ'ব পাৰে।
2: পাপা, আমাৰ ফ্লাইট 3 বজাত আছে আৰু হাতত বেছি সময় নাই।
0: আমি লাগেজ পেকিং কৰি সাজু, সময়তকৈ কিছু আগে এয়াৰপোৰ্ট পালেগৈ ভাল হ'ব।
3: কাৰণ এই বিমান কোম্পানীবোৰেও বহুত নিয়ম জাৰি কৰিছে। এয়াৰপোৰ্টত তেওঁলোকে তোমালোকৰ শৰীৰৰ উষ্ণতাও পৰীক্ষা কৰিব।
2: অ'কে পাপা, এইকেইদিন তোমালোকৰ লগত বৰ সুন্দৰ সময় পাৰ কৰিলোঁ। বৰ মিছ কৰিম তোমালোকক। সুবিধা পালে খবৰ দিবা, তোমালোকৰ বাবে ফ্লাইটৰ টিকেট বুক কৰিম।
3: টিকেটৰ কথা চিন্তা নকৰিবা, মই সেইবোৰ অনলাইন কৰি ল'ম। অল দ্য বেষ্ট এণ্ড এনজয় ইয়'ৰ মেৰিড লাইফ। গড ব্লেছ ইউ।
0: বাই পাপা।
2: বাই মা। সতীশন, তুমি লাগেজবোৰ উলিওৱা, মই মোৰ ৱালেটৰ পৰা টেক্সি ভাড়াটো দি আছো।
0: ঠিক আছে, মিটাৰ ৰিডিংটো চাই সেইমতে ভাড়া দিবা।
2: চিন্তা নকৰিবা, চেক আউট কৰিবলৈ আমাৰ হাতত এতিয়াও ভালেখিনি সময় আছে।

0: চুটি অনুষ্কা মাজনীক চৰাঘৰলৈ আহিবলৈ কোৱাচোন। তাই কৰ্ণাটকী সংগীত শুনি নিশ্চয় ভাল পাব, যি সংগীতে প্ৰেম আৰু ভক্তিৰ অনুভৱ দিয়ে।
1: কৈছো ৰবা মা।
2: গুড মৰ্ণিং মা, আপুনি মোক মাতিছিল বোলে।
0: গুড মৰ্ণিং মাজনী, তুমি ঠিকে আছাতো? নতুন মানুহৰ মাজত এখন নতুন ঘৰ।
2: মই ভালে আছো মা। এই ঠাইখন ইমান ধুনীয়া, চাৰিওফালে কেৱল সেউজীয়া আৰু প্ৰাকৃতিক শোভা। মুম্বাইত এনেকুৱা পৰিৱেশ এটা কল্পনাও কৰিব নোৱাৰি। সেয়া পিছ চোতালত চৰাইবোৰে গীত গাই আছে, সিহঁতেও চাগে কৰ্ণাটকী সংগীত শুনি ভাল পাইছে। মানুহ আৰু প্ৰকৃতিৰ মাজত কি অপূৰ্ব সমন্বয়!
1: গাঁওখনৰ চাৰিওকাষ আৰু বেছি ধুনীয়া। আমাৰ পঞ্চায়তখন বৰ উদ্যমী, পঞ্চায়তৰ প্ৰমুখগৰাকীও বৰ উদ্যমী, তেওঁ প্ৰযুক্তিবিদ্যাৰ প্ৰতিও যথেষ্ট আগ্ৰহী।
2: বাহ, আমাক এনেকুৱা তৃণমূল কৰ্মীয়ে প্ৰয়োজন যিয়ে নতুন আঁচনিবোৰ ৰূপায়ণ কৰিব পাৰে।

0: অনুষ্কা মাজনী, তোমাৰ মা দেউতাহঁতলৈ কেতিয়া আহিব?
1: মা, অনুষ্কাৰ মাক কাইলৈ গধূলি পাবহি।
0: অনুষ্কাৰ মাকৰ কথাহে কলা যে, দেউতাক নাহে নেকি?
2: আচলতে মা, কোভিড-19 পৰিস্থিতিৰ বাবে পাপা সাংঘাতিক ব্যস্ত হৈ আছে, একেবাৰে আজৰি নাপায় তেওঁ। সেইবাবে মাৰাঠী পৰিয়ালবোৰত পালন কৰা বিয়াৰ পাছৰ কিছুমান নিয়ম কৰিবলৈ কেৱল মোৰ মাহে ইয়ালৈ আহিব পাৰিব।
0: নিয়ম মানে?
1: হয় মা, অনুষ্কাৰ মাক বৰ ধাৰ্মিক মানুহ। তেওঁ বিচাৰিছে যাতে বিয়াখনৰ লগত জড়িত সকলো পৰম্পৰাই নিয়মমতে পালন কৰা হওক।
0: আচ্ছা, অনুষ্কাৰ মাকে বাৰু কানাড়া ভাষা বুজি পায়নে?
2: নাই মা, তেওঁ বুজি নাপায়।
0: তেন্তে আমি কথা পতাটো দেখোন কঠিনেই হ'ব। তাৰ মানে দুয়ো কলা বোবা হৈ থাকিব লাগিব নেকি?
2: সেইটো কথাৰ বাবে চিন্তা কৰিব নালাগে মা, সতীশানৰ হাতত সমস্যাটোৰ সমাধান আছে।
0: সমাধান মানে?
2: হয় মা, সতীশানে আপোনাক নিশ্চয় গুগল হোম অথবা এমাজন এলেক্সাৰ বিষয়ে কৈছে।
0: যোৱাবাৰ সি তাৰে ছেট এটা লোৱাৰ কথা কৈছিল। তেতিয়া তোমালোকৰ লগত ভিডিঅ' বা অডিঅ' কল কৰিবলৈও সুবিধা হ'ব।
2: ঠিকেই, আপুনি তাইক আদেশ কৰিলেই হ'ল, তাই আমাক লগে লগে যোগাযোগ কৰিব। তাই আপোনাৰ পছন্দৰ সংগীত বজাব পাৰে, আনকি বতৰৰ আগজাননীও দিব পাৰে।
1: এইয়া চোৱা মা, তোমাৰ বাবে এটা ছাৰপ্ৰাইজ। তোমাক সহায় কৰিবলৈ মই এইমাত্ৰ ইনষ্টল কৰিলোঁ। ই আনকি কানাড়া ভাষাত গল্প বা কবিতাও গাই শুনাব পাৰিব।
2: সতীশনে ইয়াত এটা ভাষাৰ পৰা আনটোলৈ অনুবাদ কৰিব পৰাকৈ আৰু এটা ফিচাৰ লগাইছে, আৰু ইয়াৰ নতুন নাম থোৱা হৈছে ৰুম্বা।
0: বাপৰে, কানাড়া আৰু মাৰাঠী ভাষাৰ মাজৰ দোভাষী দেখোন, বঢ়িয়া দেই, একেবাৰে যাদুৰ নিচিনা।
1: মা, তুমি অনুষ্কাৰ মাকৰ লগত কথা পাতিবলৈ কোনো ধৰণৰ অসুবিধা নোপোৱা। তেওঁ তোমাৰ দৰেই বৰ সাদৰী মানুহ। মা, আমি অনুষ্কাৰ মাকক আনিবৰ বাবে পুৱাই এয়াৰপৰ্টলৈ যোৱাৰ কথা ভাবিছোঁ।
0: সেইটোৱেই ভাল হ'ব। তোমালোকে ঘূৰি আহি পোৱাহি মানে মই খোৱা বোৱাৰ যোগাৰ কৰিব পাৰিম।
2: সতীশান, আজি গাড়ীখন মই চলাওঁ দিয়া, গাঁৱলীয়া ৰাস্তাত চলাবলৈ কেনে লাগে চাওঁচোন।
1: কিন্তু তুমিতো বাটবোৰ চিনি নোপোৱা, আৰু কিছুমান ঠাইৰ বাটটো ইমান ঠেক।
2: কি যে কোৱা, বাট দেখুৱাই যাবলৈ GPS আছেই দেখোন। আৰু চিৰিক পাহৰিলা নেকি? NLPৰ দ্বাৰা আমাক সহায় কৰিবলৈ মই তাইক চলাই দিওঁ ৰ'বা।
1: বাহ, ইণ্টেলিজেণ্ট ছোৱালী।
2: কিবা সন্দেহ আছে নেকি? নিজৰ শ্ৰেণীৰ IIT টপাৰ, চিন্তা নকৰিবা, গাড়ী ষ্টিয়াৰিং ভাল মানুহৰ হাতত আছে।
1: ভালেই হ'ব দিয়া, গৈ থাকোঁতে তোমাক মই গাঁওখনৰ লগত চিনাকি কৰোৱাই যাব পাৰিম। সেয়া চোৱা, গৰু গাড়ী খেতিয়কসকল পথাৰলৈ ওলাইছে। এইটো অঞ্চলত জলসিঞ্চনৰ ভাল ব্যৱস্থাও আছে, সেইবাবে তেওঁলোকে ইয়াত ধানৰ খেতি কৰে।
2: সেয়া সেয়া সোঁফালে চোৱা, সেয়া ধান খেতি নহয়নে বাৰু?
1: ঠিক কৈছা ডাৰ্লিং।
2: সেইফালে চোৱা, কোনোবাই বাটটো খান্দি থৈছে।
1: এনেই খন্দা নাই, কোনোবা খেতিয়কে পথাৰলৈ পানী যোগানৰ বাবে পাইপ লগাব। বৰষুণৰ পানীৰ বাবে ৰৈ থাকিলে তেওঁলোকৰ খেতি নষ্ট হৈ যাব পাৰে।
2: আমি পিছে এতিয়া এয়াৰপৰ্টৰ পৰা বেছি দূৰত নাই, প্লেনখনো আহি পাবৰ হৈছে।
1: তুমি কিন্তু আজি বঢ়িয়া গাড়ী চলাইছা দেই।
2: গাড়ীখন পাৰ্কিং কৰোঁগৈ, তেতিয়ালৈ নিশ্চয় মায়ো চেক আউট কৰিব। এয়া মাৰ ফোন আহিছে। হেল্ল' মা।
3: মই ভালে ভালে আহি পালোহি।
2: ঠিক আছে বাৰু, আমি আহি আছো। ক'ত আছা তুমি? এক্সিট নম্বৰ 5ৰ ওচৰতে ৰোৱা।
1: এয়া চোৱা, মা ৰৈ আছে।
2: হেল্ল' মা, কেনে আছা তুমি?
1: আপোনাৰ হাঁহিটো দেখিয়েই বুজিছো যাত্ৰাটো ভালকৈ গ'ল।
3: মই ভালেই আছো দিয়া, মানুহ মাত্ৰ 50% আছিল।
1: মোক লাগেজটো দিয়কচোন।
2: মা, সতীশনৰ গাঁওখন তুমি বৰ ভাল পাবা, কি যে ধুনীয়া গ্ৰাম্য পৰিৱেশ। আনকি সতীশনৰ মাকেও তোমাক লগ পাবলৈ আগ্ৰহেৰে ৰৈ আছে। তোমালোকে আকৌ আকাৰে ইংগিতেৰেহে কথা পাতিব লাগিব।
3: এইটো আকৌ কি কথা হ'ল? আগতেচোন কৈছিলা তোমালোকে ভাষাৰ সমস্যাটো সমাধান কৰিব পাৰিবা বুলি।
1: নাই নাই, তাই ধেমালি কৰিছে মা, আপুনি চিন্তা নকৰিব।
3: মই কেৱল মাৰাঠী আৰু হিন্দীহে বুজি পাওঁ, কানাড়া হ'লে অলপো নাজানো।
2: তোমাৰ সকলো সমস্যাৰ সমাধান কৰিবলৈ সতীশানে একেবাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুবাদক আৰু দোভাষীৰ ব্যৱস্থা কৰিছে।
1: লগতে মই আপোনাৰ ফোনটোত আন এটা এপ ইনষ্টল কৰি দিম, যদি কিবা অসুবিধা পায় তেন্তে সেই এপটোৰ সহায়ত আপুনি কানাড়াৰ পৰা মাৰাঠী আৰু ওলোটাকৈ অনুবাদ কৰি ল'ব।

0: স্বাগতম
1: মা, তোমাক তেওঁ আদৰিছে। মা, ইয়াত আলহীক শংখ বজাই আদৰি অনাটো নিয়ম। এই নিয়মটোক বৰ পবিত্ৰ বুলি ভবা হয় আৰু ইয়াৰ দ্বাৰা আলহীৰ সুখ আৰু সমৃদ্ধিৰ বাবে ঈশ্বৰৰ ওচৰত কামনা কৰা হয়।
0: কি সুন্দৰ পৰম্পৰা!
2: আপুনি এইফালে আহক।
0: ৰেডিঅ'ত কৰ্ণাটকী সংগীত চলি আছে নহয় জানো?
2: বেছি ভাৰতীয় লোকেই কৰ্ণাটকী সংগীত শুনে। ই সংগীতৰ এয়াই সৌন্দৰ্য।
1: মা, এয়া চোৱা, এইটোৰ নাম হৈছে ৰুম্বা। সি তোমাক মোৰ শাহুৰ সৈতে কথা পতাৰ ক্ষেত্ৰত সহায় কৰিব। ৰুম্বা বৰ চোকা আৰু তোমাৰ প্ৰতিটো প্ৰশ্নৰে উত্তৰ দিবলৈ প্ৰস্তুত।
0: কিন্তু মোক যে কোৱা হৈছিল এলেক্সাই কেৱল ইংৰাজীতহে উত্তৰ দিব পাৰিব বুলি।
1: তুমি ঠিকেই কৈছা মা, কিন্তু সতীশনহঁতৰ কোম্পানীটোৱে এনে এটা যন্ত্ৰ উলিয়াইছে যিটোৱে ভাৰতৰ প্ৰতিটো আঞ্চলিক ভাষাতে অনুবাদ আৰু সংযোগ স্থাপন কৰিব পাৰে। খুব সোনকালে সেইটো বজাৰত উপলব্ধ হ'ব।
2: হয়, এইটোৱে নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ নীতিৰ আধাৰত কাম কৰে। যথেষ্ট সংখ্যক কোৱালিটি ডাটা জমা কৰা হয় আৰু মেচিন ইণ্টাৰফেচৰ সহায়ত বিচৰা ফলাফল পাবলৈ এই ডাটাবোৰ বিশ্লেষণ কৰা হয়।
0: চিন্তা নকৰিবা সতীশন, আমাৰ কথা বতৰাৰ ডাটাবোৰ বৰ ভাল হ'ব যদিহে তোমাৰ ছিষ্টেমে সেইবোৰ বুজি পায় আৰু আমাক সহায় কৰে।
2: চিন্তা নকৰিবা মা, আমাৰ হাতত যাদুৰ কাঠি আছে। ৰুম্বা আমাৰ জিন, ই সকলো সমস্যাৰে সমাধান কৰি দিব।
0: তুমি নিশ্চিত নে?
2: নিশ্চিত।
0: চিৰিয়ে এইখিনি মোৰ স্মাৰ্টফোনত অনুবাদ কৰি দিব পাৰিব।
2: ৰুম্বাই আপোনালোক দুয়োৰে মাজত দুভাষীৰ কাম কৰিব পাৰিব। সি মাৰাঠী আৰু কানাড়া ভাষাৰ মাজত ইটোৰ পৰা সিটোলৈ অনুবাদ কৰিব পাৰে।
1: কেৱল তালৈ চাওক, এয়া ৰুম্বা যি ভাষাৰ সমস্যা সমাধান কৰিব পাৰে।
2: অনুষ্কা, প্লিজ তুমি ৰুম্বা কিবা এটা আদেশ দিয়াচোন।
1: ঠিক আছে বাৰু। হেল্ল' মিষ্টাৰ ৰুম্বা, কেনে আছা তুমি?
3: মই ভালে আছোঁ, ধন্যবাদ। আপোনালোক আটাইকে স্বাগতম জনাইছোঁ।
0: মাতটো ভালেই, কিন্তু টিপিকেল এনেকুৱা মাত এটা মই ঋত্বিক ৰোশনৰ কই মিল গয়া চিনেমাখনত শুনিছিলোঁ।
3: আই এম ৰুম্বা, ইয়োৰ হোষ্ট, এণ্ড আই ৱেলকাম ইউ।
4: এয়া হৈছে এটা ভইচ মেচিন যিটো মোৰ ছোৱালী অনুষ্কাই কিনি আনিছে।
3: মই মেচিন নহয়, মোৰ নাম ৰুম্বা। মই সকলো ভাৰতীয় ভাষা বুজি পাওঁ আৰু ক'ব পাৰোঁ। মই আপোনালোকৰ দৰে সকলো কথাই ক'ব পাৰোঁ, কিন্তু অনুভৱ কৰিব নোৱাৰোঁ।
0: ধন্যবাদ মিষ্টাৰ ৰুম্বা।
3: স্বাগতম। ভাষাগত যিকোনো সমস্যা থাকিলে মোক জনাব, মই সেইটো সমাধান কৰি দিম। আৰু আপোনালোকে মোৰ অনুবাদ ভাল পাব।
0: বাপৰে, প্ৰযুক্তি ইমানেই আগবাঢ়ি গৈছে যে কল্পনাও কৰিব নোৱাৰি। সতীশন, এইটো বাৰু তোমালোকৰ কোম্পানীয়ে ডিজাইন কৰিছে নেকি?
1: মা, তোমাক যে মই এবাৰ কৈছিলোঁ যে সতীশনে এটা মানৱ ৰোবট ডিজাইন কৰাৰ প্ৰকল্প এটাত কাম কৰি আছে।
0: সতীশন, এইটো বাৰু তুমি আমাক মুম্বাইত বুজোৱা নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ অংশ নেকি?
2: হয় মা, ই সেইটো নীতিৰ আধাৰতে কাম কৰে।
1: ইয়াৰ লিপিটো হৈছে পাইথন, যি এক উৎকৃষ্ট ফ্ৰেমৱৰ্ক আৰু উচ্চ মানবিশিষ্ট ডাটা প্ৰদান কৰে।
0: এইবোৰ হলে মই একো বুজি নাপাওঁ দেই। মোৰ বাবে এইবোৰ সকলো কিবা চক্ৰবেহুৰ দৰে।
4: কিবা সমস্যা হৈছে নেকি?
2: এইটো সমস্যা সমাধান কৰাৰ পাল ৰুম্বাৰ।
1: হেল্ল' মিষ্টাৰ ৰুম্বা,
3: কিবা সহায় কৰিম নেকি?
1: হয় মিষ্টাৰ ৰুম্বা, মোৰ প্ৰশ্নটো আপোনাৰ বাবে। আপুনি বাৰু চক্ৰবেহুৰ অৰ্থটো বুজাই দিব পাৰিবনে?
3: মই এতিয়াই উত্তৰ দিব নোৱাৰিম, কিন্তু মই শুদ্ধ উত্তৰটো বিচাৰিবলৈ চেষ্টা কৰি আছোঁ।
2: অনুষ্কা, এনেকুৱা পাক লগা আৰু জটিল প্ৰশ্নৰ ক্ষেত্ৰত ৰুম্বাক ইয়াৰ নতুন মতটোলৈ নিব লাগিব। মই সেইটো কৰি দিছোঁ, ৰবা।

0: কৃত্ৰিম বুদ্ধিমত্তা এনে এটা নৱতম প্ৰযুক্তি যি অদূৰ ভৱিষ্যতে সমগ্ৰ পৃথিৱীতে এক জোৱাৰ আনিব।
1: হয়, সতীশনে কোৱা কথাষাৰ শুদ্ধ। মোৰ প্ৰযুক্তিটোৱে মানুহৰ চিন্তাৰ গতি আৰু কামৰ ধৰণ সকলোতে এক বিপ্লৱৰ সৃষ্টি কৰিব।
2: আমি কল্পনা কৰিব পাৰোঁ, কিন্তু চিন্তা কৰা অথবা কাম কৰাটো মোৰ ক্ষমতাৰ বাহিৰত দেই। তোমাৰ বাবে এইটো এটা সাধাৰণ খেলৰ দৰে হ'ব পাৰে, কিন্তু মোৰ আৰু মিছেছ শ্যামলীৰ বাবেতো যাদুৰ নিচিনা কথা।
0: নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ দ্বাৰা মানুহৰ মাতৰ বিশ্লেষণ কৰিব পাৰি, ইয়াক বুজিব আৰু সৃষ্টি কৰিবও পাৰি।
2: সতীশন, নেচাৰেল লেংগুৱেজ মানে মানুহে কৈ থকা স্থানীয় ভাষাটোৱে হয়নে?
0: হয় মা, কানাড়া, মাৰাঠী, তেলেগু, পাঞ্জাবী, হিন্দী, এইবোৰ নেচাৰেল লেংগুৱেজৰ উদাহৰণ। একেধৰণে কম্পিউটাৰবোৰৰো নিজস্ব কিছুমান কৃত্ৰিম ভাষা থাকে, যেনে SQL, জাভা, চি, C++ ইত্যাদি।
3: NLPৰ জৰিয়তে এটা কম্পিউটাৰে যিকোনো কথা শুনি তাৰ অৰ্থ বুজি শেষত নেচাৰেল লেংগুৱেজ এটাৰ দ্বাৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰে।
0: কিন্তু গোটেই প্ৰক্ৰিয়াটো অতি জটিল। NLPৰ সক্ষমতা থকা কম্পিউটাৰ নিৰ্মাণ কৰাটো অৱশ্যে এতিয়া সহজ হৈ পৰিছে। গৱেষকসকলৰ বাবে NLP হৈছে এক বিজ্ঞানাগাৰ। কিন্তু প্ৰশ্নটো হ'ল, হু কেয়াৰ্ছ?
3: গুগল আৰু আন ছাৰ্চ ইঞ্জিনবোৰেতো এই কাম কৰি আছে।
2: গুগলক কিবা এটা প্ৰশ্ন সোধাৰ লগে লগে তথ্যৰ বৰষুণ হোৱাৰ দৰে হয়।
3: হয় মা, গুগল ৰিপৰ্টৰ মতে 2008 চনত ৱেবটোৰ আছিল 1 ট্ৰিলিয়ন পেজ। আজিৰ তথ্যমতে ৱেবৰ আছে 30 ট্ৰিলিয়ন পেজ।
0: কিন্তু NLPৰ দ্বাৰা কিছুমান কাম কৰাটো সম্ভৱ, যেনে অট'মেটেড স্পীচ আৰু অট'মেটেড টেক্সট ৰাইটিং।
3: আমাৰ ৰুম্বাওটো NLPৰ দ্বাৰাই পৰিচালিত হয়।
1: আপুনি মোৰ বিষয়ে কথা পাতিছে,
3: ভাল কথাই পাতিছো মিষ্টাৰ ৰুম্বা।
2: সি প্ৰশ্ন শুনিলে তৎপৰ হৈ উঠে, একেবাৰে গুগল ছাৰ্চ ইঞ্জিনৰ দৰে।
4: মই এইবোৰ নতুন প্ৰযুক্তিৰ কথা কল্পনাও কৰিব নোৱাৰো।
0: যেতিয়া আমি মোবাইলত কিবা টাইপ কৰোঁ, তেতিয়া তাৰ ভিত্তিত আমালৈ ৱৰ্ড ছাজেশ্যন আহে। সেইটো নেচাৰেল লেংগুৱেজ প্ৰচেচিং।
2: বাহ, NLPৰ বিষয়ে বুজিবলৈ ইমান সহজ, প্ৰযুক্তি একেবাৰে পৰিষ্কাৰ।
3: কম্পিউটাৰ নেটৱৰ্কত থকা 70-80% ডাটাই হৈছে টেক্সট আৰু বিশৃংখল তথ্য। নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ দ্বাৰা তথ্যখিনি বুজিব আৰু বিশ্লেষণ কৰিব পৰা যায়।
2: তাৰমানে ভৱিষ্যতটো আমি ভবাতকৈ বহু বেছি সম্ভাৱনাপূৰ্ণ।
0: সেইটো নিশ্চিত মা,
2: মাৰ্কেটিঙৰ এখন নতুন ক্ষেত্ৰ।
3: হয় হয়, 2025 চনলৈ বজাৰখন প্ৰায় $60 বিলিয়ন হোৱা আশা কৰা হৈছে।
4: কোৱা বাহুল্য, কিন্তু আমি এতিয়া নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ প্ৰতি সজাগ দৃষ্টি ৰাখিব লাগে। ঠিকে কৈছোনে বাৰু?
0: একেবাৰে ঠিক।
3: সতীশন, তুমি যদি NLPৰ কিছুমান প্ৰচলিত ব্যৱহাৰ আঙুলিয়াই দিয়া ভাল হ'ব।
0: গুগলে জিমেইলৰ দৰে ব্যৱস্থাত ইয়াক ব্যৱহাৰ কৰে। ইয়াৰ দ্বাৰা ই ভাল আৰু স্পেম মেইলবোৰ ধৰা পেলায়।
1: মই ষ্টক মাৰ্কেটৰ ডাটাও বিশ্লেষণ কৰিব পাৰোঁ।
2: বাপৰে, ষ্টক মাৰ্কেটৰ বিশ্লেষণ!
3: অ'কে মিষ্টাৰ ৰুম্বা, কাইলৈ দিল্লীৰ বতৰ কেনে হ'ব বাৰু?
1: বতৰ কিছু পৰিমাণে ডাৱৰীয়া হ'ব। দিনটোৰ উচ্চতম আৰু নিম্নতম তাপমাত্ৰা হ'ব ক্ৰমে 43 আৰু 18 ডিগ্ৰী চেলচিয়াছ।
4: যাদু!
0: গুগলত প্ৰশ্ন এটা টাইপ কৰিলে অথবা চিৰি সুধিলেও আপুনি নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ এইটো ধৰণে কাম কৰি থকাই দেখিব।
4: ছাৰ্চ ইঞ্জিনে বাৰু কেনেকৈ কাম কৰে, সেইটোতো যাদুতকৈ কম নহয়।
0: ছাৰ্চ ইঞ্জিনেও আমাক ফলাফল দেখুৱাবলৈ নেচাৰেল লেংগুৱেজ সৃষ্টি কৰি লয়।
3: এইটো বৰ বিশাল বিষয়, বুজাবলৈ আৰু বুজিবলৈ বহুদিন লাগিব।
0: হয়, একেবাৰে ঠিক কথা। নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ আটাইতকৈ মৌলিক ব্যৱহাৰটো হৈছে মাইক্ৰ'ছফ্ট ৱৰ্ডত বানান চোৱা।
3: তুমি টেক্সট এনালাইচিছো ল'ব পাৰা। নেচাৰেল লেংগুৱেজ প্ৰচেচিঙৰ আন এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ হৈছে ইমেইল ফিল্টাৰিং।
0: কল চেণ্টাৰৰ লোকে গ্ৰাহকৰ সৈতে এই প্ৰযুক্তিৰ দ্বাৰাই সংযোগ স্থাপন কৰে।
3: গুগল ট্ৰান্সলেটে মেচিন অনুবাদৰ প্ৰযুক্তিৰ প্ৰয়োগ কৰে।
4: আমাৰ ৰুম্বাই কি কৰে?
0: আমাৰ ৰুম্বাইও

0: उन्होंने कहा कि भारत किसी भी पक्ष द्वारा किए गए ऐसे किसी भी हमले की निंदा करता है। भारत ने कहा है कि पाकिस्तान के कब्जे वाले जम्मू कश्मीर में तथाकथित चुनाव के खिलाफ जारी विरोध प्रदर्शन पाकिस्तानी सत्ता को नकारे जाने का प्रमाण है। नई दिल्ली में कल विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने कहा कि पाकिस्तान के कब्जे वाले जम्मू कश्मीर में शांतिपूर्ण प्रदर्शन कर रहे लोगों का पाकिस्तान लगातार दमन कर रहा है। रक्षा मंत्री राजनाथ सिंह ने आज राजश्री पुरुषोत्तम दास टंडन की जयंती पर श्रद्धांजलि अर्पित की है। श्री सिंह ने कहा कि देश सेवा के प्रति उनका समर्पण आने वाली पीढ़ियों के लिए हमेशा प्रेरणा का स्रोत बना रहेगा। राष्ट्रमंडल खेलों में भारतीय खिलाड़ियों का शानदार प्रदर्शन जारी है। भारत ने जूडो में पहली बार 2 स्वर्ण पदक जीतकर इतिहास रच दिया है। अस्मिता डे और हर्ष सिंह ने जूडो में स्वर्ण पदक जीते। वहीं मुक्केबाजी में 10 भारतीय मुक्केबाजों ने फाइनल में जगह बना ली है। एथलेटिक्स में नीरज चोपड़ा ने पुरुषों की भाला फेंक में रजत, जबकि यशवीर सिंह ने कांस्य पदक जीता। तेजस्विन शंकर ने डेकथलॉन में कांस्य पदक अपने नाम किया। भारत ने अब तक 5 स्वर्ण, 12 रजत और 6 कांस्य पदक सहित 23 पदक जीत लिए हैं। इस बीच राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति सीपी राधाकृष्णन और प्रधानमंत्री नरेंद्र मोदी ने ग्लासगो राष्ट्रमंडल खेलों में पदक जीतने पर खिलाड़ियों को बधाई दी है। ओडिशा में बाढ़ की स्थिति अब भी गंभीर बनी हुई है। मुख्यमंत्री मोहन चरण मांझी आज बाढ़ प्रभावित जिलों का हवाई सर्वेक्षण करेंगे। मौसम विभाग ने आज पूर्वी राजस्थान, मध्य महाराष्ट्र, तटीय कर्नाटक, दक्षिण आंतरिक कर्नाटक, कोंकण, गोवा, केरलम और माहे में मूसलाधार वर्षा का अनुमान व्यक्त किया है। इसके साथ ही यह समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, অহা 7 আগষ্টৰ পৰা ৰাজ্যৰ শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ জৰীপ, বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ নিৰ্দেশ, বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সহায়ৰ অৰ্থে চৰকাৰৰ কঠীয়া যোগানৰ সিদ্ধান্ত, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আৰম্ভ আৰু গুৱাহাটীত আজি 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেল। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5 জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379 গাঁৱৰ 192,799 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত আন এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82 বৃদ্ধি পাইছে। জিলা প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য প্ৰদানৰ উপৰিও পুনৰ্বাসনৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে। মন্ত্ৰী বিমল বৰাই আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত পুনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। শ্ৰীবৰাই জিলাখনত নতুনকৈ মথাউৰি ছিগাৰ আশংকা সম্পৰ্কীয় উৰা বাতৰিক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে। সংশ্লিষ্ট বিভাগে দিনে নিশাই সকলো মথাউৰি পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে।
2: যোৱা দুদিনৰ পৰা মেটেকা মাছগাঁও, মেটেকা ঘাট আৰু হাতীখুলি এই তিনিটা দিশৌ মথাউৰি অলপমান ভালনাৰেবল হৈ আছে বুলি এটা খবৰ ওলাইছিল আৰু খবৰটো পোৱাৰ লগে লগে আমি সংশ্লিষ্ট বিভাগক মেৰামতি কৰিবৰ কাৰণে লগাই দিছিলোঁ আৰু এতিয়া মেৰামতি কৰি আছে তেওঁলোকে। যোৱা কালি ৰাতি মই 3-4 বজাত বিভাগীয় বিষয়াসকলৰ লগত মই পৰিদৰ্শন কৰিছোঁ আৰু তেওঁলোকে জনাইছে যে এতিয়া ইয়াতে কোনো বিপদ নাই আৰু তেওঁলোকে কৰিবলগীয়া যিখিনি মেজাৰ ল'ব লাগে সেই গোটেইখিনি মেজাৰ লৈছে। মথাউৰি ক'ত কি হৈছে তন্ন তন্নকৈ পৰীক্ষা কৰি আছে আৰু যেতিয়াই তেনেকুৱা ধৰণৰ কিবা খবৰ আহে বা ৰাইজেও জনায় বা তেওঁলোকৰ দৃষ্টিটো পৰে লগে লগে সেই মথাউৰিসমূহ তৎপৰতাৰে সবলীকৰণ কৰিবৰ কাৰণে প্ৰয়াস অব্যাহত আছে। আৰু এতিয়া শংকামুক্ত মথাউৰিক লৈ পিনি মই ভাবোঁ যিটো সমস্যা ৰাইজে পেনিক হৈছিলে এই লৈ পিনি কোনো চিন্তিত হোৱাৰ প্ৰয়োজন নাই।
1: ইপিনে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে ৰাজ্যৰ সামগ্ৰিক বান পৰিস্থিতি সন্দৰ্ভত কালি ফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ সৈতে আলোচনা কৰে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে এই কথা অৱগত কৰি কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকীয়ে ইতিমধ্যে বিজেপিৰ অসম প্ৰদেশক বান ক্ষতিগ্ৰস্তৰ বাবে সম্ভৱপৰ সকলো সহায় সহযোগিতা আগবঢ়াবলৈ নিৰ্দেশ দিছে। শ্ৰীসোণোৱালে ৰাজ্যৰ সৰ্বস্তৰৰ লোকে বানত ক্ষতিগ্ৰস্ত লোকসকলৰ সহায়ৰ বাবে আগবাঢ়ি অহাৰ কথাও শ্ৰীনবীনক অৱগত কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি মন্ত্ৰীসভাৰ বৈঠকত ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি

0: লগতে ক্ষতিগ্ৰস্ত লোকসকলক সকাহ প্ৰদানৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে আলোচনা কৰে। দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত বৈঠকৰ পাছত এখন সংবাদমেলত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে অহা 7 আগষ্টৰ পৰা বানত ক্ষয়ক্ষতিৰ জৰীপ চলোৱা হ'ব বুলি জানিবলৈ দিয়ে। ডঃ শৰ্মাই ৰাজহুৱা আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগ আৰু বিত্ত বিভাগৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰি কালি বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থা দ্ৰুতগতিত ৰূপায়ণৰ বাবে নিৰ্দেশ দিয়ে। ইপিনে গ্ৰীষ্মবন্ধ অন্ত পৰাৰ লগে লগে আজি ৰাজ্যৰ বিভিন্ন জিলাত বিদ্যালয়সমূহৰ পাঠদান আৰম্ভ হৈছে যদিও শিৱসাগৰ জিলাৰ প্ৰায় 550খন স্কুল বানত ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ বিদ্যালয়সমূহৰ 9 আগষ্টলৈ গৰম বন্ধৰ দিন বৃদ্ধি কৰা হৈছে। বান প্ৰভাৱিত জিলাসমূহত এই নিৰ্ধাৰিত সময়লৈ বিদ্যালয়সমূহ পাঠদানৰ বাবে সাজু হৈ নুঠিলে গৰম বন্ধৰ দিন বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। শেহতীয়া বানত ক্ষতিগ্ৰস্ত কৃষকসকলক সকাহ প্ৰদানৰ বাবে চৰকাৰে কঠীয়া দিয়াৰ ব্যৱস্থা কৰিব। শিৱসাগৰত আজি এখন সংবাদমেলত কৃষিমন্ত্ৰী পীযুষ হাজৰিকাই এই কথা উল্লেখ কৰি কয় যে বহু অঞ্চল এতিয়াও বানৰ কবলত আছে আৰু পৰৱৰ্তী কিছুদিনলৈ এই অঞ্চলসমূহৰ পৰা পানী ওলাই নগ'লে ধান খেতি কৰিব পৰা নাযাব। এনে কৃষকসকলক চৰকাৰে ফল মূলৰ পুলি অথবা ৰবি শস্যৰ বীজ যোগান ধৰিব বুলি কৃষিমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।
1: আমাৰ জিলাখনত 3টা সমষ্টি আছে। 3টা সমষ্টিৰ প্ৰায় 1,00,000 পৰিয়াল ফ্লাড এফেক্টেড হৈছে আৰু তাৰ প্ৰায় 60,000 পৰিয়ালৰ খেতি বাতি নষ্ট হৈছে। যিসকলক আমি কঠীয়া দিব পাৰোঁ য'ত পানী সোনকালে ওলাই গুচি গৈছে তাতে আমি যিমানখিনি পাৰোঁ কঠীয়া দিবলৈকে যত্ন কৰিছোঁ আৰু আমি ডাইৰেক্টলি ধান সিঁচিও দিয়ে 2টা প্ৰক্ৰিয়াৰে আমি খেতি কৰোঁ। 2টা প্ৰক্ৰিয়াৰে আমি খেতিয়কসকলক সহায় কৰিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছোঁ। তাৰ পাছতো কিছু খেতিয়কে ধান খেতি কৰিব নোৱাৰিব কাৰণ তেওঁলোকৰ খেতিপথাৰত এতিয়াও পানী আছে আৰু 1-10 দিন পানী থাকিব ধান খেতি কৰাৰ সময় নাইকিয়া হৈ যাব। যিসকলক আমি ধান খেতিৰ কঠীয়া দি সহায় কৰিব নোৱাৰিলোঁ তেওঁলোকক আমি যদি লাগে ফল মূলৰ পুলি দিবলৈকেও সাজু আছোঁ আৰু তেওঁলোকক আমি ৰবি শস্যৰ বীজ ফল মূল যদি কোনোবাই খোজে আমি আগৰৰ পুলি দিবলৈকে সাজু হ'ম, আমি নাৰিকলৰ পুলি দিবলৈকে সাজু হ'ম।
0: অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ জীয়াঢল নৈয়ে বানৰ সৃষ্টি কৰিছে। জীয়াঢলৰ বাঢ়নী পানীয়ে বৰদলনী, ধৰ্মপুৰ আৰু কমলপুৰকে ধৰি ভালেমান অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি বুৰাই পেলাইছে। কিছুদিন পূৰ্বে ধৰ্মপুৰত জীয়াঢল নৈৰ মথাউৰিৰ চিগা অংশৰে পুনৰ পানী সোমাই অহাত এই বানৰ সৃষ্টি হৈছে। বানে ধৰ্মপুৰ অঞ্চলৰ এগৰাকী মহিলাৰ বাসগৃহ উটুৱাই নিয়ে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। বুনিয়াদী অৰ্থনীতি সবলীকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আজি আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন কেইবাগৰাকী বিধায়ক উপস্থিত আছে। অৰুণোদয় তৃতীয় পৰ্যায়ত বানৰ কবলত পৰা শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ প্ৰতিগৰাকী হিতাধিকাৰীলৈ বেংক একাউণ্ট যোগে 2,500 টকাকৈ হস্তান্তৰ কৰা হ'ব। ইয়াৰ বিপৰীতে অন্যান্য জিলাৰ হিতাধিকাৰীসকলে 1,100 টকা লাভ কৰিব। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ মুঠ 37,00,000 হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এতিয়া আলোচনা প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচীৰ বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03-6126-1876 আৰু 943-545-2222 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। কামৰূপ জিলাৰ আমিনগাঁৱত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে মণিপুৰৰ পৰা এখন 4-চকীয়া বাহনত 5টা চাবোনৰ বাকচত ভৰাই অনা হেৰইন আৰু প্ৰায় 50,000টা ইয়াবা টেবলেট জব্দ কৰে। ঘটনা সংক্ৰান্তত 2জন লোকক আটক কৰা হয়। জব্দ কৰা মাদক দ্ৰব্যখিনিৰ বজাৰ মূল্য 12 কোটি টকাৰো অধিক বুলি আৰক্ষীয়ে জনাইছে।

0: গুৱাহাটী জলবোৰ্ডে মহানগৰৰ সচল ভি আই পি ৰোড উদয়ন পথকে ধৰি কেইবাটাও অঞ্চলৰ আজিৰ দিনটোত পানীৰ যোগান ব্যাহত হ'ব বুলি ঘোষণা কৰিছে। জলবোৰ্ডে জনোৱা মতে মেৰামতিৰ কামৰ বাবে পানী যোগান ব্যাহত হ'ব। মেৰামতিৰ কাম সম্পূৰ্ণ হলে নিয়মীয়া পানী যোগান পুনৰ আৰম্ভ হ'ব বুলি জলবোৰ্ডে জনাইছে। সশস্ত্ৰ সেনাবাহিনীয়ে আয়োজন কৰা 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজি গুৱাহাটীত আৰম্ভ হ'ব। ৰাজ্য চৰকাৰৰ সহযোগিতাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। সৰু সজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত আজিৰ প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে খেলিব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল পঞ্চমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত হট এয়াৰ বেলুন ৰাইড, কমবেট ফ্ৰী ফল, খুকৰী ড্ৰিল, পেৰামটৰ আদিৰ ডিছপ্লেকে ধৰি অন্যান্য আকৰ্ষণীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। তদুপৰি সাংস্কৃতিক কাৰ্যসূচীৰ অংশ হিচাপে বাগৰুম্বা, বৰদৈ চিখলা আৰু ভোৰতাল নৃত্য পৰিৱেশন কৰা হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। অহা 7 আগষ্টৰ পৰা ৰাজ্যৰ শেহতীয়া বানত হোৱা ক্ষয় ক্ষতিৰ জৰীপ, বান ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সাহায্য আৰু পুনৰ্বাসন ব্যৱস্থাৰ নিৰ্দেশ, বানত ক্ষতিগ্ৰস্ত কৃষকসকলৰ সহায়ৰ অৰ্থে চৰকাৰৰ কঠীয়া যোগানৰ সিদ্ধান্ত, অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আৰম্ভ আৰু গুৱাহাটীত আজি 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেল। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপতো শুনিব পাৰে। এতিয়া আগবঢ়াইছো আমাৰ যুৱ

0: নমস্কাৰ শ্ৰোতাসকল, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ ন প্ৰতিভা শিতানত আমি লগ পাওঁ হওক নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতিসম্পন্ন কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে ভাস্কৰ শইকীয়াই।
1: নতুনৰ গতিখেদা ডেকা গাভৰু আমি, নিৰ্ভীক এই শতিকাৰ নতুন, যি নতুনে গঢ় দিয়ে নতুন সময়ক, নতুন যি নতুনে দিয়ে নতুন সম্ভাৱনা। প্ৰিয় শ্ৰোতা, মই ভাস্কৰ নপ্ৰতিভাৰ এটা নতুন খণ্ডলৈ প্ৰতিগৰাকী শ্ৰোতাক আন্তৰিক আদৰণি জনাইছোঁ। প্ৰিয় শ্ৰোতা, সদায় দৰে আজিও আমাৰ সৈতে এগৰাকী অতিথি উপস্থিত আছে। মই এই মুহূৰ্তত আপোনালোকক আজিৰ অতিথিগৰাকীৰ সৈতে চিনাকি কৰাই দিব বিচাৰিছোঁ। আজিৰ অতিথিগৰাকী হৈছে এগৰাকী উদীয়মান কণ্ঠশিল্পী। সৰুৰে পৰা সংগীতৰ সৈতে জড়িত হৈ, সংগীতৰ সৈতে তেওঁ বিভিন্ন ধৰণৰ কামৰ সৈতে তেওঁ জড়িত হৈ পৰিছে আৰু এগৰাকী খুব সুন্দৰ সুকণ্ঠী গায়িকা হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ যিটো লক্ষ্য, সেই লক্ষ্যত তেওঁ বৰ্তমান স্থিৰ হৈ আছে। প্ৰিয় শ্ৰোতা, মই এই মুহূৰ্তত আপোনালোকক চিনাকি কৰাই দিব বিচাৰিছোঁ, এয়া আমাৰ সৈতে উপস্থিত আছে আজিৰ অতিথি আকাংক্ষা মালাকাৰ। আন্তৰিক আদৰণি জনাইছোঁ তোমাক অনুষ্ঠানৰ মাজলৈ।
2: ধন্যবাদ।
1: প্ৰথমে কোৱা, আজি আকাশবাণী গুৱাহাটীত উপস্থিত হৈ তোমাৰ কেনেকুৱা লাগিছে?
2: মোৰ খুবেই ভাল লাগিছে। সৰুৰ পৰা মোৰ এটা সপোন আছিলে যে মই আকাশবাণীৰ সৈতে জড়িত হ'ম কেতিয়াবালৈ। আজি এই সুযোগটো পাইছোঁ, খুবেই ভাল লাগিছে।
1: এতিয়া কথা হ'ল, আমি এই অনুষ্ঠানটোৰ জৰিয়তে তোমাৰ পৰা গীত শুনিম। কেৱল গীতেই নহয়, আমি তোমাৰ যিটো সংগীতৰ যাত্ৰা বা তোমাৰ যিটো ব্যক্তিগত জীৱন, সেই জীৱনটোৰ বিষয়ে কিছু শ্ৰোতাসকলক জনোৱাৰ আমি চেষ্টা কৰিম, হ'ব? প্ৰথমেই কোৱা যে সংগীতৰ সৈতে তুমি জড়িত, অকণমান তোমাৰ ঘৰখনৰ বিষয়ে কোৱা আৰু সংগীতৰ সৈতে কেনেকৈ জড়িত হৈ পৰিলা, সেই বিষয়ে অকণমান কোৱাচোন।
2: মোৰ ঘৰখনৰ বিষয়ে ক'বলৈ গ'লে, মোৰ ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে সাংস্কৃতিক জগতখনৰ লগত জড়িত। কোনোবাই যদি গীত গায়, কোনোবাই সত্ৰীয় নৃত্য কৰে বা কোনোবাই বজায়। মই সংগীতৰ ক্ষেত্ৰখনলৈ মই দেউতাৰ পৰা অনুপ্ৰাণিত হৈছোঁ, কাৰণ মোৰ দেউতাই সৰুৰ পৰা গান গায়, নাটক কৰে, কিন্তু সংগীতৰ জগতখনৰ লগত তেওঁ মোক জড়িত কৰাইছে। তেওঁৰ পৰা শিকিছোঁ সৰুতে, তাৰপিছত আনুষ্ঠানিকভাৱে শিকিছোঁ। মই প্ৰয়াত নিতাই দাস ছাৰৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছোঁ, বিহাৰত মোৰ কমপ্লিট

0: হৈছে। শেষলৈ তেওঁৰ সৰু জীয়ৰী গীতাঞ্জলি বাইদেৱে আমাক শিকাইছিলে, কাৰণ তেওঁ ঢুকাইছিলে মাজতে তেনেকৈ। আৰু আছে গোটেই ঘৰখনে, মোৰ বা আছে, ভণ্টি ভাইটি সকলোৱে সাংস্কৃতিক এই জগতখনৰ লগত জড়িত,
1: আৰু সেই তেওঁলোকৰ পদাংক অনুকৰণ কৰি তুমিও সংগীতৰ ক্ষেত্ৰখনত জড়িত হৈ পৰিছা। এতিয়া আমি আৰু এনেধৰণে কথা পাতি যাম। প্ৰথমতে শ্ৰোতাসকলক আমি এটা তোমাৰ পৰা গীত শুনাই ল'ব বিচাৰিছোঁ, তাৰপিছত আমি অন্যান্য কথা পাতি যাম। এবাৰ কি শুনাবা?
0: মই এটি লোকগীতে আৰম্ভণি কৰিব খুজিছোঁ।
1: নিশ্চয়।

0: এই যে লোকগীতসমূহ, এইবোৰ শুনি থাকিলে আচলতে শুনি থাকিবলৈ মন যায়। ইমান সন্মোহনী শক্তি আছে ইয়াৰ সুৰত, সেই মাটিৰ গোন্ধ আছে ইয়াৰ প্ৰতিটো কথাত, সেই মানুহৰ কথা আছে যিখিনি মানুহ আমাৰ একেবাৰে চিনাকি। আৰু লোকগীতৰ প্ৰতি নতুন প্ৰজন্মৰ আকৃষ্টতা দেখিলে সঁচাকৈ ক'ৰবাত ভাল লাগে। এতিয়া অনুষ্ঠানটোৰ প্ৰথমতে তুমি এটা সুন্দৰ লোকগীত গালা। তুমি ইতিমধ্যে কৈছা যে তোমাৰ ঘৰখনত সেই সংগীতৰ পৰিৱেশটো আছে বা সাংস্কৃতিক যিটো পৰিৱেশ, সেই পৰিৱেশটো তোমাৰ আছে। কিন্তু এনেকুৱাও কেতিয়াবা হয় যে এনেকুৱাও একাংশ প্ৰজন্ম আছে যি আমাৰখিনিক কেতিয়াবা বাদ দি পাশ্চাত্য সংগীতৰ ফালে ধাৱমান হয়। এই যে অনুষ্ঠানৰ প্ৰথমতে এটা লোকগীত গাব লাগে, অনুষ্ঠানৰ মানে এইটো নিয়ম নহয় তথাপিও ক'ৰবাত অনুষ্ঠানটো শুৱনি হৈছে। আজি তুমি যেতিয়া লোকগীতটো পৰিৱেশন কৰিছা, অনুষ্ঠানটোৰ আৰম্ভণিটো বৰ ধুনীয়া হৈছে। এই যে লোকগীতৰ প্ৰতি তোমাৰ আকৃষ্টতা, থলুৱা সংগীতসমূহৰ প্ৰতি তোমাৰ আকৃষ্টতা, এইখিনি কেনেকৈ আহিলে, ক'ৰ পৰা পালা, অকণমান সেই বিষয়ে কোৱা।
1: ক'ৰ পৰা পালোঁ মানে ঘৰৰ পৰাই পাইছোঁ বুলি ক'ব লাগিব, কাৰণ সেইটো পৰিৱেশ আগৰ পৰাই আছে। দেউতাই আমাৰ বৰগীতো গাওঁ, দেউতাই শিকাইছে মোক বৰগীত, লোকগীত, এইসমূহ মই আনুষ্ঠানিকভাৱে ক'তো শিকা নাই। এইসমূহ গীত মই দেউতাৰ পৰাই শিকিছোঁ। দেউতাই সেই মানে যিটো মোৰ ইণ্টাৰেষ্টটো দেউতাই আনি দিছে এই এনেকুৱা ধৰণৰ সংগীতত, যে গুৰিটো হৈছে তাৰ পৰাই আমাৰ গুৰিটো, বৰগীত লোকগীত সেইবিলাকৰ পিছত বাকী আৰু আহি থাকিব। গতিকে তাৰ পৰা আমি বহুত ক্লাছিকেল বেছ হয় এইবিলাক গীত, এইবিলাক আচলতে গাই থাকিব লাগে। তাৰ জৰিয়তে মানুহৰ কি হয়, আমাৰ যিটো ভইচ সেইটোৰো এক্সাৰচাইজ হৈ থাকে। ক্লাছিকেল হয়তো বৰগীত লোকগীত এইসমূহ যদি ভালকৈ প্ৰেক্টিচ কৰা যায় তেতিয়া হয়তো ক্লাছিকেল বেলেগকৈ বহুত প্ৰেক্টিচ কৰাৰ হয়তো প্ৰয়োজন এটা নাথাকে। গতিকে সেইটোৱে আৰু সেইখিনি।
0: এটা খুব সকলোকে সোধা প্ৰশ্ন এটা সোধোঁ, আকাশবাণী গুৱাহাটী এই অনুষ্ঠানটোৰ সৈতে তোমাৰ আকৃষ্টতা কেনেধৰণৰ, মানে কেনেধৰণে তুমি ভাল পোৱা, কেনেধৰণে তুমি লোৱা, অকণমান সেই বিষয়ে কোৱাচোন।
1: আকাশবাণী গুৱাহাটী সৰুৰ পৰাই শুনি আহিছোঁ, আমাৰ

0: ঘৰত এতিয়াও এটা আমাৰ ককাৰ দিনৰে ৰেডিঅ' আছে, এতিয়াও কেতিয়াবা দেউতাই ৰাতিপুৱা উঠিয়ে এইটো বজাই দিয়ে। তো আমি সৰুৰ পৰা সেনেকেই শুনি আহিছোঁ, ককাৰ দিনত ককাই বজাইছিলে বিভিন্ন ধৰণৰ সৰুৰ পৰা আমাৰ বৰগীতৰ অনুষ্ঠানসমূহ হওক, কেতিয়াবা কিছুমান চুটি নাট বা বিভিন্ন ধৰণৰ পুৰণি গীত তেনেকেই জড়িত। তেনেকেই ভাবিছোঁ যে তেনেকৈ যেতিয়া শুনো বেলেগ বেলেগ আৰ্টিষ্টে আকাশবাণীত আহি ইমান ধুনীয়াকৈ অনুষ্ঠান কৰে, চবেই শুনে, এনেকৈ ভাল লাগে। তেনেকেই ময়ো ভাবিছিলোঁ যে এদিন ময়ো কেতিয়াবা সুযোগ পালে
1: ভাল লাগিলে। তোমাৰ অনুভৱখিনি জানি ভাল লাগিলে। তুমি এটা বৰগীত পৰিৱেশন লোকগীত পৰিৱেশন কৰিলা, লোকগীতৰ বাদেও আন এনে কি গীতৰ প্ৰতি তোমাৰ আকৃষ্টতা বেছি?
0: ভূপেন্দ্ৰ সংগীত হওক বা জ্যোতি সংগীত, ৰাভা সংগীত, সকলোবিলাকে মই পুৰণি গীতৰ প্ৰতি অকণমান বেছি আকৃষ্ট। তথাপিতো আমাৰ জুবিনদাৰ গীত এইসমূহ গীতেই আৰু, নতুন তেনেকুৱা ইমান নাই, মোৰ শুনো কিন্তু মোৰ গোৱা তেনেকুৱা মানে এক্সপিৰিয়েঞ্চ বা অভ্যাস অভিজ্ঞতা নাই।
1: এতিয়া বিজ্ঞজনে কয় যে সন্মুখত যেতিয়া এগৰাকী কণ্ঠশিল্পী বহি থাকে তেতিয়া কথাতকৈ বেছি গান শুনিব লাগে, এতিয়া সেই বিজ্ঞজনৰ কথাটো ৰক্ষা কৰিয়ে কি শুনাবা এবাৰ?
0: মই এবাৰ এটি ভূপেন্দ্ৰ সংগীত শুনাব বিচাৰিছোঁ।
1: নিশ্চয়।
0: আৰু

0: খুদাখণ্ড ডক্টৰ ভূপেন হাজৰিকাৰ এটা খুব সুন্দৰ গীত আৰু গীতটো তুমি ইমান ধুনীয়াকৈ গাইছা, ধন্যবাদ জনাইছোঁ পুনৰবাৰ। যিহেতু সুধাকণ্ঠৰ কথা ওলাইছে, আমি অকণমান সুধাকণ্ঠৰ কথাই পাতোঁ। সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী চলি আছে, নিশ্চয় তুমিও জানা কথাটো। এই যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ গীতসমূহৰ তোমালোকে চৰ্চা কৰিছা, তুমি চৰ্চা কৰিছা, মই যদি এতিয়া তোমাক সুধোঁ যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ নামৰ এই যিটো বিশাল সত্তা, এই সত্তাটোক তুমি কেনেকৈ লোৱা, কেনেকৈ বিশ্লেষণ কৰিবা তেওঁ গীতসমূহ, মানুহজন, ব্যক্তিত্ব?
1: ডক্টৰ ভূপেন হাজৰিকাৰ কথা ক'বলৈ গ'লেতো শেষ নহয়েই, তেওঁৰ সত্তাটো ইমানেই ডাঙৰ, বিশাল, সেইটো গোটেই বিশ্বজুৰি আমাৰ বিয়পি আছে। তেওঁৰ পৰা ল'বলগীয়া বহুতেই আছে। তেওঁৰ গানৰ যিবিলাক ভংগীমা, শব্দ, সেইবোৰৰ যোগেদি মানে প্ৰত্যেকজন ব্যক্তিৰে, কোনোবা যাযাবৰ হওক, কোনোবা কৃষক হওক, যি সকলো ব্যক্তিয়ে তেওঁৰ গীতৰ লগত নিজকে ৰিলেট কৰিব পাৰে। আৰু খুব বিশাল সত্তা আচলতে সকলোৱে অনুশীলন কৰিব লাগে তেওঁৰ এই যি গীতসমূহ আছে, যে তেওঁৰ সৃষ্টিৰাজি আছে, তেওঁৰ বিষয়ে ক'বলৈ গ'লে শেষেই নহ'ব।
0: নিশ্চয় মই আচলতে অনুধাৱন কৰিব পাৰিছোঁ তুমি কোনখিনি কথা ক'ব বিচাৰিছা। আমিও আচলতে বাৰে বাৰে সেইখিনি আহ্বান জনাব বিচাৰোঁ এই শতবৰ্ষৰ এই সময়খিনিত। তোমাৰ কথাৰ

0: এইখিনিৰ সুৰত সুৰ মিলাই মই ক'ব বিচাৰোঁ যে ইমান ডাঙৰ এটা বিশাল সত্তা, তেওঁৰ ইমান সৃষ্টি, সেইখিনি আমি যদি অসমীয়াখিনিয়ে চৰ্চা নকৰোঁ কোনে কৰিব? আৰু তাতে নতুন প্ৰজন্মই, নতুন প্ৰজন্মই আজি তুমি চৰ্চা কৰিছা, ই অত্যন্ত এটা ইতিবাচক দিশ, তোমাকে চাই আৰু এজনে চৰ্চা কৰিব। এনেধৰণে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ যেতিয়া গীতখিনি বিয়পি যাব, তেতিয়া ক'ৰবাত নহয় ক'ৰবাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা জীয়াই থাকিব। এতিয়া কথাটো হ'ল যে বিভিন্ন ধৰণৰ গীত গাইছা, বিভিন্ন ধৰণৰ কণ্ঠশিল্পীৰ গীতো তুমি চৰ্চা কৰিছা, তোমাৰ নিজাববীয়াকৈ কাক ভাল লাগে বেছিকৈ?
1: মোৰ ভূপেন হাজৰিকাদেৱৰ গীত ভাল লাগে, আৰু মোৰ জুবিন গাৰ্গ, আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ, জুবিন গাৰ্গৰ গীত খুবেই ভাল লাগে, শুনিও গায়ো ভাল লাগে।
0: নিশ্চয়। এতিয়া কথাটো হ'ল যে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গ, হাৰ্টথ্ৰব জুবিন গাৰ্গ, এওঁলোকে এটা খুঁটি স্থাপন কৰি থৈ গ'ল আমাৰ সংগীতৰ ক্ষেত্ৰখনত। এইখিনিকে চৰ্চা কৰি এটা প্ৰজন্ম আগুৱাই গৈছে বা তেওঁলোকক অনুকৰণ কৰিছে। এতিয়া যদি মই এইখিনি সময়ত তোমাক কওঁ যে হাৰ্টথ্ৰবৰ এটা গীত শুনাই দিব লাগে, কোনটো গাবা?
1: মই জুবিন দা আৰু অনিন্দিতা পল বাইদেৱে কণ্ঠদান কৰা দিয়া মোক দিয়া গীতটি।
0: নিশ্চয়।

0: ধন্যবাদ।
1: জুবিন গাৰ্গে কণ্ঠদান কৰা দীনবন্ধু ছবিখনৰ এটা গীত, সঁচাকৈ এই গীতবোৰে ক'ৰবাত শুনিলে 19 ছেপ্টেম্বৰৰ সেই আৱেগটো যায় আহে, য'ত প্ৰতিগৰাকী ৰাজ্যবাসীয়ে একেলগে এটা আৱেগত কান্দিছিলে। সেই সময়খিনি ক'ৰবাত আমি উভতি যাওঁ এই গীতবোৰ শুনাৰ পাছত, আৰু তোমাৰ কণ্ঠত গীতটো গোৱাৰ পাছত স্বাভাৱিকতে আমাৰ শ্ৰোতাসকলে তেওঁক পুনৰবাৰ বিচাৰি পাব কাষতে আমি আশা কৰিছোঁ। মই অকণমান তোমাৰ পঢ়া শুনাৰ বিষয়ে কথা পাতিব বিচাৰিছোঁ, কেনেধৰণৰ পঢ়া শুনা কৰি আছা, কি ধৰণে কৰি আছা অকণমান কোৱাচোন।
0: হয়, মই ৰিচেণ্টলি মাষ্টাৰ্ছ কমপ্লিট কৰিছোঁ, এডুকেশ্যন অনাৰ্ছ লৈ পেলাই, আৰু

0: পঢ়া শুনা বুলি ক'লে এতিয়া দি আছোঁ এণ্ট্ৰেঞ্চ, চাওঁ ক'ত কেনেকৈ হয়। বাকী মই এখন স্কুলত শংকৰী শিশু বিদ্যা নিকেতন আমাৰ তাতে গোলাঘাটীত সংগীতৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছোঁ বৰ্তমান সময়ত।
1: খুব ভাল লগা কথা এটা, তুমি শিক্ষা বিষয়ত স্নাতকোত্তৰ কৰিলা, তাৰপাছত এতিয়া তুমি সংগীতৰ শিক্ষয়িত্ৰী হিচাপে কৰি, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন, কেনেকুৱা লাগে ছাত্ৰ ছাত্ৰীসকলক যেতিয়া সংগীতৰ শিক্ষা দিয়া, ছাত্ৰ ছাত্ৰীসকলক তুমি সংগীতৰ অ আ ক খ শিকোৱা, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
0: অভিজ্ঞতা খুবেই ভাল লগা। মই আচলতে সৰুৰ পৰা ভাবিছিলোঁ যে মানে বহুত ডাঙৰ ছিংগাৰ হ'ম, তেনেকুৱা এনেকুৱা মোৰ বহুত কিবা সেনেকুৱা সপোন নাই, কিন্তু ভাবিছিলোঁ যে কাৰোবাক শিকাব পৰাটো মোৰ এটা আছিলে ইচ্ছা বা সপোন সৰু সুৰা, যে কোনোবাই দুই এগৰাকীয়ে মোৰ পৰা শিকিব, শিকি পেলাই মানে তেওঁলোকে পাৰিব কাৰোবাৰ আগত সেইখিনি মানে গাব বা উপস্থাপন কৰিবৰ কাৰণে। তো খুবেই ভাল অভিজ্ঞতা, ভাল লাগে যেতিয়া ল'ৰা ছোৱালীবিলাকক লগ পাওঁ, তেওঁলোকেও খুব উৎসাহিত কৰে মোক।
1: এতিয়া এগৰাকী শিক্ষকৰ যথেষ্ট অভিজ্ঞতা থাকে ছাত্ৰ ছাত্ৰীৰ সৈতে, কেতিয়াবা হাঁহি উঠা অভিজ্ঞতা, কেতিয়াবা বেয়া লগা, কেতিয়াবা ভাল লগা অভিজ্ঞতা, তোমাৰ চাগে এনেকুৱা বহু অভিজ্ঞতাই আছে, অকণমান তেনেকুৱা কিবা অভিজ্ঞতা এতিয়া মনত পৰিছে নেকি ক'ব পৰাকৈ শ্ৰোতাসকলক?
0: ভাল লাগে, ল'ৰা ছোৱালীবিলাকো মোৰ লগত খুব মানে জড়িত, খুব মানে নিজে কোৱাৰ নিচিনা হৈছে, বাট মইও তেওঁলোকক খুব মৰম কৰোঁ, তেওঁলোকৰো হয়তো মই খুব প্ৰিয়। ভাল লাগে, কিবা এটা হ'লে দৌৰি আহে এনেকৈ শিকাই দিয়ক বা ফোন কৰে, যেতিয়া মানে মোৰ ভাল লাগে যে মই ইমানখিনি যোগ্য হৈছোঁ যে তেওঁলোকক মই সেইখিনি দিব পাৰিছোঁ। অভিজ্ঞতা বুলি তেনেকুৱাই আৰু, সৰু সৰু বাচ্চাবিলাক যেতিয়া ওচৰলৈ দাউৰি আহে, ভাল লাগে, নিজৰ কিবা দুখ ভাগৰ বা কিবা এনেকুৱা থাকিলে সেইখিনি দূৰ হয় আৰু, তেনেকুৱাই আৰু। ভালে, তিতা অভিজ্ঞতা এনেকুৱা মোৰ নাই।
1: ভাল লাগিলে আচলতে মোৰ কথাখিনি শুনিয়ে ভাল লাগিছে। তুমি নিজেই ইতিমধ্যে বিশাৰদ সমাপ্ত কৰিলা সংগীতৰ ক্ষেত্ৰত, তাৰপাছত প্ৰতিগৰাকী আচলতে কণ্ঠশিল্পী বা প্ৰতিগৰাকী মানুহৰ সপোনবিলাক বেলেগ বেলেগ। তুমি ইতিমধ্যে উল্লেখ কৰিলা যে বহু ডাঙৰ কিবা গায়ক হোৱাৰ, বহু ডাঙৰ নামজ্বলা কণ্ঠশিল্পী হোৱাৰ তোমাৰ অভিপ্ৰায় বা সপোন নাছিলে। তোমাৰ সপোন আছিলে যে কাৰোবাক অকণমান কিবা এটা দি থৈ যাব পৰা, আৰু লাহে লাহে তোমাৰ সপোনটো ফলপ্ৰসূ হৈছে। শুভেচ্ছাও জনাইছোঁ, অভিনন্দনো জনাইছোঁ।
0: ধন্যবাদ।
1: এতিয়া সংগীতৰ বিষয়ে অকণমান পাতিব বিচাৰিছোঁ, যে শিক্ষকতাটোৰ লগততো জড়িত হৈ আছাই, শিকাই আছা, প্ৰদৰ্শন ক'ত কেনেধৰণে কৰা হৈছে সংগীতৰ, মানে বিভিন্ন ধৰণৰ মঞ্চৰ কথাই কওঁ বা মঞ্চৰ অনুষ্ঠান বা বিভিন্ন ধৰণৰ বাণীবদ্ধ গীত, এই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
0: হয়, গীত বাণীবদ্ধ কৰি মই পোৱা নাই, কিন্তু ধৰক বিভিন্ন ধৰণৰ মিটিং বা কলেজ স্কুলত তেনেকৈ বহুত গাইছোঁ, বা এতিয়াও তেনেকুৱা কিবা আমাৰ তেনেকুৱা অঞ্চলত কিবা মিটিং হ'লে বা ধৰ্মীয় অনুষ্ঠান হওক বা তেনেকুৱা ধৰণত মই সংগীত, আৰু হেৰি হৈছিলে যোৱা বছৰ আগৰ বাৰ যিটো আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা সংগীতৰ মহাৰণ, সেই যিটো কম্পিটিশ্যন হৈছিল তাত মই লৈছিলোঁ, তাত মই পাইছিলোঁ, লেক লেভেললৈ পাইছিলোঁ, তাৰপিছতে ৰবীন্দ্ৰ সংগীতত। তেনেকেই হয় মোৰ মানে লেট নাইট শ্ব'জ এইবিলাক মোৰ কৰা নহয়, এইখিনি আৰু।
1: সংগীতৰ মহাৰণ ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা এটা খুব প্ৰশংসনীয় পদক্ষেপ, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন সংগীতৰ সৈতে জড়িত লোকসকলৰ এটা মঞ্চলৈ অনাৰ যিটো প্ৰয়াস, এই খুব এটা আদৰণীয় পদক্ষেপ, তাত তুমি অংশগ্ৰহণ কৰিছিলা, সেই অভিজ্ঞতাৰ বিষয়ে অকণমান কোৱাচোন।
0: ভাল লাগিছিলে, ইমান বিশালভাৱে সকলো মানে
1: প্ৰতিযোগীসকল,
0: বিভিন্ন জেগাৰ পৰা বিভিন্ন ধৰণৰ প্ৰতিযোগীসকলে আহি পেলাই অংশগ্ৰহণ কৰিছিলে, তেওঁলোকৰ পৰা বহুত শিকিব পাৰিছোঁ, কাৰণ মই শিকিহে আছোঁ এতিয়া, মোৰ বহুত ভুল ত্ৰুটি এতিয়াও আছে। সেই ভাল লাগিছিলে, তেনেকৈ লগ পাইছিলোঁ, এক্সপিৰিয়েঞ্চ হৈছিলে, গম পাইছিলোঁ যে কেনেকৈ, কাৰণ আমাতকৈও বহুত ভাল গোৱা বা এক্সপিৰিয়েঞ্চ বহুত আছে, তো গতিকে ভাল লাগিছিলে, এনেকৈ শিকিব পাইছোঁ, বহুত বস্তু জানিব পাইছোঁ, আৰু তাৰ জৰিয়তে মই মোৰ এটা ভাল হ'ল, মই ৰবীন্দ্ৰ সংগীতৰ প্ৰতি মোৰ এটা আহিল, ইচ্ছা এটা আহিলে, আৰু তাৰ জৰিয়তে মই শিকিলোঁ, কাৰণ তাত ৰবীন্দ্ৰ সংগীতৰো প্ৰতিযোগিতা হৈছিলে, তাৰ আগত মানে শুনিছিলোঁ যদিও মই তেনেকৈ শিকা হোৱা নাছিলে, গতিকে তাৰ জৰিয়তে মোৰ সেইটো ইম্প্ৰুভমেণ্ট বুলি ক'ব লাগিব, সেইটো হৈছে।
1: তুমি কি কি প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিলা?
0: তাত হোৱা প্ৰত্যেকটাতে কৰিছোঁ, ভূপেন্দ্ৰ সংগীত, ৰাভা সংগীত, জ্যোতি সংগীত আৰু ৰবীন্দ্ৰ সংগীত।
1: ৰবীন্দ্ৰ সংগীততো তুমি অংশগ্ৰহণ কৰিছা, এই মুহূৰ্তত যদি মই এটা গাবলৈ কওঁ, নিশ্চয় গাব পাৰিবা, শুনি ল'ব বিচাৰিছোঁ।

0: ৰবীন্দ্ৰ সংগীত যেতিয়া শুনা যায় তেতিয়া চকুকেইটা জপায় কেৱল সেই কথাবোৰ সেই সুৰবোৰৰ মাজত সোমাই পৰিবলৈ মন যায়। আৰু এই মুহূৰ্তত এই সময়খিনিত তেনেধৰণৰ অনুভৱেই হৈছে, যেন চকুকেইটা জপাই দিম আৰু সেই সুৰ আৰু কথাৰ মাজত সোমাই যাম। ধন্যবাদ জনাইছোঁ পুনৰবাৰ। আমি তোমাৰ সংগীতৰ বিষয়ে কথা পাতি আছোঁ, সংগীতৰ যাত্ৰাৰ বিষয়ে কথা পাতি আছোঁ। এতিয়া মই জানিব বিচাৰিছোঁ যে সংগীতকো বাদ দি বেলেগ ভাল লগা তোমাৰ কি আছে?
1: সংগীতকো বাদ দি গীত শুনি ভাল পাওঁ,
0: সংগীতক বাদ দি
1: তেনেকৈ মই ইমান পঢ়া শুনা কৰি ভাল নাপাওঁ। এইটো বিভিন্ন ধৰণৰ মোৰ ব্যঞ্জন ৰান্ধি ভাল লাগে, নতুন নতুন কিবা চাই পেলাই। বাকী আৰু মোৰ ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি ভাল লাগে, কাজিনছ হওক, আমি যেতিয়া লগ পাওঁ খুব পুতি পাত্তা কৰোঁ, এইবিলাক ভাল লাগে আৰু। যেতিয়া কি হয় আৰু যিমান কিবা ষ্ট্ৰেছেছ এইখিনি দূৰ হয়, ফুৰি ভাল লাগে বিভিন্ন জেগাত, সেয়াই আৰু মোৰ মুকলিকৈ থাকি ভাল লাগে।
0: ৰান্ধি ভাল লগাটো মোৰ খুব ভাল লাগিলে, আমি আশা কৰিছোঁ এদিন তোমাৰ হাতেৰে খাম।
1: নিশ্চয়।
0: এতিয়া সংগীতক লৈ তোমাৰ পৰিকল্পনা কেনেধৰণৰ, কি ধৰণে তুমি আগবাঢ়ি যাব বিচাৰিছা? ইতিমধ্যে শিক্ষকতাটো কৰি আছা সংগীতক লৈ, আৰু কেনেধৰণৰ পৰিকল্পনা আছে?
1: পৰিকল্পনা বুলি ক'লে মোৰ নিজাকৈ এখন সংগীতৰ বিদ্যালয় খুলিবলৈ মন আছে ভৱিষ্যতে। তাত সৰু সৰু বাচ্চাক শিকাই মই যাতে মানে যিখিনি পুৰণি আমাৰ গান আছে, ভূপেন্দ্ৰ সংগীত হওক বা জ্যোতি সংগীত, ৰাভা সংগীত, সেইখিনি আমাৰ পৰা

0: কোনোবাখিনিত নহয় কোনোবাখিনিত হয়তো লাহে লাহে হেৰাই গৈছে, কাৰণ এতিয়া বহুত যান্ত্ৰিকতাৰ দিন বুলি কওঁ, কাৰণ যান্ত্ৰিকতাৰ দিন, কাৰণ সকলোৱে সেইটোত বেছি গুৰুত্ব দিয়ে য'ত আধুনিকতা বেছি থাকে। গতিকে মোৰ সেইটো সপোন আছে যে মই ভৱিষ্যতে এখন স্কুল খুলি পেলাই সেইখিনি মানে সেইখিনি যাতে কৰিব পাৰোঁ, যে যিখিনি আমাৰ
1: আমাৰ যিখিনি নিজৰ সংগীত, যিখিনি আমাৰ পুৰাতন, সেইখিনি আমি যাতে আৱৰি সামৰি ৰাখিব পাৰোঁ, খুব ভাল লগা এটা তোমাৰ উদ্দেশ্য। আৰু মই খুব সঁচাকৈয়ে কথাটো ক'ম, আচলতে ঠোষামোদ কৰি কোৱা কথা নহয়, বহুজন ব্যক্তিৰ সৈতে আমি কথা পাতোঁ সংগীতৰ সৈতে জড়িত হৈ থকা, তেওঁলোকৰ পৰিকল্পনাৰ কথা যদি কেতিয়াবা সোধোঁ, তেওঁলোকে বিভিন্ন ধৰণৰ কয় যে এটা এলবাম কৰাৰ নিজাকৈ মন আছে বা এই ধৰণৰ কিছু কাম কৰাৰ মন আছে, কিন্তু মোৰ আজি তোমাৰ যিটো পৰিকল্পনা সেই পৰিকল্পনাটো যথেষ্ট ব্যতিক্ৰম লাগিলে, সেইবাবেই কথাখিনি কৈছোঁ যে সেই দায়বদ্ধতাটো, এগৰাকী কণ্ঠশিল্পীৰ যিটো দায়বদ্ধতা, সেই দায়বদ্ধতাটো আজিৰ তাৰিখত বহুতৰে কম দেখিবলৈ পোৱা যায়। নিজেতো গাইছোঁৱেই, কিন্তু নিজে গোৱাখিনি বা নিজে কৰা চৰ্চাখিনি বা সেই অভিজ্ঞতাখিনি যাতে আমাৰ পিছৰ প্ৰজন্মটোক যাতে দি থৈ যাব পাৰোঁ, সেই উদ্দেশ্যটো বহুতৰে কম দেখিবলৈ পোৱা যায়। সেই উদ্দেশ্যটো তোমাৰ আছে, সেইবাবে মোৰ যথেষ্ট ভাল লাগিছে আৰু তোমাৰ সেই উদ্দেশ্যখিনিক মই সন্মান জনাইছোঁ। এতিয়া কথাটো হ'ল যে আমি বাৰে বাৰে জ্যোতি সংগীত, ৰাভা সংগীতৰ কথা পাতি আছোঁ আৰু তাৰ সমান্তৰালভাৱে আমি জুবিন গাৰ্গৰ কথাও পাতিলোঁ, ভূপেন্দ্ৰ সংগীতৰ কথাও পাতিলোঁ। এতিয়া কথাটো হ'ল যে এই মুহূৰ্তত কি গাই শুনাবা?
0: এইবাৰ মই এটি জ্যোতি সংগীত গাবলৈ বিচাৰিছোঁ।
1: ঠিক আছে।

0: মই যদি ব্যক্তিগতভাৱে কওঁ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কোনটো গান খুব বেছি ভাল লাগে? মোৰ এই গীতটো খুব বেছি ভাল লাগে, আৰু কেতিয়াবা মোবাইলৰ প্লে'লিষ্টটোত এই গীতটো মোৰ সঘনাই বাজি থকা এটা গীত, আৰু গীতটো তুমি পৰিৱেশন কৰিলা, তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আমি জ্যোতি সংগীতৰ কথা পাতিলোঁ, ৰাভা সংগীতৰ কথা পাতিলোঁ, বিষ্ণুৰাভা সংগীতৰ কথা পাতিলোঁ, ভূপেন্দ্ৰ সংগীতৰ কথা পাতিলোঁ, জুবিনৰ গীতৰ কথা পাতিলোঁ। এই গীতসমূহৰ তুমি চৰ্চা কৰিছা, গীতসমূহ তুমি গাইছা, বেলেগক শিকোৱাৰো তোমাৰ যথেষ্ট আগ্ৰহ আৰু অভিপ্ৰায় আছে। মোক কোৱাচোন, এই গীতবোৰ তোমাৰ কিয় ভাল লাগে? যিকোনো এটা কাৰণ কোৱাচোন যে এই গীতসমূহ এইটো কাৰণে মোৰ ভাল লাগে, এই গীতসমূহত আমুক আছে, কোৱাচোন তেনেকুৱা কাৰণ।
1: এইসমূহ গীতৰ প্ৰত্যেকটো শব্দই আচলতে আমাৰ অন্তৰ চুই যায়, আৰু প্ৰত্যেকটো শব্দতে আমি কিবা নহয় কিবা বিচাৰি পাওঁ, নিজৰ জীৱনটো আমি ৰিলেট কৰিব পাৰোঁ। সেইটো কাৰণে আচলতে এইসমূহ গীত

0: আওড়াই থাকি বা তাৰ মানে প্ৰেক্টিচ কৰি ভাল লাগে, সেয়াই আৰু।
1: আচলতে সেই কথাখিনিয়ে মই সেই ইতিবাচকতাটো তোমাৰ ঠাইত দেখিবলৈ পাইছোঁ, য'ত মই বাৰে বাৰে সেই কথাটোৱে কৈছোঁ যে আমি কেতিয়াবা এনেকুৱা হয় নহয় যে ঘৰত ঢোলটো থাকিও আমি গীটাৰখনৰ বাবে দৌৰি যাওঁ, ঘৰত নাগাৰাজোৰ থাকিও আমি বেলেগ পশ্চিমীয়া বাদ্যযন্ত্ৰ শিকিবলৈ দৌৰি যাওঁ। শিকাটো বেয়া কথা নহয়, কিন্তু প্ৰথম নিজৰ শিপাডাল, তাৰপাছত পাত বিৰিখ এইসমূহ আহিব। তোমাৰ সেই শিপা খামুচি শিপাৰ সৈতে আগুৱাই যোৱাৰ যিটো দৃঢ়তা, সেই দৃঢ়তাখিনি মোৰ ভাল লাগিছে, সেইবাবে আচলতে প্ৰশ্নটো কৰিলোঁ। আৰু এই অনুষ্ঠানটো আমাৰ ন প্ৰতিভা, নতুন প্ৰজন্মৰ যিসকল প্ৰতিনিধি তেওঁলোকক আমি এই অনুষ্ঠানটোৰ জৰিয়তে চিনাকি কৰাই দিওঁ। আজিৰ এই অনুষ্ঠানটোৰ সাৰ্থকতা এইটো কাৰণে আহিছে যে এগৰাকী নতুন প্ৰজন্মৰ প্ৰতিনিধি আকাংক্ষা মালাকাৰ, তেওঁ সেই দৃঢ়তাখিনিলৈ জীৱনত, তেওঁ সংগীতৰ জীৱনত তেওঁ আগবাঢ়ি গৈছে, যিখিনি দৃঢ়তাই কেৱল তেওঁ নিজৰ বাবেই নহয়, সমাজৰ প্ৰতিটো স্তৰৰ যিটো নতুন প্ৰজন্ম, সেই নতুন প্ৰজন্মক তেওঁ কিবা এটা দিব খোজাৰ যিটো মনোভাৱ, সেই মনোভাৱটো আজি এনেধৰণে অনুষ্ঠানটোৰ জৰিয়তে আমি দেখুৱাব পাৰিছোঁ, অনুষ্ঠানটোৰ জৰিয়তে শ্ৰোতাসকলক আমি শুনাব পাৰিছোঁ। তাৰ বাবেই অনুষ্ঠানটোৰ সাৰ্থকতা হৈছে, কৃতজ্ঞতা জনাইছোঁ, ধন্যবাদ জনাইছোঁ। বহু কথা পাতিলোঁ আৰু এটা গীত তোমাৰ পৰা শুনি ল'ব বিচাৰিছোঁ।
0: এইবাৰ মই লতা মংগেশকৰ জীৰ এটি খুবেই ধুনীয়া গীত, মোৰ প্ৰিয় গীত গাবলৈ চেষ্টা কৰিছোঁ।

0: ইমান ধুনীয়াকৈ গীতটি পৰিৱেশন কৰিছা, পুনৰবাৰ ধন্যবাদ জনাইছোঁ তোমাক। আমাৰ সময় কমি আহিছে, অনুষ্ঠান আমি সামৰিব লাগিব। একেবাৰে শেষত তোমাৰ পৰা জানিব বিচাৰিছোঁ যে আজি এই অনুষ্ঠানটোত উপস্থিত হৈ কেনেকুৱা লাগিল?
1: খুবেই ভাল লাগিল, মোৰ সৰু সপোন এটা পূৰণ হোৱা যেন লাগিছে। কাৰণ মোৰ ইচ্ছা আছিলে যে মই আকাশবাণী কেন্দ্ৰত আহি পেলাই এনেকৈ কিবা এটা ৰেকৰ্ডিং কৰোঁ যাৰ দ্বাৰা মানুহে মোক শুনক। খুবেই বেছি ভাল লাগিছে আৰু আপোনালোককো বহুতেই বেছি ধন্যবাদ।
0: নিশ্চয়কৈ তোমাকো ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ তুমি ইমান ধুনীয়াকৈ গীতসমূহ পৰিৱেশন কৰিলা আৰু লগতে গীতৰ চৰ্চা কৰি গৈছা। আৰু মই শ্ৰোতাসকলক এইকেইটা জনাই ভাল পাম যে আকাংক্ষাৰ যিটো সপোন বা বাস্তৱায়িত হোৱা যিটো সপোন, নতুন প্ৰজন্মক কিবা এটা দি যাব পৰাৰ যিটো সপোন, সেই সপোনটো আৰু বিশাল হওক, বিশাল পৰিসৰৰ হওক আমি আশা কৰোঁ। আৰু আজিৰ অনুষ্ঠানটোত উপস্থিত হোৱাৰ বাবে পুনৰবাৰ তোমাক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। তোমাৰ ভৱিষ্যৎ জীৱনৰ উত্তৰোত্তৰ কামনা কৰি আজিৰ অনুষ্ঠানটোৰ পৰা মই ভাস্কৰে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমান পৰে শ্ৰোতাসকলে ন প্ৰতিভা শিতানত নতুন প্ৰজন্মৰ এগৰাকী প্ৰতিশ্ৰুতি সম্পন্ন কণ্ঠশিল্পী আকাংক্ষা মালাকৰৰ সৈতে ভাস্কৰ শইকীয়াৰ কথোপকথন শুনিলে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। ভাস্কৰ শইকীয়াৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্ৰ আপোনাৰ সৈতে।
2: অনুৰাগ মোৰ গীত,
3: আলাপ অনুৰাগ,
2: আভৰণ মোৰ সুৰৰ মোৰ কণা।
3: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
2: অনুভূতি মোৰ তীত ৰহণীয়া।
3: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
2: বৰাৰ।
4: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM এণ্ডৰ 100.8 MHz।

বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944।

0: The India Meteorological Department, IMD, has said that rainfall over the country is likely to be below normal during the second half of the southwest monsoon season. The IMD said rainfall is expected to be less than 94% of the long period average in this month. The weather agency added that these conditions are expected not to prevail over many areas of eastern peninsular India, some areas of northwest, central India, and isolated areas of east and northeast India. And that is the end of this news bulletin.
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনক হাফিজা বেগম চৌধুৰীৰ কণ্ঠৰ দুটি আধুনিক গীত। প্ৰথম গীতৰ ৰচনা সুধীৰ দাসৰ।

ইমান পৰে হাফিজা বেগম চৌধুৰীৰ কণ্ঠত সুধীৰ দাস আৰু দিলীপ ফুকন ৰচিত গীত দুটি শুনিলে। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া।

ইমান পৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত চি আৰ ব্যাসৰ কণ্ঠত সুদ সাৰং ৰাগৰ খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।

Ea, agak bani. Baduri purisu, porismita dihinye. Itya pradhan baduri khumu hose. Pradhan Mantri Narendra Modi aji Andhra Pradeshor Vijayanagaram jilar Bhogapuramot Alluri Sitaram Raju Antarrashtriya Biman Bandar mukuli kore. অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। দেশত যোৱা মাহত সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সংগ্ৰহ চকুত লগা ধৰণে বৃদ্ধি পাই 2,11,205 কোটি হৈছেগৈ আৰু কমনৱেলথ গেমছত ভাৰতে বৰ্তমানলৈকে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগাপুৰমত গ্ৰীণফিল্ড আল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰে। 5,600 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে বিকশাই তোলা এই গ্ৰীণফিল্ড বিমানবন্দৰটো বছৰি 60 লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ নিৰ্মাণ কৰা হৈছে। বিমানবন্দৰত প্ৰধানমন্ত্ৰী মোদীক অন্ধ্ৰপ্ৰদেশৰ ৰাজ্যপাল এছ আব্দুল নাজিৰ, মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডু, উপ মুখ্যমন্ত্ৰী পৱন কল্যাণকে ধৰি অন্যান্য ব্যক্তিসকলে আদৰণি জনায়। প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰৰ যাত্ৰী টাৰ্মিনেল ভৱন উদ্বোধন কৰে। তেওঁ লগতে বিমানবন্দৰটোত যাত্ৰীৰ বাবে থকা সা সুবিধাৰ পৰ্যালোচনা কৰে। সংশ্লিষ্ট বিষয়াসকলে তেওঁক বিমানবন্দৰৰ নক্সা, উন্নত প্ৰযুক্তি তথা ভৱিষ্যতৰ পৰিকল্পনাসমূহৰ বিষয়ে অৱগত কৰে। এই উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি উত্তৰ অন্ধ্ৰৰ বৰ্ণাঢ্য জনজাতীয় সংস্কৃতিক প্ৰতিফলিত কৰি 13,500ৰো অধিক জনজাতীয় মহিলাই পৰম্পৰাগত থিমছা নৃত্য পৰিৱেশন কৰে। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী মোদীয়ে এখন ৰাজহুৱা সভাত অংশ লৈ বহুকেইটা গুৰুত্বপূৰ্ণ আন্তঃগাঁথনিমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা কৰা হ'ব। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব পাৰিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। দিল্লীত ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ নতুন মূল্য 2,734 টকা হোৱাৰ লগতে কলকাতাত 2,872.50 টকা হৈছে। একেদৰে মুম্বাইত প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য 2,690.50 টকা আৰু চেন্নাইত 2,906 টকা হৈছে। ব্যৱসায়িক ৰন্ধন গেছৰ চিলিণ্ডাৰৰ এই নতুন মূল্য আজিৰে পৰা কাৰ্যকৰী হৈছে। তৈল বিপণন কোম্পানীসমূহৰ এই সিদ্ধান্তই ৰেষ্টুৰাঁ, ধাবা, হোটেল আদিকে ধৰি খাদ্য আৰু পানীয় ব্যৱসায়ৰ সৈতে জড়িত লোকসকলক সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। দেশত যোৱা মাহত সামগ্ৰী আৰু সেৱা কৰ জি এছ টি সংগ্ৰহ চকুত লগা ধৰণে বৃদ্ধি পাই 2,11,205 কোটি হৈছেগৈ। এই পৰিমাণ 2025 চনৰ জুলাইৰ 1,83,065 কোটি টকাৰ তুলনাত 15.4% অধিক। বিত্ত মন্ত্ৰালয়ে জাৰি কৰা প্ৰাৰম্ভিক তথ্য অনুসৰি যোৱা মাহত মুঠ ঘৰুৱা জি এছ টি ৰাজহ 1,44,695 কোটি টকা হয়। এই পৰিমাণ যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত 10.1% অধিক। একেদৰে জুলাইত আমদানিৰ জৰিয়তে লাভ কৰা জি এছ টি 28.8% বৃদ্ধি পাই 66,511 কোটি টকা হয়। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মহান স্বাধীনতা সংগ্ৰামী লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে লোকমান্য তিলক আছিল স্বাধীনতা আন্দোলনৰ এগৰাকী আদৰ্শ নায়ক। তেওঁ অনুপ্ৰেৰণামূলক আদৰ্শ আৰু অনন্য সাংগঠনিক দক্ষতাৰে ভাৰতৰ স্বাধীনতা সংগ্ৰামক নতুন দিক নিৰ্দেশনা দিছিল। গৃহমন্ত্ৰীগৰাকীয়ে কয় যে লোকমান্য তিলকৰ দৰে মহান নেতাসকলে যুৱ প্ৰজন্মক স্বৰাজ স্থাপনৰ বাবে স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিবলৈ অনুপ্ৰাণিত।

0: প্ৰমাণিত কৰিছিল। তেওঁৰ বলিষ্ঠ লিখনিসমূহো ব্ৰিটিছ শাসনৰ বিৰুদ্ধে শক্তিশালী উপাদান হিচাপে পৰিচিত হৈছিল। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে লগতে লোকমান্য তিলকৰ জীৱন আৰু ব্যক্তিত্বৰ বিষয়ে আলোকপাত কৰি কয় যে সাংস্কৃতিক সচেতনতাৰ মাজেৰে তেওঁ জাতীয়তাবাদৰ বাবে সমন্বিত উৎসাহ জগাই তুলিছিল, যিয়ে সকলো প্ৰজন্মৰ লোককে দেশৰ স্বাৰ্থ আগত বুলি পতিয়ন নিয়াবলৈ সমৰ্থ হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ৰাজৰ্ষী পুৰুষোত্তম দাস টেণ্ডনৰ জন্মবাৰ্ষিকীত শ্ৰদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীসিঙে কয় যে ৰাজৰ্ষী পুৰুষোত্তম দাস টেণ্ডনে ভাৰত স্বাধীনতা সংগ্ৰামৰ বিভিন্ন আন্দোলনত নেতৃত্ব দিছিল। মন্ত্ৰীগৰাকীয়ে কয় যে পুৰুষোত্তম দাসৰ অনুপ্ৰাণিতমূলক লেখাৰে সমাজক সচেতন কৰি তোলাৰ লগতে জাতিৰ বিবেক জগাই তুলিছিল। বেনিন গণৰাজ্যৰ ৰাষ্ট্ৰীয় দিৱসৰ অনুষ্ঠানত ভাৰতৰ অৰ্থনৈতিক সম্পৰ্ক সচিব সুধাকৰ দালিলাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে শ্ৰীদালিলাই ভাৰত আৰু বেনিনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত থকা প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা দোহাৰে। অনুষ্ঠানত সচিবগৰাকীয়ে দুয়োখন দেশে পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়সমূহৰ ক্ষেত্ৰত সহযোগিতাৰে কাম কৰি যাব বুলি উল্লেখ কৰে। স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত ভাৰতে কালি জুডত দুটাকৈ সোণ, পুৰুষৰ জেভলিন থ্ৰ'ত এটা ৰূপ আৰু এটা ব্ৰঞ্জ, ডেকাথলনত প্ৰথমটো ব্ৰঞ্জ আৰু বক্সিঙত 10গৰাকী খেলুৱৈৰ পদক নিশ্চিতকৰণেৰে অনবদ্য প্ৰদৰ্শন আগবঢ়ায়। লাভলিনা বৰগোহাঁই মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰে। লাভলিনাৰ লগতে ফাইনেলত প্ৰৱেশ কৰা আন কেইগৰাকী খেলুৱৈ হৈছে 51 কিলোগ্ৰাম শাখাত সাক্ষী চৌধুৰী, 54 কিলোগ্ৰাম শাখাত প্ৰীতি পাৱাৰ, 57 কিলোগ্ৰাম শাখাত জেচমিন লেম্বৰিয়া, 60 কিলোগ্ৰামত প্ৰিয়া গংগাস আৰু 70 কিলোগ্ৰামত অৰুন্ধতী চৌধুৰী। পুৰুষৰ বক্সিঙত 55 কিলোগ্ৰাম শাখাত যদুমণি সিং মাণ্ডেংবাং, 60 কিলোগ্ৰামত শচীন চিৱাছ, 80 কিলোগ্ৰামত অংকুশ পংগল আৰু 90+ কিলোগ্ৰামত নৰেন্দ্ৰ বিৰৱাল ফাইনেলত অৱতীৰ্ণ হ'ব। ইপিনে অস্মিতা দে আৰু হৰ সিঙে কমনৱেলথ গেমছত প্ৰথমবাৰৰ বাবে জুডত ভাৰতৰ হৈ দুটাকৈ সোণৰ পদক লাভ কৰি ইতিহাস ৰচনা কৰে। পুৰুষৰ জেভলিন থ্ৰ'ত নীৰজ চোপ্ৰাই ৰূপৰ পদক আৰু য়াজবীৰ সিঙে ব্ৰঞ্জৰ পদক জয় কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পদকজয়ীসকলক অভিনন্দন জনাইছে। প্ৰতিযোগিতাত এই পৰ্যন্ত ভাৰতে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। সশস্ত্ৰ সেনাবাহিনীয়ে আয়োজন কৰা 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজি গুৱাহাটীত আৰম্ভ হ'ব। ৰাজ্য চৰকাৰৰ সহযোগিতাত অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব। সৰুহজীয়াৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত আজিৰ প্ৰথমখন খেলত ক্ৰমাগত দুবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল 5ম বাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। ভাৰতৰ তন্বি শৰ্মাই টাইপে অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ফাইনেলত প্ৰৱেশ কৰিছে। 17 বছৰীয়া খেলুৱৈগৰাকীয়ে আজি ছেমি ফাইনেলত চীনা টাইপেৰ হুৱাং ইউ হছুনক 21-17, 21-11 পোনপটীয়া গেমত পৰাভূত কৰে। তন্বি ফাইনেলত ভিয়েটনামৰ থুই লিনহ গুৱেনৰ সন্মুখীন হ'ব। থুই লিনহ গুৱেনে ছেমি ফাইনেলত ভাৰতৰ আন এগৰাকী খেলুৱৈ উন্নতি হুদাক 15-21, 18-21 গেমত পৰাভূত কৰি ফাইনেলত স্থান নিশ্চিত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আগৰবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰম জিলাৰ ভোগাপুৰমত আল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰে। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। দেশত যোৱা মাহত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি সংগ্ৰহ চকুত লগা ধৰণে বৃদ্ধি পাই 2,11,205 কোটি হৈছেগৈ। আৰু কমনৱেলথ গেমছত ভাৰতে বৰ্তমানলৈকে 5টা সোণ, 12টা ৰূপ, 6টা ব্ৰঞ্জসহ মুঠ 23টা পদক অৰ্জন কৰিছে। এতিয়াৰ বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, লগতে নিউজ অন এ আই আর মোবাইল এপতো

আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া আগবঢ়াইছোঁ পাৰ্বতীপ্ৰসাদ বৰুৱা ৰচিত গীতৰ অনুষ্ঠান মৌটুকাৰীৰ মাত। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠৰ দুটি গীত।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে মৌটুকাৰী মাত অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। মধুস্মিতা ভট্টাচাৰ্যৰ কণ্ঠত শুনক পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত আন এটি গীত।

0: ইমান পৰে পাৰ্বতী প্ৰসাদ বৰুৱা ৰচিত গীতৰ অনুষ্ঠান মৌতুকাৰীৰ মাত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাৰ পৰা মিড ডে নিউজ আৰু 2:15 পৰা দুপহৰ সমাচাৰ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: গুড আফটাৰনুন।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লি 3 বজাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যাণমূলক আঁচনি হৈ থকা নাই, বৰং পৰিয়ালসমূহক আৰ্থিকভাৱে সবল কৰা তথা বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰা নিৰ্ভৰযোগ্য আৰ্থসামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে অৰুণোদয় পৰিসৰ ক্ৰমে

0: প্ৰসাৰিত কৰা হ'ব আৰু সাহায্যৰ পৰিমাণো সময়ে সময়ে বৃদ্ধি কৰা হ'ব। তেওঁ লগতে কয় যে হিতাধিকাৰীসকলে বছৰি লাভ কৰা অৰুণোদয় প্ৰাপ্যৰ বিপৰীতে সুদবিহীন ক্ষুদ্ৰ ঋণ লাভ কৰিব। বৰ্তমান হিতাধিকাৰীসকলে বছৰি সৰ্বাধিক 15,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অৰুণোদয় মাহিলী সাহায্যৰ পৰা ঋণৰ ধন পৰিশোধৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। ডক্টৰ শৰ্মাই কয় যে ইচ্ছুক হিতাধিকাৰীসকলে বেংকৰ জৰিয়তেও ঋণ লাভ কৰিব পাৰিব আৰু সেই ঋণৰ কিস্তি মাহিলী অৰুণোদয় ধনৰাশিৰ পৰা পৰিশোধ কৰা হ'ব। তেওঁ কয় যে ৰাজ্য চৰকাৰ অৰুণোদয় আঁচনি অধিক সুলভ আৰু সবল কৰি তোলাৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিটো পৰিয়ালৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে চৰকাৰে এই আঁচনি আগলৈও শক্তিশালী কৰি যাব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য প্ৰদানৰ উপৰি পুনৰ্বাসনৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আছে। মন্ত্ৰী বিমল বৰাই আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত পুনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। শ্ৰীবৰাই জিলাখনত নতুনকৈ মথাউৰি ছিগাৰ আশংকা সম্পৰ্কীয় উৰা বাতৰিক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে। সংশ্লিষ্ট বিভাগে দিনে নিশাই সকলো মথাউৰি পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ জীয়াঢলৰ নৈ বানৰ সৃষ্টি কৰিছে। জীয়াঢলৰ বাঢ়নী পানীয়ে বৰদলনি, ধৰ্মপুৰ আৰু কমলপুৰকে ধৰি ভালেমান অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি বুৰাই পেলাইছে। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে sc.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। এক পেৰ মাকে নাম কাৰ্যসূচীৰ অংশ হিচাপে আজি তামোলপুৰত বাক্সা বন প্ৰাধিকৰণৰ তামোলপুৰ কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। তামোলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, BTCৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, জিলা আয়ুক্ত চিমি কৰণকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন সামাজিক সংগঠন তথা স্থানীয় ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। যোৰহাট কৃষি বিভাগৰ উদ্যোগত আৰু মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ সহযোগত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু তিয়কৰ বিধায়ক বিকাশ শইকীয়াই বানৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত কৃষকসকলৰ পুনৰ কৃষিকাৰ্য আৰম্ভ কৰাৰ লক্ষ্যৰে ধানৰ বীজ সিঁচা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। এই উদ্যোগে বান ক্ষতিগ্ৰস্ত কৃষক ৰাইজক কিছু পৰিমাণে হলেও সহায় কৰিব বুলি আশা কৰা হৈছে। আমাৰ এতিয়া বাতৰি ইমানতে অন্ত পৰিল। বিয়লি 4 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। লগতে নিউজ অন AIR মোবাইল এপতো আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে শুনিবলৈ পাব। এতিয়া শুনাবলৈ লৈছোঁ দেৱজিৎ সাহাৰ কণ্ঠৰ দুটি আধুনিক গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে ময়ো এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে দেৱজিৎ সাহাৰ কণ্ঠৰ গীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা।

ইমান পৰে দেৱজিত সাহাৰ কণ্ঠৰ আধুনিক গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

我流氓男，我。

0: Nên Nên kỹ năng tu vàng viên.
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ চাৰি বজাৰ মুখ্য বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। যোৰহাট কৃষি বিভাগৰ উদ্যোগত আৰু মইনাপৰীয়া নামঘৰ পৰিচালনা সমিতিৰ সহযোগত আজি মন্ত্ৰী কেশৱ মহন্ত আৰু তিয়কৰ বিধায়ক বিকাশ শইকীয়াই বানৰ প্ৰভাৱত ক্ষতিগ্ৰস্ত কৃষকসকলৰ পুনৰ কৃষি কাৰ্য আৰম্ভ কৰাৰ লক্ষ্যৰে ধানৰ বীজ সিঁচা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। তৈল বিপণন কোম্পানীসমূহে আজি 19 কিলোগ্ৰাম ওজনৰ প্ৰতিটো ব্যৱসায়িক চিলিণ্ডাৰৰ মূল্য প্ৰায় 200 টকা হ্ৰাস কৰিছে। এক পেৰ মাকে নাম কাৰ্যসূচীৰ অংশ হিচাপে আজি তামোলপুৰত বাক্সা বন প্ৰাধিকৰণৰ তামোলপুৰ কুমাৰিকাটা ৰেঞ্জৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। সশস্ত্ৰ সেনাবাহিনীয়ে আয়োজন কৰা 135 সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজি গুৱাহাটীত আৰম্ভ হ'ব। গুৱাহাটীৰ বৰ্ষাপাৰাৰ ACA ক্ৰিকেট ষ্টেডিয়ামত আজিৰে পৰা প্ৰথম অসম প্ৰিমিয়াৰ লীগ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। আৰু স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত কমনৱেলথ গেমছত লাভলীনা বৰগোহাঁয়ে মহিলাৰ বক্সিঙৰ 75 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত প্ৰৱেশ কৰে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
2: মেন্থু মেন্থাতা হেন উপচিলাং দাং ভ কেথৰ

呀，一波浪白呀，给些拉线白，哦哇，给些拉线白，没收不来吧的。

白阿贵，我卡不尔么卡熬着没可白。咱这你都白呀，给不尔浪白呀，给些拉些白。

0: বড়ো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত, 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত প্লাবিত আৰু কমনৱেলথ গেমছত জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন। সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট, গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যাণমূলক আঁচনি হৈ থকা নাই, বৰং পৰিয়ালসমূহক আৰ্থিকভাৱে সবল কৰা তথা বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰা নিৰ্ভৰযোগ্য আৰ্থসামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে অৰুণোদয় পৰিসৰ ক্ৰমে সম্প্ৰসাৰিত কৰা হ'ব আৰু সাহায্যৰ পৰিমাণো সময়ে সময়ে বৃদ্ধি কৰা হ'ব। তেওঁ লগতে কয় যে হিতাধিকাৰীসকলে বছৰি লাভ কৰা অৰুণোদয়ৰ প্ৰাপ্যৰ বিপৰীতে সুদবিহীন ক্ষুদ্ৰ ঋণ লাভ কৰিব। বৰ্তমান হিতাধিকাৰীসকলে বছৰি সৰ্বাধিক 15,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অৰুণোদয়ৰ মাহিলী সাহায্যৰ পৰা ঋণৰ ধন পৰিশোধৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে ইচ্ছুক হিতাধিকাৰীসকলে বেংকৰ জৰিয়তেও ঋণ লাভ কৰিব পাৰিব আৰু সেই ঋণৰ কিস্তি মাহিলী অৰুণোদয় ধনৰাশিৰ পৰা পৰিশোধ কৰা হ'ব।
2: কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1,250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2,000 টকা লাগে, 3,000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে, অৰুণোদয় পৰাই আপোনালোকে 2,000 টকা আগতীয়াকৈ ল'ব পাৰিব, পিছত আমি 200-200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব, আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম, তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব।
1: তেওঁ কয় যে অৰুণোদয় আঁচনিৰ অধিক সুলভ আৰু সবল কৰি তোলাৰ প্ৰতি ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিটো পৰিয়ালৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে চৰকাৰে এই আঁচনি আগলৈও শক্তিশালী কৰি যাব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ লগতে আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। নলবাৰী জিলাতো আজি অৰুণোদয়

উদয়ৰ তৃতীয় পৰ্যায়ৰ ধন প্ৰদান কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আজি কয় যে এই মাহৰ অৰুণোদয় আঁচনিৰ ধন নলবাৰীৰ 91,511গৰাকী হিতাধিকাৰীয়ে লাভ কৰিব। যিসকলে অৰুণোদয়ৰ ধন পোৱা নাই তেওঁলোকৰ আধাৰ সংযোগৰ ক্ষেত্ৰত সহায় কৰিবলৈ অৰুণোদয় সাৰথি নিয়োগ কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। নগাঁৱত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এই আঁচনি মুকলি কৰে। শ্ৰীভূমি জিলাৰ 108 স্থানত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এই আঁচনিৰ অধীনত জিলাখনৰ 117,804গৰাকী হিতাধিকাৰীয়ে আৰ্থিক সাহায্য লাভ কৰিব বুলি জানিব পৰা গৈছে। বজালীৰ হাদেৰী, বাঘমাৰা আৰু কেন্দুগুৰিত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ আঁচনি মুকলি কৰা হয়। দৰং আৰু বিশ্বনাথ জিলাতো আজি এই আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ 9টাকৈ পৰিষদীয় সমষ্টিত অৰুণোদয় তৃতীয় পৰ্যায়ৰ আঁচনিৰ শুভাৰম্ভ কৰা হয়। অসম বিধানসভাৰ উপাধ্যক্ষ ডঃ হাবে তেৰণে আমৰি পৰিষদীয় সমষ্টিত আয়োজিত সভাত এই আঁচনিৰ মুকলি কৰি কয় যে ইয়াৰ জৰিয়তে অৰুণোদয়ৰ হিতাধিকাৰীসকলৰ মাজলৈ স্বচ্ছভাৱে আৰ্থিক সাহায্য আগবঢ়োৱাত সহায়ক হ'ব। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে SE.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব।

ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য প্ৰদানৰ উপৰি পুনৰ্বাসনৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে। মন্ত্ৰী বিমল বৰাই আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত পুনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। শ্ৰীবৰাই জিলাখনত নতুনকৈ মথাউৰি ছিগাৰ আশংকা সম্পৰ্কীয় উৰা বাতৰিক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে। সংশ্লিষ্ট বিভাগে দিনে নিশাই সকলো মথাউৰি পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে। অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ জীয়াঢল নৈয়ে বানৰ সৃষ্টি কৰিছে। জীয়াঢলৰ বাঢ়নি পানীয়ে বৰদলনি, ধৰ্মপুৰ আৰু কমলপুৰকে ধৰি ভালেমান অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি বুৰাই পেলাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি আজি বজালী জিলাত এজোপা গছ মাতৃৰ নামত শীৰ্ষক বিশেষ গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। বঙাইগাঁও সামাজিক বনানীকৰণ বন সংমণ্ডলৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে পৰিৱেশ সংৰক্ষণ, সেউজীকৰণ আৰু জনসাধাৰণৰ মাজত গছপুলি ৰোপণৰ সজাগতা বৃদ্ধি কৰা। অনুষ্ঠানত উপস্থিত থাকি বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে সকলোকে গছপুলি ৰোপণ কৰি পৰিৱেশ ৰক্ষাত সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনায়। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি তামোলপুৰত বাক্সা বন প্ৰাধিকৰণৰ তামোলপুৰ কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। তামোলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গুৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্টৰ কুমাৰ দাস, BTCৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, জিলা আয়ুক্ত চিমি কৰণকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন সামাজিক সংগঠন তথা ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজিৰ কলাপথাৰত থকা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত অমৃত বৃক্ষ আন্দোলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে আজি নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় পৰিদৰ্শন কৰি বিভাগীয় মুৰববী অধ্যাপকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ চলিত শিক্ষা ব্যৱস্থা, স্বাস্থ্যসেৱাৰ মান, আন্তঃগাঁথনি উন্নয়ন, ৰোগীকেন্দ্ৰিক সেৱা তথা ভৱিষ্যতৰ উন্নয়নমূলক পৰিকল্পনাসমূহৰ উপৰি চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাৰ বিষয়ে বিশদভাৱে আলোচনা

আলোচনা কৰে। জনসাধাৰণে যাতে অধিক উন্নত, সময় উপযোগী আৰু গুণগত স্বাস্থ্যসেৱা লাভ কৰিব পাৰে সেই লক্ষ্যৰে চিকিৎসালয়খনৰ সামগ্ৰিক বিকাশৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ অতি শীঘ্ৰেই গ্ৰহণ কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীৰ এই পৰিদৰ্শনৰ সময়ত বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী আৰু তানজিল হুছেইনৰ লগতে স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডাঃ পি কে অশোক বাবু, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। জীৱনৰ সুন্দৰ আৰম্ভণিৰ বাবে মাতৃদুগ্ধপান কাৰ্যকৰী পদক্ষেপসমূহ অধিক শক্তিশালী কৰোৱা হওক, এই বিষয়বস্তুৰে আজিৰে পৰা বিশ্ব মাতৃদুগ্ধ সপ্তাহ পালন কৰা হৈছে। উল্লেখযোগ্য যে বিশ্ব মাতৃদুগ্ধ পান সপ্তাহ প্ৰতিবছৰে 1 আগষ্টৰ পৰা

0: সৃষ্টি কৰা, মাতৃসকলক এই সংক্ৰান্তত উপযুক্ত পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰতিটো শিশুৰ বাবে জীৱনৰ আৰম্ভণিৰ পৰাই সঠিক পুষ্টি লাভ কৰাটো নিশ্চিত কৰা। কমনৱেলথ গেমছত ভাৰতৰ জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন কৰিছে। প্ৰীতিয়ে আজি মহিলাৰ বক্সিঙৰ 54 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট ডেলগাডো 5-0 ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেচমিনে 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিচেলা ৱালছক 5-0 ফলাফলত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত। 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত প্লাবিত। আৰু কমনৱেলথ গেমছত জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: মিডিয়াম এফৰ 411.5 মিটাৰত 729 কিলোহাৰ্চ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্চত আৰু নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত হেমন্ত চাবুকধাৰা, নিয়ন্ত্ৰণ কক্ষত পপি চন্দ, ফটিক চন্দ্ৰ বৰ্মন, পম্পা চন্দ, আনোৱাৰ আলী, মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ৰমেন কুমাৰ শৰ্মা, ধ্ৰুৱজ্যোতি বৰ্মন, এফ এম ট্ৰান্সমিটাৰত নিখিল শৰ্মা আৰু ষ্টুডিঅ'ত মই পম্পী কলিতা। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আগবঢ়াইছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাব লৈছোঁ চয়নিকা শ্ৰব্যসংকলন্তীৰ কেইটিমান গীত। প্ৰথমে শুনক ভূপেন হাজৰিকাৰ কণ্ঠৰ এই গীতটি।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ চয়নিকা শ্ৰব্যসংকলন্তীৰ আনীতি গীত ভূপেন হাজৰিকা আৰু উষা মংগেশকাৰৰ কণ্ঠত।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ চয়নিকা সৰ্বসংকলনটিৰ আন এটি গীত, ভূপেন হাজৰিকা আৰু আশা ভোছলেৰ কণ্ঠত।

0: আধুনিকীত অনুষ্ঠানটিত ইমান পৰে চয়নিকা শ্ৰব্যসংকলনটিৰ কেইটিমান গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: এক প্ৰকাৰ পিএম জয় অব গৰীবৰ কি জয় বন গৈ।

প্ৰথমে শুনক আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচী সম্পৰ্কে। আজি সন্ধিয়া 5:45 হিন্দী শিক্ষাৰ পাঠ। আজিৰ অনুষ্ঠানটিৰ পাঠ হৈছে ক্ৰিয়া। যুগুতাই আগবঢ়াব ৰীণা বিশ্ব শৰ্মাই। ইয়াত ভাগ ল'ব আৰাধনা আৰু ভাৱনাই। নিশা 8:02 দৃষ্টিপাত। আজিৰ অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানীৰ ব্যৱস্থাপনাৰ বিষয়ে এটি আলোচনা প্ৰচাৰ কৰা হ'ব। ইয়াত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষক কাৰ্যসূচী বিষয়া ডাক্তৰ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। আঁত ধৰিব অৰুণিমা দেৱীয়ে। অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। সন্ধিয়া 6:10 কৃষকবাণী অনুষ্ঠানত বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, এই বিষয়ে আলোচ কৰিব ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন কুমাৰ শৰণীয়াই। আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই। লগতে আছে পাচলি আৰু শস্যৰ বজাৰ দৰ আৰু কৃষকৰ বাবে যুগুতোৱা বতৰৰ বতৰা। 6:40 নিবেদিতা ভট্টাচাৰ্যৰ কণ্ঠৰ ৰবীন্দ্ৰ সংগীত। 7:00 নিয়োগ বাতৰি। 7:05 বৃন্দগান। সন্ধিয়া 7:20 আধুনিক গীতৰ অনুষ্ঠান। 7:35 পূবালীৰ সুৰত আনন্দ ইন্দ্ৰীৰ কণ্ঠৰ কাৰ্বি গীত। 7:45 হাফেজা বেগম চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত। 9:30 আলাপ অনুৰাগ অনুষ্ঠানত অনুপম চৌধুৰীৰ জীৱন আৰু কৰ্মৰাজীৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যলানিৰ প্ৰথম খণ্ড, ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ। নিশা 10:00 অখিল ভাৰতীয় সংগীতানুষ্ঠানত চিন্ময়া ছিষ্টাৰ্ছ উমা আৰু ৰাধিকাৰ দৈত্যকণ্ঠৰ কৰ্ণাটকী সংগীত দিল্লীগণ্ডৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। এতিয়া শুনক কাইলৈ আমাৰ কেন্দ্ৰৰ মহাবাহুযোগে প্ৰচাৰিত হ'বলগীয়া কিছু অনুষ্ঠানৰ বিষয়ে।

কাইলৈ নিশা 9:30 বজাত জীবন আলীৰ যুগলবন্দী। অনুষ্ঠানটিৰ অতিথি অধ্যাপক ডক্টৰ পান্নালাল গোস্বামী আৰু অধ্যাপক ডক্টৰ নন্দিতা ভট্টাচাৰ্য গোস্বামী। অনুষ্ঠান

জিন্তীৰ আঁতৰিব সীমান্ত বাৰ্মা আৰু জিন্তী ৰাণী ডেকাই, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। পুৱা 10:30 বজাত চেমনিয়াৰ চৰা অনুষ্ঠানত কবিতা পাটগিৰিৰ কথিকা ভাষাটো কেনেকৈ শুদ্ধকৈ ক'ব পাৰি, লগতে জানুহা আৰু চেমনিয়াৰ গীত মাত শুনিবলৈ পাব। বিয়লি 5:25 চাহগছৰ মাজে মাজে অনুষ্ঠানত মীৰা নায়কৰ কবিতা পাঠ আৰু ৰিজু নায়কৰ চুটিগল্প শুনিবলৈ পাব। লগতে ঝুমুৰ পৰিৱেশন কৰিব লক্ষ্মীনাৰায়ণ তাঁতী আৰু সংগীপিণ্ডই, আগবঢ়াব নিপা গোৱালাই। পুৱা 8:30 গীতিমালিকা অনুষ্ঠানত অঞ্জু দেৱী, অসীম হাজৰিকা, জয়শ্ৰী হাজৰিকা, হেমেন দাস আৰু মঞ্জিৰা গগৈ বৰুৱাৰ কণ্ঠৰ গীত শুনিবলৈ পাব। সন্ধিয়া 7:00 ফণী তালুকদাৰৰ কথিকা সাধুতা এতিয়া এক বিৰল আবৃত্তি শুনিবলৈ পাব। অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: ইমান পৰে অনুপ জলতাৰ কণ্ঠৰ ভজন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছত আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাৰ যোৰহাট, নাজিৰা আৰু শিৱসাগৰৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ আৰু কমনৱেলথ গেমছত জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 192,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য প্ৰদানৰ উপৰি পুনৰ্বাসনৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে। মন্ত্ৰী বিমল বৰাই আজি শিৱসাগৰ আৰু চৰাইদেউ জিলাত পুনৰ বান পৰিস্থিতি পৰ্যালোচনা কৰে। শ্ৰীবৰাই জিলাখনত নতুনকৈ মথাউৰি ছিগাৰ আশংকা সম্পৰ্কীয় উৰাবাতৰিক লৈ শংকিত হোৱাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে। সংশ্লিষ্ট বিভাগে দিনে নিশাই সকলো মথাউৰি পৰ্যবেক্ষণ কৰি আছে বুলি তেওঁ জানিবলৈ দিয়ে। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই আজি যোৰহাট, নাজিৰা আৰু শিৱসাগৰৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শনকালত কয় যে চৰকাৰে প্ৰতিটো বান প্ৰভাৱিত পৰিয়ালৰ কাষত থিয় হ'বলৈ চেষ্টা কৰিছে। এই বিপদসংকুল সময়ত পাৰস্পৰিক সহযোগিতা সকলোৰে নৈতিক দায়িত্ব বুলি তেওঁ মন্তব্য কৰে।
2: আমাৰ নাজিৰা সমষ্টিৰ 29জন ব্যক্তিয়ে প্ৰাণ হেৰুৱালে এই বিধংসী বানত। দুগৰাকী মিচিং হৈ আছে। প্ৰত্যেককে আমাৰ চৰকাৰৰ পৰা 4,00,000 টকা দিয়াৰ ব্যৱস্থা কৰিছো প্ৰথম অৱস্থাত, আৰু তিনিগৰাকী আহি নাপালে। তিনিগৰাকীক আমি ইমিডিয়েটলি আজি এদিন পালে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে আৰু আমি 5,00,000 টকা CMLF-ৰ পৰা দিম। তেখেতসকলৰ পৰিয়ালে যোনে টোটেল 9,00,000 টকা পাব। অত্যন্ত দুখৰ সময়, মানুহ দুখৰ পাছত টকা দি সহায় কৰি কিবা হয় নেকি। তথাপিতো চৰকাৰৰ সদিচ্ছা যে পৰিয়ালটোক কিবা এটা সহায় কৰিব পাৰোঁ নেকি। আচলতে আমাৰ চৰকাৰৰ আগতে সিদ্ধান্ত এনেকুৱা আছিল, বানপানীত যদি মৃত্যুমুখত কোনোবা পৰে তেখেতলোকৰ পৰিয়ালক আমি 4,00,000 টকা দিম। কিন্তু এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই সিদ্ধান্ত ললে যে আমি 9,00,000 দিম। যে ফাৰ্ষ্ট ফেজৰ 4,00,000 টকা পালে আৰু 5,00,000 টকা সকলোৱে লাভ।
1: অৰুণাচল প্ৰদেশত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ধেমাজিৰ জীয়াঢল নৈয়ে বানৰ সৃষ্টি কৰিছে। জীয়াঢলৰ বাঢ়নী পানীয়ে বৰদলনী, ধৰ্মপুৰ আৰু কমলপুৰকে ধৰি ভালেমান অঞ্চল জলমগ্ন কৰি তোলাৰ লগতে বিস্তীৰ্ণ কৃষিভূমি বুৰাই পেলাইছে। সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যাণমূলক আঁচনি হৈ থকা নাই, বৰং পৰিয়ালসমূহক আৰ্থিকভাৱে সবল কৰা তথা বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰা নিৰ্ভৰযোগ্য আৰ্থসামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে অৰুণোদয়ৰ পৰিসৰ ক্ৰমে সম্প্ৰসাৰিত কৰা হ'ব।

সাহায্যৰ পৰিমাণো সময়ে সময়ে বৃদ্ধি কৰা হ'ব। তেওঁ লগতে কয় যে হিতাধিকাৰীসকলে বছৰি লাভ কৰা অৰুণোদয় প্ৰাপ্যৰ বিপৰীতে সুদবিহীন ক্ষুদ্ৰ ঋণ লাভ কৰিব। বৰ্তমান হিতাধিকাৰীসকলে বছৰি সৰ্বাধিক 15,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অৰুণোদয় মাহিলী সাহায্যৰ পৰা ঋণৰ ধন পৰিশোধৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে ইচ্ছুক হিতাধিকাৰীসকলে বেংকৰ জৰিয়তেও ঋণ লাভ কৰিব পাৰিব আৰু সেই ঋণৰ কিস্তি মাহিলী অৰুণোদয় ধনৰাশিৰ পৰা পৰিশোধ কৰা হ'ব। তেওঁ কয় যে অৰুণোদয় আঁচনি অধিক সুলভ আৰু সবল কৰি তোলাৰ প্ৰতি ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিটো পৰিয়ালৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে চৰকাৰে এই আঁচনি আগলৈও শক্তিশালী কৰি যাব বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ লগতে আন কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে se.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজিৰ কোলাপথাৰস্থিত ইন্দ্ৰ ষ্টেডিয়ামত অনুষ্ঠিত অমৃত বৃক্ষ আন্দোলন উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ উদ্বোধন কৰি সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হোৱা এই মহৎ অভিযান কেৱল গছপুলি ৰোপণৰ কাৰ্যসূচী নহয়, বৰঞ্চ ভৱিষ্যৎ প্ৰজন্মৰ বাবে সেউজীয়া, সুস্থ আৰু বহনক্ষম অসম গঢ়াৰ এক জন আন্দোলন বুলি অভিহিত কৰে। জীৱনৰ সুন্দৰ আৰম্ভণিৰ বাবে মাতৃদুগ্ধপান কাৰ্যকৰী পদক্ষেপসমূহক অধিক শক্তিশালী কৰোৱা হওক, এই বিষয়বস্তুৰে আজিৰে পৰা বিশ্ব মাতৃদুগ্ধপান সপ্তাহ পালন কৰা হৈছে। বিশ্ব মাতৃদুগ্ধপান সপ্তাহ প্ৰতিবছৰে 1 আগষ্টৰ পৰা 7 আগষ্টলৈ পালন কৰা হয়। এই সপ্তাহ পালনৰ উদ্দেশ্য হৈছে মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে সমাজত সজাগতাৰ সৃষ্টি কৰা, মাতৃসকলক এই সংক্ৰান্তত উপযুক্ত পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰতিটো শিশুৰ বাবে জীৱনৰ আৰম্ভণিৰ পৰাই সঠিক পুষ্টি লাভ কৰাটো নিশ্চিত কৰা। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান পশ্চিম কাৰ্বি আংলঙৰ উদ্যোগত আজি মেঘালয়ৰ সীমান্তৱৰ্তী দুৰ্গম লাংহেম্পি নিয়মীয়া চিতাকৰণ কেন্দ্ৰত বিশ্ব মাতৃদুগ্ধপান সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে আয়োজিত সজাগতা অনুষ্ঠানত লাংহেম্পি আৰু তাহপাত অঞ্চলৰ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰাই থকা মাতৃ আৰু শিশুসহ 20 জনতকৈও অধিক লোক উপস্থিত থাকে। স্বাস্থ্য সজাগতাৰ লগতে অনুষ্ঠানটোৰ অংশ হিচাপে ব্যৱহাৰিক ডিজিটেল অভিযানৰো আয়োজন কৰা হয়। গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ অধীনত থকা 5টা খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলো স্বাস্থ্য কেন্দ্ৰত সজাগতামূলক কাৰ্যসূচীৰে বিশ্ব মাতৃদুগ্ধপান সপ্তাহ আৰম্ভ হৈছে। উদ্বোধনী কাৰ্যসূচীৰ অংশ হিচাপে আজি শালমৰা চাহবাগিচাত চাৰিঙীয়া স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত সজাগতা কাৰ্যসূচী অনুষ্ঠিত হয়। ধেমাজি জিলাৰ উচ্চ শিক্ষাৰ অগ্ৰণী শিক্ষানুষ্ঠান ধেমাজি মহাবিদ্যালয়ৰ 62 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে আজি পুৱা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ, শ্বহীদ তৰ্পণ, পতাকা উত্তোলন, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আৰু দিনৰ ভাগত এখন মুকলি সভা অনুষ্ঠিত হয়। ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দীপক কুমাৰ নেওগৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত জিলাখনৰ অতিৰিক্ত আয়ুক্ত ডঃ ভৰত কোঁৱৰ প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। সভাত মহাবিদ্যালয়খনৰ বহুকেইগৰাকী কৃতি ছাত্ৰ ছাত্ৰীক পাৰদৰ্শিতাৰ বাবে বিশেষ বঁটা প্ৰদান কৰা হয়। গুণগত শিক্ষা, উদ্ভাৱনীমূলক গৱেষণা আৰু ভৱিষ্যৎমুখী শিক্ষাৰ প্ৰতি নিজৰ দায়বদ্ধতাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে গুৱাহাটী বিশ্ববিদ্যালয়ে 2026-27 শিক্ষাবৰ্ষৰ পৰা কোৱাণ্টাম প্ৰযুক্তি বিষয়ত স্নাতক মাইনৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ ৰাষ্ট্ৰীয় কোৱাণ্টাম মিছনৰ অধীনত আৰম্ভ কৰা এই পাঠ্যক্ৰম বিশ্ববিদ্যালয়খনৰ পদাৰ্থ বিজ্ঞান বিভাগে পৰিচালনা কৰিব।
ইয়াৰ জৰিয়তে ভৱিষ্যতৰ প্ৰয়োজনৰ সৈতে সংগতি ৰাখি দক্ষ মানৱ সম্পদ গঢ়ি তোলাত সহায় কৰিব যিয়ে ৰাষ্ট্ৰীয়

0: শান্তা মিছন আৰু বিকশিত ভাৰত 2047ৰ সপোন বাস্তৱায়িত কৰাত অৰিহণা যোগাব বুলি আশা কৰা হৈছে। কমনৱেলথ গেমছত ভাৰতৰ জেচমিন লম্বৰিয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্ৰীতিয়ে আজি মহিলাৰ বক্সিঙৰ 54 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট ডেলগাডুক 5-0 ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেচমিনে 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক 5-0 ফলাফলত পৰাস্ত কৰে। ইপিনে ভাৰতৰ প্ৰবীণ চিত্ৰাৱেলে ট্ৰিপল জাম্পত ৰূপৰ পদক লাভ কৰে। ভাৰতে সম্প্ৰতি 7টা সোণ 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত। কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ যোৰহাট, নাজিৰা আৰু শিৱসাগৰৰ বান প্ৰভাৱিত অঞ্চলসমূহ পৰিদৰ্শন। বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। আৰু কমনৱেলথ গেমছত জেচমিন লম্বৰিয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কৃষক বাণী।

0: সমশ্ৰোতাকে নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ আজিৰ কৃষকবাণী। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হৈছে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। এয়া বৰ্ষাকাল, লগতে বানপানীৰ সময়। ইতিমধ্যে উজনি অসমৰ কেইবাখনো জিলাত বানপানীয়ে অভাৱনীয় প্ৰলয়ংকাৰী পৰিস্থিতিৰ সৃষ্টি কৰিছে। এনে পৰিপ্ৰেক্ষিতত এটি আলোচনা আগবঢ়াইছোঁ, বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন। আলোচনাটিৰ আঁত ধৰি এয়া ভাস্কৰজ্যোতি আচাৰ্য।
1: বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, এই বিষয়ত আলোচ কৰিবলৈ দুগৰাকী আলোচকক আজি আমি আমন্ত্ৰণ জনাই আনিছোঁ। এগৰাকী এয়া ডক্টৰ চন্দন কুমাৰ শৰণীয়া, তেওঁ কি ভিলেজ বিষয়া,
2: নমস্কাৰ,
1: আৰু এয়া কৃষি বিজ্ঞান কেন্দ্ৰ কামৰূপৰ বিষয়বস্তু বিশেষজ্ঞ ডক্টৰ ইলাক্ষী ডেকা,
3: নমস্কাৰ,
1: দুয়োগৰাকীকে স্বাগতম। আজি আমি যিটো বিষয় লৈছোঁ বানৰ সময়ছোৱাত বুলি, গতিকে বৰ্তমানেই বানৰ সময়। আমি দেখিছোঁ উজনি অসমত আগেয়ে কাহানিও নোহোৱা ধৰণৰ আমি বান পৰিস্থিতিৰ আমি সন্মুখীন হৈছোঁ, কি এক ভয়ংকৰ ৰূপ লৈছে। বিশেষকৈ শিৱসাগৰ, চৰাইদেউ, যোৰহাট আদি জিলাত যি বিভীষিকাৰ সৃষ্টি হৈছে তাৰ বাবে গোটেই ৰাজ্যবাসী আচৰিত হৈছে, খুব শোকগ্ৰস্ত হৈছে। আচলতে এনে সময়ত পশুধন বা হাঁহ কুকুৰাৰ যতন লোৱাটো দূৰৰে কথা, মানুহে নিজৰ প্ৰাণটো কিদৰে ৰক্ষা কৰি চলিব সেয়াই ভাবিবলগীয়া হৈছে। এক বৰ বেলেগ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে। গতিকে এতিয়া লাহেকৈ হয়তো পানী কমিব, বান আৰু নাহক আমি তাকে কামনা কৰিছোঁ, কিন্তু ইয়াৰ পাছৰ যি সময়ছোৱা আহে সেইখিনি সময় খুব দুৰ্বিষহ হয়। আকৌ আগৰ অৱস্থালৈ, স্বাভাৱিক অৱস্থালৈ ঘূৰি যোৱাটো মানুহৰ কাৰণে বৰ অসুবিধাজনক হয়, বিভিন্ন বেমাৰ আজাৰেও দেখা দিয়ে। গতিকে এনে সময়ছোৱাত আমি এই কথাবিলাক আলোচনা কৰিবই লাগিব, পাতিবই লাগিব, কাৰণ বহু পশুধন থাকে যিবিলাক আমি নিজৰ সন্তানৰ দৰে আচলতে আমি মৰম কৰোঁ। তেনেক্ষেত্ৰত যেতিয়া আমি দেখোঁ যে পশুধন উটি যায় বা মৰে বা তাৰ পাছতে বিভিন্ন বেমাৰ আজাৰত ভুগিও আকৌ মৰিবলগীয়া হয়, গতিকে এইখিনি সময়ত সেয়েহে আজি আমি বিষয়টো লৈছোঁ। আৰু আৰম্ভণিতে ইলাক্ষী ডেকাকে মই সুধিব বিচাৰিছোঁ, আমি জানো যে বানপানী যেতিয়া হয় খুব ওখ ঠাই এটুকুৰালে পশুধনক লৈ যাব লাগে। যিসকলে জানে তেওঁলোকে নিশ্চয় তেনেকুৱা কাম কৰিছে, বা এতিয়া আগতীয়াকৈ সাৱধান হোৱাৰো সময় বৰ্তমান নাই, কাৰণ ইতিমধ্যে বানত ক্ষতিগ্ৰস্ত হৈ গৈছে, পশুধনৰ ক্ষতি হৈ গৈছে, মানুহো মৃত্যুমুখত পৰিছে। তথাপি ইয়াৰ পাছৰ সময়ছোৱাৰ কথা আমি পাতিব লাগিব, কি ক'ব আপুনি?
3: যিহেতু ইমান ডাঙৰ বান এটা হৈ গৈছে, এতিয়া আমাৰ কৰণীয় কিছুমান আছে, যেনেকুৱা আমি সিহঁতক চাফা পানী কেনেকৈ দিব পাৰোঁ। এতিয়া যেনেকুৱা এটা এজনী গাই গৰু যদি 10 লিটাৰকৈ তেওঁ গাখীৰ দি আছে,

0: তেতিয়াহ'লে 40 লিটাৰ পানী লাগিব। সেই 40 লিটাৰ পানী যদি দিয়া নাযায় তেতিয়াহ'লে ডিহাইড্ৰেশ্যন হ'ব। তো সেইকাৰণে এই গোটেই খোৱা পানীটো সেনেকৈ প্ৰত্যেকটা জীৱ জন্তুকে চাফা খোৱা পানীটো যোগাৰ ধৰাটো এটা বিশেষ কামৰ ভিতৰত পৰিব। আৰু লগতে খাদ্য, খাদ্যটো খুব দৰকাৰী হয় এইটো সময়ত। মানুহৰ যিহেতু খাবলৈ নাইকিয়া হৈছে, জীৱ জন্তুৰ খাদ্যৰ কাৰণে অকণমান অসুবিধা হ'ব। তথাপি যদি আমি কিবা কেফিড ব্লকবিলাক তেওঁলোকৰ লৈকে পহুঁচাই দিব পাৰোঁ, তেতিয়াহ'লে এটা ফিড ব্লক যদি 4 কেজিকে হয় বা 5 কেজিকে হয়, তেতিয়াহ'লে এজনী গাই গৰু কেনে হৈ যায়। আৰু সেনেকে যদি আমি ছাগলীৰ কেনেও ফিড ব্লক দিব পাৰোঁ, সেইখিনি কাম হ'বগে। যদি গাহৰি বা মুৰ্গী হাঁহ কুকুৰা আছে, সিহঁতৰ কেনে কিন্তু দানা আমি পুৱাব লাগিব। আৰু সেই দানাখিনি শুকানকে চাফাকে পুৱাই পেলাই তেওঁলোকক দিয়া ব্যৱস্থা কৰিব লাগিব। যিখিনি জীৱ জন্তু পানীত আছিলে বা পানীৰ পৰা উঠাই লৈ অহা হৈছে, সাধাৰণতে আমাৰ অসমত হাইৱেলৈকে লৈ অহা যায়, হাইৱেবিলাকত পানী ইমানকে নাথাকে। তো হাইৱেত যদি লৈ অহা যায় তেতিয়াহ'লে তাতে কিন্তু দানা পানীৰ যোগানৰ লগতে এতিয়া কিন্তু মিনাৰেল মিক্সাৰৰ যোনটো ছাপ্লিমেণ্ট, ভিটামিন আৰু মিনাৰেলৰ ছাপ্লিমেণ্ট, সেইটো খুব জৰুৰী হ'ব, যাতে সিহঁতৰ ৰোগ প্ৰতিৰোধ ক্ষমতাখিনি বাঢ়ি থাকে। আৰু সেইখিনি যদি আমি নকৰোঁ তেতিয়াহ'লে ইমিডিয়েটলি সিহঁতৰ যিহেতু ইমিউন ছিষ্টেমটো বহুত ডিপ্ৰেছ হৈ গৈছে, সিহঁতৰ বেমাৰ আজাৰে পাব। আৰু বেমাৰ আজাৰে পোৱাৰ পিছত তাৰ চিকিৎসা আৰম্ভ কৰিব লাগিব। আৰু যদি চিকিৎসাখিনি সময়মতে নাপায় তেতিয়াহ'লে যথেষ্ট বেছি ক্ষতি হোৱাৰ সম্ভাৱনা বাঢ়ি যাব।
1: এই যিখিনি ফিড ব্লকৰ কথা কৈছে শৰণীয়া ডাঙৰে, এই ফিড ব্লকত কি কি থাকে?
2: এইটো থাকিব আপোনাৰ মিনাৰেল মিক্সাৰ থাকিব, কেলছিয়াম আৰু কিছুমান আপোনাৰ ফিড ছাপ্লিমেণ্টৰ কিছুমান আপোনাৰ এইটো গ্ৰেনিউলছটো থাকিব, যাতে মানে বানপানীৰ সময়ছোৱাত, বানপানীৰ পিছত যাতে সেই ফিড ব্লকখিনি মানে এটা এনিমেলক দিলে এতিয়া গোটেই যিখিনি দেহাত যিখিনি পুষ্টি লাগে, যিখিনি নিউট্ৰিশ্যন লাগে, সেইখিনি ফিড ব্লকতে থাকে। গতিকে আমি যদি ফিড ব্লকটো আমি যোগান ধৰিব পাৰোঁ তেতিয়াহ'লে বানপানীৰ সময়ত আমি যথেষ্টখিনি
1: বিভাগৰ ফালৰ পৰা সেইবিলাক যোগান ধৰাৰ কেনেধৰণৰ ব্যৱস্থা কৰা হৈছে?
2: বিভাগৰ পৰা ধৰক ফিড ব্লকটো কিছু কিছু ঠাইত আপোনাৰ গোটেই মানে অসমখনতে দিয়া অলপ অসম্ভৱ, গতিকে আপোনাৰ কিছু কিছু অংশত আমাৰ তাৰমানে এইটো ফিড ব্লকটো পঠাই দিয়ে। তাৰোপৰি আমাৰ বিশেষকৈ ফিড ব্লকটোৰ উপৰিও বাকী আমাৰ গ্ৰীণ গ্ৰাছ আছে, ধৰক আমাৰ কিছুমান আপোনাৰ ফুডাৰ ফাৰ্ম আছে, সতেজ ঘাঁহ, এইটো নেপিয়াৰ গিনি, এনেকুৱা আপোনাৰ যিটো পেৰিনিয়েল ঘাঁহ আছে, সেইবোৰ আপোনাৰ ইতিমধ্যে বানপানীৰ কাৰণে সাজু কৰি ৰখা হয়। গতিকে এতিয়া বানপানীৰ সময়ত আমাৰ চৰকাৰৰ ফালৰ পৰা আমাৰ বিভাগে আপোনাৰ যিটো পশু খাদ্য যোগান ধৰে, তাৰে লগতে আমাৰ পশুপালন পশু চিকিৎসা বিভাগে আপোনাৰ এই যিটো কেঁচা ঘাঁহ, সেই কম বেছি পৰিমাণে সেইটো আপোনাৰ যিখিনি পাৰে আৰু সেইটো আপোনাৰ পশুধনখিনিক আমাৰ যোগান ধৰি আহিছে। সেইমতে আগৰ পৰা সেই ঘাঁহটো বানপানীৰ যাতে সময়ত আমি পশুধনখিনিক দিব পাৰোঁ, সেইকাৰণে সেইটো আপোনাৰ আগৰ পৰা আমাৰ প্ৰস্তুতি কৰি ৰাখি থোৱা যায়, মজুত কৰি ৰাখি থোৱা যায়।
1: এতিয়া বান যদি কমে তাৰ পাছতেই, পানী কমাৰ পাছতোতো অসুবিধা থাকে, সমস্যা থাকে, পশুধনৰ কেনেকুৱা সমস্যা হয়নো?
0: পশুধনৰ মূলতে ডায়েৰিয়া হ'ব, কাৰণ তেওঁলোকৰ ইনডাইজেশ্যন হয়, ভালকৈ খাব নাপায়, নোপোৱাৰ লগে লগে ইমিউন ছিষ্টেমটো ডিপ্ৰেছ হয়, বেক্টেৰিয়েল ইনফেকশ্যনটো বহুত বেছি বাঢ়ি যায়। সেইকাৰণে প্ৰথমতে বেক্টেৰিয়েল ইনফেকশ্যন হোৱাৰ চান্সেছে বেছি হয়। লগতে যদি আগতে পেলু দৰৱ খুৱাই পেলাই সজাগ কৰি ৰখা নাছিলে তেতিয়াহ'লেতো তেওঁলোকে অলৰেডি এটা ছাচেপ্টেবল গ্ৰুপত পৰে। পেলু দৰৱ নোখোৱালে ছাচেপ্টেবল গ্ৰুপত পৰাৰ লগে লগে কি হয়, সিহঁতৰ যেতিয়াই ভালকৈ খাদ্য খাব পোৱা নাই, হেৰি পোৱা নাই, পেলুৰ সংক্ৰমণটো বহুত বেছি বাঢ়ি যাব। বাঢ়ি যোৱাৰ লগে লগে হয়, লগতে কি হয়, যদি কেঁচা ঘাঁহবিলাক ভাল জেগাৰ পৰা কালেক্ট নকৰে, বেছিভাগে কি কৰে, দল ঘাঁহ খুৱাই দিয়ে। আৰু দল ঘাঁহটো হ'ল নিউট্ৰিশ্যনত একোৱেই নাথাকে, তাতে কোনো পুষ্টিকাৰক বস্তু নাথাকে, পেটটো ভৰে, লগতে কিন্তু পেলুৰ প্ৰকোপটো তাৰ পৰা বহুত বেছি বাঢ়ি যায়। সেইকাৰণে অসমত কিন্তু এতিয়া চাইলেজ প্ৰডাকশ্যনটো বহুত বাঢ়ি গৈছে, হৈছে
1: শুকান ঘাঁহৰ
0: যেতিয়া হয় মই নিজেও কিছুমান ফার্ম জানো তেওঁলোকে কমার্শিয়ালি প্রোডাকশন কৰি আছে যদি হেনেকুৱা সাইলেজটো আমি পঠাব পাৰো তেতিয়া হলে খুব ভাল হয় কাৰণ সাইলেজটো অলরেডি এটা ফার্মেন্টেড প্রোডাক্ট আর ফার্মেন্টেড প্রোডাক্ট হওয়ার লগে লগে তার ডাইজেশনের কারণে ইজি হব নিউট্রিশনটো ফুল সাপ্লিমেন্ট থাকে তো সেইটো আৰু যদি আমি আসলতে বানপানী হওয়ার আগতে এইবিলাক প্রস্তুত করি অসম এটা বানপীড়িত রাজ্য আমি জানোয়ে আর সেই কারণে

0: আগৰ পৰা কিছু যোগাৰ যদি আমি কৰি থৈ দিওঁ, তেতিয়াহ'লে কিন্তু আমি পশুধনখিনি বানপানীৰ মাজতো খুব ধুনীয়াকৈ পাৰ কৰি লৈ যাব এটা প্ৰচেষ্টা থাকে। লগতে ইউৰিয়া ট্ৰিটেড ষ্ট্ৰ, এতিয়া যদি একো খোৱাবলৈ নাথাকে, কাৰোবাৰ যদি ধান খেৰ থাকে, ধান খেৰটো যদি আমি এনেই যদি ইউৰিয়া ট্ৰিটমেণ্ট কৰি পেলাই যদি কৰোঁ তেতিয়া 21 দিন লাগে। কিন্তু মই বাহিৰত যেতিয়া ট্ৰেইনিঙত গৈছোঁ, বহু ক্ষেত্ৰত তেওঁলোকৰ হাইল্ডাৰ গৰুবিলাক থাকে, সিহঁতে কি কৰে, শুকান খেৰটোতে পানী আৰু অকম এনেই আমি ইউৰিয়া ট্ৰিটেড ষ্ট্ৰ বনালে 4% ইউৰিয়া দিওঁ। ইয়াত কিন্তু 1% পানীৰ লগত যদি ইউৰিয়া মিহলাই ভালকৈ ঘাঁহটো মিহলাই 2-3 ঘণ্টা গাপ মাৰি থ'লে, তাৰপিছত যদি ওলাই খায় তেতিয়া কিন্তু নাইট্ৰজেনটো পূৰা পাই যায়। ইউৰিয়াৰ যোনটো নাইট্ৰজেন এইটো ঘাঁহত আহি যায়।
1: কিমান মিলাব লাগিব ইউৰিয়াটো?
0: এনেই আচলতে কি হয়, যদি আমি ইউৰিয়া ট্ৰিটমেণ্ট ষ্ট্ৰ বনাওঁ তেতিয়াহ'লে 100 কেজি যদি আমি ধান খেৰ লওঁ তেতিয়াহ'লে 4 কেজি আমি ইউৰিয়া ল'ব লাগে আৰু 2 কেজিমান মলেচিছ ল'ব লাগে,
1: 4%
0: আৰু 2% আমি গুড় ল'ব লাগিব, আৰু যদি আমি পাৰোঁ 2.5 কেজি বা 3 কেজি মিনাৰেল মিক্সাৰ যদি মিহলাই পেলাই আমি ধুনীয়াকৈ গোটেইখিনি বনাই ভালকৈ টাইট পেকেটত যদি ৰাখি থৈ দিওঁ প্লাষ্টিকত। আৰু ইয়াৰ চবতকৈ ভাল দিশটো ক'ত জানেনে, আমি যদি বানপানীও হৈ যায় ই প্লাষ্টিকত উপঙি যাব, ই ডুবি নাযায়, আৰু সেনেকৈ কিন্তু খুৱাব পৰা 21 দিনৰ পিছত ধুনীয়াকৈ খুৱাব পৰা প্ৰস্তুত হৈ পৰে, আৰু সেইটো কিন্তু বেলেঞ্চ ফিডৰ ভিতৰতে পৰে।
1: গৰুৰ উপৰিও আমি ছাগলী বা গাহৰিৰ ক্ষেত্ৰতো একে সমস্যা দেখা পাওঁ নেকি?
0: হয়।
1: গাহৰিৰ ক্ষেত্ৰতো কেনেধৰণে হেৰি কৰিব দানা বা এইবিলাকৰ, যে যিধৰণে আপোনালোকে গৰুৰ কথা কৈছে?
2: এতিয়া গাহৰিৰ ক্ষেত্ৰত ধৰক যেনেকৈ আপোনাৰ গৰুখিনি যেনেকৈ মানে আপোনাৰ হেৰি হয়, মানে এফেক্ট হয়, গতিকে আমাৰ গাহৰিখিনিৰো হ'ব। গতিকে আমি গাহৰিখিনি প্ৰথমতে আমি ওখ ঠাইতটো নিবই লাগিব, ওখ ঠাইত নি, আৰু এতিয়া ঘটনা হ'ল কি, গাহৰিক আমি বিশেষকৈ তাৰ যিটো দানা, গাহৰি যিটো খাদ্য সেইটো দিব লাগে, আৰু আমি কি কৰিব লাগিব, সিহঁতক ফিড ব্লকটো আমি খুৱাব পাৰোঁ, ফিড ব্লকো খাব। গতিকে তাৰ লগতে আমাৰ যিখিনি চৰকাৰৰ ফালৰ পৰা যিখিনি আপোনাৰ হুইট ব্ৰাণ দিয়ে মানে চাপৰ দিয়ে সেইখিনিও খুৱাম। তাৰোপৰি কিছুমান বস্তু আমি ধৰক দিছোঁ আমাৰ যেনেকৈ এজলা পুনি, পুনিটো আমি খুৱাব পাৰোঁ, পুনিটো ভাল খাদ্য গাহৰি কৰাৰ কাৰণে। তাৰপিছত আমি কিছুমান বস্তু ধৰক গাহৰি আপোনাৰ ধৰক কিছুমান ঘাঁহ বা কলগছ জাতীয় এনেকুৱা বস্তু খায় আপোনাৰ, গতিকে আমি সেনেকুৱা কচু চচু এনেকুৱা আমি খুৱাব পাৰোঁ, সিজাই কিনে খুৱাব পাৰোঁ। গতিকে কচুটো এনেকৈ ডুবিলেও কচুটো সিমান এটা নাই, ভালকৈ ধুই কিনে কিনে আমি যদি তাক সিজাই কিনে আমি অকণমান নিমখ চিমখ অকণমান গুড় চুৰ দি কিনে খুৱাওঁ, চাউলৰ লগত বনাই খুৱাওঁ, তেতিয়াও গাহৰিটো মানে আমি বচাব পাৰোঁ। কিন্তু ঘটনা হ'ল কি, আমি সিহঁতক চাফ চিকুণ কৰি ৰাখিব লাগিব, আৰু সিহঁতক যিবোৰ খাদ্য দিওঁ যিহেতু বানপানীৰ সময়ত, গতিকে আমাৰ খাদ্যটো পৰিষ্কাৰ পৰিচ্ছন্নতাকৈ দিব লাগিব, হাইজেনিক হ'ব লাগিব, লগতে যিটো খোৱা পানীটো আমি
1: বানপানীৰ সময়ত সেইটো এটা সমস্যা হয়, মানে খোৱা পানীৰ অভাৱ হয়, পৰিষ্কাৰ খোৱা পানীৰ অভাৱ হয়, আৰু সেইখিনি প্ৰস্তুত কৰিবলৈকে মানুহ অকণমান সময় লাগে, উতলাই ঠাণ্ডা কৰি তেনেধৰণৰ। আৰু এতিয়া আমি দেখোঁ যে পাৰ্থেনিয়াম এটা সমস্যা হ'ব পাৰে নহয়, কাৰণ এতিয়া যেতিয়া বানপানী হয় ওখ ঠাইত থাকে বা বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথত থাকে, আপুনি কৈছে হাইৱে থাকে, আজিকালি হাইৱেৰ ওচৰে পাজৰে বা ডিভাইডাৰবিলাকত বহুত পাৰ্থেনিয়াম দেখা পোৱা যায়, সেইবিলাক গৰুৱে খায় নেকি?
0: আচলতে পাৰ্থেনিয়ামটো গৰুৰ সচৰাচৰ খাদ্য নহয়, কাৰণ তেওঁলোকেও জানে কি খাব লাগে কি নালাগে। তো কেতিয়াও সিহঁতে যেতিয়া পৰ্যাপ্ত মাত্ৰাত দানা খাব পাই থাকে তেতিয়াহ'লে পাৰ্থেনিয়াম সিহঁতে নাখায়। কিন্তু কি হয়, এতিয়া বানপানীৰ সময়ত যেতিয়া গোটেই পানীৰ তলত গুচি যায়, ঘাঁহ বনবিলাক মৰি যায়, মৰি যোৱাৰ ক্ষেত্ৰত গৰু ছাগলীবিলাক আনি পেলাই হাইৱেত ৰখা হয়। আজিৰ দিনত অসমৰ এটা হাইৱে বাকী নাই য'ত পাৰ্থেনিয়াম নাই, গোটেই বগা হৈ ফুলি থাকে। তো কি হয়, সিহঁতি উপায় নাপাই পেলাই ভোকৰ তাৰণাত গৈ পাৰ্থেনিয়াম খাই দিয়ে, জানে খাব নালাগে তথাপি বাচি থাকিবলৈ কিবা খাব পাইছোঁ বুলি খাই দিয়ে, আৰু তাৰ ফলত তাৰ পিছত কিন্তু বহুত বেছি প্ৰব্লেম হৈ যায়। পাৰ্থেনিয়াম পয়জনিঙৰ প্ৰথম প্ৰব্লেমটোৱে হ'ল সিহঁতি ৰ'দৰ পৰা আঁতৰি থাকে। জীৱ জন্তু যিখিনিয়ে পাৰ্থেনিয়াম খায় আৰু তাৰ পয়জনিং হয়, তেতিয়া সিহঁতে ৰ'দৰ পৰা আঁতৰি পেলাই ছাঁহত থাকিব বিচাৰে, ফটোচেনচিটিভিটি থাকে, জণ্ডিচ হয়, খুব হাই পৰিমাণৰ জণ্ডিচ হয়, আৰু ছালবিলাক ফাটি ফাটি যায়, ছালবিলাক ফাটি ফাটি ঘাঁহৰ নিচিনা হৈ যায়, আৰু তেতিয়া তাৰ ট্ৰিটমেণ্টৰ হিচাপে আচলতে বেচিকেলি খুব বেছি আমি 25% গ্লুক'জ ইন্ট্ৰাভেনাছ কণ্টিনিউৱাছলি দিব লাগে, যাতে পয়জনটো আমি ওলাই দিব পাৰোঁ। সিহঁতক জণ্ডিচৰ যিখিনি ট্ৰিটমেণ্ট আছে

সেই গোটেইখিনি দিব লাগিব। ছেকেণ্ডেৰী ইনফেকশ্যনৰ বন্ধ কৰিবলৈ আমি এণ্টিবায়'টিক দিব লাগিব, পেইন কিলাৰ দিব লাগিব, যিহেতু ঘাঁহবিলাক হৈছে যথেষ্ট পেইনফুল হয়, আৰু কমপ্লিটলি ড্ৰেছিং কৰি সেই উনবিলাক ৰাখিব লাগিব। যদি খুব বেছিকৈ খোৱা নাই, চিমটমবিলাক কম হয়, তেতিয়া কিন্তু এইখিনি ট্ৰিটমেণ্ট কৰি থাকিলে বাচি যায়। তো সেই গোটেইখিনি বস্তু যদি কৰিব পৰা যায় তেতিয়াহ'লে পাৰ্থেনিয়াম পয়জনিংটো বচাব পৰা যায়। কিন্তু কি হ'ব, যেতিয়া আমি হাইৱেলৈ জীৱ জন্তু লৈ আহোঁ তেতিয়া কিন্তু আমি মনত ৰাখিব লাগিব যে কোনো প্ৰকাৰে আমি পাৰ্থেনিয়ামৰ ওচৰত ৰাখিব নালাগে। আৰু পাৰিলে মানে গোটেই গৰু ছাগলীবিলাক এৰাল দি যদি ৰছী দি বান্ধি থয় তেতিয়া সিহঁতে য'তে ত'তে নাযায়। সমস্যা হয় বানপানীৰ সময়ত যেতিয়া মানুহে নিজৰ বাচিবলৈ চিন্তা কৰি থাকে তেতিয়া জীৱ জন্তুৰ চিন্তা কৰাটো কম হৈ যায়। তথাপি তাৰ মাজতে যিহেতু জীৱ জন্তুৱে জীৱিকা নিৰ্বাহৰ আহিলা হিচাপে কাম কৰি আছে, সিহঁতৰ ওপৰতে আমাৰ কৃষকসকলৰ জীৱন নিৰ্ভৰ কৰে, তেওঁলোকে যিমান

0: নিজৰ বাচিবলৈ চিন্তা কৰি থাকে, তেতিয়া জীৱ জন্তুৰ চিন্তা কৰাটো কম হৈ যায়। তথাপি তাৰ মাজতে যিহেতু জীৱ জন্তুৱে জীৱিকা নিৰ্বাহৰ আহিলা হিচাপে কাম কৰি আছে, সিহঁতৰ ওপৰতে আমাৰ কৃষকসকলৰ জীৱন নিৰ্ভৰ কৰে, তেওঁলোকে যিমান পাৰে সেই চেষ্টাটো কৰি পেলাই পাৰ্থেনিয়াম পয়জনিং নোহোৱাকে যদি পাৰ কৰি দিব পাৰে, তাতে গভৰ্ণমেণ্টৰ এটা ডাঙৰ ৰোল আছে। এইখিনি সময়ত যদি ফিড এণ্ড ফডাৰ চাপ্লাইখিনি যদি হৈ যায় পৰ্যাপ্ত মাত্ৰাত, তেতিয়া কিন্তু পয়জনিঙৰ পৰা আমি বাচি থাকিব পাৰিম।
1: বানৰ সময়ছোৱাত পশুধন আৰু হাঁহ কুকুৰাৰ যতন, এই বিষয়ত শ্ৰোতাসকলে এটি আলোচনা শুনিলে। আলোচনাটিত ডক্টৰ ইলাক্ষী ডেকা আৰু ডক্টৰ চন্দন শৰণীয়াৰ সৈতে কথা পাতিলে ভাস্কৰজ্যোতি আচাৰ্যই। আলোচনাটিৰ দ্বিতীয় তথা অন্তিম ভাগ শুনিবলৈ পাব অহা মঙলবাৰৰ কৃষকবাণী অনুষ্ঠানত।

0: संकट के समय प्रधानमंत्री फसल बीमा योजना किसानों के लिए वरदान है।
1: अब सूखा पड़े या बाढ़ आ जाए कोई डर नहीं,
2: अब ओले पड़े या कीट पतंगे फसल खा जाए कोई फिक्र नहीं,
3: क्योंकि हमने लिया है प्रधानमंत्री फसल बीमा।
4: बुआई से फसल कटाई तक हर जोखिम का दावा, न्यूनतम प्रीमियम पर अधिकतम भुगतान का वादा,
5: योजना से हर साल जुड़ रहे हैं 5 करोड़ से ज्यादा किसान। अब आपकी है बारी।
4: नजदीकी कृषि कार्यालय, सहकारी समिति, बैंक शाखा, अधिकृत बीमा कंपनी या जन सेवा केंद्र में स्वेच्छा से करा सकते हैं पंजीकरण।
5: फसल बीमा पोर्टल या फसल बीमा ऐप द्वारा भी कराया जा सकता है पंजीकरण।
4: प्रधानमंत्री फसल बीमा योजना, आपकी फसलों का संपूर्ण सुरक्षा कवच।
6: এতিয়া আগবঢ়াইছো কৃষক ৰাইজৰ বাবে বতৰৰ বতৰা আৰু কৃষি পৰামৰ্শ। গোৱালপাৰা, ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ, কামৰূপ মেট্ৰ, চিৰাং আৰু দক্ষিণ শালমৰা মানকাছাৰ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে। এই জিলাকেইখনত যিহেতু এইকেইদিনত বৰষুণ হোৱাৰ সম্ভাৱনা আছে, সেয়েহে যিসকল খেতিয়কে এতিয়ালৈকে মূল পথাৰত কঠীয়া ৰোৱাৰ কাম শেষ কৰিব পৰা নাই, সেই খেতিয়কসকলে বৰষুণৰ সুবিধালৈ চাই অতি সোনকালে কঠীয়া ৰোৱাৰ কাম শেষ কৰিব লাগে। যিসকল খেতিয়কে ইতিমধ্যে মূল পথাৰত সময়মতে ৰোৱাৰ কাম শেষ কৰিছে, সেই খেতিয়কসকলে মূল পথাৰখন সঘনাই নিৰীক্ষণ কৰি থাকিব লাগে, কাৰণ এই সময়ত ধান খেতিত মজা খোৱা পোক আৰু টোপলিকটা পোকৰ আক্ৰমণ দেখা দিব পাৰে। আগষ্ট মাহৰ মাজভাগলৈকে তিল খেতিৰ বাবে উপযুক্ত সময়। যিহেতু অহা সপ্তাহত কম বৰষুণ হোৱাৰ সম্ভাৱনা আছে, গতিকে এই সময়ত তিল খেতিৰ বাবে মূল পথাৰৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব পাৰে। মাটি শুকাই যোৱাৰ লগে লগে মূল পথাৰৰ প্ৰস্তুতিৰ কাম আৰম্ভ কৰি দিব। বৰষুণ হোৱাৰ ফলত শিমলুৱালুৰ খেতিডৰাৰ বনবাতৰ প্ৰকোপ বৃদ্ধি হয় বাবে খেতিডৰাৰ পৰা অলাগতিয়াল বনবাত আদি নিৰাই দিব। ধেমাজি, লখিমপুৰ, দৰং, শোণিতপুৰ, ওদালগুৰি আৰু বিশ্বনাথ জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, মিঠামৰাৰ শস্যডৰাৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক, যাতে বিছা পোকৰ আক্ৰমণ হলে তাক ৰোধ কৰিব পৰা যায়। বৰষুণ হোৱাৰ সম্ভাৱনাৰ বাবে মৰাপাটৰ পথাৰত বিছা আৰু চিটিকা পোক প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰিবৰ বাবে বাঁহৰ জেং পুতি চৰাই বহাৰ ব্যৱস্থা কৰিব পাৰে। বৰ্তমান সময়ত কৃষকসকলে তিতামৰাৰ খেতিডৰা চপাই গুৰুৱাৰ ব্যৱস্থা কৰক। গুৰুৱা কাৰ্য সম্পূৰ্ণ হলে আঁহবোৰ ঠাৰিৰ পৰা পৃথক কৰি পানীত ধুই 3-4 দিনমান টান ৰ'দত শুকুৱাব। পাণ গছৰ গুৰিত পানী জমা হ'বলৈ নিদিব। বৰ্তমান সময়ত পাণৰ পাত পচা ৰোগ বিভিন্ন ঠাইত দেখা পোৱা গৈছে। এই ৰোগৰ প্ৰতিৰোধৰ বাবে বৰডক্স মিশ্ৰণৰ 1% অহা ছেপ্টেম্বৰ মাহলৈকে মাহত 2 বাৰকৈ প্ৰয়োগ কৰিব পাৰে। আদা, হালধি খেতিডৰা ৰাইজম ৰোগ বেমাৰৰ পৰা বচাবলৈ খেতিডৰাত পানী জমা হ'বলৈ নিদিব আৰু বৰষুণৰ পানী ওলাই যোৱাৰ সুব্যৱস্থা কৰি ৰাখক। কুঁহিয়াৰৰ গছবোৰ বৰষুণ আৰু প্ৰবল বতাহত হালি নপৰিবৰ বাবে 3-4ডাল কুঁহিয়াৰ গাগছ একেলগ কৰি বান্ধি দিব। কুঁহিয়াৰৰ ৰেড ৰোগ বেমাৰ নিয়ন্ত্ৰণ কৰিবলৈ খেতিডৰাত পানী জমা হ'ব নিদিব আৰু আক্ৰান্ত গছ উভালি পেলাব। কল খেতিৰ বাবে পোখা পুলিবোৰ ৰুই শেষ কৰক। কল খেতি সাধাৰণতে পোখাৰ পৰা কৰা হয়। বাছনি কৰা পুলিটোৰ ওজন 1.5 কেজিৰ পৰা 2 কেজি হ'লে ভাল। 1 ফুট ওপৰত পুলিটোৰ আগটো হেলনীয়াকৈ কাটি ল'ব। নগাঁও, মৰিগাঁও আৰু হোজাই জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে, শাওনীয়া মাহৰ বীজ আগষ্টৰ মাজভাগলৈ সিঁচিব পাৰি। এই খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। বিভিন্ন ঠাইত অতিৰিক্ত খৰাং সদৃশ পৰিস্থিতিৰ বাবে কৃষকসকলে বৰ্ষাকালীন মাহৰ বীজ সিঁচিবৰ বাবে মাটি প্ৰস্তুতিৰ কাম আৰম্ভ কৰিব। শালি তিলৰ বাবে মাটি প্ৰস্তুতিৰ সময়ত 3 বাৰ হাল বাই মৈয়াই মাটিডৰা চাহ কৰি ল'ব। পথাৰৰ পৰা যাতে অতিৰিক্ত পানীভাগ ওলাই যাব পাৰে তাৰ ব্যৱস্থা

ব্যৱস্থা গ্ৰহণ কৰা উচিত। হালধিৰ খেতিডৰা সময়মতে পৰিচৰ্যা কৰি গুৰিত মাটি চপাই দিয়াৰ ব্যৱস্থা কৰক। ডাৱৰীয়া নাইবা বৰষুণৰ বতৰত সাৰৰ প্ৰয়োগ সাময়িকভাৱে স্থগিত ৰাখিব। অনুকূল বতৰৰ বাবে টেঙাজাতীয় গছত গামোচিছ নামৰ এবিধ বেমাৰে দেখা দিব পাৰে। এই বেমাৰৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে বাৰীখনৰ পৰা অতিৰিক্ত পানীভাগ সহজে ওলাই যাব পৰাকৈ প্ৰয়োজন অনুযায়ী সৰু সৰু নলা খান্দি দিয়াৰ ব্যৱস্থা কৰিব। ইতিমধ্যে সংক্ৰমিত গছবোৰৰ আক্ৰান্ত অংশবোৰ কটাৰীৰে চুৰুকি পটাচ পানীৰে ধুই দুই তিনিদিন পিছত সেই অংশত বৰ্ড মিশ্ৰণ সানি দিব। ডিমা হাছাও, কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ। কল খেতিত ডাৱৰীয়া আৰু সেমেকা বতৰৰ বাবে বাঞ্চিটপ ৰোগৰ প্ৰাদুৰ্ভাৱ হ'ব পাৰে। এই ৰোগৰ বিস্তাৰ ৰোধ কৰিবলৈ ৰগৰ বা ডাইমেক্ৰন প্ৰতি লিটাৰ পানীত 1 মিলিলিটাৰ হিচাপত স্প্ৰে' কৰি ৰোগ বিয়পোৱা মোৱাপোক নিয়ন্ত্ৰণ কৰিব লাগে। সেমেকা বতৰ আৰু আৰ্দ্ৰতাৰ বাবে জলকীয়া বা গোলমৰিচৰ খেতিত ৱেইল্ট বা মৰহি যোৱা ৰোগ হ'ব পাৰে। এই মৰহি যোৱা ৰোগৰ প্ৰতিষেধক ব্যৱস্থা হিচাপে কেৱল ফৰকাল বতৰত লতাৰ গুৰিত 150 গ্ৰাম ট্ৰাইকোডাৰ্মা মিহলিত নিমৰ খৈল আৰু গোবৰৰ মিশ্ৰণ প্ৰয়োগ কৰক আৰু মাটিখিনিৰ লগত ভালদৰে মিহলাই দিয়ক। ডিব্ৰুগড়, তিনিচুকীয়া, যোৰহাট, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ আৰু মাজুলী জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ হৈছে মগুমাহ আৰু মাটিমাহৰ খেতিৰ বাবে মাটি প্ৰস্তুতিৰ কাম স্থগিত ৰাখক। এই সময়ত গৰমৰ পৰা এৰী পলুবোৰক ৰক্ষা কৰিবলৈ এৰী পলু পালকসকলে পলু পালন কৰা ঘৰটোৰ দুৱাৰ, খিৰিকী, ভেণ্টিলেটৰবোৰ দিনৰ ভাগত খুলি দি বতাহ চলাচল কৰিবলৈ দিব লাগে। জমা কৰি থোৱা এৰা, কেচেৰু পাতবোৰ ভিজা মৰাপাতৰ বস্তাৰে মেৰিয়াই থৈ মাজে মাজে পানী ছটিয়াই থাকিব লাগে। বিভিন্ন জিলাৰ কৃষকসকলৰ বাবে যুগুতোৱা পৰামৰ্শ ইমানেই। এইখিনিতে শুনো আহক প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠৰ এটি লোকগীত।

প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত লোকগীতটি শুনিলে। এতিয়া শুনক শেহতীয়া পাচলি আৰু শস্যৰ বজাৰ দৰ। বেঙেনা প্ৰতি কুইণ্টলত 2,500 টকাৰ পৰা 4,000 টকালৈ, তিতা কেৰেলা 2,600 টকাৰ পৰা 3,500 টকালৈ, তিয়ঁহ 2,200 টকাৰ পৰা 2,800 টকালৈ, বিলাহী 1,500 টকাৰ পৰা 2,200 টকালৈ, ৰঙালাও প্ৰতি কুইণ্টলত 1,800 টকাৰ পৰা 2,500 টকালৈ, অমিতা 2,000 টকাৰ পৰা 2,500 টকালৈ, গাজৰ 4,500 টকাৰ পৰা 5,000 টকালৈ, জলকীয়া 8,500 টকাৰ পৰা 10,000 টকালৈ, কোমোৰা 1,500 টকাৰ পৰা 2,000 টকালৈ, জিকা 3,000 টকাৰ পৰা 4,000 টকালৈ, ভোল প্ৰতি কুইণ্টলত 2,200 টকাৰ পৰা 2,500 টকালৈ, মূলা 1,600 টকাৰ পৰা 2,200 টকা, বিট 3,500 টকাৰ পৰা 4,000 টকা, বন্ধাকবি 1,800 টকাৰ পৰা 2,500 টকা, ফুলকবি 5,000 টকাৰ পৰা 6,000 টকালৈ, মূলাৰ প্ৰতি কুইণ্টলৰ দৰ 1,600 টকাৰ পৰা 2,200 টকাৰ ভিতৰত, বিট 3,500 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, বন্ধাকবিৰ প্ৰতি কুইণ্টলৰ দৰ 1,800 টকাৰ পৰা 2,500 টকাৰ ভিতৰত, ফুলকবি

0: 5,000 টকাৰ পৰা 6,000 টকালৈ, স্কোৱাছ 1,800 টকাৰ পৰা 2,600 টকালৈ, কেপচিকাম 2,000 টকাৰ পৰা 3,000 টকালৈ, পটলৰ প্ৰতি কুইণ্টলৰ দৰ 2,500 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, ভেন্দি 3,200 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, কচু প্ৰতি কুইণ্টলৰ দৰ 3,200 টকাৰ পৰা 4,000 টকাৰ ভিতৰত, লাও প্ৰতি কুইণ্টলৰ দৰ 2,000 টকাৰ পৰা 3,000 টকাৰ ভিতৰত, পালেং শাক 100 টকাত 120 মুঠা, উৰহি প্ৰতি কুইণ্টলত 1,500 টকাৰ পৰা 2,000 টকাৰ ভিতৰত, লেচেৰা 4,000 টকাৰ পৰা 4,500 টকাৰ ভিতৰত, কাজি নেমুৰ প্ৰতি পোণৰ দৰ 120 টকাৰ পৰা 150 টকালৈ, পুদিনা 100 মুঠাত 100 টকা, ধনিয়া পাত 100 মুঠাত 100 টকা, ভাতকেৰেলাৰ প্ৰতি কুইণ্টলৰ দৰ 3,500 টকাৰ পৰা 4,500 টকালৈ, সেউজীয়া মটৰ মাহৰ দৰ 6,500 টকাৰ পৰা 8,500 টকাৰ ভিতৰত। এইবাৰ আগবঢ়াইছোঁ চাউল আৰু আন শস্যৰ শেহতীয়া বজাৰ দৰ। চাউল প্ৰতি কুইণ্টলত 3,300 টকাৰ পৰা 4,050 টকালৈ, গোমধান 2,100 টকাৰ পৰা 2,200 টকালৈ, মগু 9,600 টকাৰ পৰা 12,500 টকালৈ, মচুৰ 7,700 টকাৰ পৰা 7,800 টকালৈ, বুট প্ৰতি কুইণ্টলত 6,900 টকাৰ পৰা 8,200 টকালৈ, মাটিমাহৰ দৰ প্ৰতি কুইণ্টলত 10,600 টকাৰ পৰা 13,500 টকালৈ, মগু দাইল 8,900 টকাৰ পৰা 11,400 টকালৈ, মচুৰ দাইল 7,200 টকাৰ পৰা 9,100 টকালৈ, আৰু ৰহৰ দাইল 10,200 টকাৰ পৰা 12,800 টকালৈ, বুটৰ দাইল 7,100 টকাৰ পৰা 7,800 টকা, আলুৰ দাম প্ৰতি কুইণ্টলত 1,000 টকাৰ পৰা 1,200 টকালৈ, পিঁয়াজ 3,500 টকাৰ পৰা 3,600 টকালৈ, সৰিয়হ 6,250 টকাৰ পৰা 6,500 টকালৈ, তিল প্ৰতি কুইণ্টলত 13,000 টকাৰ পৰা 15,000 টকালৈ, ধনিয়া প্ৰতি কুইণ্টলত 14,000 টকাৰ পৰা 15,000 টকালৈ, আদা 12,000 টকাৰ পৰা 13,000 টকালৈ, শুকান জলকীয়া 24,000 টকা, তামোলৰ প্ৰতি পোণৰ দৰ 300ৰ পৰা 450 টকা, পাণৰ বিছগুচিৰ দাম 180 টকাৰ পৰা 250 টকালৈ, মিঠাতেল 15 কেজিৰ টিনত 2,100 টকাৰ পৰা 2,450 টকালৈ, ঘিৰ 15 কেজিৰ টিনত 1,840 টকাৰ পৰা 1,900 টকালৈ, ঘেঁহু প্ৰতি কুইণ্টল 2,300 টকাৰ পৰা 3,000 টকালৈ। আজিৰ বজাৰ দৰৰ সবিশেষ
1: ইমানেই।
2: পক্ষিয়ে
1: তো হম খেত বচা লেতে হ্যাঁ, ঘাতক রসায়নো সে কেসে বচা
2: মতলব
1: দেখ বেটা তু যো অন্ধাধুন রসায়ন মিলাত হ্যাঁ না মিট্টি কি সেহত বিগড়নে লগি হ্যাঁ, জব মাটি হি কমজোর পড় যায়গি তো উপজ কেসে সেহতমন্দ হোগি হ্যাঁ। আরে পহলে এসা নাই থা, পুছ না আপনে বড়ে বুজুর্গো সে কেসে ফসল লহলাতি থি, শুদ্ধতা ঝলকতি থি হ্যাঁ, মাটি ভি তন্দুরুস্ত ওর লোক ভি। আরে পহলি ওয়ালি বাত কহাঁ,
2: परम तो सभी डाले हैं।
1: सब नहीं, आज भी लाखों जागरूक किसान परंपरागत विधि से फसल उगा रहे हैं, खर्चा कम और उपज की कीमत भी बेहतर पा रहे हैं।
2: सच
1: है, एक्सपीरियंस से बता रहे हैं, धूप में बाल सफेद नहीं किए हैं।
2: ठीक है भाई, मैं भी आज तो जैविक खेती शुरू करूँगा।
3: माटी से प्रेम की परंपरा है परंपरागत खेती।
0: श्रोताসকল, আজিৰ অনুষ্ঠানটি সামৰি মই শিখামণি দত্তই আপোনালোকৰ পৰা বিদায় লৈছোঁ। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল উৎপল বৰাৰ। এই অনুষ্ঠানটি প্ৰচাৰ কৰা হ'ল ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ সৌজন্যত। নমস্কাৰ।

0: অবগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
3: কম সময়তে বেছি লাভ, মাত্ৰ এটা ক্লিকত। বঢ়িয়া
4: পছিলে।
5: অচিনাকি লিংকত ক্লিক নকৰিব। RBIয়ে কয়,
6: জানি ৰক, সতৰ্ক হৈ ৰক।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নিবেদিতা ভট্টাচাৰ্যৰ কণ্ঠত ৰবীন্দ্ৰ সংগীত।

কোনোমতে বিশ্বাস কৰিব খোজা নাছিল যে সঁচাকৈ বিজুলী বিল শূন্য হ'ব পাৰে। মই কলো, বোপা, আঁচনিখনৰ নামেই হ'ল PM সূৰ্য ঘৰ মুফটো বিজুলী যোজনা। তাৰ পিছত যেতিয়া এজন এজনকৈ সকলোৰে বিজুলী বিল শূন্য আহিবলৈ ধৰিলে, তেতিয়া কলে এতিয়া লগাই দিওঁ তেন্তে। PM সূৰ্য ঘৰ মুফ বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্যঘৰ .gov.in ত।

এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্য চৰকাৰে বান বিধ্বস্ত অঞ্চলসমূহত সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে অসমলৈ 379,35,00,000 টকা মুকলি কৰাৰ সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ কাৰ্যসূচী মুকলি। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। আৰু কমনৱেলথ গেমছত জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন। নমস্কাৰ, বাতৰিৰ সৈতে মই নিৰুপমা বৰঠাকুৰ আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰে বান বিধ্বস্ত অঞ্চলসমূহত সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি সামাজিক মাধ্যমযোগে শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰি কয় যে প্ৰভাৱিত পৰিয়ালসমূহক সকাহ প্ৰদানৰ বাবে উদ্ধাৰ অভিযান সকলো অঞ্চললৈ সম্প্ৰসাৰিত কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি 29 এপ্ৰিলৰ পৰা 31 জুলাইলৈকে ৰাজ্যত 25খন জিলাৰ 77টা ৰাজহ চক্ৰৰ 2,251খন গাঁও প্ৰভাৱিত হৈছে। বানৰ ফলত 11,45,000 অধিক লোক প্ৰভাৱিত হৈছে। বৰ্তমান বিভিন্ন প্ৰান্তত স্থাপন কৰা 218টা আশ্ৰয় শিবিৰত 71,889ৰো অধিক লোকে আশ্ৰয় লৈ আছে। বান ক্ষতিগ্ৰস্ত লোকসকললৈ খাদ্য, খোৱাপানী আৰু অন্যান্য অত্যাৱশ্যকীয় সা সামগ্ৰী যোগানৰ বাবে 1,811টা সাহায্য বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। প্ৰকাশিত তথ্য অনুসৰি বানৰ ফলত 82জন লোকে প্ৰাণ হেৰুৱাইছে আৰু 2জন লোক এতিয়াও সন্ধানহীন হৈ আছে। বাঢ়নী পানীয়ে 2,530টা ঘৰ সম্পূৰ্ণভাৱে আৰু 9,668টা ঘৰ আংশিকভাৱে ক্ষতি কৰিছে। বানৰ বাবে 29,985জন লোকক নিৰাপদ স্থানলৈ আঁতৰাই আনিবলগীয়া হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ তথ্য প্ৰকাশ কৰি কয় যে চৰকাৰে দুৰ্গত লোকৰ উদ্ধাৰ, পুনৰ্বাসন আৰু প্ৰভাৱিত এলেকাসমূহলৈ স্বাভাৱিক অৱস্থা ঘূৰাই অনাত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। তেওঁ লগতে কয় যে সংশ্লিষ্ট বিষয়াসকলে বান পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু প্ৰভাৱিত লোকসকলক সাহায্য প্ৰদান কৰি আছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে আজি 2,117,85,00,000 টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। সেই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 টকা আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 টকা মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ 2বাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বান প্ৰভাৱিত ৰাজ্যসমূহক উদ্ধাৰ, সাহায্য আৰু পুনৰ্বাসনৰ বাবে যথাসম্ভৱ সহায় কৰিবলৈ কেন্দ্ৰীয় চৰকাৰ বদ্ধপৰিকৰ। কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰি আছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যজুৰি ৰূপায়ণ হৈ থকা অমৃত বৃক্ষ আন্দোলনৰ সৈতে সংগতি ৰাখি আজি বজালী জিলাত এজোপা গছ মাতৃৰ নামত শীৰ্ষক বিশেষ গছপুলি ৰোপণ আৰু বিতৰণ কাৰ্যসূচী সফলতাৰে অনুষ্ঠিত হয়। বঙাইগাঁও সামাজিক বনানীকৰণ বন সংমণ্ডলৰ উদ্যোগত আৰু বজালী জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত এই কাৰ্যসূচীৰ মূল লক্ষ্য হৈছে পৰিৱেশ সংৰক্ষণ, সেউজীকৰণ আৰু জনসাধাৰণৰ মাজত গছপুলি ৰোপণৰ সজাগতা বৃদ্ধি কৰা। অনুষ্ঠানত উপস্থিত থাকি বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ে সকলোকে গছপুলি ৰোপণ কৰি পৰিৱেশ সুৰক্ষাত সক্ৰিয় অংশগ্ৰহণৰ বাবে আহ্বান জনায়। এই কাৰ্যসূচীৰ অংশ হিচাপে আজি তামোলপুৰত বাক্সা বন প্ৰাধিকৰণৰ তামোলপুৰ কুমাৰীকাটা ৰেঞ্জৰ উদ্যোগত অমৃত বৃক্ষ আন্দোলনৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। তামোলপুৰ দুৰ্গা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এই কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী, গোৰেশ্বৰ সমষ্টিৰ বিধায়ক ভিক্তৰ কুমাৰ দাস, BTCৰ কাৰ্যবাহী সদস্য লক্ষ্মী দাস, জিলা আয়ুক্ত চিমি কৰণকে ধৰি আন আন বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। অনুষ্ঠানত বিভিন্ন সামাজিক সংগঠন তথা স্থানীয় ৰাইজৰ মাজত গছপুলি বিতৰণ কৰা হয়। লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই আজি ধেমাজিৰ কোলাপথাৰত থকা ইণ্ডোৰ ষ্টেডিয়ামত অনুষ্ঠিত অমৃত বৃক্ষ আন্দোলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীৰ উদ্বোধন কৰি সাংসদগৰাকীয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যত আৰম্ভ হোৱা এই মহৎ অভিযান কেৱল গছপুলি ৰোপণৰ

0: কাৰ্যসূচীয়ে নহয় বৰং ভৱিষ্যৎ প্ৰজন্মৰ বাবে সেউজীয়া, সুস্থ আৰু বহনক্ষম অসম গঢ়াৰ এক জন আন্দোলন বুলি অভিহিত কৰে। জীৱনৰ সুন্দৰ আৰম্ভণিৰ বাবে মাতৃদুগ্ধপান কাৰ্যকৰী পদক্ষেপসমূহক অধিক শক্তিশালী কৰোৱা হওক, এই বিষয়বস্তুৰে আজিৰে পৰা বিশ্ব মাতৃদুগ্ধপান সপ্তাহ পালন কৰা হৈছে। বিশ্ব মাতৃদুগ্ধপান সপ্তাহ প্ৰতিবছৰে 1 আগষ্টৰ পৰা 7 আগষ্টলৈ পালন কৰা হয়। এই সপ্তাহ পালনৰ উদ্দেশ্য হৈছে মাতৃদুগ্ধৰ উপকাৰিতাৰ বিষয়ে সমাজত সজাগতাৰ সৃষ্টি কৰা, মাতৃসকলক এই সংক্ৰান্তত উপযুক্ত পৰামৰ্শ আৰু সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰতিটো শিশুৰ বাবে জীৱনৰ আৰম্ভণিৰ পৰাই সঠিক পুষ্টি লাভ কৰাটো নিশ্চিত কৰা। ৰাজ্যৰ বিভিন্ন স্থানত আজি বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাত আজি বিশ্ব মাতৃদুগ্ধপান সপ্তাহ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। কামৰূপ মহানগৰ জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ সঞ্জীৱ কুমাৰ শইকীয়াই হাতগাঁও ৰাজ্যিক আয়ুষ্মান আৰোগ্য মন্দিৰত সপ্তাহজোৰা এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। বজালী জিলাৰ পাঠশালাৰ শ্বহীদ মদন ৰাউতা মহকুমা অসামৰিক চিকিৎসালয়ত আজি এই সপ্তাহৰ শুভাৰম্ভণি অনুষ্ঠানত মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ কুলেন কাকতিয়ে সভাপতিত্ব কৰে। সভাত উপস্থিত থাকি বিশিষ্ট চিকিৎসক ডাঃ দিগন্ত দেৱ চৌধুৰীয়ে জন্মৰ এঘণ্টাৰ ভিতৰত আৰু জন্মৰ পাছৰ প্ৰথম ছমাহ নৱজাতকক কেৱল মাতৃদুগ্ধ পান কৰোৱা আৰু তাৰ পাছত উপযুক্ত পৰিপূৰক আহাৰৰ সৈতে দুবছৰ বা ততোধিক সময়লৈ মাতৃদুগ্ধ পান অব্যাহত ৰখাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিশ্ব মাতৃদুগ্ধপান সপ্তাহ উপলক্ষে আজিৰে পৰা অহা 7 আগষ্টলৈ জিলাখনৰ বিভিন্ন স্বাস্থ্য প্ৰতিষ্ঠান, উপস্বাস্থ্য কেন্দ্ৰ আৰু চিকিৎসা কেন্দ্ৰসমূহত সজাগতা সভা, পৰামৰ্শদান, স্বাস্থ্য শিক্ষা আৰু বিভিন্ন জনসচেতনতামূলক কাৰ্যসূচী অনুষ্ঠিত হ'ব। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান পশ্চিম কাৰ্বি আংলঙৰ উদ্যোগত আজি মেঘালয়ৰ সীমান্তৱৰ্তী দুৰ্গম লাংহেম্পি নিয়মীয়া চিতাকৰণ কেন্দ্ৰত বিশ্ব মাতৃদুগ্ধপান সপ্তাহ পালন কৰা হৈছে। এই উপলক্ষে আয়োজিত সজাগতা অনুষ্ঠানত লাংহেম্পি আৰু তাহপাত অঞ্চলৰ গৰ্ভৱতী মহিলা, দুগ্ধপান কৰাই থকা মাতৃ আৰু শিশুসহ 20 জনতকৈ অধিক লোক উপস্থিত থাকে। গোলাঘাট জিলা স্বাস্থ্য সমিতিৰ অধীনত থকা 5টা খণ্ডৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত সকলো স্বাস্থ্য কেন্দ্ৰত সজাগতামূলক কাৰ্যসূচীৰে বিশ্ব মাতৃদুগ্ধপান সপ্তাহ আৰম্ভ হৈছে। দৰং জিলাৰ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ 100খন বিচনাযুক্ত প্ৰসূতি আৰু শিশু কেন্দ্ৰত আজি জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত বিশ্ব মাতৃদুগ্ধপান সপ্তাহ কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বৰপেটা জিলাৰ কলগাছিয়াত থকা বৰপেটা অসামৰিক চিকিৎসালয়তো আজি এই দিবসৰ শুভাৰম্ভ কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
1: সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত ৰাজ্য চৰকাৰে ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য বিতৰণ কাৰ্যসূচী আনুষ্ঠানিকভাৱে মুকলি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যাণমূলক আঁচনি হৈ থকা নাই, বৰং পৰিয়ালসমূহক আৰ্থিকভাৱে সবল কৰা তথা বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰা নিৰ্ভৰযোগ্য আৰ্থসামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে অৰুণোদয়ৰ পৰিসৰ ক্ৰমে সম্প্ৰসাৰিত কৰা হ'ব আৰু সাহায্যৰ পৰিমাণো সময়ে সময়ে বৃদ্ধি কৰা হ'ব। তেওঁ লগতে কয় যে হিতাধিকাৰীসকলে বছৰি লাভ কৰা অৰুণোদয় প্ৰাপ্যৰ বিপৰীতে সুদবিহীন ক্ষুদ্ৰ ঋণ লাভ কৰিব। বৰ্তমান হিতাধিকাৰীসকলে বছৰি সৰ্বাধিক 15,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব বুলি তেওঁ মন্তব্য কৰে। অৰুণোদয়ৰ মাহিলী সাহায্যৰ পৰা ঋণৰ ধন পৰিশোধৰ ব্যৱস্থা থাকিব বুলিও তেওঁ উল্লেখ কৰে। ডঃ শৰ্মাই কয় যে ইচ্ছুক হিতাধিকাৰীসকলে বেংকৰ জৰিয়তেও ঋণ লাভ কৰিব পাৰিব আৰু সেই ঋণৰ কিস্তি মাহিলী অৰুণোদয় ধনৰাশিৰ পৰা পৰিশোধ কৰা হ'ব।
2: কাৰোবাৰ যদি প্ৰয়োজন বোলে মই 1,250 টকা পাওঁ, কিন্তু আজি মই তৎকালীনভাৱে মোক 2,000 টকা লাগে, 3,000 টকা লাগে, তেতিয়াহ'লে আপোনালোকক আমি এটা ভৱিষ্যতৰ দিনত সুবিধা কৰি দিম যে আপোনালোকে সুদত কাৰো পৰা টকাটো ল'ব নালাগে। অৰুণোদয় প্ৰায় আপোনালোকে 2,000 টকা আগতীয়াকৈ ল'ব পাৰিব, পিছত আমি 200-200 টকা কৰি আপোনালোকৰ পৰা অৰুণোদয়টো কাটি কাটি আমি গৈ থাকিম। আপোনালোকে যিমান টকা বছৰটোত পাবলগীয়া আছে সিমানখিনি টকা আপোনালোকে আমাৰ পৰা আগতীয়াকৈ খুজি ল'ব পাৰিব, আমি আপোনালোকৰ টকাটো মাহত কাটি কাটি গৈ থাকিম, তেতিয়া কি হ'ব, বিনা সুদত আপোনালোকে এডভান্সো ল'ব পাৰিব।
1: তেওঁ কয় যে অৰুণোদয় আঁচনি অধিক সুলভ আৰু সবল কৰি তোলাৰ প্ৰতি ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। প্ৰতিটো পৰিয়ালৰ জীৱনলৈ ইতিবাচক পৰিৱৰ্তন অনাৰ বাবে চৰকাৰে এই আঁচনি আগলৈও শক্তিশালী কৰি যাব বুলি মন্তব্য কৰে। ৰাজ্যৰ 3,500টা স্থানত একে সময়তে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। নলবাৰী জিলাতো আজি অৰুণোদয় তৃতীয় পৰ্যায়ৰ ধন প্ৰদান কৰা হৈছে। জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে আজি কয় যে এই মাহৰ অৰুণোদয় আঁচনিৰ ধন নলবাৰীৰ 91

0: 511 হিতাধিকাৰীয়ে লাভ কৰিব। যিসকলে অৰুণোদয় ধন পোৱা নাই তেওঁলোকৰ আধাৰ সংযোগৰ ক্ষেত্ৰত সহায় কৰিবলৈ অৰুণোদয় সাৰথি নিয়োগ কৰা হ'ব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। নগাঁৱত আজি অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায় মুকলি কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আজি এই আঁচনি মুকলি কৰে। শ্ৰীভূমি জিলাৰ 108 স্থানত পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। বজালি, হাদেৰী, বাঘমাৰা আৰু কেন্দুগুৰিত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ আঁচনি মুকলি কৰা হয়। দৰং আৰু বিশ্বনাথ জিলাতো আজি এই আঁচনিখনৰ শুভাৰম্ভ কৰা হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ 9টাকৈ পৰিষদীয় সমষ্টিত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ আঁচনিৰ শুভাৰম্ভ হয়। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে আজি নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি বিভাগীয় মুৰববী অধ্যাপকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে মহাবিদ্যালয়খনৰ চলিত শিক্ষা ব্যৱস্থা, স্বাস্থ্যসেৱাৰ মান, আন্তঃগাঁথনি উন্নয়ন, ৰোগীকেন্দ্ৰিক সেৱা তথা ভৱিষ্যতৰ উন্নয়নমূলক পৰিকল্পনাসমূহৰ উপৰি চিকিৎসা মহাবিদ্যালয়খনৰ বিভিন্ন সমস্যাসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰে।
1: ডেভেলপমেণ্ট বিচাৰিছে, অভিযোগ বুলি শব্দ বুলি ক'লে বেয়া দেখে, তেখেতসকলে যিটো আছে তাতকৈ উন্নত মানদণ্ড বিচাৰিছে, বা কিছু কথাটো আমি ভাবোঁ যে কৰা উচিত, বাকী চব যিমান বিচাৰি আছে কৰিব হ'লেতো কিবা ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড হৈ যাব, কিন্তু তথাপিও যিমান কৈছে তাত যি যি আমি কৰিব পাৰোঁ আমি কৰি যাম। অসমৰ নিচিনা ষ্টেট এটাত এই ইনফ্ৰাষ্ট্ৰাকচাৰ যিটো আপোনালোকে দেখি আছে, বহুত ষ্টেটত তেওঁলোকৰ যিটো বেষ্ট মেডিকেল কলেজ আছে বা কেপিটেলৰ মেডিকেল কলেজ আছে, সেইটো এই মেডিকেল কলেজতো এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ নাই, আৰু লাহে লাহে হস্পিটেল মেডিকেল কলেজটো ভালকৈ আগবাঢ়ি আছে। আকৌ এতিয়া আমাৰ ৰিভিউ আছে, ডিষ্ট্ৰিক্ট পৰ্যায়ত ৰিভিউ হ'ব, ডিষ্ট্ৰিক্ট হেলথ ছচাইটি বাকীখিনিৰ লগতো ৰিভিউ হ'ব, আৰু মই ভাবোঁ যে সকলোৱে লগ লাগি আমি অসমৰ চিন্তাটো পজিটিভ দিশে ল'ব লাগিব, তেতিয়াহে কামবোৰ আমি ভালকৈ কৰিম।
0: আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 প্ৰচাৰ হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত বানৰ পাছত জনস্বাস্থ্য, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা বিষয়ত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাঃ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মাই। অনুষ্ঠানটি আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। শ্ৰোতাসকলে অনুষ্ঠানটি চলি থকা সময়ত 03612661876 আৰু 943540522 এই দুটি নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত অংশ ল'ব পাৰিব। এতিয়া পৰৱৰ্তী বাতৰি শুনক নিৰুপমাৰ পৰা।
2: ধন্যবাদ মৰমী। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে SE.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বিচাৰি বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। মৰিগাঁও জিলাৰ কুমৈ আঞ্চলিক মাধ্যমিক বিদ্যালয়ত আজি জিলা আয়ুক্ত অনামিকা তিৱাৰীয়ে ৰাজ্যপালৰ বিবেচনাধীন পুঁজিৰ অধীনত নিৰ্মিত ছাত্ৰী শৌচাগাৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানতে মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা হস্ততাঁত তথা বস্ত্ৰ বিভাগৰ সহযোগত মৰিগাঁৱৰ উদ্যোগী মহিলা মেঘালী দাসে বিদ্যালয়খনলৈ এখন তাঁতৰ শাল প্ৰদান কৰে। এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ছাত্ৰীসকলৰ মাজত হস্ততাঁত দক্ষতা বিকাশ কৰাৰ লগতে আত্মনিৰ্ভৰশীলতাৰ মানসিকতা গঢ়ি তোলা আৰু জীৱিকামুখী প্ৰশিক্ষণৰ সুযোগ সৃষ্টি কৰা। এই পদক্ষেপসমূহে বিদ্যালয়খনৰ ছাত্ৰীসকলৰ বাবে উন্নত অনাময় ব্যৱস্থা নিশ্চিত কৰাৰ লগতে দক্ষতা বিকাশ আৰু আত্মনিৰ্ভৰশীলতাক অধিক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। কমনৱেলথ গেমছত ভাৰতৰ জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্ৰীতিয়ে আজি মহিলাৰ বক্সিঙৰ 54 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট ডেলগাডোক 5-0 ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেচমিনে 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক 5-0 ফলাফলত পৰাস্ত কৰে। ইপিনে ভাৰতৰ প্ৰবীণ চিত্ৰাবেলে ট্ৰিপল জাম্পত ৰূপৰ পদক লাভ কৰে। ভাৰতে সম্প্ৰতি 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থানত আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। ৰাজ্য চৰকাৰে বান বিধ্বস্ত অঞ্চলসমূহত সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে অসমলৈ 379,35,00,000 টকা মুকলি কৰাৰ সিদ্ধান্ত। অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ সাহায্য বিতৰণ কাৰ্যসূচী মুকলি। অসমত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ। আৰু কমনৱেলথ গেমছত জেচমিনা লম্বৰীয়া আৰু প্ৰীতি পাৱাৰৰ সোণৰ পদক অৰ্জন।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
1: আসাম পাৱাৰ জেনেৰেশ্যন কৰ্পৰেশ্যন লিমিটেডত খালি হোৱা এছিষ্টেণ্ট মেনেজাৰ আৰু জুনিয়ৰ মেনেজাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। এছিষ্টেণ্ট মেনেজাৰ পদৰ সংখ্যা 35, ইয়াৰে 10টাকৈ পদ ইলেক্ট্ৰিকেল আৰু চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 4টা পদ হিউমেন ৰিচোৰ্চ শাখাৰ প্ৰাৰ্থীৰ বাবে, 3টা পদ ইনফৰ্মেশ্যন টেকন'লজি শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টা পদ ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত BE, BTech বা 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। হিউমেন ৰিচোৰ্চ শাখাৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী MBA বা PGDM থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 37,300 টকাৰ পৰা 112,000 টকালৈ, লগত 14,200 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। জুনিয়ৰ মেনেজাৰ পদৰ সংখ্যা 31, ইয়াৰে 12টা পদ ইলেক্ট্ৰিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে, 9টা পদ চিভিল শাখাৰ প্ৰাৰ্থীৰ বাবে, 6টা পদ মেকানিকেল শাখাৰ প্ৰাৰ্থীৰ বাবে আৰু 2টাকৈ পদ ইনফৰ্মেশ্যন টেকন'লজি আৰু ইনষ্ট্ৰুমেণ্টেশ্যন শাখাৰ প্ৰাৰ্থীৰ বাবে। প্ৰাৰ্থী সংশ্লিষ্ট শাখাত ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব। দৰমহাৰ নিৰিখ মাহে 25,000 টকাৰ পৰা 92,000 টকালৈ, লগত 12,100 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। আটাইবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ বয়স 21 বছৰৰ পৰা 38 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট www.apgcl.org। আবেদনৰ শেষ তাৰিখ জুনিয়ৰ মেনেজাৰ পদৰ ক্ষেত্ৰত 21 আগষ্ট আৰু এছিষ্টেণ্ট মেনেজাৰ পদৰ ক্ষেত্ৰত 23 আগষ্ট। পাঞ্জাব নেশ্যনেল বেংক নামৰ প্ৰতিষ্ঠানত খালি হোৱা 545টা লোকেল বেংক অফিচাৰ পদৰ বাবে আবেদন বিচৰা হৈছে। দৰমহাৰ নিৰিখ মাহে 48,480 টকাৰ পৰা 85,920 টকালৈ, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী স্নাতক হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 20 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pnb.bank.in। আবেদনৰ শেষ তাৰিখ 9 আগষ্ট। নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ ৰেলৱেত খালি হোৱা 6,777টা এপ্ৰেণ্টিছ পদৰ বাবে আবেদন বিচৰা হৈছে। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু সংশ্লিষ্ট ট্ৰেডত কোনো ITIৰ পৰা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট অৰ্জন কৰা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 15 বছৰৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। এবছৰীয়া প্ৰশিক্ষণৰ কালচোৱাত প্ৰাৰ্থীয়ে মাহে 9,600 টকাকৈ জলপানী পাব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট nfr.indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 19 আগষ্ট। নিয়োগ বাতৰি ইমানেই।

প্ৰিয় শ্ৰোতা, আজি নিশা 8:02 পোনপটীয়া দৃষ্টিপাত অনুষ্ঠান শুনিবলৈ পাব। আজিৰ অনুষ্ঠানটিৰ বিষয় বানৰ পাছত জনস্বাস্থ্য ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানীৰ ব্যৱস্থাপনা। এই বিষয়ে আলোচনা কৰিবলৈ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংগত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাক্তৰ হেমেন দাস আৰু জনস্বাস্থ্য কাৰ্যকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত অংশগ্ৰহণ কৰিবলৈ আমাৰ ফোন নম্বৰ দুটি জনাই দিছোঁ, 9435405223 আৰু 03612661876। আজি নিশা 8:02 পোনপটীয়া দৃষ্টিপাত।

0: উপানন্দ তালুকদাৰৰ ৰচিত বৃন্দগান শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো ভাস্বতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশ দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ 2,117,85,00,000 টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক 2026 বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছত্ৰু অঞ্চলত আজি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে অঞ্চলটোৰ জনজীৱন ব্যাহত কৰিছে। আৰু কমনৱেলথ গেমছত ভাৰতে এতিয়ালৈ 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে তালিকাৰ ষষ্ঠ স্থানত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে স্বৰ্ণ অন্ধ্ৰ আৰু বিকশিত ভাৰতৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰ দৃঢ় প্ৰতিশ্ৰুতিবদ্ধ। ভোগমপুৰামত আল্লুৰি সীতাৰাম ৰাজু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ মুকলি কৰাৰ পাছত এখন জনসভাক সম্বোধি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে অন্ধ্ৰপ্ৰদেশ উন্নয়নৰ দিশত দ্ৰুতগতিত আগবাঢ়িছে। তেওঁ কয় যে বিমানবন্দৰ, পথ আৰু শক্তি আন্তঃগাঁথনিকে ধৰি প্ৰায় 18,000 কোটি ব্যয় সাপেক্ষে ৰূপায়ণ হ'বলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পই কেন্দ্ৰ আৰু ৰাজ্যৰ NDA চৰকাৰৰ শাসনকালত হোৱা ৰাজ্যখনৰ দ্ৰুত উন্নয়নৰ দিশটোকে প্ৰতিফলিত কৰিছে।
2: आंध्र प्रदेश हमेशा भविष्य की सोच रखने वाला प्रदेश रहा है। सॉफ्टवेयर, आईटी और टेक सेक्टर में आंध्र के युवाओं ने पूरी दुनिया में अपना डंका बजाया है और इसलिए सरकार यहां के टैलेंट को आंध्र प्रदेश की डेवलपमेंट पावर से जोड़ना चाहती है।
1: প্ৰধানমন্ত্ৰীয়ে নতুন বিমানবন্দৰক অন্ধ্ৰপ্ৰদেশৰ বিশেষকৈ উত্তৰ অন্ধ্ৰপ্ৰদেশৰ বিকাশৰ গুৰুত্বপূৰ্ণ মাধ্যম বুলি অভিহিত কৰিছে। তেওঁ কয় যে এই বিমানবন্দৰে ৰাজ্যখনৰ যুৱ প্ৰজন্মৰ আশা আকাংক্ষাক নতুন গতি প্ৰদান কৰিব। স্বাধীনতা যুঁজাৰু আল্লুৰি সীতাৰাম ৰাজুৰ নামেৰে বিমানবন্দৰটো নামাকৰণ কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে স্বাধীনতা সেনানীগৰাকীৰ নামে ভৱিষ্যতৰ প্ৰজন্মক মানৱ সেৱা আৰু দেশভক্তিৰ আদৰ্শেৰে অনুপ্ৰেৰণা যোগাই থাকিব। দেশৰ সম্প্ৰসাৰিত অসামৰিক বিমান পৰিবহণ খণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে 2014 চনত 74টা কাৰ্যক্ষম বিমানবন্দৰ আছিল আৰু বৰ্তমান এনে বিমানবন্দৰৰ সংখ্যা 166টালৈ বৃদ্ধি পাইছে। তেওঁ উল্লেখ কৰে যে উড়ান আঁচনিয়ে সাধাৰণ নাগৰিকৰ বাবে বিমান যাত্ৰা যথেষ্ট সহজ কৰি তুলিছে আৰু শেহতীয়াকৈ মুকলি কৰা দ্বিতীয় পৰ্যায়ৰ উড়ান আঁচনিয়ে আঞ্চলিক যোগাযোগ অধিক শক্তিশালী কৰি তুলিব। তেওঁ প্ৰকাশ কৰে যে প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় প্ৰকল্পৰ অধীনত বন্দৰ, ৰাষ্ট্ৰীয় ঘাইপথ, ৰেলপথ আদিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে অন্ধ্ৰপ্ৰদেশক বিকাশৰ গুৰুত্বপূৰ্ণ চালিকা শক্তি হিচাপে গঢ়ি তুলিছে। ৰাজ্যখনত 70টাতকৈও অধিক ৰেল ষ্টেচনক আধুনিকীকৰণ কৰা হৈছে আৰু প্ৰায় 1,00,000 কোটি টকাৰ ৰেল প্ৰকল্পৰ অধীনত কাম কাজ অব্যাহত আছে। ভৱিষ্যতে ৰাজ্যখন প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব বুলি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে বিশাখাপট্টনমত ছেমি কণ্ডাক্টৰ প্ৰকল্প, গুগলত প্ৰস্তাৱিত কৃত্ৰিম বুদ্ধিমত্তা, ক্লাউড আন্তঃগাঁথনি চৌহদ, নাকাপল্লীত ফাৰ্মা পাৰ্কৰ লগতে সেউজ শক্তিত বিনিয়োগৰ কথাও উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ নেতৃত্বত অন্ধ্ৰপ্ৰদেশে 2047 চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ দৃঢ় বিশ্বাসী। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে অন্ধ্ৰপ্ৰদেশক পুনৰ গঢ়ি তোলা আৰু উত্তৰ অন্ধ্ৰপ্ৰদেশৰ উত্তৰণৰ ক্ষেত্ৰত সহায়ৰ হাত আগবঢ়োৱাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক ধন্যবাদ জ্ঞাপন কৰিছে। অসমৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 জন লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে আজি

2,170,85,00,000 আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379,35,00,000 আৰু অৰুণাচল প্ৰদেশলৈ 44,55,00,000 মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয়ৰ পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰ মাধ্যমেৰে বিকশিত ভাৰত সংকল্প অভিযানৰ বাবে নিচামুক্ত যুৱ কাৰ্যসূচী মুকলি কৰিব। ৰাষ্ট্ৰজুৰি মাদক দ্ৰব্য আসক্তিৰ বিৰুদ্ধে জনভাগিদাৰী অভিযানৰ 100 সপ্তাহ কাৰ্যসূচী আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। সমগ্ৰ দেশৰ 10,000তকৈ অধিক স্থানৰ যুৱক যুৱতীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। মাই ভাৰত স্বেচ্ছাসেৱক, মাই ভাৰত ৰাষ্ট্ৰীয় সেৱা আঁচনি স্বেচ্ছাসেৱক, যুৱ সংঘ, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, বেচৰকাৰী সংস্থা, ঔদ্যোগিক প্ৰতিষ্ঠানৰ যুৱগোট আৰু 125টাতকৈ অধিক অংশীদাৰ আধ্যাত্মিক সংস্থাই ভাৰ্চুৱেল ব্যৱস্থাৰে এই কাৰ্যসূচীত ভাগ ল'ব। এই অভিযানৰ অধীনত প্ৰতিটো দেওবাৰে সমগ্ৰ দেশতে মাদক দ্ৰব্য মুক্ত সমাজ গঢ়ি তোলাৰ বাবে জনসাধাৰণৰ মাজত সচেতনতা সৃষ্টি কৰাৰ উদ্দেশ্যে সাপ্তাহিক কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। এই কাৰ্যসূচীৰ অংশ হিচাপে ক্ৰীড়া প্ৰতিযোগিতা, ৱাকাথন, যোগ, ধ্যান, সাংস্কৃতিক কাৰ্যসূচী, বাটৰ নাট, আলোচনা চক্ৰ, চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰা হ'ব। ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক 2026 বৰ্ষৰ লোকমান্য তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। লোকমান্য তিলক স্মাৰক ন্যাসে আজি পুণেত আয়োজন কৰা এটা অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শ্ৰীডোভালক এই বঁটা প্ৰদান কৰে। লোকমান্য বাল গংগাধৰ তিলকৰ 106 সংখ্যক মৃত্যুবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি শ্ৰীডোভালক এই বঁটাৰে সন্মানিত কৰা হৈছে। অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে অজিত ডোভালে দেশৰ ৰাষ্ট্ৰীয় সুৰক্ষা শক্তিশালী কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰাষ্ট্ৰীয় সুৰক্ষাৰ সৈতে জড়িত অত্যন্ত গুৰুত্বপূৰ্ণ বিভিন্ন সিদ্ধান্তৰ কাৰ্য ৰূপায়ণৰ ক্ষেত্ৰত শ্ৰীডোভালে নিৰ্ণায়ক ভূমিকা পালন কৰি আহিছে। শ্ৰীশ্বাহে লগতে কয় যে ৰাষ্ট্ৰৰ প্ৰতি আগবঢ়োৱা অনবদ্য সেৱাৰ স্বীকৃতিস্বৰূপে শ্ৰীডোভালক এই বঁটাৰে সন্মানিত কৰা হৈছে। বঁটা গ্ৰহণ কৰি শ্ৰীডোভালে এই সন্মানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ নেতৃত্বত ভাৰত এখন শক্তিশালী আৰু অধিক দক্ষ ৰাষ্ট্ৰ হিচাপে আগবাঢ়ি গৈছে। তেওঁ দেশৰ সকলো নাগৰিকক এখন বিকশিত ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত আগভাগ ল'বলৈ আহ্বান জনায়। জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ চত্ৰু অঞ্চলত আজি ডাৱৰ বিস্ফোৰণৰ ফলত আকস্মিক বানৰ সৃষ্টি হয়। প্ৰবল বৰষুণৰ বাবে অঞ্চলটোৰ জনজীৱন ব্যাহত হোৱাৰ লগতে কিষ্টৱাৰ, ডোডা আৰু ৰামবান জিলাৰ বিদ্যালয়সমূহ বন্ধ ঘোষণা কৰা হয়। পুৱতি নিশা ডাৱৰ বিস্ফোৰণৰ ফলত অহা এই আকস্মিক বানত অঞ্চলটোৰ যথেষ্ট ক্ষতিসাধন হৈছে। কিষ্টৱাৰ চত্ৰু চিন্থন ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত ব্যাহত হোৱাৰ লগতে বিভিন্ন বাসগৃহ আৰু দোকান পোহাৰ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কৈছে যে এই বানৰ ফলত কোনো লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা নাই। তেওঁ আকস্মিক বানৰ ফলত ক্ষতিগ্ৰস্ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীসকলক চৰকাৰ সাহায্য পুঁজিৰ পৰা ক্ষতিপূৰণ দিয়া হ'ব বুলি জনাইছে। কমনৱেলথ গেমছত ভাৰতৰ জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। প্ৰীতিয়ে আজি মহিলাৰ বক্সিঙৰ 54 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত কানাডাৰ স্কাৰলেট ডেলগাডোক 5-0 ফলাফলত পৰাস্ত কৰি স্বৰ্ণ পদক হস্তগত কৰে। একেদৰে জেচমিনে 57 কিলোগ্ৰাম ওজন শাখাৰ ফাইনেলত উত্তৰ আয়াৰলেণ্ডৰ মিকেলা ৱালছক 5-0 ফলাফলত পৰাস্ত কৰে। ইপিনে ভাৰতৰ প্ৰবীণ চিত্ৰাৱালে ট্ৰিপল জাম্পত ৰূপৰ পদক আৰু ছেলভা প্ৰভুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰত সম্প্ৰতি 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকেৰে প্ৰতিযোগিতাৰ পদক তালিকাৰ ষষ্ঠ স্থানত আছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে জেচমিন লম্বৰীয়া আৰু প্ৰীতি পাৱাৰক মহিলাৰ বক্সিঙত সোণৰ পদক অৰ্জন কৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে ট্ৰিপল জাম্পত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা প্ৰবীণ চিত্ৰাৱাল আৰু ছেলভা প্ৰভুকো অভিনন্দন জনায়। বাৰ্তাত উপৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে খেলুৱৈসকলৰ উৎকৃষ্ট প্ৰদৰ্শন, কঠোৰ অনুশীলন আৰু একাগ্ৰতাই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। শ্ৰীৰাধাকৃষ্ণনে খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে বৃহৎ আন্তঃগাঁথনি তথা ঔদ্যোগিক বিকাশৰ জৰিয়তে অন্ধ্ৰপ্ৰদেশ দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ 2,117,85,00,000 আগতে সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনাইছে।
ৰাষ্ট্ৰীয় সুৰক্ষা উপদেষ্টা অজিত ডোভালক 2026 বৰ্ষৰ লোকমান্য

0: তিলক ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হৈছে। জম্মু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছত্ৰু অঞ্চলত আজি ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা আকস্মিক বানে অঞ্চলটোৰ জনজীৱন ব্যাহত কৰিছে আৰু কমনৱেলথ গেমছত ভাৰতে এতিয়ালৈ 7টা সোণ, 13টা ৰূপ আৰু 7টা ব্ৰঞ্জসহ মুঠ 27টা পদকৰ তালিকাৰ ষষ্ঠ স্থানত আছে। আমাৰ এতিয়াৰ বাতৰি ইমানে, পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া শুনক আধুনিকীত অনুষ্ঠানটি। অনুষ্ঠানত শুনাব লৈছোঁ কি তুলি দিওঁ তোমাৰ হাতত শ্ৰব্যসংকলনটিৰ পৰা সমৰ হাজৰিকাৰ কণ্ঠৰ গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত

0: ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি,
1: মানে
0: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীতৰ অনুষ্ঠানত শুনি আছে কি তুলি দিও তোমাৰ হাতত শ্ৰব্য সংকলনটিৰ পৰা সমৰ হাজৰিকাৰ কণ্ঠৰ গীত।

অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ কি তুলি দিওঁ তোমাৰ হাতত শ্ৰব্য সংকলনটিৰ পৰা সমৰ হাজৰিকাৰ কণ্ঠৰ আনিটি গীত।

ইমানপৰে আধুনিক গীতৰ অনুষ্ঠানত কি তুলি দিওঁ তোমাৰ হাতত শ্ৰৱসংকলনটিৰ পৰা সমৰ হাজৰিকাৰ কণ্ঠৰ গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া পূবালীৰ সুৰত শুনক আনন্দ ইংতিৰ কণ্ঠৰ কাব্যগীত।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক হাফেজা বেগম চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত, প্ৰথমটি গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈয়ে বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে শুনি আছে হাফিজা বেগম চৌধুৰী কণ্ঠৰ আধুনিক গীত।

আধুনিক গীতৰ অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ হাফিজা বেগম চৌধুৰী কণ্ঠৰ আন এটি গীত, গীতিকাৰ আনন্দীৰাম দাস।

0: ইমান পৰে হাফিজা বেগম চৌধুৰীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছত মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো মৰমী কাশ্যপে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমলৈ 379,35,00,000 টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। ৰাজ্য চৰকাৰে বান বিধ্বস্ত অঞ্চলসমূহত

0: সাহায্য প্ৰদান, পুনৰ্বাসন আৰু স্বাভাৱিক অৱস্থা ঘূৰাই অনাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও 5খন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহলে আজি নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাল পৰিদৰ্শন কৰি বিভাগীয় মুৰব্বী অধ্যাপকসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে 2026-27 শিক্ষাবৰ্ষৰ পৰা কোৱাণ্টাম প্ৰযুক্তি বিষয়ত স্নাতক মাইনৰ ডিগ্ৰী পাঠ্যক্ৰম আৰম্ভ কৰিছে। আৰু কমনৱেলথ গেমছত ভাৰতৰ জেচমিন লম্বৰিয়া আৰু প্ৰীতি পাৱাৰে সোণৰ পদক অৰ্জন কৰিছে। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 9:25।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: দৃষ্টিপাত।
1: প্ৰিয় শ্ৰোতা, আজিৰ দৃষ্টিপাত অনুষ্ঠানৰ বিষয় বানৰ পাছত জনস্বাস্থ্য ৰোগ নিয়ন্ত্ৰণ আৰু খোৱা পানীৰ ব্যৱস্থাপনা। এই বিষয়ে আলোচনা কৰিবলৈ সমল ব্যক্তি হিচাপে আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংগত ৰোগ নিৰীক্ষক কাৰ্যসূচী বিষয়া ডক্টৰ হেমেন দাস আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মা। শ্ৰোতাসকল, আপোনালোকেও এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আমালৈ ফোন কৰিব পাৰে 9435405223 আৰু 03612661876 এই দুটি নম্বৰত। আজিৰ অনুষ্ঠানৰ আঁতৰি মাইক্ৰফোনৰ সন্মুখত এয়া অৰুণিমা গোস্বামী।
2: আচবাব পত্ৰ আদি উন্নয়নমূলক সুবিধা প্ৰদানৰ আঁচনি উদ্বোধন কৰা হয়। মহিলা সবলীকৰণৰ অংশ হিচাপে প্ৰজেক্ট ফেমিলিৰ অধীনত
3: জিলাৰ পৰা উজনি অসমৰ 4খন জিলাত আকস্মিক আৰু অভাৱনীয় বান পৰিস্থিতিৰ সৃষ্টি হৈছে। ভয়াৱহভাৱে ধন জনৰ ক্ষতি হৈছে। আমি সকলোৱে জানো অসম বান প্ৰৱণ। প্ৰতি বছৰে বানে আমাৰ পৰা অজস্ৰ কাঢ়ি লৈ যায়। এই সমস্যাৰ কোনো কাৰ্যকৰী সমাধান কিন্তু এতিয়াও উলিয়াব পৰা হোৱা নাই। কিন্তু এইবাৰৰ এইকেইখন জিলাৰ যি বান পৰিস্থিতি সেয়া নজিৰবিহীন। কোনো ধৰণে সাজু হোৱাৰ সুযোগ সেই মানুহখিনিয়ে নাপালে। আগতীয়া সতৰ্কতাও হয়তো লোৱা নাই বা লোৱা নহ'ল, তাৰ ফলত ৰাজ্যখনে এই অৱস্থাৰ সন্মুখীন হ'ল। কিন্তু বানৰ পৰৱৰ্তী সময়ছোৱা আৰু জটিল। পানী শুকাই অহাৰ লগে লগে হাজাৰটা সমস্যা, বিভিন্ন ৰোগ, থকা খোৱা, অনাময় এইবোৰৰ কথা আহি পৰে। বানৰ পাছত ভুক্তভোগীসকলৰ স্বাস্থ্যৰ যতন, ৰোগ নিয়ন্ত্ৰণ আৰু খোৱাপানী ব্যৱস্থাপনা সন্দৰ্ভত আমি আজি কথা পাতিবলৈ লৈছোঁ। ষ্টুডিঅ'ত আমাৰ সৈতে আছে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সংহত ৰোগ নিৰীক্ষণ কাৰ্যসূচী বিষয়া ডাক্তৰ হেমেন দাস ডাঙৰীয়া। আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰিছোঁ।
4: ধন্যবাদ।
3: আৰু কিছুসময় পাছতে আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত হ'ব জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰজ্যোতি শৰ্মা ডাঙৰীয়া। শ্ৰোতাসকলে আমাৰ এই অনুষ্ঠানত যোগাযোগৰ বাবে আমালৈ ফোন কৰিব পাৰে। ফোন নম্বৰ দুটি কৈ দিছোঁ, 03612661876 আৰু 9435405222। এতিয়া দাস ডাঙৰীয়াক আমি সুধিব লাগিব যে পানী শুকাইছে আৰু যদিও কোনো কোনো অঞ্চলত কিন্তু এতিয়ালৈকে পানী আছে, পানী বুৰ গৈ আছে এতিয়াও, গতিকে তাৰ পাছতে সমস্যাবিলাক আচলতে আহি পৰে। পানী যেতিয়া শুকাই আহে তাৰপাছত বিভিন্ন ধৰণৰ সমস্যাৰ, নতুন নতুন সমস্যাৰ সন্মুখীন হয়। কাৰণ এতিয়া এই আজি 13টা দিন, ইমান দিন যে মানুহখিনি এই ধৰণে আছে, তেওঁলোকৰ হয়তো থকা খোৱা অনাময় সকলো ধৰণৰে অসুবিধাৰ সৃষ্টি হৈছে, গতিকে বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। গেলা পচা যিবিলাক দুৰ্গন্ধময় পৰিস্থিতি এটা সৃষ্টি হৈছে তাৰ পৰাই হওক বা খোৱা পানীৰ পৰাই হওক, বিভিন্ন ধৰণৰ ৰোগ হ'ব পাৰে। ঠিক এই ৰোগ

0: ৰোগৰ পৰা হাত সাৰি থকাৰ বাবে কি কৰিব লাগিব বা কি কি ৰোগ হ'ব পাৰে?
1: হয়, আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে। আচলতে আমাৰ যিটো এতিয়া ডিভাষ্টেটিং ফ্লাড, ইমান ডাঙৰ এটা মহাপ্ৰলয় বুলিয়ে মই ক'ব খুজিছোঁ, যিখিনি আমি দেখিছোঁ শুনিছোঁ। তো আমাৰ আচলতে ইমিডিয়েট ফ্লাড হোৱাৰ লগে লগে যেতিয়া বানপানীয়ে আক্ৰান্ত কৰিছে, আমি সকলোৱে দেখিছোঁ মানুহ উটুৱাই নিছে, ঘৰ উটুৱাই নিছে, তেতিয়া প্ৰথমতে ইঞ্জিউৰি হয়, মে বি ড্ৰাউনিং, পানীত ডুবি মানুহ ঢুকাইছে। কিন্তু এতিয়া আমাৰ পানী শুকোৱাৰ পিছত আমাৰ আচলতে স্বাস্থ্যখণ্ডৰ অকণমান যেতিয়া আমি সষ্টম হৈ আছোঁ, ইতিমধ্যে সতৰ্ক হৈ আছোঁ, সেই ব্যৱস্থাটোৰ বেছি প্ৰয়োজন আহি পৰে। বেছিভাগ ক্ষেত্ৰতে দেখা যায় পানী শুকাই অহাৰ পিছত সাধাৰণতে কিবাটো অসুখ বিসুখত মানুহৰ বা আমাৰ অঞ্চলটোত দেখা দিব পাৰে। সেইটো আমাৰ আগৰ ইতিহাস বা আগৰ আমাৰ যিখিনি এপিডেমিঅ'লজিকেল ষ্টাডিজ আছে এইবিলাকে কয়। চ' আমাৰ এতিয়া পানী শুকোৱাৰ পিছত আমি লক্ষ্য কৰিম যে পানীজনিত ৱাটাৰবৰ্ণ ডিজিজ আটাইতকৈ গুৰুত্বপূৰ্ণ এই মুহূৰ্তত। এটা ৱাটাৰবৰ্ণ ডিজিজ কি, আমাৰ মানুহবিলাক পানীৰ সংস্পৰ্শলৈ আহিছে, কণ্টেক্টত আহিছে পানী, সেইখিনি পানী ক্লিন ৱাটাৰ নহ'ব পাৰে, ইনফেকশ্যন থাকিব পাৰে। যেনেকৈ এটা বিশেষ লেপ্টোস্পাইৰোচিছ বুলি এটা বেক্টেৰিয়েল ইনফেকশ্যন আছে, সেইটো পানীৰ সংস্পৰ্শত আহিলে হয়। এনিমেলছ, জীৱ জন্তুৰ কিছুমান ইউৰিনৰ পৰাইতো এটা বেক্টেৰিয়াটো পাই যায়। তো মানুহে সেইটো আগতে নাপাইছিলে, মানে এইটো চান্স নাথাকে, কিন্তু আমাৰ এবাৰ পানীত টাচ আহিলে এইটো আহিব পাৰে। আৰু আমি কিয় পষ্ট প্লাট ছিটুৱেশ্যনত কওঁ, বহুতখিনি আমাৰ ইনকিউবেশ্যন, মানে কি যেন গ্ৰ' কৰি আছিলে, কণ্টেক্ট হৈছিল কিন্তু দেখা দিয়া নাই। তো সেইটো এটা কাৰণ আমাৰ বেমাৰখিনি সাধাৰণতে পষ্ট প্লাট ছিটুৱেশ্যন অৰ্থাৎ পানী বানপানীৰ পিছত অকণমান বেছিকৈ আহি পৰে। তো আমাৰ এই ছিটুৱেশ্যনটো বৰ্তমান আহিছে, আমি ৱাটাৰবৰ্ণ যিখিনি পানীৰ পৰা হোৱা বেমাৰ আজাৰ, আপুনি ইতিমধ্যে কৈছে আমাৰ পানীৰ যিখিনি খোৱা পানীৰ ব্যৱস্থাপনা, সেইখিনি ইতিমধ্যে আমাৰ বানপানী ভাঙি ছিঙি লৈ যায়। এতিয়া আমি অৱশ্যে সুখৰ বিষয়ে আমি দেখিছোঁ যে সকলোৱে আহি সহযোগ কৰিছে, নিশ্চয় পানীৰ আমি দেখিছোঁ, মই যিমানখিনি দেখিছোঁ খোৱা পানীটো তেওঁলোকে মানে ভালেই পাইছে। আৰু আমাৰ স্বাস্থ্যখণ্ডৰ পৰা এইটো আমি ব্যৱস্থা মানে যিমানখিনি পাৰি পৰীক্ষা নিৰীক্ষা কৰি থকা হৈছে। তো ৱাটাৰবৰ্ণ ডিজিজ বুলি ক'লে আপোনাৰ ডায়েৰিয়াখিনি, কলেৰা হওক, জণ্ডিছ অকণমান দেৰিকৈ দেখা দিয়ে, এইবিলাক আমাৰ বহুত সময়ত দেখা দিয়ে। আৰু ইয়াত বাহিৰেও আৰু এটা ডাঙৰ কথা আছে, বেমাৰখিনিৰ সময়ত ইয়াতে কি হয়, আমাৰ বিভিন্ন মানুহ একেলগে এটা কম ঠাইতে আহি আশ্ৰয় ল'ব লগা হয়, এইটো বহুত ডাঙৰ কথা। আমাৰ যিটো চাইক'লজিকেল স্পেচ বা এনভাইৰমেণ্টেল স্পেচ যিখিনি থাকে সেইটো আমাৰ ভাঙি যায়। এটা ওখ ঠাইত হওক, এইটো আপুনি ক'ব পাৰিব যে এটা স্কুল এখনতে হেল্থ কেম্প হওক বা ক'ৰবাত ৰিলিফ কেম্প, ক'ৰবাত একেলগে গোটেইখিনি মানুহ আছে তাতে, আমাৰ সেইকাৰণে বিভিন্ন ধৰণৰ মানুহ সংস্পৰ্শলৈ আহিলে আমাৰ বেমাৰ যিটো সংক্ৰমণ ট্ৰান্সমিশ্যনটো বাঢ়ি যাব পাৰে। সেইকাৰণে চৰ্দি কাহ বাঢ়ে, ইনফ্লুৱেঞ্জা বুলি ক'ব পাৰে, বিভিন্ন ধৰণৰ সংক্ৰামক বেমাৰ আমি সম্ভাৱ্য আছে এই মুহূৰ্তত। কিন্তু এটা কথা আপুনি আকৌ আমি যিহেতু কথা পাতিম আপুনি উলিয়াব পিছত, যে আমি ভয় খাবৰ কিন্তু প্ৰয়োজন নাই। আমাৰ যদি আতংকৰ এটা পৰিৱেশ সৃষ্টি হয় এইবিলাক কথা সজাগতাৰ সলনি, তেনেহ'লে মানে আমাৰ লাভতকৈ ক্ষতি হ'ব বেছি পাৰে। চ' মই আচলতে এটা মানে মুখ্য কথা ক'ব খোজোঁ, আমি সষ্টম হৈ থাকিম, সজাগ হৈ থাকিম, কিন্তু ৰাইজে যাতে ভয় নাখায় বা আমাৰ স্বাস্থ্যকৰ্মীজনে ভয়ত আঁতৰ হ'ব নালাগে। আমাৰ যিখিনি প্ৰস্তুতি আছে সেইখিনি আমি সহজতে আমি মোকাবিলা কৰিব পাৰিম। আমি আটাই মানে খুব সজাগতাভাৱে এইখিনি সময় চম্ভালিব লাগিব, এই যিখিনি সংকটৰ সময় আহিছে।
0: কিন্তু ডাক্তৰ দাস, ইয়াতে এটা কথা আহি পৰিছে যে প্ৰতিবাৰে আমি প্ৰথমেই উল্লেখ কৰিছোঁ যে প্ৰতিবাৰে বান হয় অসমত, কিন্তু এইবাৰৰ যিটো বান, এই বানটো কিন্তু একেবাৰে আকস্মিক আৰু অভাৱনীয় ধৰণৰ ক্ষতি কিছুমান হৈছে, যাক মানুহখিনি আচলতে সতৰ্ক হ'বলৈ সময় নাপালে। গতিকে এই যে সাৱধান হোৱাৰ বা সতৰ্ক হোৱাৰ কথা কৈছে বা চিন্তা নকৰাৰ কথা কৈছে, স্বতঃস্ফূৰ্তভাৱে মানুহখিনি কিন্তু কিছুমান কথা চাপৰ সৃষ্টি হৈছে। আপুনি কৈছে যে তেনেকুৱা ধৰণৰ এটা মানসিক এটা যিটো স্পেচ এটা লাগে চাইক'লজিকেল নাপায়, গতিকে সেই ক্ষেত্ৰত আপোনালোকৰ বিভাগে, স্বাস্থ্য বিভাগে কেনেধৰণৰ যথেষ্ট ভূমিকা, গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব, কিন্তু শক্তিশালী ভূমিকা এটা ল'ব লাগিব যাতে সেই মানুহখিনি সম্পূৰ্ণ স্বাভাৱিক জীৱনলৈ ঘূৰাই আনিব পাৰে।
1: হয় হয়, আপুনি ঠিকেই কথা অনুকৰাই দিছে। আমি যিখিনি কৈছোঁ সকলোৱে জানো, ৱাটাৰবৰ্ণ ডিজিজ হ'ব, জ্বৰ কাহ হ'ব, বহুতে এইটো গম পায়, মেলেৰিয়া, ডেংগি এইবিলাকো আহিব পাৰে, কাৰণ মস্কিটোৰ পৰা আহিব। আমি এইখিনি কথা সাধাৰণ মানুহে এতিয়া বুজি পোৱা হৈছে, কিন্তু মই ক'ব খুজিছোঁ এটা গুৰুত্বপূৰ্ণ কথা আপুনি কৈছে যে মানসিক সন্তুলন ৰক্ষা কৰা। আমাৰ মেণ্টেল ডিচৰ্ডাৰ অকণমান আহিব পাৰে, ডিচৰ্ডাৰ বুলি মানে কি, চাইক'লজিকেল ষ্ট্ৰেছ, পষ্ট ট্ৰমেটিক, হঠাতে ইমান ডাঙৰ এটা আঘাত নিজৰ মানুহ আমি দেখিছোঁ সৰ্বস্থান্ত হৈ গৈছে, তো তেখেতৰ এটা ষ্ট্ৰেছ আহিব,
0: ভৱিষ্যতৰ প্ৰতি শংকা
1: আহিব পাৰে, আৰু সেইটোৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ এফেক্ট হয়। আপোনালোকে আমি আটাই জানো মাইণ্ড এক্টিং অন বডি, মানে আমাৰ কিমানখিনি এফেক্ট হ'ব পাৰে, আতংকৰ পৰিৱেশ আহিব পাৰে। এই মুহূৰ্তত আমি যিমানখিনি পাৰোঁ তেওঁলোকক, আমাৰ মানুহ সেইকাৰণে ওচৰ চাপি গৈছে, তেখেতসকলৰ কাৰণে এইটো ডাঙৰ সকাহ, চব মানুহ গৈছে। আমাৰ স্বাস্থ্যখণ্ডৰ পৰা সকলো প্ৰকাৰে চেষ্টা কৰা হৈছে যাতে আমি অকণমান কাউন্সেলিং কৰি তেখেতক ৰিএছুৰেঞ্চ এটা দিব পাৰোঁ, যে আমাৰ যিখিনি পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিচৰ্ডাৰ বুলি কয়, এংজাইটি হৈছে, বহুতো ডিপ্ৰেশ্যন হ'ব, বিষণ্ণভাৱ এটা আহিব, কাৰণ এইটো ইমান ডাঙৰ এটা ঘটনা ঘটিছে। আৰু একচুৱেলি দিছ ইজ ভেৰি আনইউজুৱেল ফৰ দ'জ ডিষ্ট্ৰিক্টছ,

0: য'ত হৈছে আচলতে,
1: ঘৰখন নাই তেওঁলোকৰ থাকিবলৈ,
0: হয়
1: তেওঁলোকৰ যিখিনি সঞ্চয় আছিলে গোটেইখিনি নষ্ট হৈ গৈছে, তেওঁলোকৰ বস্তু নাই, একো সামগ্ৰী কোনো ধৰণৰ একো নাই, ল'ৰা ছোৱালীৰ কিতাপ নাই, সকলোখিনি বস্তু যেতিয়া নাইকিয়া হৈ যাব মানুহ এজনৰ জীয়াই থাকিবলৈ আচলতে শংকা হোৱাটোৱে স্বাভাৱিক কথা। আমাৰ সৈতে ষ্টুডিঅ'ত এতিয়া উপস্থিত হৈছে, আমি কৈছিলোঁ পূৰ্বে যে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অনাময় শাখাৰ মুখ্য অভিযন্তা ভাস্কৰ জ্যোতি শৰ্মা ডাঙৰীয়া আমাৰ ষ্টুডিঅ'লৈ আহিছে, আমি আদৰণি জনাইছোঁ। আৰু আপোনাকো আপোনাৰ পৰা জানিবলৈ আছে, আমি ডাক্টৰ দাসৰ পৰা ইতিমধ্যে জানিলোঁ যে পানীৰ পাছত কি ধৰণৰ ৰোগ হ'ব পাৰে বা তেনেধৰণৰ প্ৰস্তুতিৰ কথা। এতিয়া কথাটো হৈছে যে পানী শুকাইছে কোনো কোনো অঞ্চলত, কিন্তু বহু অঞ্চল এতিয়াও পানীৰ তলত আছে, প্ৰায় 13 দিন, 13টা দিন পাৰ হৈ গ'ল। তে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ আমি দেখিছোঁ যে ৰাইজ আহিছে, দল সংগঠনে খোৱা পানী, বিভিন্ন খাদ্য সামগ্ৰী দিছে। এতিয়া চৰকাৰেনো কি ব্যৱস্থা লৈছে এই ক্ষেত্ৰত আমি জানিম, কিন্তু তাৰ আগতে ফোন এটা আহিছে, আমি ফোনটো ল'ব লাগিব। হেল্ল' হেল্ল' হেল্ল' নমস্কাৰ, আপুনি কোনে কৈছে বাৰু?
2: মই
0: ক'ৰ পৰা কৈছে?
1: ওদালগুৰি জিলাৰ পৰা, হয়। আপুনি কি জানিব বিচাৰিছে?
3: আপুনি খুব ভাল প্ৰশ্ন সুধিছে। মানে খোৱা পানী বানপানীৰ সময়ত, সেই সময়ছোৱাত আমি যিখিনি পানী আমাৰ ৰিলিফ কেম্পেই হওক বা ৰিলিফ চেণ্টাৰেই হওক, তাত আমি খোৱা পানী যোগান, আমি বিশুদ্ধ খোৱা পানী যোগান বিভিন্ন পদ্ধতিৰে আমি দিওঁ। ধৰক বটল ৱাটাৰ দিলোঁ, আমি ট্ৰিটমেণ্ট প্লাণ্ট বহুৱাই পেলাই পাউচ দিলোঁ এনেকুৱা। কিন্তু বিশুদ্ধিকৰণ আমি বানপানীৰ পিছত ঘৰলৈ যেতিয়া উভতি যাব, গৈ পুৰণা যিটো চ'ৰ্চ আমাৰ য'ৰ পৰা পানী খায়, হয় টেপ পইণ্টেই হওক, টিউবৱেলেই হওক, য'ৰ পৰা তেওঁলোকে পানী খায়, সেই অৱস্থালৈ যেতিয়া ঘূৰি যাব, সেই পানীখিনি বিশুদ্ধ, মানে বিশুদ্ধ বা নিৰাপদ ধন্য হয়, আমি বা নিৰাপদ কৰি ল'বৰ কাৰণে যিটো ব্যৱস্থা, সেইটো কথাই আপুনি সুধিছে। তাৰ কাৰণে তৎক্ষণিকভাৱে বানপানী হৈ থকা সময়টোতে আমি কি কৰোঁ, আমাৰ হেলোজেন টেবলেট বুলি আমাৰ হাতত থাকে, পান ৱাটাৰ পিউৰিফায়িং টেবলেট, যিটো টেবলেট আমাৰ 20 লিটাৰ পানীত এটা টেবলেট আমি দিবলৈ কওঁ, এখন লিফলেটৰ আমি জনাই দিওঁ, তেওঁলোকক সজাগ কৰি পেলাই দিওঁ। এই টেবলেট দিয়াৰ পিছত 20 মিনিটৰ পৰা আধা ঘণ্টা থকাৰ পিছত পানীখিনি চেকি খালে সেইখিনি সম্পূৰ্ণ নিৰাপদ। 20 লিটাৰ পানীত এটা আপোনাৰ ক্লৰিন টেবলেট, যিটো হেলোজেন টেবলেট বুলি কওঁ, তাৰ উপৰিও আমি যদি তেওঁলোকৰ ঘৰত আমাৰ টিউবৱেল আছে, টিউবৱেলৰ পানী খায় বা পুখুৰীৰ পানী খায় বা তেনেকুৱা ধৰণৰ পানী খায়, তেতিয়া টিউবৱেলৰ পানী খালে টিউবৱেল ডিছইনফেকশ্যন কৰিবৰ কাৰণে আমাৰ ব্লিচিং পাউডাৰ আমি যোগান ধৰোঁ চৰকাৰীভাৱে। এইবাৰতো আমি প্ৰত্যেক ঘৰে ঘৰে দিয়াৰ ব্যৱস্থা কৰিছোঁ, ব্লিচিং পাউডাৰ প্ৰত্যেক ঘৰতে যি টিউবৱেল আছে শোধন কৰিব, সেই টিউবৱেলটোত খুলি লৈ পেলাই তাত 2 চামুচ ব্লিচিং পাউডাৰ 1 মগ পানীত গুলি লৈ পেলাই সেই পানীখিনি টিউবৱেলৰ মুখখন খুলি ৱাছাৰটো উলিয়াই তাত ঢালি থৈ পেলাই ৰাখি দিব লাগে, আৰু সেইটো 6 ঘণ্টাৰ কাৰণে তেনেকৈ ৰাখি দিয়াৰ পিছত আকৌ ফ্লাছ কৰি পেলাই পানীখিনি উলিয়াই দি পেলাই যদি খায়, তেতিয়া টিউবৱেলটো শোধন হয়, আৰু যিহেতু ফ্লাড ৱাটাৰ সোমাই গৈছে তাক আমি হাই ড'জত আমি দিবলৈ মিনিমাম 25 গ্ৰাম ব্লিচিং গুলি লৈ পেলাই আমি এইটো দি পেলাই 6 ঘণ্টা ৰাখি খাব লাগে, আৰু প্ৰত্যেক সপ্তাহৰ বা 15 দিনৰ মূৰে মূৰে সেইটো যদি কৰি থাকে তেতিয়া এই পানী নিৰাপদ পানী হ'ব পাৰে, আৰু সেইটো নিৰাপদ ধন্য হয়। আমাৰ প্ৰত্যেকখন গাঁৱত ফিল্ড টেষ্ট কিট বুলি, মানে থলিতেই আমাৰ পানী শুদ্ধ, মানে এই বিশুদ্ধ হয় নহয় বা নিৰাপদ হয় নহয় তাৰ কোৱান্টিটি, যদি নিৰাপদ নহয় কোৱান্টিটি কিমান আছে, তাৰ মানে কণ্টামিনেশ্যন কিমান আছে, সেইটো চাবৰ কাৰণে লেবৰেটৰীত আনিব লাগিব, কিন্তু সি নিৰাপদ হয় নহয় তাতে থলিতে চাব পাৰি। গতিকে আমাৰ নিয়েৰেষ্ট যি PHC-ৰ আমাৰ অফিচ আছে তাৰ লগত যদি আপোনালোকে যোগাযোগ কৰে তেতিয়াহ'লে পানীৰ বিশুদ্ধ হয় নহয় এইটো চাই ল'ব পাৰিব, আৰু শোধন কৰাৰ ক্ষেত্ৰত যিটো কথা ক'লে আপুনি, সেই শোধন আমি সেইধৰণে কৰিব পাৰোঁ, আৰু সকলো সময়তে আফটাৰ ফ্লাড বুলিয়েই নহয়, আফটাৰ ফ্লাডতটো বিশেষ গুৰুত্ব দিব লাগে, পানী গৰম কৰি উতলাই উতলাংকত অৰ্থাৎ বক বক কৰি থকা অৱস্থাত মিনিমাম 5 মিনিট সময় ৰাখি তাৰ পৰা যদি চেকি পেলাই পানীটো খায় তেতিয়াহ'লে এইটো নিৰাপদ বুলি আমি ধৰি লওঁ, আৰু আপোনালোকে নিৰাপদে থাকিব।

0: পাৰিব।
1: এতিয়া প্ৰথম যিটো মই আপোনাক প্ৰশ্ন
0: কৰিছিলোঁ
1: যে যিসমূহ অঞ্চল এতিয়াও পানীৰ তলতে আছে বা কিছুমান অঞ্চলত হয়তো পানী শুকাইছে কিন্তু সেই খোৱা পানীৰ ব্যৱস্থাখিনি কৰিব পৰা হোৱাগৈ নাই, তেওঁলোকৰ হয়তো ঘৰ চাফা কৰোঁতে সময় গৈছে, তেওঁলোকৰ এটা অৱস্থা য'ত তেওঁলোকে আহি পানী শুদ্ধ কৰাৰ কাৰণে হয়তো বিভাগলৈ আহিব নোৱাৰিব পাৰে, তেওঁলোকৰ সেইখিনি সুবিধা হোৱাগৈ নাই। গতিকে চৰকাৰে খোৱা পানীৰ ক্ষেত্ৰত বিশেষকৈ কেনেধৰণৰ ব্যৱস্থা লৈছে?
0: এইবাৰ ফ্লাড এইটো আনপ্ৰেচিডেণ্টেড, একদম আপুনি আগতেই ক'লে যে কোনো মানুহৰ মানে তাৰ কাৰণে প্ৰিপেয়াৰ হ'বলৈ নোপোৱাকৈ ফ্লাড আহিলে, কিন্তু তাৰ মাজতো ডেজ টু ছেকেণ্ড দিনাৰ পৰাই আমি পৰ্যাপ্ত পৰিমাণে খোৱা পানী, এতিয়া কোনো অঞ্চলতে খোৱা পানীৰ আচলতে অভাৱ হোৱা নাই। সকলো দল সংগঠনৰ পৰা আদি কৰি চৰকাৰে আৰু আমাৰ বিভাগে বটল ৱাটাৰ পাউচত মানে থলিতে পানীৰ বিশুদ্ধিকৰণ কৰি পেলাই আমি পাউচাৰে দি আছোঁ। তাৰোপৰি ইউনিচেফে আমাক প্ৰত্যেকখন জিলাতে 3-4টা ষ্টেণ্ড এলোন ফিল্টাৰ ইউনিট দিছে, সেইখিনি দি পেলাই আমি অন্ততঃ মানুহে খোৱা পানীৰ কাৰণে অসুবিধা হোৱা নাই। অসুবিধা হৈছে মানুহৰ গা ধোৱাৰ কাৰণে বাচন বৰ্তন ধোৱাৰ কাৰণে বা কাপোৰ কানি ধোৱাৰ কাৰণে। তাৰ কাৰণেও এতিয়া মানে আজি এসপ্তাহ ধৰি পেলাই চৰকাৰে, যদিও আমি সাধাৰণতে এই সময়ত আমি টিউবৱেল পোতাৰ কাৰণে হেৰি নলওঁ, কিন্তু এইবাৰ আমি তেনেকুৱা জেগাত য'ত ৰাস্তাৰ কাষত মানুহ ৰৈ আছে বা কেম্পত নিজৰ ঘৰত থাকিব পৰা নাই তেনেকুৱাকৈ য'ত মানে গোট খাই আছে তেওঁলোকৰ প্ৰত্যেক জেগাতে আমি আইডেণ্টিফাই কৰি টিউবৱেল সংস্থাপন কৰি আছোঁ, আৰু টিউবৱেলৰ পানীৰে তেওঁলোকে অন্ততঃ গা ধোৱা, ডে টু ডে যিখিনি লাগে সেইখিনি, আৰু আমি পৰ্যাপ্ত পৰিমাণে খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ।
1: বিশেষকৈ যিসকলৰ পলসে ধৰক পুতি পেলাইছে কিছুমানৰ খোৱা পানীৰ উৎসবিলাক, সেইবিলাক চাফা কৰা হ'ব নে তাত নতুনকৈ কিবা সংস্থাপন কৰা?
0: সেইটোৱে মই ক'লো, আমাৰ প্ৰত্যেকখন জিলাৰ আমি বৰ্তমান আমাৰ 89% আমাৰ যিকেইখন জিলা, বিশেষকৈ আমাৰ মই চৰাইদেউ আৰু শিৱসাগৰৰ কথা কৈছোঁ, যোৰহাট আৰু ডিব্ৰুগড়ো হৈছে, কিন্তু এই দুখন জিলাই সকলোতকৈ সৰ্বাত্মকভাৱে ক্ষতিগ্ৰস্ত হৈছে, আৰু তাত যিটো পলস বা হেৰি হৈছে, পলসেৰে ঢাকি আছে, তেনেকুৱা আমাৰ স্কিমবিলাক এতিয়া আমি আমাৰ নিজৰ ফালৰ পৰাতো কৰিছোঁৱেই, বিভিন্ন সংগঠন আগবাঢ়ি আহিছে চাফা কৰি দিবৰ কাৰণে। অকল চাফা কৰিলেই নহ'ব, তাক আকৌ পাম্প চাম্প যিবিলাক ডুবি গৈছে সেইখিনিকে আমি ৰিপেয়াৰ কৰিছোঁ। আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে শিৱসাগৰত আমাৰ 287খন স্কিম তেনেকৈ মানে এফেক্টেড হৈছিলে, তাৰে ভিতৰত আমি এতিয়ালৈকে 104খন স্কিম আপ কৰিছোঁ, অৰ্থাৎ তাক ঠিক কৰি পেলাই আমি কৰিছোঁ। আৰু চৰাইদেউত 73খন স্কিম তেনেকুৱা মানে বানপানীয়ে বিশেষভাৱে ক্ষতিগ্ৰস্ত কৰিছিলে, তাৰ মাত্ৰ এতিয়া 83খনৰ ভিতৰত আমি 70খন মানে আজিৰ ডেটলৈকে আমি আপ কৰিব পাৰিলোঁ, আৰু মাত্ৰ 13খন আঁচনি এনেকুৱা মানে ক্ষতিগ্ৰস্ত হৈ আছে, সেইখিনিও আমি মানে বিশেষ তৎপরতা লৈ পেলাই আমি
1: জলজীবন মিশনৰ সম্পূর্ণরূপে যেগুলা ক্ষতিগ্রস্ত হয়েছে সেগুলা পুনৰ নতুন কৰি কৰা হ'ব।
0: যিখিনিটো ক্ষতিগ্রস্ত হৈছে ধৰক পাইপলাইন ভাগি গৈছে, হেৰি হৈছে, সেইখিনিটো কৰিবই লাগিব, কৰিমেই আমি, কিন্তু এই ক্ষতিগ্রস্ত হোৱাখিনিও আমি ইতিমধ্যেই চৰাইদেউত 70খন আঁচনি ঠিক কৰিলোঁ, মানে ৰিপেয়াৰিং কৰি সম্পূৰ্ণ কৰি চলালোঁ আমি 83খনৰ ভিতৰত 70খন আজিৰ ডেটত চলাই আছোঁ, আৰু শিৱসাগৰত আপোনাৰ 287খনৰ ভিতৰত 104খন আমি এতিয়ালৈকে মানে আকৌ পুনৰজীৱিত কৰিবৰ কাৰণে সক্ষম হৈছোঁ।
1: দাস ডাঙৰীয়াৰ পৰা আকৌ জানিম যে আপুনি ক'লে কেইবাটাও ৰোগৰ বিষয়ে ক'লে যে পানীৰ পৰা হ'ব পৰা যিসমূহ ৰোগ, এতিয়া কথাটো হৈছে সেই জমা হোৱা পানীত মহ হয় বা তেনেকুৱা ধৰণৰ যি বাহকজনিত ৰোগবিলাক হয়, তাৰ পৰা বাচি থকাৰ বাবে কেনেকুৱা ব্যৱস্থা লোৱা হ'ব চৰকাৰৰ তৰফৰ পৰা, তেওঁলোকে নিজেও কেনেধৰণৰ?
2: হয়, আচলতে লোৱা হ'ব মানে আমাৰ ইতিমধ্যে হৈ আছে, আমি যিটো কৈছোঁ যে আমাৰ এটা এৱেৰনেছ ইতিমধ্যে আমাৰ মেডিকেল ছায়েন্সৰ নলেজৰ পৰা আমি তাত দেখিছোঁ যে পানী জমা হৈ গ'লে তাতে মস্কিটোৰ কণী পাৰিব, মহে অকল পানীত কণী পাৰে, আৰু 10-12 দিন পিছত তাৰ পৰা নতুন ব্ৰিড এটা ওলাই পেলাই আমাৰ ইনফেকশ্যনটো আনিব পাৰে, ডেংগি মেলেৰিয়া অসমত খুব জাপানিজ এনকেফেলাইটিছ হয় এনেকুৱা বেমাৰবিলাক। তো তাৰে কাৰণে আমি এটা এনভাইৰমেণ্টেল যিটো কৰিব লাগিব, আমাক PHED ডিপাৰ্টমেণ্টৰ হেল্প লাগিব এইটোত, যে আমি ৱাটাৰ চ'ৰ্চটো, ষ্টেগনেণ্ট ৱাটাৰটো আমি ৰিমভ কৰিম যাতে পানী জমা হৈ নাথাকে, সেইটো আৰ্টিফিচিয়েলো হ'ব পাৰে আৰু বা এতিয়া আমাৰ ফ্লাডৰ কাৰণেও হ'ব পাৰে য'ত

0: জমা হৈ আছে। ছেকেণ্ড হৈছে এটা খুব এই সময়ত ইফেক্টিভ হয় ফগিংটো, যিটো মালাথিয়ন দিয়া আপোনাৰ দেখি আছে, আমাৰ মেচিন চলি আছে যে আমাৰ এডাল্ট মস্কিটোখিনি যিখিনি উৰি ফুৰা মস্কিটো সেইখিনি মানে ফগিঙেৰে আমি যিমান পাৰি তাৰ কোৱান্টিটি কমাব পাৰোঁ যাতে এক্সপ'জাৰটো কমি যায়। তো এইটো ব্যৱস্থা কৰি থকা হৈছে আৰু আমাৰ পচিবল যদি পৰিস্থিতিয়ে দিয়ে তেতিয়াহ'লে আমি সদায় বেডনেটছটো মানে মস্কিটো নেট ইউজ কৰিবলৈ কম, কিন্তু সেইটো আমাৰ এই চিটুৱেশ্যনত চাবও লাগিব কিমানখিনি সম্ভৱ। কিন্তু আমি ইতিমধ্যে এইখিনি ফগিঙৰ এক্টিভিটি বা চ'ৰ্চ ৰিডাকশ্যন এক্টিভিটি কৰি থকা হৈছে আৰু তাৰ কাৰণে এছ অ' পিখন দিয়া হৈছে, একচুৱেলি ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ কেনেকৈ তেওঁলোকে ইমপ্লিমেণ্ট কৰিব ইন দ্য গ্ৰাউণ্ড ছেটিং একদম আমাৰ য'ত হৈ আছে এফেক্টিভ। আৰু আমি ডিজিজৰ ট্ৰেণ্ডটো সেইকাৰণে লক্ষ্য কৰি আছোঁ যে আমাৰ বাঢ়িছে নেকি বা এনেকুৱা ধৰণৰ আমি আগতীয়া ব্যৱস্থা ল'ব পাৰোঁ নেকি। তো আমাৰ ভেক্টৰবৰ্ণ ডিজিজখিনি এইধৰণে কণ্ট্ৰল কৰিব পৰা যাব বুলি আমি এটা চেষ্টা অব্যাহত ৰখা হৈছে। বাকী পৰিস্থিতি নিৰীক্ষণৰ আণ্ডাৰত আছে, আমি এতিয়াও যিহেতু আমাৰ সম্পূৰ্ণ এতিয়াও ক'ব নোৱাৰে, আপুনি আগতো ক'লে পানী আকৌ সোমাইছে, আমি সুস্থিৰ অৱস্থা হোৱা বুলি ক'ব পৰাই নাই,
1: কোনো কোনো অঞ্চলত শুকুৱাই নাই পানী, এনেকুৱা ধৰণৰ অনগোয়িং সিচুয়েশ্যন হৈ আছে। হয় হয়, আমাৰ ফোন এটা আহিছে। হেল্ল' হেল্ল'
2: হেল্ল'
1: হয় নমস্কাৰ, কোনে কৈছে?
2: মই লুৎফৰ ৰহমানে কৈছোঁ, গোৱালপাৰা জিলা ধূপধৰা পদুপাৰাৰ পৰা।
1: হয় ৰহমান ডাঙৰীয়া, কওকচোন আপুনি কি ক'ব বিচাৰিছে?
2: মই মানে ক'ব বিচাৰিছোঁ যে যিহেতু বানপানী শুকালে মানে কিছুমান খোজতে দৰে মানে বেমাৰবিলাক হয়, সেইবিলাক কিদৰে নিৰাময় কৰিব পাৰি, কিদৰে দূৰ কৰিব পাৰি, এই বিষয়ে ছাৰক ক'ব দিবচোন।
1: হয় নিশ্চয়, ধন্যবাদ। তেওঁ ছালৰ ৰোগৰ কথা কৈছে, খজুৱতি বা তেনেকুৱা ধৰণৰ হৈছে ইতিমধ্যে বহুতৰে।
0: একদম আইডিয়েলি আমি আচলতে এডভাইচ কি কৰিম যে আমি পানীৰ সংস্পৰ্শলৈ আহিব নালাগে, যিমানখিনি পাৰে এভইড কৰিম, কাৰণ নিজৰ বিভিন্ন কাঠ হ'ল এব্ৰেশ্যন থাকিব পাৰে, কিন্তু যিটো সেই পৰিৱেশত নাই আমাৰ পানীৰ এক্সপ'জাৰ হ'বই লাগিব, পানীৰ মাজে অহা যোৱা কৰি আছে, সেইকাৰণে আমাৰ ইনফেকশ্যন হ'ব পাৰে, বেক্টেৰিয়াৰ পৰা ইনফেকশ্যন হ'ব পাৰে, ফাংগেল ইনফেকশ্যন বহুত হয়, কাৰণ এটা ড্ৰাই বা ডেম এটা চিটুৱেশ্যন থাকে ফাংগাছৰ পৰা। তো আমাৰ এইখিনি আচলতে আমি যিমান পাৰি ক্লিন আপ কৰি ৰাখিব লাগিব, আমাৰ পানীত এক্সপ'জাৰ হোৱাৰ পিছতে আমি চপ এণ্ড ৱাটাৰ মষ্ট কমন সেইটোৱে আমি ইউজ কৰিব পাৰোঁ পেৰিফেৰিত, সেইটো আমি ক্লিন আপ কৰিব লাগিব। আৰু ইয়াৰ পিছতে একৰ্ডিংলি আমাৰ এতিয়া যিহেতু মানুহখিনি হস্পিটেললৈ আহিব পৰা নাই, ৰুটিন চাৰ্ভিচটো আমাৰ ব্ৰেকআপ হৈছে বহুত পৰিমাণে, তো আমাৰ হেল্থ কেম্পে তালৈ আগবাঢ়ি গৈছে, হেল্থ টীম, আৰু তাতে আমাৰ মেডিকেল অফিচাৰ হওক, এতিয়া কমিউনিটি হেল্থ অফিচাৰ, এনেকুৱা টীম এটা আছে প্ৰতিটো জেগাত। তো আপোনালোকে গোটেই যিখিনি আমাৰ মানুহ এফেক্টেড হয় স্কিনৰ কাৰণে, তেখেতসকলে যোগাযোগ কৰিলে হ'ল আমাৰ হেল্থ কেম্পত, তেওঁলোকৰ ওচৰতে আছে, আৰু আমি একৰ্ডিংলি এইটো যদি ফাংগেল ইনফেকশ্যন এণ্টি ফাংগেল অইনমেণ্ট লাগিব সাধাৰণতে, আৰু যদি এইটো বেক্টেৰিয়েল হয় নেকি এণ্টিচেপ্টিক লাগিব, কিন্তু আমি যিমান পাৰোঁ এইটো আঁতৰাই চৰিবলৈ চাম, এক্সপ'জাৰটো যাতে নহয়, হোৱাৰ পিছতো ক্লিন আপ কৰিম, যিমান পাৰি ক্লিন ৰাখিব লাগিব। আৰু টিটেনাছ টক্সাইড বুলি যিটো ইনজেকশ্যন, সেইটো আমাৰ বহুত পৰিমাণে প্ৰয়োজন এই সময়ত, কাৰণ আমি ক'ব নোৱাৰোঁ যে তাৰ পৰা এক্সপ'জাৰ হৈছে বা নহৈছে, গতিকে আমাৰ সেইটোৰ ব্যৱস্থা কৰা আছে। আমাৰ সেই অকল অইনমেণ্টটোৱে নহয়, আমাৰ ইনজেকশ্যনটোৰ কাৰণে মানুহ মানে আমি ব্যৱস্থা এটা ল'ব লাগিব।
1: এই পানীৰ সময়ত আপুনি ঠিকেই কৈছে যে কাৰোবাৰ ভৰিত ঘা থাকিব পাৰে বা তেনেকুৱা ধৰণৰ টিটেনাছৰ প্ৰয়োজন হ'ব পাৰে, বা বিষাক্ত কিবা হেৰিয়ে কামুৰিব পাৰে, পোক পতংগ কামুৰিব পাৰে।
0: এক্সেক্টলি, মানে এতিয়া ই আমাৰ যে ক'লো অলপ আগতে কৈছিলোঁ হাইলেণ্ড য'তে আমাৰ আশ্ৰয় লৈছে তাত অকল মানুহ অহা নাই, এনিমেলছখিনিও আহিছে আৰু আহিব দিবই লাগিব, ইনচেক্টছখিনি আহিছে, স্নেকছ আহিছে, কাৰণ চবেই এটা আশ্ৰয় বিচাৰিছে, সেইকাৰণে এক্সপ'জাৰ বেছি হয় মেন এনিমেল, মেন মস্কিটো, মেন ইনচেক্ট, আৰু সেই এক্সপ'জাৰৰ কাৰণে আমাৰ বাইট হ'ব পাৰে, এনিমেল বাইট বাঢ়িছে, স্নেক বাইট হ'ব পাৰে, আমাৰ একৰ্ডিংলি ইমিডিয়েটলি এটা ব্যৱস্থা
1: কৰা হৈছে। আৰু আপুনি যিটো হেল্থ কেম্প বা স্বাস্থ্য শিবিৰৰ কথা কৈছে, কেনেকুৱা ধৰণৰ ভ্ৰাম্যমান স্বাস্থ্য শিবিৰ কৰা হৈছে?
0: হয় হয়, প্ৰতিটো অঞ্চলতে স্বাস্থ্য শিবিৰ চলি আছে, যাতে মানুহখিনিৰ ওচৰলৈ আমাৰ স্বাস্থ্য হেল্থ চাৰ্ভিচটো যাব পাৰে,
1: এইখিনি সময়ত যাতে মানুহৰ ওচৰলৈ যাব পাৰে চৰকাৰী, মানুহে যাতে বিচাৰি আহিব নালাগে চৰকাৰৰ সা সুবিধা, সেইটো এইখিনি সময়ত নিশ্চিত কৰাটো আটাইতকৈ বেছি প্ৰয়োজনীয় কথা। আৰু মই এইখিনি আৰু এটা বিষয়ে জানিব বিচাৰিছোঁ শৰ্মা ডাঙৰীয়াৰ পৰা, আপুনি উল্লেখ কৰিছিলে যে খোৱা পানীতকৈ এতিয়া গা পা ধোৱা বা তেনেকুৱা ধৰণৰ যিখিনি অনাময় ব্যৱস্থা বুলি কওঁ আমি, চেনিটেশ্যন, সেইটো বেছি গুৰুত্বপূৰ্ণ হৈছে, কাৰণ আৱৰ্জনা ব্যৱস্থাপনাৰ কথাটো নকওঁৱে, যেতিয়া গেলা পচা দুৰ্গন্ধ চাৰিওফালে, আৰু আটাইতকৈ ডাঙৰ কথা যিখিনি মানুহ ধৰক ওলাই আহিব পৰা নাই বা শিবিৰত আছে, তেওঁলোকৰ যিটো শৌচাগাৰৰ কোনো ব্যৱস্থা নাছিলে সেই সময়খিনিত, গতিকে যথেষ্ট অকণমান দুৰ্গন্ধময় পৰিস্থিতি এটা হৈ যায়। তাৰ পাছত সেই অনাময় কেনেকুৱা ধৰণৰ ব্যৱস্থা হৈছে বা হ'ব?
3: নাই, অনাময় ব্যৱস্থাটো আপুনি ঠিক কথা কৈছে, মানে এটা সময় প্ৰথমকেইটা দিনত এইটো অত্যন্ত মানে বেয়াৰ ফাললৈ গৈছিলে, কিন্তু আমাৰ চৰকাৰে আপোনাৰ দেখিব যে যিবিলাক জেগাত আমি হেল্থ কেম্প, যিবিলাক জেগাত আমি হেল্থ কেম্প কৈছোঁ আমি

0: ৰিলিফ চেণ্টাৰ কৰিছোঁ,
1: হয়
0: আমি এই ডি ডি এম এৰ যোগেদি আমি আগতীয়াকৈ চিনাক্তকৰণ কৰি ওখ ভাল সকলো সুবিধা থকাৰ জেগাতে ৰিলিফ কেম্প কৰিছিলোঁ। কিন্তু তাৰ স্বত্বেও আমি কিছুমান জেগাত সেই ৰিলিফ কেম্পলৈ মানুহ নিব নোৱাৰিলোঁ, আনপ্ৰেচিডেণ্টেড ফ্লাডৰ কাৰণে আৰু বেলেগ ধৰণৰ ফ্লাডৰ কাৰণে। কিন্তু বেছিভাগ ৰিলিফ কেম্পে যিবিলাক ডেজিগনেটেড কেম্প তাত কিন্তু আমাৰ অনাময় ব্যৱস্থা সম্পূৰ্ণৰূপে আছে। কিন্তু তাৰ লগতে এতিয়া বিভিন্ন ধৰণৰ আপোনাৰ বেচৰকাৰী অনুষ্ঠানেই কওক বা গাঁৱৰ যুৱকসকলেই হওক, তেওঁলোকে চাফ চিকুণতাৰ ক্ষেত্ৰত কিন্তু সাংঘাতিক ধৰণে জোৰ দিছে। আমি ডিপাৰ্টমেণ্টটো আছোৱেই আৰু সেই তেওঁলোক লাগি পেলাই সেইখিনি আঁতৰোৱা হেৰি কৰা কাম চলি আছে। আৰু টয়লেটৰ কথা যিটো কথা কৈছে, টয়লেট আমি যিমানখিনি পাৰোঁ এতিয়ালৈকে আমাৰ ৰিলিফ কেম্পৰখিনিতো চব ঠিক কৰা হৈ মানে ঠিক চলি আছে। তাৰ ওচৰে পাঁজৰে গাঁওবিলাকত আমাৰ যিবিলাক

0: ঘৰুৱা হেৰি কৰা কাম চলি আছে। আৰু টয়লেটৰ কথা যিটো কথা কৈছে, টয়লেট আমি যিমানখিনি পাৰোঁ এতিয়ালৈকে, আমাৰ ৰিলিফ কেম্পৰখিনিতো চব ঠিক কৰা হৈ মানে ঠিক চলি আছে, তাৰ ওচৰে পাজৰে গাঁওবিলাকত আমাৰ যিবিলাক চি এম এছ চি আছিলে পানী শুকাই গ'ল বোকা উলিয়াই, আমি সেইখিনি মানুহে যাতে ৰাস্তাত থকা মানুহখিনিয়ে ইউজ কৰিব পাৰে সেইখিনি কৰিছোঁ। আৰু আপোনালোকে জানি এটা কথা ভাল পাব যে আমাৰ লাক্স অফ লাক্স মানে পানীৰ বটল আমি ইউজ কৰিছোঁ এইটো সময়ত, সেই পানীৰ বটলৰ প্লাষ্টিকৰ যিটো প্ৰদূষণ সেইটোক আমি লক্ষ্য ৰাখি পেলাই আমি ইতিমধ্যে আমাৰ বিভাগৰ প্লাষ্টিক ৱেষ্ট মেনেজমেণ্ট ইউনিট আছে, য'ত এতিয়া পানীৰে দিগদাৰী কৰা নাই, তালৈ আমি প্লাষ্টিক বটলখিনি ট্ৰাকে ট্ৰাকে গাড়ীয়ে গাড়ীয়ে তোলাই পেলাই অনাৰ ব্যৱস্থা কৰিছোঁ। আৰু আমাৰ আমি আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে গুৱাহাটীৰ পৰা এটা অৰ্গেনাইজেশ্যনে শিৱসাগৰ গোটেই শিৱসাগৰ জিলাৰ যিমানখিনি বটল আছে সেইখিনি কালেক্ট কৰি তেওঁলোকে পইচা দিব। মানুহে এতিয়া কালেক্ট কৰাটো মানে ৱেষ্ট টু ৰিচোৰ্চ সেইটো কামত লাগি গৈছে, আমি তলুৱাইছোঁ মানে বোথ আপোনাৰ পচনযোগ্য আপোনাৰ ৱেষ্ট আৰু প্লাষ্টিক ৱেষ্ট দুয়োটাক আমি এতিয়া মানে ডিছপ'জ কৰাৰ কাৰণে ব্যৱস্থা লৈছোঁ।
1: অভিশাপক যে আশীৰ্বাদলৈ ৰূপান্তৰিত কৰিবৰ প্ৰচেষ্টা সেইটো কিন্তু চৰকাৰৰ ফালৰ পৰা ল'ব লাগিব। আৰু আপুনি যিটো কথা ক'লে শুনি ভাল পালোঁ যে যিখিনি স্থানীয় বা সংস্থা বা স্থানীয় লোক, কাৰণ অভূতপূৰ্ব নিদৰ্শন দেখুৱাইছে সকলোৱে এইবাৰ কি ধৰণে সহায় কৰিব পাৰি মানুহে মানুহক, গতিকে চৰকাৰেও সেই তেনেকুৱা ধৰণৰ সংগঠন বা স্থানীয় লোকসকলক আস্থাত লৈ যাতে আগবাঢ়ে বা সুন্দৰকৈ এই ধৰণৰ কাম কৰি যায় তেতিয়া ভাল হ'ব। আৰু আপুনি ক'লে যে শৌচাগাৰৰ ব্যৱস্থাটো ভ্ৰাম্যমান যি আজিকালি তেনেকুৱা ধৰণৰ টয়লেট বা
0: আমি ইতিমধ্যেই বাগানবিলাকত চাহ বাগিচাবিলাকত আমি ভ্ৰাম্যমান শৌচাগাৰৰ ব্যৱস্থা কৰিছিলোঁ। ভ্ৰাম্যমান শৌচাগাৰৰ ব্যৱস্থা এইটো কাৰণে কৰিছিলোঁ যে এটা ছেকশ্যনত আজি পাত তুলিব তাৰ লেবাৰখিনিৰ কাৰণে মানে ৱৰ্কাৰখিনি ইউজ কৰিব, সেই তেনেকুৱা ধৰণৰ আমি ভ্ৰাম্যমান শৌচাগাৰসমূহ এতিয়া ইয়ালৈ ওচৰলৈ য'ত দৰকাৰ হয় আমি লৈ আহিছোঁ, বা তেনেকুৱা ধৰণে আমি সেই ক্ষেত্ৰতো সম্পূৰ্ণৰূপে সজাগতা আৰু আমি লক্ষ্য ৰাখি আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ।
1: হয়, আৰু আমি দেখি আছোঁ যে বাতৰিবিলাকত দেখিছোঁ বা আমালৈ যিবিলাক আহে যিবিলাক শ্ৰব্য মাধ্যমেৰে আমি দেখোঁ তাত দেখিছোঁ যে বহু সংখ্যক তাত কেঁচা ঘৰ আছে, হয়তো তাত যিবিলাক শৌচাগাৰ বা প্ৰস্ৰাৱগাৰ সেইবোৰো হয়তো তেনেকুৱা ধৰণৰ অৱস্থাৰ আছিলে, বহু হয়তো সহায় লৈ গৈছে মানে, আৰু কিছুমানৰ এনেকুৱা হৈছে যে হয়তো পিছফালে যেতিয়া পানী হৈ গৈছে ঘৰটো কোনোখিনি নুডুবাকৈ আছে কিন্তু বাকী অনাময় ব্যৱস্থাটো একেবাৰে শোচনীয়। এতিয়া যে স্বচ্ছ ভাৰত অভিযানৰ কথা কোৱা হয় বা সেই ধৰণে ৰূপায়ণ কৰা হৈছে দেশজুৰি, সেই অভিযানে তেওঁলোকক সামৰি ল'ব লাগে কিমান সোনকালে ল'ব?
0: নাই নাই, আমিতো ইমিডিয়েটলি এতিয়া আমাৰ ব্যৱস্থা ইতিমধ্যে আমি আমাৰ ছাৰ্ভে আৰম্ভ হৈ গৈছে, কিমান ক্ষতিগ্ৰস্ত হ'ল, কিমান আমি ৰিপেয়াৰ কৰি পেলাই ঠিক কৰিব পাৰিম আৰু কিমান আমি নতুনকৈ বনাব লাগিব, সেইখিনি আমাৰ সমীক্ষা আৰম্ভ হৈ গৈছে। আৰু আমাৰ যি পঞ্চায়তৰ যিটো চেনিটেশ্যনৰ টাইট ফাণ্ড তাৰ পৰা আমি ৰেট্ৰ'ফিটিং কৰি ক'ৰবাত পিটটো ডুবি গৈছে তাক আমি ঠিক কৰিম, সেইখিনি ইতিমধ্যে আমি ব্যৱস্থা আৰম্ভ কৰিছোঁ। আৰু পানী কমি যোৱাৰ লগে লগে আমাৰ প্ৰায়ৰিটি ৱাইজ এতিয়া প্ৰথম আমি প্ৰায়ৰিটি ৰিলিফত আছোঁ, তাৰপিছত আমি এইখিনি যাতে মন আৰু এটা আমি গম চৰকাৰৰ ফালৰ পৰা আমাৰ বিভাগৰ ফালৰ পৰা আমি এইটো সকলোকে আশ্বস্ত কৰিব বিচাৰিছোঁ যে ইয়াত যিখিনি ক্ষতি হৈছে সেই ক্ষতিৰ আমি আকৌ চৰকাৰীভাৱে সেইখিনি কাম কৰি দিম
1: যাতে পুনৰ আগৰ অৱস্থালৈ ঘূৰি আহে বা আগতকৈ ভাল হ'ব লাগে। আচলতে ভাল হ'ব লাগে। এতিয়া ডাক্টৰ দাসৰ পৰা আমি জানিব বিচাৰিছোঁ যে এই ধৰণৰ যেতিয়া এটা পৰিস্থিতিৰ সৃষ্টি হয় যদি প্ৰস্তুত থাকে তেতিয়াহ'লে বেলেগ কথা, কিন্তু যিহেতু প্ৰস্তুত নাছিলে আমি বাৰে বাৰে গৈছোঁ মানুহখিনি, যে তাৰ পাছত যদি কিবা ডাঙৰ সংক্ৰমণজনিত ৰোগ আহি যায় তেতিয়া তাৰ বাবে চৰকাৰ প্ৰস্তুত আছেনে নাই, সাজু হৈ আছেনে নাই?
2: আমি আপোনাৰ প্ৰশ্নটোৰ উত্তৰ দিম। মই প্ৰথমতে ক'ব খুজিছোঁ প্ৰিভেনশ্যন ইজ মাছ বেটাৰ দেন কি, আমি প্ৰিভেণ্ট কৰিব লাগে। এতিয়া আমি আউটব্ৰেক যাতে বেমাৰৰ প্ৰাদুৰ্ভাৱ নহয় তাৰ কাৰণে সমস্তখিনি আগ্ৰহী কৰি থকা হৈছে, কাৰণ আমি ইতিমধ্যে এক্সিষ্টিং নলেজৰ পৰা আমি জানো যে আমাৰ এনেকুৱা পানী শুকোৱাৰ পিছত বেমাৰ আজাৰ আহে। তোমাৰ প্ৰিভেনশ্যনৰ কাৰণে যিয়ে শুনি আছে মানুহখিনিক মই আজি ক'ব খুজিছোঁ, তেখেতে আমাৰ বেমাৰ যাতে নাপায়, পালে আমি চিকিৎসা কৰিম সেইটো আমি কথা পাতিম, কিন্তু নাপাবৰ কাৰণে আমাৰ হেণ্ড ৱাছটো চবে গুৰুত্ব দিয়ক, যথাসম্ভৱ আমাৰ তেওঁলোকে চ'প এণ্ড ৱাটাৰ চাবোন পানীৰে হাতখন ধুই থাকক ফ্ৰিকুৱেণ্টলি, যাতে ইনফেকশ্যনটো ইনটেক নকৰে, মুখেৰে হওক চকু নাকেৰে লাগি হওক ইনফেকশ্যন নাকাৰণ এতিয়া এক্সপ'জাৰ চান্স বেছি আছে, কাৰণ একেলগে বহুত মানুহ আমি অভাৰ ক্ৰাউডেড হৈ আছে, জনসমুদায়কেও ঠাহ খাই আছে।

0: চ' সেইকাৰণে আমাৰ হেণ্ড ৱাশ্বটো ফ্ৰিকুৱেণ্টলি কৰক
1: একদম,
0: মই এইটো গুৰু মানে আমাৰ ফালৰ পৰা এইটো ব্যৱস্থা থাকিব লাগিব, আমাৰ এইটো কোৱা হৈছে। আৰু নহ'লে হেণ্ড চেনিটাইজাৰ মিনিমাম, কেৱল হেণ্ড চেনিটাইজাৰ পৰিষ্কাৰ হাততহে কাম কৰিব, সেইটো আমাৰ হেণ্ড ৱাশ্ব থাকিল যাতে বেমাৰটো আঁতৰি থাকে। ছেকেণ্ড, এটা ৰেস্পিৰেটৰী হাইজিন বুলি কওঁ আমি, কাহ মাৰিলে আমি যিটো ক'ভিডৰ সময়ত দেখিছিলোঁ, যাতে আমাৰ চৰ্দি কাহ, কমন কল্ড হওক, ফ্লু হওক, আনজনলৈ যাব নোৱাৰে, মানুহজন সজাগ থাকিলে নিজৰ যাৰ কাহ, চৰ্দি, স্নিজিং, হাঁচি এইবিলাক নিজে কভাৰ কৰিব পাৰে নাক মুখ হাত থাকি পেলাই, তেতিয়াও আমাৰ স্প্ৰেডটো কমে। এনেকৈ আমি বেমাৰ সংক্ৰমণটো অকণমান বাধা দিব পাৰোঁ। আৰু অকণ অকণ সকলোৱে কৰিলে কণ্ট্ৰিবিউশ্যনটো যেতিয়া বাঢ়ি যায় আমাৰ, তাত ডেফিনেটলি ডাঙৰ ইম্পেক্ট আহিব। আৰু মই দ্বিতীয় কথা মানে ক'ব খুজিছোঁ, এই সময়ত ষ্ট্ৰেছ মেনেজমেণ্ট, কাৰণ চাইক'লজিকেলি মানুহখিনি বহুত ট্ৰমাত আছে, তো আমি বিশেষ ডাঙৰ ডাঙৰ এক মানে এক্টিভিটি কৰিব নোৱাৰিলোঁ। এই যিটো আমি ৰেগুলাৰ ব্ৰিথিং এক্সাৰচাইজ কৰোঁ যে মানুহ অকণমান ষ্ট্ৰেছ কমাই ৰাখে, মানে ডিপ্ৰেছ মানে বিভিন্ন ধৰণৰ হেল্প এটা হ'বৰ কাৰণে, সেইবিলাক তেখেতসকলে নিশ্চয় নিজৰ মাজত কৰিব পাৰিব। আৰু মানুহখিনি মই ৰিকুৱেষ্ট জনাওঁ, আমাৰ মানে ডিহাইড্ৰেশ্যন হ'ব নালাগে, আমাৰ এনেই গৰমৰ দিন এইটো এটা ছিটুৱেশ্যনটো আমাৰ, তাৰ মাজত এক্টিভিটি এক্সাৰশ্যন বাঢ়িছে, মানুহে বস্তু লৈ কঢ়িয়াই ঘূৰি ফুৰিছে, আমি তাতেই দেখিছোঁ। গতিকে আমাৰ মানে চুৱেটিং যিটো ঘামি যোৱা, তো আমাৰ যিটো WHO ORS বুলি কয় সেইটো এটা আমাৰ নিয়ম মাফিক পানীত মিহলে যিটো খাব, আৰু প্লেইন ৱাটাৰ, এইখিনি কৰিলে মানুহ এটা মানে নিজৰ যিটো ইমিউনিটি সেইটো অলপ ষ্ট্ৰেংথেন হৈ থাকে। আৰু এটা মই কথা ক'ব খুজিছোঁ এই মুহূৰ্ততে, যে আমাৰ যিটো আমি ৱাটাৰবৰ্ণ ডিজিজ হয় বুলি কওঁ, ডায়েৰিয়া হয়, কলেৰাৰ হওক, এইবিলাক ভয় এটা আছে, হোৱা নাই ভয় আছে, তো তাৰে কাৰণে যধে মধে আমাৰ গেষ্ট্ৰিক বুলি যিটো কয় এণ্টাচিড টেবলেট, এণ্টাচিড প্ৰিপাৰেশ্যন, সেইবিলাক যাতে অপ্ৰয়োজনত ডক্টৰে প্ৰেছক্ৰাইব নকৰিলে গ্ৰহণ নকৰে। কি কাৰণত, আমাৰ নেচাৰেলি যিটো এচিড আছে, হাইড্ৰক্লৰিক এচিড পেটৰ ভিতৰত থাকে আমাৰ যিটো আছে, সেইটো আমাক প্ৰটেকশ্যন দি থাকে, নেচাৰেল প্ৰটেকশ্যন ফ্ৰম বেক্টেৰিয়াছ, ভাইৰাছেছ, মুখেৰে যিখিনি খাদ্যলৈ যাব পাৰে, আনক্লিন হেণ্ডলৈ যাব পাৰে, যে হাতখন পৰিষ্কাৰ নাছিলে, কিন্তু আমাৰ এচিডিটিয়ে সেইটো বচাই ৰাখে, প্ৰটেক্ট কৰে। তো আমি অপ্ৰয়োজনীয় এটা বৰ ডাঙৰ প্ৰেক্টিছ মানুহৰ, যে এচিডিটি সহজে দেখাব, এণ্টাচিড বটল এটা পালে, টেবলেট এটা হ'লে, তো প্ৰয়োজন থাকিলেহে খাব, মই এইটো ৰিকুৱেষ্ট, প্ৰয়োজন থাকিলে লাগিব নিশ্চয়, কিন্তু নিজে নিজে নহয়। মই কথাটো এইকাৰণে উলিয়াইছোঁ, কাৰণ এইটো বহুত ডাঙৰ প্ৰেক্টিছ, মানে এটা অভ্যাস হৈ গৈছে মানুহৰ মাজত, তো সেইটো আঁতৰি চলিলে
2: এনে সকলোৰে, সাধাৰণ মানুহৰ,
0: সাধাৰণ মানুহ সকলোৰে
2: কাৰণে আছে। আপোনাৰ পৰা এটো গুৰুত্বপূৰ্ণ কথা পাতিম আমি, ফোন এটা আহিছে। হেল্ল' হেল্ল'
3: হেল্ল' বাইদেউ,
2: হয় নমস্কাৰ, কোনে কৈছে?
3: নমস্কাৰ, মই ৰোহিত মাৰে কৈ আছো, মই বৰগোলা, এই গোৱালপাৰা ডিষ্ট্ৰিক্ট বৰগোলা ভাগত।
2: হয় কওকচোন বাৰু, আপুনি কি জানিব বিচাৰিছে?
3: মই জানিব বিচাৰোঁ মানে, যিখিনি মানুহ যে বানপানীত ভুগি আছে, আৰু তেখেতৰ যে খেতি বাতি আছে, খেতি বাতি গোটেইখিনি ধ্বংস হ'ল, গড় বাৰী ধ্বংস হ'ল, এইকেইটো এইজন মানুহৰ ব্যৱস্থা কি হ'ব, মই জানিব বিচাৰিছোঁ।
2: হয় ধন্যবাদ, আচলতে তেখেতে সোধা প্ৰশ্নটো অকণমান ফালৰি কাটি গৈছে আমাৰ আজি বিষয়টোৰ পৰা, তথাপি
0: কিন্তু ইয়াতে মই এখেতক উত্তৰ অকল নহয় কথা এটা হ'ব খোজোঁ, সঁচাকৈ আমি জানো যে নিউট্ৰিশ্যন যিটো পুষ্টিৰ অভাৱ হয়, কাৰণ ইমিডিয়েট নহয়, এতিয়া সকলোৱে আউট অফ আমাৰ চিম্পেথি, বা আমি আগতে উবুৰ খাই পৰি সহায় কৰি আছোঁ, কৰি থাকিব লাগিব, কিন্তু এইটো এটা আমাৰ পৰিৱৰ্তন নিশ্চয় এটা ডাঙৰ ক্ষতি হৈছে,
2: বহুত ডাঙৰ ক্ষতি হৈছে,
0: এইটো আমি নিশ্চয় মোকাবিলা কৰিব লাগিব
2: লাগিব। আৰু চৰকাৰে এখেতসকলে, তেখেতসকলৰ যি দুটা বিভাগ, স্বাস্থ্য আৰু আমাৰ জনস্বাস্থ্য কাৰিকৰী, তেওঁলোকৰ ফালৰ পৰা আজি কৈছে, প্ৰতিশ্ৰুতিও দিছে যে গোটেই ব্যৱস্থাখিনি সুন্দৰকৈ কৰা হৈছে, গতিকে বাকী সকলো বাকী ব্যৱস্থাসমূহ হ'ব বুলি আমি আশা কৰিব পাৰোঁ, সেইখিনি কৰিব পাৰোঁ। এয়া দাস ডাঙৰীয়াই কৈ আছিলে আমাক যে আমি যধে মধে ঔষধ খাব নালাগে, আৰু কি কি কৰিব লাগে?
0: ঔষধটো নিজে, ঔষধ বস্তুটো আমাৰ নিজে নিজে মানে যধে মধে খাব নালাগিব। মই এটা ক'লোঁ, আমাৰ যাতে মানুহ পানীৰে ডিহাইড্ৰেশ্যন যাতে এভইড কৰি থাকে, এটা ORS আৰু প্লেইন ৱাটাৰ, চেফ ৱাটাৰ এখেতে আছেই ক'লে যে ব্যৱস্থা হৈ আছে, আমিও দেখিছোঁ মানে পাই আছে চেফ ৱাটাৰ, আৰু যিটো ক'লোঁ যে আমাৰ এণ্টাচিড আননেচেচাৰী অপ্ৰয়োজনত যাতে ব্যৱহাৰ নকৰে, আৰু আমাৰ ষ্ট্ৰেছটো অলপ কমাই ৰাখিলে, প্লাছ অতি জৰুৰী মানে আতংকিত হ'ব নালাগিব। আৰু এটা কথা কি, অকল আমি যে পানীজনিত বা পষ্ট ফ্লাজিত বেমাৰকেইটাই পাম এনেকুৱা নহয়, বহুত সময়ত কি হয়, কাৰোবাৰ ধৰি লওক ডায়েবেটিছ, হাইপাৰটেনশ্যন এইবিলাক আছিলে, তাৰে ৰেগুলাৰ মেডিকেশ্যন হওক, যিখিনি মানে কেয়াৰ
1: লোৱাৰ
0: সেইখিনি যাতে আমাৰ গুৰুত্বটো থাকে। আৰু মই আকৌ এবাৰ কৈছোঁ যে আমাৰ হেল্থ কেম্পখিনি খুব সঘনাই, খুব মানে ফ্ৰিকুৱেণ্ট জেগাত হৈ আছে, হেৰি নিয়াৰটো কমি মানুহৰ ওচৰতে হৈ আছে, তো আমাৰ সেইখিনি কেয়াৰ ৰাইজেও অকণমান সজাগ হৈ থাকিলে, যে মই অকল ডায়েৰিয়া, কলেৰা, জ্বৰ, চৰ্দি, কাহ এইখিনিয়ে নহয়, বাকী বেমাৰখিনিও আমি যত্ন ল'ব
1: পাৰোঁ। আৰু মানে মই এইখিনিতে কৈছোঁ, মানে আমাৰ স্বাস্থ্য বিভাগৰ পৰা যি হেল্থ কেম্প কৰিছে ৰাইজ, মই নিজৰ চকুৰে দেখি আহিছোঁ, মই মানে যোৱা ডে 1 20 তাৰিখৰ পৰা মই আপাৰ আচামতে আছোঁ, মই গোটেইখন জিলা

0: তাত আছোঁ মই, আজি অকল আপোনালোকৰ প্ৰগ্ৰেমৰ কাৰণে আহিছোঁ, কাইলৈ আকৌ যাম। মই দেখিছোঁ যে তাত মানে ৰাইজ আহিছে দৰকাৰ কাৰণে আহিছে, আৰু তাত মই এইটোৱে এড কৰিছোঁ যে আমি শিৱসাগৰ চৰাইদেউ জিলাত হেল্থ কেম্পত হেলথৰ লগতে পি এইচ চি আৰু ভেটেনেৰী একেলগে কৰিছোঁ,
1: মানে
0: ইণ্টিগ্ৰেটেড। একেটা হেল্থ কেম্পতে ভেটেনেৰীও আছে, একেটা হেল্থ কেম্পতে পি এইচ চিও আছে, আৰু একেটা হেল্থ কেম্পতে আপোনাৰ মানে হেলথৰটো আছেই। গতিকে
2: আমাৰ
0: একেলগে লৈ পেলাই যাতে মানে গোটেই ছাৰ্ভিচকেইটা আমি একেলগে দিব পাৰোঁ, সেইকাৰণে আমি এই ব্যৱস্থা কৰিছোঁ। আৰু দেখিছোঁ যে তাৰ পৰা ৰাইজ উপকৃত হৈছে, কাৰণ তেখেতসকলৰ কোনোবাৰ আজি মই নিজৰ চকুৰে দেখি অহাটো কৈছোঁ, কাৰোবাৰ আজি ছালৰ চৰ্মৰোগ যিটো হৈছে, চৰ্মৰোগ লৈ পেলাই আহিছে, হেলোজেন টেবলেট পাইছে, মানে এটা পেকেজ হিচাপে। আৰু চৰকাৰে এইটো খুব ভাল হেৰি লৈছে, আৰু আমি ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেচন সমূহে মানে এইটো ক্ষেত্ৰত খুব ভাল হেৰি লৈছে, আৰু ৰাইজ এইটোৰ পৰা উপকৃত হৈছে, মানে হেলথৰ পৰা দৰৱ পাইছে, বেমাৰ হোৱা অসুখ হোৱাজনে পাইছে। কিন্তু প্ৰিভেণ্টিভ, আপুনি যিটো কথা ক'লে ডক্টৰ, প্ৰিভেণ্টিভ হেৰিখিনি আমি মানে হেলথ আৰু পাব্লিক হেলথটো চাইকেলখনৰ নিচিনা, মানে চাইকেলৰ প্ৰথম চকাটো ফাৰ্ষ্ট, মানে আগ চকাটো পাব্লিক হেলথ ইঞ্জিনিয়াৰিং, পিছ চকাটো আপোনাৰ স্বাস্থ্য বিভাগ। যেতিয়া প্ৰিভেণ্টিভ মেজাৰখিনি ভালকৈ লোৱা যাব, তেতিয়া স্বাস্থ্য বিভাগৰ মানে
1: আপুনি যিটো প্ৰস্তুতিৰ কথা কৈছে, প্ৰস্তুতিৰ কাৰণে আমি প্ৰতিদিনে যিখিনি আমাৰ কি কি বেমাৰ হৈ আছে, সেই বেমাৰ যদি হয় তাক মোকাবিলা কৰিবলৈ এডিকুৱেট অ' আৰ এছ হওক, জিংক হওক, যিখিনি মেডিচিন আমি লাগে বুলি ভাবিছোঁ বা লজিষ্টিক্স লাগে, তাৰ ডাটাটো আমি সদায় লৈ আছোঁ দিনটোত, মানে বহুত ফ্ৰিকুৱেণ্টলি, যাতে আমি আমাৰ শ্বৰ্টেজ শ্বৰ্টফল কোনো কাৰণত নহয়। তো আমাৰ সেইটো আমাৰ একেবাৰে প্ৰস্তুতিৰ কাৰণে, মানে আচলতে মই দেখিছোঁ সঁচা অৰ্থতে সষ্টমৈ থকা হৈছে। তো এতিয়া আমি আশা কৰিছোঁ সঁচাকৈ আমাৰ যিখিনি প্ৰিভেণ্টিভ মেজাৰৰ কাৰণে কোনো আউটব্ৰেক নহ'ব, মানে ইমান ডাঙৰ প্ৰাদুৰ্ভাৱ নহয়, কিন্তু হ'ব পাৰে বুলি ভাবি ইতিমধ্যে আমাৰ
2: সাজু হৈ থকা হৈছে। আৰু আপুনি এটা কথা উল্লেখ কৰিছিলে অকণমান আগে, যে সেই শিবিৰসমূহত বা যি বানত যিসকল আবদ্ধ হৈ আছে তাৰ মাজত কিন্তু ৰোগীয়া মানুহ আছে, শিশু আছে, নৱজাতক আছে একেবাৰে, আৰু যিসকলৰ কিছুমান ৰোগ আছে, ধৰক সন্তান সন্তান সম্ভৱাসকল আছে, সকলো মানুহ এফেক্টেড হৈছে। গতিকে তেওঁলোকক কিন্তু বিশেষভাৱে তেওঁলোকক পৰিচৰ্যাৰ প্ৰয়োজন হৈছে বা তেওঁলোকক তেনেকুৱা ধৰণৰ বস্তু দৰকাৰ হৈছে। গতিকে সেইসকলৰ কাৰণে কেনেকুৱা ব্যৱস্থা কৰা হৈছে, বিশেষকৈ শিশুসকলৰ কথাই কৈছোঁ মই, তেওঁলোককতো বিশেষকৈ
1: কৈছে। আমি যে ক'লোঁ যে আমি ফ্লাড ছিটুৱেশ্যন নিৰীক্ষণ কৰাৰ কাৰণে, তাত ছাৰ্ভেলেঞ্চ ডাটাটো ল'বৰ কাৰণে আমি একচুৱেলি টোটেল পপুলেশ্যনৰ লগতে এইখিনি মানুহ স্পেচিয়েলকৈ লোৱা হৈছে, যে তাত কিমান লেক্টেটিং মাদাৰ আছে, মানে এক বছৰ তলৰ কেঁচুৱা থকা মাক কিমান আছে, গৰ্ভৱতী মাতৃ কিমান আছে, প্ৰেগনেণ্ট উইমেন কিমান আছে, যাতে আমি এটা তাৰে সমস্ত ডাটা এটা ৰাখি, মানে আমি তথ্য এটা ৰাখি পেলাই তেখেতসকলৰ যত্নটো ল'ব পাৰোঁ। তো এইটো আমাৰ কৰি থকা হৈছে, তেওঁলোক আমাৰ নিৰীক্ষণত আছে, প্ৰতিটো মানুহ শিশু বুলিয়ে হওক,
2: এই ক্ষেত্ৰত শিশুসকলৰ প্ৰতিষেধকৰো কথা থাকে,
1: কথা আছে, হয়,
2: নিয়মীয়া প্ৰতিষেধক বহুতৰে হয়তো
1: ৰুটিন ইমিউনাইজেশ্যন যিটো আমাৰ আচলতে হ'ব, মানে আমি ক'ব নোৱাৰোঁ, ইমান ডাঙৰ এটা ছিটুৱেশ্যনত আমি হোৱা নাই বুলি ক'ব নোৱাৰোঁ, কিন্তু এইটো আমি অবজাৰ্ভেশ্যনত ৰাখিছোঁ, যাতে আমি লেফ্ট আউট হৈ গ'লে যে কিছুমান ৰৈ গৈছে, আমি নিশ্চয় এইটো কভাৰ কৰিব লাগিব, তেওঁলোকে যাতে ছাৰ্ভিচটো পায়।
2: হয়, আৰু যিসকল আশা অংগনবাদী যিসকল আছে তেওঁলোকে হয়তো সেই সকলো গাঁৱে গাঁৱে গৈ বা তেনেকুৱা অঞ্চলসমূহলৈ গৈ পেলাই আমি দেখা পাওঁ যে সেই ব্যৱস্থাটো
1: কৰে,
2: কিন্তু এতিয়া এতিয়া আকৌ সেই ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছেনে? বা
1: এতিয়া আমাৰ আচলতে হেল্থ কেম্প পেটাৰ্ণত আমাৰ এটা হেল্থ টীম, স্বাস্থ্যৰ এটা টীম আমাৰ ডিপ্লয় কৰা হৈছে, যাতে নিজৰ নিজৰ এৰিয়াত ছাৰ্ভেলেঞ্চখিনি কৰি থাকিব পাৰে, বেমাৰ হ'লে ৰিপৰ্ট কৰিব পাৰে। তেওঁলোকে অলৰেডি ট্ৰেইন স্বাস্থ্য হেল্থ ৱৰ্কাৰ হয়, চি এইচ অ' আছে বা মেডিকেল অফিচাৰ আছে, তেখেতসকলে যাতে প্ৰাইমেৰী কেয়াৰখিনি দিব পাৰে বা লাগিলে আমাৰ ৰেফাৰেল কৰা হ'ব। মই এটা বেলেগ কথা ক'ব খুজি আছিলোঁ, স্নেক বাইটৰ কথাটো, যিহেতু স্নেকৰ আমি এনেও এইটো ছিজনত আমি জানো ৱাৰ্ম ব্লাডেড এনিমেল আমাৰ আহিব পাৰে, এইখিনি সময়ত এক্সপ'জাৰ হয়, তো আমাৰ তাতে স্নেক বাইট হ'লেও মানুহে যাতে ভয় নাখায়, মই বাৰে বাৰে ক'ব খুজিছোঁ, কেলেই স্নেক বাইট হ'লে এইটো ভেনমাছ নহ'বও পাৰে প্ৰথম কথা। আৰু ট্ৰিটমেণ্ট এতিয়া সম্পূৰ্ণ এণ্টি স্নেক ভেনমৰ ট্ৰিটমেণ্ট গোটেই অসমত খুব ইফেক্টিভলি চলি আছে, গোটেই দেশৰ ভিতৰতে খুব ভাল নাম যে আমাৰ মেনেজমেণ্ট ভাল। তো গতিকে ৰাইজে যাতে স্নেক বাইট হ'লে ভয় নাখায়, আমাৰ যিখিনি সাধাৰণতে ট্ৰেডিশ্যনেল কিবা ছিষ্টেমত যায় বান্ধি থলে বা জা জৰা ফুকা, সেইখিনি যাতে কোনো কাৰণত নকৰি পেলাই প্ৰথম কথা তেওঁলোকে ভয়

0: দেখাব। দ্বিতীয় কথা হৈছে হস্পিটেললৈ এজ পাৰ প্ৰট'কল আমাৰ যাতে কঢ়িয়াই লৈ যায়, যিখিনি নিয়াৰেষ্ট ফেচিলিটি আছে এতিয়া ফাংচনেল হৈ পেলাই আছে তাতে ট্ৰিটমেণ্টটো দিয়ে। ইয়াত কোনো কাৰণত যাতে আমাৰ যিটো আমাৰ গ্ৰাম্য চিকিৎসা বা আমাৰ ট্ৰেডিচনেল বিলিফ তেনেকুৱা কৰিব
1: নালাগে,
0: সেইবিলাক আমাৰ স্নেক বাইট বা এনিমেল বাইটছত হ'ব পাৰে। কিন্তু আপোনালোকক মই ৰিকুৱেষ্ট মানে মানুহখিনিক কৰিম তেখেতসকলে যাতে যিকোনো এনেকুৱা এক্সপ'জাৰ হ'লে এনিমেল বাইটে হওক স্নেক বাইটে হওক
1: তাৎক্ষণিকভাৱে যাতে
0: আমাৰ চিকিৎসাৰ কাৰণে
1: আগুৱাই ওচৰলৈ আহে।
0: হয়
1: আৰু শৰ্মা ডাঙৰীয়া, এই যিসমূহ কিছুমান অঞ্চলত দেখা গৈছে যে বহু সংখ্যক পশুধনৰ মৃত্যু হৈছে আৰু কিছুমান অঞ্চলত হয়তো সেই পশুধনসমূহ তাৰ পৰা উলিয়াই আনিব পৰা হোৱা নাই বা চাফা কৰ, তাৰ ফলত এটা কিন্তু লেতেৰা তেনেকুৱা ধৰণৰ পৰিস্থিতি এটা সৃষ্টি হৈছে, গতিকে সেইবিলাক যিবিলাক মানে চেনিটেশ্যনৰ ক্ষেত্ৰত অনাময়ৰ ক্ষেত্ৰত
2: সেইবিলাক
1: চাফা চুফা
2: মই মানে কম বুলি ভাবি থকা কথাটো আপুনি ক'লে। এই ক্ষেত্ৰত আপোনাৰ বিশেষকৈ আমাৰ মানে শিৱসাগৰ জিলাৰ যিটো চন্তক বিহুবৰ এৰিয়াত, চন্তক বিহুবৰ এৰিয়াত আমাৰ সেই মানে কাৰ্কাছ ডিছপ'জেলত এটা হেৰি হৈছে, আপোনাৰ যিখিনি তেনেকুৱা জীৱ জন্তু মৰি আছে তেওঁ এইবিলাকক ডিপ বেৰিয়েল মানে তলত পুতিবৰ কাৰণে আৰু লগে লগে আমি আমাৰ ডিপাৰ্টমেণ্টৰ পৰাও আমি ছাপৰ্ট কৰি দিছোঁ। আমি শিৱসাগৰ জিলাত 3 টন আৰু চৰাইদেউ জিলাত 3 টন আমি অলৰেডি এলট কৰি দিছোঁ চূণ, মানে তাত লাইমেই দিয়ে মানে দিয়ে, তেতিয়া ভেটেনেৰি ডিপাৰ্টমেণ্টে এক্সপাৰ্ট তেওঁলোকে কৰে, কৰি পেলাই 6 ফুট দ গাঁত কৰি পেলাই তাত জীৱ জন্তু দি পেলাই সেই চূণ দি তাৰ ওপৰত মাটি দি সেই ডিপ বেৰিয়েলৰ কাম কৰি আছে, য'ত এতিয়ালৈকে একচেচিবল হৈছে আৰু হয়তো এইটো কণ্টিনিউ কৰি থাকিব লাগিব। আৰু এই বস্তুটো মই যিখিনি মানুহে শুনি আছে তেওঁলোকৰ তাত ওচৰত যদি তেনেকুৱা ধৰণৰ জীৱ জন্তু মৰি বাহিৰত পৰি আছে লগালগে আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্টক ইমিডিয়েটলি, ভেটেনেৰি ডিপাৰ্টমেণ্টৰ ফিল্ড ষ্টাফ তেওঁলোক একদম ফিল্ডত আছে, PHCকো যদি কয় আমি কোঅৰ্ডিনেট কৰি দিম, বা হেল্থকো যদি কয়, হেল্থ কম্পটো যদি কয় বোলে আমাৰ এইটুকুৰা জেগাত তেনেকুৱা
0: একজেক্টলি আমি আপুনি এই কামটোতে আমাৰ মানে এই যে মই কৈছোঁ অকণমান আগত যে আমি যিখিনি বেমাৰ আজাৰ হৈ আছেনে নাই, যদি হৈও নাই এইটো খবৰ দিবৰ কাৰণে তাতে আমি এতিয়া এইটো ইনক্লুড কৰিছোঁ, আমাৰ চৰকাৰী নিৰ্দেশনা আহিছে যে এনিমেল কাৰ্কাছেছ মৰি থকা জীৱ জন্তু যদি ডেড বডি দেখিছে আমাৰ হেল্থ ডিপাৰ্টমেণ্টে এইটো আঁতৰাই নিনিয়ে, কিন্তু তেখেতসকলে ফটোগ্ৰাফছ লৈ পেলাই এইটো যে ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি আমাৰ যিটো আছে বা ডিষ্ট্ৰিক্ট ভেটেনেৰি অফিচাৰ আছে তেওঁলোকক আমাৰ জনোৱাই জনাই থকা হৈছে যে ইয়াতে এইটো ডেড বডি আছে এনিমেল কাৰ্কাছ দেখা
1: হৈছে, ইন্টিগ্ৰেটেড যিটো কথা আপোনালোকে কৈছে সকলো ক্ষেত্ৰতে যদি যিখিনি হৈছে তাক যাতে চৰকাৰে খুব সুন্দৰভাৱে শক্তিশালীভাৱে জনসাধাৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰে। আপোনালোক দুয়োগৰাকীকে আজি এই অনুষ্ঠানত অংশ লোৱাৰ বাবে আন্তৰিক ধন্যবাদ, আৰু মোৰ সহযোগী অপূৰ্ব মালীলৈ ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠান ইমানতে সামৰিছো। শুভৰাত্ৰি,
2: ধন্যবাদ।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে শুনি আছে অসমীয়া চিনেমা গীতৰ অনুষ্ঠান চিত্ৰগীত। এইবাৰ শুনাবলৈ লৈছোঁ জোনাকী মন চিনেমাখনৰ পৰা জুবিন গাৰ্গ আৰু সহশিল্পীৰ কণ্ঠৰ এই গীতটি।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনাব লৈছো হিয়াৰ দাপোনত তোমাৰ এই ছবি চিনেমাখনৰ এটি গীত জুবিন গাৰ্গ আৰু মহালক্ষ্মী আয়াৰৰ কণ্ঠত।

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: চিত্ৰগীত অনুষ্ঠানৰ শেষত শুনাব লৈছোঁ বৰলাৰ ঘৰ চিনেমাখনৰ এটি গীত, দেৱজিৎ সাহা আৰু তৰালী শৰ্মাৰ কণ্ঠত।

0: চিত্ৰগীত অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছত নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্যৰ বান পৰিস্থিতি পূৰ্বতকৈ উন্নত হৈছে যদিও পাঁচখন জিলাৰ বিস্তীৰ্ণ অঞ্চল এতিয়াও বানত বুৰ গৈ আছে। বানত 379খন গাঁৱৰ 1,92,799 লোক প্ৰভাৱিত হৈছে। তদুপৰি 15,430 হেক্টৰ কৃষিভূমি নষ্ট হৈছে। কালি শিৱসাগৰ জিলাত এজন আৰু চৰাইদেউ জিলাত এজন লোকৰ মৃতদেহ উদ্ধাৰৰ পাছত বৰ্তমান বানত মৃত্যু হোৱা লোকৰ সংখ্যা 82লৈ বৃদ্ধি পাইছে। জিলা প্ৰশাসনৰ লগতে বিভিন্ন ব্যক্তি আৰু সংগঠনে ক্ষতিগ্ৰস্ত অঞ্চলসমূহত সাহায্য প্ৰদানৰ উপৰি পুনৰ্বাসনৰ ক্ষেত্ৰত নিস্বাৰ্থভাৱে সেৱা আগবঢ়াই আহিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমসহ বান প্ৰভাৱিত ৰাজ্যসমূহলৈ উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ কেন্দ্ৰীয় চৰকাৰৰ অংশ হিচাপে আজি 2,117,85,00,000 টকাৰ আগতীয়া সাহায্য জাৰি কৰাৰ প্ৰস্তাৱত অনুমোদন জনায়। এই অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ অংশৰ অগ্ৰিম কিস্তি হিচাপে 2026-27 বিত্তীয় বৰ্ষৰ বাবে অসমলৈ 379

কোটি 35 লাখ টকা আৰু অৰুণাচল প্ৰদেশলৈ 44 কোটি 55 লাখ টকা মুকলি কৰি দিয়া হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ মূল্যায়নৰ বাবে অসম আৰু অৰুণাচল প্ৰদেশলৈ ইতিমধ্যে আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে। অসমৰ বানৰ বিভীষিকালৈ চাই ৰাজ্যখনলৈ দুবাৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে নাগালেণ্ড চৰকাৰৰ অনুৰোধ মৰ্মে ৰাজ্যখনৰ বাবে আন এটা আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ কেন্দ্ৰীয় প্ৰতিনিধি দল গঠন কৰা হৈছে। সাম্প্ৰতিক বানত বেয়াকৈ ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাট জিলাৰ অৰুণোদয় হিতাধিকাৰীসকলক বিশেষ সাহায্য হিচাপে 2,500 টকাকৈ প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণোদয় বৰ্তমান কেৱল এখন জনকল্যাণমূলক আঁচনি হৈ থকা নাই, বৰং পৰিয়ালসমূহক আৰ্থিকভাৱে সবল কৰা তথা বিত্তীয় অন্তৰ্ভুক্তি নিশ্চিত কৰা নিৰ্ভৰযোগ্য আৰ্থসামাজিক সুৰক্ষা ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। তেওঁ কয় যে অৰুণোদয় পৰিসৰ ক্ৰমে সম্প্ৰসাৰিত কৰা হ'ব আৰু সাহায্যৰ পৰিমাণো সময়ে সময়ে বৃদ্ধি কৰা হ'ব।

0: যুৱকসকলে বছৰি সৰ্বাধিক 15,000 টকা পৰ্যন্ত ঋণ ল'ব পাৰিব বুলি তেওঁ মন্তব্য কৰে। চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ মুঠ 37 লাখ হিতাধিকাৰীৰ বাবে ৰাজ্য চৰকাৰে এই আঁচনিৰ অধীনত প্ৰতিমাহে 470 কোটি টকাকৈ ব্যয় কৰিব। ওদালগুৰি জিলাত আজি অৰুণোদয় তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে BTCৰ খালিংদুৱাৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ অৰ্জুন দৈমাৰীয়ে পৌৰসভাৰ অন্তৰ্গত 4টা ৱাৰ্ডত উপস্থিত থাকি হিতাধিকাৰী মাতৃ ভগ্নীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে আঁচনিখনৰ লক্ষ্য তথা উদ্দেশ্য বুজাই দিয়ে। কাৰ্বি আংলং জিলাতো আজি অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হয়। এই উপলক্ষে আয়োজিত অনুষ্ঠানত উপস্থিত থাকি কাৰ্যবাহী সদস্য ৰিতেশ ইংহিয়ে সমষ্টিটোৰ 3,400 গৰাকী হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি লাভ কৰে বুলি প্ৰকাশ কৰে। ৰাজ্যত কাইলৈ লোকপিয়লৰ প্ৰথম পৰ্যায় আৰম্ভ হ'ব। ইয়াৰ বাবে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। কাইলৈৰ পৰা 16 আগষ্টলৈ স্বগণনা আৰম্ভ হ'ব। জনসাধাৰণে SE.census.gov.in পৰ্টেলত গৈ নিজৰ মোবাইল নম্বৰ ব্যৱহাৰ কৰি OTPৰ জৰিয়তে লগ ইন কৰিব লাগিব। ইয়াৰ পাছত নিজৰ জিলা আৰু স্থানীয় তথ্য বাছনি কৰি গৃহ আৰু পৰিয়াল সম্পৰ্কীয় তথ্য পূৰণ কৰিব পাৰিব। ডিজিটেল মানচিত্ৰত নিজৰ গৃহৰ অৱস্থান চিহ্নিত কৰিব লাগিব। এই তথ্য দাখিলৰ পাছত লাভ কৰা স্বগণনা পৰিচয় সুৰক্ষিতভাৱে ৰখাটো প্ৰয়োজন। পৰৱৰ্তী সময়ত গণনাকাৰী বিষয়াসকলক এই স্বগণনা পৰিচয় প্ৰদান কৰিব লাগিব আৰু গণনাকাৰী বিষয়াসকলে তথ্যসমূহ নিশ্চিত কৰিব। বজালী জিলাৰ নিত্যানন্দৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডৰ 20 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়। সভাত বজালী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয় উপস্থিত থাকি সমগ্ৰ ৰাজ্যৰ ভিতৰত দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত জিলাখনৰ কামধেনু দুগ্ধ উৎপাদক সমবায় সমিতি লিমিটেডে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি উল্লেখ কৰে। সশস্ত্ৰ সেনাবাহিনীয়ে আয়োজন কৰা 135 সংখ্যক ইণ্ডিয়ান অইল দুৰাণ কাপ ফুটবল প্ৰতিযোগিতাৰ গ্ৰুপ এফৰ খেলসমূহ আজিৰে পৰা গুৱাহাটীত আৰম্ভ হৈছে। অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিক্স ষ্টেডিয়ামত আজি অনুষ্ঠিত প্ৰথমখন খেলত নৰ্থ ইষ্ট ইউনাইটেডে বড়োলেণ্ড FCক 6-0 গ'লত পৰাস্ত কৰে। উল্লেখযোগ্য যে এছিয়াৰ আটাইতকৈ আৰু বিশ্বৰ তৃতীয় পুৰণি ফুটবল প্ৰতিযোগিতাখনৰ খেল পঞ্চমবাৰৰ বাবে অসমত অনুষ্ঠিত হৈছে। গুৱাহাটীৰ গীতানগৰৰ বাসিন্দা যোৰহাটৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন উপাধ্যক্ষা আৰতি শৰ্মাৰ আজি মহানগৰীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। গহপুৰত জন্মগ্ৰহণ কৰা মেধাৱী ছাত্ৰী হিচাপে পৰিচিত আৰতি শৰ্মা এগৰাকী নিষ্ঠাবান শিক্ষয়িত্ৰী আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 78 বছৰ। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05 শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ এয়া মহাবাহু শাখা। আলাপ অনুৰাগ
2: অনুৰাগ
1: আলাপ অনুৰাগৰ আজিৰ শিল্পী জনপ্ৰিয় সুৰকাৰ আৰু সংগীত পৰিচালক অনুপম চৌধুৰী। প্ৰামাণ্য আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ
2: বৰাৰ।
1: এয়া আলাপ অনুৰাগৰ আজিৰ খণ্ড।

0: বৰ ভাল কথা, এইটো মই লিখিম তোমাৰ কাৰণে। প্ৰথম গীতটি তেখেতে লিখিলে, তিনিদিন নে চাৰিদিনৰ পিছত মোক দিলে, মাতি ক'লে তোমাৰ এটি গীত হৈছে, তুমি এতিয়া এইটো সুৰ কৰিব পাৰা, এবাৰ চোৱাচোন তোমাৰ পচন্দ হয় নহয়। মই পঢ়ি চালোঁ আৰু ছাৰৰ গীতৰ যিটো তেখেতৰ ৰচনাৰ যিটো শৈলী, তাত একো কৰিব নালাগে, ইমান সুন্দৰকৈ তেখেত নিজেও এজন সংগীতজ্ঞটো, সংগীত শিল্পী, গতিকে গায়ক, গতিকে তেখেতে মানে গীতৰ ছন্দ আদি কৰি এইবিলাক কথা খুব ভালদৰেই জানে, গতিকে এটা সৰ্বাংগ সুন্দৰ গীত হৈ পৰে তেখেতৰ হাতত। তেখেতে লিখিছে সোণালী চৰাই এটি। এতিয়া সোণালী চৰাই যে বুলি তেখেতে যিটো শব্দ ব্যৱহাৰ কৰিছে, সোণালী চৰাইটো তেখেতে ৰেডিঅ'ক প্ৰতীক হিচাপে ব্যৱহাৰ কৰিছে। সোণালী চৰাই এদিন পুৱতি নিশা আহিল, মানে ৰেডিঅ' আমাৰ অসমলৈ, গুৱাহাটীলৈ আকাশবাণী আহিলে, আহি পেলাই ইয়াত কেন্দ্ৰ প্ৰতিষ্ঠা কৰিলে, সেইটো ৰেডিঅ' ষ্টেচনটোৰ কথা কৈছে প্ৰতীক হিচাপে। তাৰপিছতে গীত গোৱা পক্ষী, সেইটো মানে গীত গোৱা পক্ষী বুলি কৈছে সেই যিসকল আমাৰ স্থানীয় শিল্পীসকল আছিলে, উদীয়মান শিল্পীয়ে হওক বা কোনোবা ভেটাৰ্ণ ছিংগাৰেই হওক, যিসকলে মানে সুবিধাৰ অভাৱত গীত গাব পৰা নাছিলে বা পৰিৱেশন কৰিব পৰা নাছিলে, গীত গোৱা পক্ষীবোৰো এনেকৈ সেই কথাটো কৈছে, এইসকলক তেওঁ এইটো প্ৰতীক হিচাপে তেখেতে ব্যৱহাৰ কৰিছে। আৰু ইমান প্ৰতীকধৰ্মী গানটো, সেই হিচাপে মই তেনেকৈ সুৰ কৰিলোঁ। সুৰ কৰাৰ পিছত ছাৰক শুনা, মই ৰেকৰ্ডিং কৰাৰ আগতে ছাৰক সদায় শুনে ছাৰৰ গীত হ'লে, ছাৰে খুব ভাল পালে, কৈছে তুমি উপযুক্ত সুৰেই কৰিছা, তুমি আগবঢ়া, এইদৰে কৰি পেলাই সেই গীতটো মই প্ৰযোজনা কৰিলোঁ।
1: অনুপম চৌধুৰী অসমৰ এগৰাকী যশস্বী সুৰকাৰ আৰু চলচ্চিত্ৰ সংগীত পৰিচালক। আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সুৰকাৰ অনুপম চৌধুৰীৰ জন্ম হৈছিল 1947 চনত যোৰহাটত।
2: অনুপম চৌধুৰীৰ পিতৃ হেমন্ত কুমাৰ দাস এগৰাকী অভিযন্তা আছিল। চাকৰিৰ সূত্ৰে তেওঁ যোৰহাটত আছিল। মাতৃ পুতুলি দাস। নিজৰ জন্মৰ কথা অনুপম চৌধুৰীয়ে এইদৰে কয়।
0: মোৰ জন্ম যোৰহাটত হৈছিলে। জন্মৰ চনটো আছিলে 1947 চনৰ 24 জুলাই তাৰিখে,
3: তাৰমানে স্বাধীনতাৰ আগত
0: কেইদিনমান আগতে তাৰমানে মই কেইদিনমান ব্ৰিটিছৰ নিমখ খাইছোঁ। আৰু মোৰ দেউতাৰ নাম আছিলে স্বৰ্গীয় হেমন্ত কুমাৰ দাস, আৰু মোৰ মাৰ নাম আছিলে পুতুলি দাস।
3: আপোনাৰ দেউতা এগৰাকী অভিযন্তা
0: আছিল, হয়।
3: কোন বিভাগত আছিল
0: তেখেত? আগতেতো এইটো গড়কাপ্তানি বুলি কৈছিলে,
3: হয়,
0: সেই তাতে আছিলে। তাৰপিছত যেতিয়া ডিপাৰ্টমেণ্টবিলাক অলপ হেৰি কৰিলে, বহলাই পেলাই মানে অলপ এৰেঞ্জ কৰিলে, তেতিয়া তেখেত ইৰিগেশ্যনলৈ আহিলে, ইৰিগেশ্যন ডিপাৰ্টমেণ্টত আছিল তেখেত। আৰু সেই কৰ্মক্ষেত্ৰত, এই কৰ্মক্ষেত্ৰৰ কাৰণেই সেইখিনি সময়ত তেখেতৰ পষ্টিং আছিলে যোৰহাটত, মোৰ জন্মৰ সময়ত, সেইকাৰণে তাতে জন্ম মোৰ তেতিয়া।

0: ভাৰতবৰ্ষৰ স্বাধীনতাৰ আগত অসমত ইঞ্জিনিয়াৰিং কলেজ নাছিল। এতিয়াৰ বাংলাদেশৰ ৰাজধানী ঢাকা সেই সময়ত ভাৰতবৰ্ষৰ অন্যতম চহৰ আছিল। পিতৃ হেমন্ত দাসে ঢাকাত ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল। তেওঁ ভাল বাঁহী বজাইছিল। পিতৃৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
1: দেউতাই বাঁহী বজাইছিলে এটা সময়ত আৰু তেখেতে এই ইঞ্জিনিয়াৰিং পঢ়িছিল। তেতিয়া ইয়াত ইঞ্জিনিয়াৰিং কলেজ নাই, ঢাকাত পঢ়িছিলে। ঢাকাত মানে তেওঁ দেখিছে তাৰ মানুহবিলাক খুব আৰ্টিষ্টিক হেৰি নহয়, ঢাকাৰ এষ্ট্ৰাজ বজায় খুব, সেইটো মানে এক নম্বৰ ক্লাছিকেল বস্তু আৰু সেইটো এষ্ট্ৰাজটো। দেউতাই তাত সেই তাতে এষ্ট্ৰাজ এখন বনাই কিনি পেলাই তাত শিকিছিলে এষ্ট্ৰাজখন। এতিয়াও মই সুন্দৰকৈ আতন টোকাৰিকৈ থৈ দিছোঁ মোৰ ষ্টুডিঅ'তে, সেইখন থৈ দিছোঁ। সেইখন মানে মোৰ কাৰণে বহুত মানে মূল্যৱান বস্তু সেইটো আৰু।

0: অনুপম চৌধুৰীৰ ককাক মাদিক দাস এগৰাকী উচ্চাকাংক্ষী লোক আছিল। তেওঁ গুৱাহাটীৰ পৰা গৈ তেজপুৰত পঢ়া শুনা কৰিছিল, পাছলৈ আৰক্ষী বিভাগত চাকৰি কৰিছিল, বিয়া বাৰু কৰাই তেজপুৰৰ বাসিন্দা হৈছিল। ককাক মাণিক দাস এগৰাকী ভাল তবলা বাদক আছিল। ককাকৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
1: ককা দেউতা আছিল ইয়াৰ মানুহ, ইয়াৰ গুৱাহাটীৰ মানুহ আছিলে। তেখেতে কিবা অলপ এম্বিচিয়াছ আছিল, মানুহজন গৈ পেলাই তেজপুৰ পালেগৈ, তাৰপিছত তাত পঢ়া শুনা কৰিলে, কৰি পেলাই তাতে তেওঁৰ পুলিচৰ চাকৰি কৰিলে, পুলিচৰ চাকৰি কৰিলে, তেজপুৰতে স্থায়ীভাৱে বসবাস কৰিবলৈ ধৰিলে, কলিবাৰীত আছিলে। তেখেতে হ'ল কি, অসমৰ যিটো প্ৰথম অৰ্কেষ্ট্ৰা পাৰ্টি আছিলে, তেজপুৰ অৰ্কেষ্ট্ৰা পাৰ্টি, সেইটো গঠিত হৈছিলে 1907 চনত বায়ন ষ্টেজত, আৰু তাৰ গুৰি ধৰিছিলে, তাৰ লিডাৰ আছিলে সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা। তাত মোৰ ককা দেউতাই সেই অৰ্কেষ্ট্ৰা পাৰ্টিত তবলা বজাইছিলে। তো সেইটো মই বহুত পিছত কথাটো গম পালোঁ। মোক কথাটো জনালে হেৰি এই কীৰ্তিনাথ শৰ্মা বৰদলৈৰ নাতি, মুক্তিনাথ শৰ্মা বৰদলৈৰ পুত্ৰ, হেৰি এই জ্যোতিনাথ শৰ্মা বৰদলৈ যে কৈছিলোঁ, তেখেতে মোক ফটো এখন আনি দিলে, এই চোৱাচোন এই কোন, চিনিব পাইছেনে? চাবলৈ মই এইখনতো এই প্ৰথম অৰ্কেষ্ট্ৰা, বাপ এইখন বৰ মূল্যৱান ফটো দেই। মই চাওঁ মূল্যৱান, পিছত তুমি চোৱাচোন তোমাৰ কোনোবা আছে নি তাতে? নাই, মই সেইটো ক'ব নোৱাৰোঁ। এই তবলা বজাই চোৱা মানুহজন চোৱাচোন, মই চালোঁ, এইজন তোৰ দেখা দেখা লাগিছে মানুহজনক, মোৰ দেখা দেখা লাগিছে দাদা, নামটো পঢ়াচোন তাত লিখা আছে, আৰে এই যে মোৰ ককা দেখোন, এইয়া তুমি নাজানা চোৱাচোন, ইমান ডাঙৰ কথা তুমি নাজানা, তুমি তেওঁৰ নাতি হৈ পেলাই তুমি তেওঁৰ লিগেচিটো তুমি কঢ়িয়াই লৈ আহিছা, তুমি সেইটো বুজা নাই? মই কৈছোঁ নাই জানা, এই প্ৰথম দেখিলোঁহে, কিবা হৈ গৈছে, মই চিন্তা কৰিব পৰা নাই, মোৰ এনেকুৱা অৱস্থা হৈছে। তাৰপিছত সেইটো সেই ফটোখন আছে মোৰ তাত দিয়ক।
2: অনুপম চৌধুৰীৰ মাক পুতলি দাসে বৰগীত ভালকৈ গাব পাৰিছিল। মাকক আদিগুৰু বুলি ভবা অনুপম চৌধুৰীয়ে কয়,
1: মায়ে খুব ভাল গান গাইছিলে, খুব ভাল বৰগীত গাইছিলে। প্ৰথম গুৰু বুলি ক'লে মই মাৰ কথাই ক'ব লাগিব, কাৰণ মাৰ কোলাত জন্ম হোৱাৰ পিছতে যেতিয়া মাৰ কোলাত শুই শুই তেখেতৰ অমৃত, তেখেতৰ অমৃত পান কৰি পেলাই যেতিয়া মই তেখেতে গোৱা নিচুকনি গীত, আইনাম, বিয়ানাম, বৰগীত এইবিলাক শুনি শুনি যেতিয়া শুইছিলোঁ, জলপান খাইছিলোঁ বা শুইছিলোঁ তেখেতৰ কোলাত, তেতিয়াতো সেইবিলাক গান শুনি শুনিতো আমি শুইছোঁ। আৰু সেই গানে আজিও সেইবিলাকেই মোৰ যিবিলাক সুৰ কৰিছোঁ সেইবিলাক গানৰ ওপৰতে হৈছে। গতিকে মোক কমেই মোৰ প্ৰথম গুৰু বুলি

0: অনুপম চৌধুৰীৰ ঘৰখনত সংগীতৰ পৰিৱেশ আছিল। সন্ধিয়াৰ প্ৰাৰ্থনাৰ পাছত নিতৌ জলছা হৈছিল। আইতাকে নাম গাইছিল, খুৰাকে ভায়লিন বজাইছিল, পেহীয়েক এজনীয়ে চেতাৰ বজাইছিল। শৈশৱৰ কথা সোঁৱৰি আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
1: ঘৰখনত কি হৈছিল জানে? আমাৰ ঘৰখনত তেজপুৰৰ ঘৰতো আছিলে, পিছত যেতিয়া যোৰহাটলৈ আহিলে, দুটা তেজপুৰলৈ আহিলে, তো আমি যেতিয়া বুজা হ'লোঁ তেতিয়া দেখিছিলোঁ, মানে যেতিয়া ধৰক সন্ধ্যা সময়ত আমাৰ যে চাকি বাতি দিয়ে যে, ধূপ ধূনা দিয়ে যে, গোটেই ঘৰটো যে হেৰি
0: কৰে,
1: সেইখিনি সময়ত সেই সেইটো পিছতে আমাৰ ঘৰত সংগীতৰ আচৰ এখন হয়। এঘণ্টা হওক আধা ঘণ্টা হওক হ'বই লাগিব, কিন্তু সেইখন তাৰ পিছতহে মানুহবিলাক মানে কামে কাজে ওলাই যাব, কোনোবা ফুৰিবলৈ গ'ল, কোনোবা কিবা কামত গ'ল, কোনোবা বজাৰ কৰিব গ'ল, কিন্তু সেইটো সেইটো জলছাটো হ'বই লাগিব, সেইটো ডেইলি। মায়ে বৰগীত গায়, নাম গায়, আইতায়ো তেনেকৈ নাম গাইছিলে খুব ভালকৈ, খুৰাই ভায়লিন বজায়, আৰু কোনোবা এজনী পেহীয়ে চিতাৰ বজাইছিলে। মানে এটা মানে এতিয়াও কাণত বাজি থাকে সেইবিলাক, আৰু এটা অৰ্কেষ্ট্ৰা বাজে আৰু, বৰ ধুনীয়াকৈ বাজে আৰু, ইমান ভাল লাগিছিল নহয়। আৰু সেইটো পৰিৱেশতে ডাঙৰ হৈ পেলাই কিজানি কিবা অলপ পালোঁ নেকি কিবা,

0: অনুপম চৌধুৰীৰ শৈশৱ কাল অতিবাহিত হৈছিল যোৰহাট, তেজপুৰ, ডিব্ৰুগড় আৰু গুৱাহাটীত। যোৰহাটত থাকোঁতে একৰ্ডিয়ানৰ শব্দ শুনি বাদ্যযন্ত্ৰটিৰ মোহত পৰিছিল অনুপম চৌধুৰী। শৈশৱৰ স্মৃতি ৰোমন্থন কৰি অনুপম চৌধুৰীয়ে কয়,
1: আমাৰ ঘৰ যিটো ঘৰত আমি বাস কৰিছিলোঁ যোৰহাটত, তাৰ ওচৰতে মিছন হস্পিটেলখন আছিলে। তেতিয়া মিছন হস্পিটেল, তাত ডাক্তৰ চাক্তৰবিলাক সব ইউৰোপীয়ান, তেখেতসকলে হেৰি কৰে, ডাক্তৰ লেডি ডক্টৰ এইবিলাক। তাত মানে কি হয়, একেবাৰে ওচৰতো সন্ধ্যা সময়ত আমি শুনা পাওঁ, কিবা খুব বৰ সুন্দৰ সংগীতৰ এটা হেৰি সংগীত শুনা পাওঁ আমি তাৰ পৰা। ভাঁহি ভাঁহি আহে মানে যন্ত্ৰ সংগীত, কিবা সুন্দৰ সুন্দৰ সুৰবিলাক বজায়। হয়তো তেতিয়া নাজানো ৱেষ্টাৰ্ণ মিউজিকৰ কিবা বজায় চাগে, তেতিয়া সেইবিলাক নাজানিছিলোঁ, কিন্তু খুব ভাল পাইছোঁ আৰু শুনি। আৰু সেইফালে ফুৰিব গ'লে দেখোঁ যে পৰ্দাৰ ফাঁকে, তেওঁলোকৰ কোৱাৰ্টাৰ ফালে চালে মানে পৰ্দাৰ ফাঁকেৰে দেখা যায় এগৰাকী মেমে এটা কিবা যন্ত্ৰ এটা ডিঙিত আঁৰি লৈ পেলাই হাৰমনিয়ামৰ নিচিনা যন্ত্ৰ এটা বজাই থাকে। সেইটোৰ পৰা সেই যন্ত্ৰটোৰ পৰাই সেই সংগীতৰ সংগীতটো নিগৰি আহে বুলি আমি শুনিছোঁ আৰু। তেতিয়া দেউতাহঁতক সোধোঁ যে এইটো কি বস্তু, ইমান ধুনীয়া লাগিছে শুনিবলৈ। তেতিয়া দেউতাহঁতক এইটো পিয়ানো একৰ্ডিয়ান বুলি কয়, এইটো আমাৰ অসম ভাৰতীয় বাদ্যযন্ত্ৰ নহয়, এইটো বাহিৰৰ পশ্চিমীয়া বাদ্যযন্ত্ৰ আৰু ইয়াত পোৱা নাযায় এইটো। মই তেতিয়া মানে তাতে আগবাঢ়িব নোখোজোঁ আৰু, ফুৰাবলৈ যায়তো মোক আগবাঢ়িব নোখোজোঁ, মই তাতে ৰৈ যাওঁ, দেউতাহঁতে টানি আজৰি লৈ যায় আৰু ফুৰাবলৈ। তেতিয়া সেই আগ্ৰহটো যে সেই আগ্ৰহটো কিন্তু মোক ভৱিষ্যতৰ পিছৰ জীৱনত মোক সেই একৰ্ডিয়ানৰ প্ৰতি আগ্ৰহী কৰিলে, আৰু একৰ্ডিয়ানেই মোৰ সংগীতৰ আৰম্ভণি আৰু সেইটোৰ কাৰণে আজি একৰ্ডিয়ানটোৰ কাৰণে আজি এইখিনি পাইছোঁহি।

0: শৈশৱত অনুপম চৌধুৰী দৌৰি ঢাপলি খেল ধেমালি কৰি বৰ ভাল পাইছিল। তেনে এজন শিশু দুৰাৰোগ্যত আক্ৰান্ত হ'ব বুলি কোনে ভাবিছিল? অনুপম চৌধুৰী আক্ৰান্ত হৈছিল পলিঅ ৰোগত। শৈশৱৰ কথা সুঁৱৰি আলাপনৰ আগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
1: যোৰহাটত ডাঙৰ দীঘল হ'লোঁ, কিছু ডাঙৰ হ'লোঁ। তাৰপিছতে মোৰ এটা দুৰ্ভাগ্য বুলি ক'ম, আমাৰ গোটেই পৰিয়ালটোৰ কাৰণেই এটা বেয়া ঘটনা এটা হ'ল। তাৰমানে মই এদিন খেলা ধূলা খুব মই খুব দৌৰি ফুৰিছিলোঁ, খুব মানে এক্টিভ আছিলোঁ মই সৰু কালত, দৌৰি ফুৰোঁ, খেলি ফুৰোঁ, হেৰি কৰি ফুৰোঁ, উৎপতীয়া বুলি যাক কয়। এদিন ৰাতি হঠাৎ কি হ'ল, মই খাই বৈ শুইছোঁ, হঠাৎ মোৰ ৰাতি খুব জ্বৰ উঠিলে। জ্বৰ উঠাৰ পিছত ভাবিছে সাধাৰণ, দেউতাক ভাবিছে চাগৈ, মাহঁতে ভাবিছে সাধাৰণ জ্বৰ, ভাল হৈ যাব। কিন্তু ৰাতিপুৱা মানে দেখিছে যে মোৰ একদম মানে প্ৰায় অচেতনৰ নিচিনা অৱস্থা হৈ আছে মোৰ। তাৰপিছত ডাক্তৰ আহিলে, ডাক্তৰ আহি পৰীক্ষা কৰিলে, পৰীক্ষা কৰি তেওঁ অলপ চিন্তিত হৈছে, চিন্তিত হৈ পেলাই মোক বাবা তুমি থিয় হোৱাচোন বুলি থিয় কৰাই দিলে। মই পৰি গৈছোঁ, তেতিয়া থিয় হ'ব নোৱাৰোঁ মই। তেতিয়া ডাক্তৰৰ সেই মানে এটা মৰ্মান্তিক বাতৰিটো দিছে যে এওঁ পলিঅ' ৰোগত আক্ৰান্ত হৈছে। সেইটো এটা মোৰ আমাৰ গোটেই পৰিয়ালৰ কাৰণেই এটা দুৰ্ভাগ্যজনক ঘটনা বুলি সকলোৱে ভাবে আৰু। সেইটো এটা ঘটনা, যোৰহাটতে হৈছে এইটো ঘটনা।
0: তাৰপিছত আপোনাৰ বয়স কিমান হৈছিল
1: তেতিয়া? চাৰি বছৰ এনেকুৱা হ'ব

0: অনুপম চৌধুৰীৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলত। পাছলৈ দেউতাক গুৱাহাটীলৈ বদলি হৈ অহাত অনুপম চৌধুৰীয়ে গুৱাহাটীৰ সোণাৰাম স্কুলত চতুৰ্থ শ্ৰেণীত নাম লগাইছিল। এইখন স্কুলৰ পৰাই অনুপম চৌধুৰীয়ে মেট্ৰিক পাছ কৰিছিল। এই সন্দৰ্ভত তেওঁ কয়,
1: দেউতা ডিব্ৰুগড়লৈ ট্ৰেঞ্চফাৰ হ'ল। তাত লিট ফ্লাৱাৰ বুলি এখন স্কুল আছে, জানে চাগে। লিট ফ্লাৱাৰ স্কুলত তেতিয়া ল'ৰা ছোৱালী কম্বাইন আছিলে, মানে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত। তাতে মোক এডমিশ্যন দিলে, তাতে পঢ়িলোঁ। পঢ়ি পেলাই তাত তিনি বছৰমান পঢ়িলোঁ, তিনি চাৰি বছৰমান পঢ়িলোঁ।

0: পৰাৰ পিছত দেউতা আকৌ ট্ৰেঞ্চফাৰ হ'ল গুৱাহাটীলৈ, তেতিয়া গুৱাহাটীলৈ গুচি আহিলোঁ। আৰু তেতিয়া অলৰেডি আমাৰ ঘৰ দুৱাৰ বনোৱা হৈছিলে গুৱাহাটীত, তাতে নিজৰ ঘৰত সোমালোহি আহি। তাৰপিছত আৰু গুৱাহাটীত শিক্ষা আৰম্ভ হ'ল, সোণাৰাম স্কুল আছিলে আমাৰ ঘৰৰ ওচৰতে।
1: গুৱাহাটীত কিমান চনত আহিল?
0: এইটো খুব সম্ভৱ 1956 চনমান হ'ব নেকি।
1: 56 চনলৈ তেতিয়াহ'লে আপোনাৰ এইফালে 3 বছৰ আৰু 6 বছৰ 9 বছৰ বয়স,
0: একজেক্টলি 9 বছৰ।
1: 9 বছৰ বয়সত আপুনি কোন শ্ৰেণীত পঢ়ি আছিল?
0: তেতিয়া ইয়াত আহি পেলাই মোক ক্লাছ ফ'ৰত এডমিশ্যন দিলে,
1: ক্লাছ ফ'ৰত
0: সোণাৰাম হাইস্কুলত। সোণাৰাম হাইস্কুলত দিলে, দিয়াৰ পিছত তাতে পঢ়া শুনা কৰিলোঁ।

0: সোণাৰাম স্কুলত পঢ়ি থকা সময়ৰ কথা। এবাৰ সোণাৰাম খেলপথাৰত অনুষ্ঠিত হোৱা পশ্চিম গুৱাহাটী ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াত ভাগ ল'বলৈ কলিকতাৰ পৰা আহিছিল সেই সময়ৰ অসমৰ প্ৰখ্যাত সংগীত শিল্পী ৰাজেশ্বৰ বৰদলৈ। তেওঁ লগত আনিছিল এটা একৰ্ডিয়ান। একৰ্ডিয়ানৰ সুৰ শুনি মন্ত্ৰমুগ্ধ হৈ পৰিছিল অনুপম চৌধুৰী। এই সন্দৰ্ভত তেওঁ কয়,
1: একৰ্ডিয়ানৰ যিটো মোৰ এটা সপোন দেখিছিলোঁ একৰ্ডিয়ান বজোৱা, তাত মানে আৰু গুৱাহাটীলৈ আহি পেলাই আৰু বেছি হ'ল। কাৰণ তাত সেই আমাৰ ঘৰৰ ওচৰতে সোণাৰাম ফিল্ডত, আমাৰ স্কুলৰ ফিল্ডখনত পশ্চিম গুৱাহাটী বিহুৰ অনুষ্ঠান হয়। বিহুৰ সময়ত সংগীত সন্ধিয়া তাত এবাৰ তেনেকৈ চাই থাকোঁতে কলিকতাৰ পৰা, সুদূৰ কলিকতাৰ পৰা ৰাজেশ্বৰ বৰদলৈ, খুব বিখ্যাত সংগীতজ্ঞ আছিলে অসমৰ, তেখেত কলিকতাত আছিল তেতিয়া, কলিকতাত বাস কৰিছে, চাকৰি কৰিছিলে। তেখেত আহিছে, তেখেতৰ দলবল লৈ আহিছে বাদ্য সংগীত পৰিৱেশন কৰিব আমাৰ পশ্চিম গুৱাহাটী বিহু সন্মিলনৰ সাংস্কৃতিক অনুষ্ঠানত। তেখেতৰ সেইটো যেতিয়া সেইটো শুনাৰ পিছততো মোৰ আৰু আগ্ৰহ আকৌ আহি গ'ল। যিটো এটা শুই আছিলে যিটো আগ্ৰহটোৱে, সেইটো সাৰ পাই উঠিলে আকৌ। তাৰপিছত সেই সন্ধিয়া তেখেতৰ অনুষ্ঠান দেখিলোঁ, আহিছে কলিকতাৰ পৰা দলবল লৈ আহিছে, ধুনীয়াকৈ বগা একৰ্ডিয়ান তালৈ উঠিছে, ষ্টেজত উঠি পেলাই বজাইছে। বহুত মই এটা মন্ত্ৰমুগ্ধৰ দৰে চাই আছোঁ, মই ক'ব নোৱাৰোঁ কিমান দেৰি চালোঁ। তেখেতে প্ৰায় এঘণ্টামান অনুষ্ঠান পৰিৱেশন কৰিবলৈ নামি আহিলে। তাৰপিছত মই লগে লগে কি কৰিছোঁ, তেখেত ষ্টেজৰ পৰা নামি যোৱাৰ পিছত মই দৌৰি গৈ পেলাই গ্ৰীণ ৰুমত সোমাব গৈছোঁ। তেতিয়া সৰু, মই একেবাৰে সৰু, ক্লাছ ফ'ৰত পঢ়া, যে সোমাব নিদিয়ে, ভলণ্টিয়াৰবিলাকে যাব দিয়া নাই। মোক তো কি লাগে, তো যা যা, গ্ৰীণ ৰুমত আহিব নালাগে। মই কৈছোঁ নাই, মোৰ দাদা এজন আছে, কিবা লগ ধৰি কিবা কথা ক'ব লাগে, এনেকৈ কৈ ফাঁকি দি পেলাই সোমাই গ'লোঁ। সোমাই গৈ পেলাই তেখেতক এবাৰ চাইছোঁ, তেখেতে মানে একৰ্ডিয়ানটো থৈ পেলাই এখন বেঞ্চিৰ ওপৰত থৈছে, থৈ পেলাই কাৰোবাৰ লগত কথা পাতি আছে। মই এবাৰ একৰ্ডিয়ানটো চাওঁ, এবাৰ তেখেতৰ মুখলৈ চাওঁ, এবাৰ একৰ্ডিয়ানটো চাওঁ, এবাৰ তেখেতৰ মুখলৈ চাওঁ, মানে কেনেকৈ চাইছোঁ মই।
0: আপুনি মন্ত্ৰমুগ্ধ হৈ গৈছে,
1: মন্ত্ৰমুগ্ধ মই মানে ক'ব নোৱাৰোঁ। সেই দৃশ্য, সেই যিটো অনুভৱ কৰিছিলোঁ, সেই অনুভৱটো এতিয়াও মোৰ মানে অন্তৰত মোৰ জীৱনটো হৈ আছে।

0: ৰাজেশ্বৰ বৰদলৈৰ একৰ্ডিয়ন দেখাৰ পাছত অনুপম চৌধুৰীৰ মনত একৰ্ডিয়ন বজোৱাৰ আগ্ৰহ তীব্ৰতৰ হৈ উঠিল। ঘৰৰ পুৰণি হাৰমনিয়ামখনক হোলদলৰ ফিটাৰে বান্ধি ডিঙিত ওলোমাই লৈ একৰ্ডিয়ানৰ দৰে বজাবলৈ লৈছিল। তাকে দেখি দেউতাকে এখন সৰু একৰ্ডিয়ান কিনি দিছিল। এই সন্দৰ্ভত আলাপ অনুৰাগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
1: তাৰপিছতে ঘৰত গৈ পেলাই দেউতাহঁতৰ ওচৰত আৰু মোৰ আৰ্জি পেছ কৰিলোঁ যে মোক একৰ্ডিয়ান এটা লাগে। দেউতাই তেতিয়া সেই তেতিয়া কথা মনত পৰিলে, সেই হেৰিত যে দেখিছিলে যোৰহাটত যে একৰ্ডিয়ান দেখিছিলোঁ মই, তেতিয়া কথা মনত পৰিছে, অ' সেয়ে কথা তোক সেইটো মনত পৰিছে নহয়, মই ঠিক আছে অলপ ডাঙৰ হচোন তেতিয়া পাবি বাৰু, এতিয়া ইমান সৰুতে নালাগে এনেকৈ বুলি ক'লে মোক কৈছোঁ নাই মোক লাগিবই। মানে ধৰিলোঁ, জেদ ধৰিলোঁ, কিছুদিন চালোঁ দিয়া নাই, তেতিয়া কৈছোঁ কি আমাৰ ঘৰত

0: পুৰণা হাৰমনিয়াম এটা আছিলে,
1: পুৰণা হাৰমনিয়ামটো আনি পেলাই মই এই হোল্ডল বুলি কয় বেডিং যে, বেডিঙৰ ফিটাৰ ইয়াত বান্ধি লৈ পেলাই সেইটো লৈ পেলাই বজাওঁ, একৰ্ডিয়নৰ নিচিনাকৈ বজাই থাকোঁ ডিঙিটাৰি লৈ পেলাই। যথেষ্ট ভাৰী সেইটো কাঠৰ হেৰি, সেইটো দেখি পেলাই মানে পেহীহঁতে দেউতাক কয় এই ই এইটো দাঙি লৈ পেলাই এনেকৈ বজাইছে, এইটো কিবা এটা হ'লে ডাঙৰ কথা হ'ব, গতিকে তাক পাৰোঁ যদি এটা সৰু চাই একৰ্ডিয়ন এটা আনি দে ক'ব পৰা। তাৰপিছত দেউতা জানো কি হ'ল, মোক ক'লে তই একৰ্ডিয়ন এটা তই ব্যৱস্থা কৰচোন, যদি পাৰ কিবা কৰি কৰি যদি তই পাৰ তই ব্যৱস্থা কৰ, মই তোক ব্যৱস্থা কি আনি দিম মই একৰ্ডিয়নটোক। তেতিয়া মই সেই ডনবস্কো স্কুলত ফাদাৰসকল যে আহে বাহিৰৰ পৰা, আহোঁতে ইটালীৰ পৰা যে আহে, তেতিয়া মানে তেওঁলোকে একৰ্ডিয়ান বা কিবা তেনেকুৱা বাজনা লৈ আহে, আহি পেলাই যাবৰ সময়ত তেওঁলোকে ইয়াতে কাৰোবাক বিক্ৰী চিক্ৰী কৰি দি যায় আৰু। সেই তেনেকুৱা আমাৰ ওচৰতে এজন ডনবস্কৰ ছাত্ৰ আছিলে, ডনবস্কো স্কুলৰ, মই তেখেতক ক'লোঁ, আমাতকৈ ছিনিয়ৰ, তেখেতক ক'লোঁ, তেখেতে এটা মোক এনেকৈ যোগাৰ কৰি দিলে সৰু একৰ্ডিয়ান এটা, সৰু একেবাৰে সৰু আৰু, মোৰ কাৰণে ঠিক আছে। তেতিয়া সেইটো একৰ্ডিয়ান আনিলোঁ, আনি পেলাই মই শিকি আছোঁ আৰু, এনেকৈ শিকি শিকি তাৰপিছতে মেট্ৰিক পাছ কৰিলোঁ।
2: যে একৰ্ডিয়ান যে শিকিছে, আপোনাক কোনোবাই শিকাইছে?
1: নাই, একো নাই, একো কোনো হেৰি নাই, শিকাৰতো কোনো ব্যৱস্থাই নাই, কোনো সুবিধাই নাই ইয়াত গুৱাহাটীত। তেতিয়া কোনো তেখেতসকল আছে ডনবস্কৰ চাহাব, তেখেতসকল আছে, তেখেতসকলৰ ওচৰলৈ যাবলৈও দিগদাৰ, সময় নাই তেখেতসকলৰ, এজন কেইদিনমান থাকিবা গুচি যায়।

0: কলিকতাৰ বিখ্যাত সংগীতজ্ঞ মুকুল দাসৰ ওচৰত একৰ্ডিয়ান শিকাৰ সংকল্প লৈ অনুপম চৌধুৰীয়ে এজন শিক্ষকৰ সৈতে কলিকতালৈ ৰাওনা হৈছিল। ইতিমধ্যে তেওঁ মেট্ৰিক পাছ কৰিছিল। সেই কথা সোঁৱৰি আলাপনৰ আগৰ আজিৰ শিল্পী অনুপম চৌধুৰীয়ে কয়,
1: তেতিয়া মই কৰিলোঁ কি, মই দেখিছোঁ ইয়াত নহ'ব, মই খা খবৰ কৰিলোঁ অকণমান। কলিকতাত খুব ভাল গুৰু এজন আছে, তেখেতৰ নাম মুকুল দাস, খুব ভাল গুৰু। তেখেতৰ ওচৰত শিক্ষা গ্ৰহণ কৰিবলৈ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা আহে। তেখেতে একৰ্ডিয়ান, পিয়ানো আৰু হাৱাইন গীটাৰৰ শিক্ষা দিয়ে, মানে পাশ্চাত্য পদ্ধতিত। তো মই কৈছোঁ এতিয়াতো মেট্ৰিক পাছ নকৰাকৈতো মই যাব নোৱাৰোঁ। মেট্ৰিক দিলোঁ।
0: মেট্ৰিক কোন চনত পাছ কৰিলে?
1: 1963 চনত হওক। পাছ কৰাৰ পিছত মই তেতিয়া দেউতাহঁতৰ আগত ক'লোঁ যে ছাৰ, তহঁতে কৈছিলে মেট্ৰিক পাছ কৰাৰ পিছত মই ইচ্ছামতে ক'ৰবাত পঢ়িব পাৰিম। এতিয়া মই ভাবিছোঁ মই কলিকতালৈ যাম, আৰু কলিকতা যোৱাৰ উদ্দেশ্যটোৱে হ'ল পঢ়া শুনাটো মই কৰিবই লাগিব, পঢ়া শুনাটো বাদ দিব নোৱাৰোঁ, পঢ়া শুনা কৰিবই লাগিব। তাৰ লগতে মই একৰ্ডিয়ানটো পদ্ধতিগতভাৱে শিকিম, কাৰণ মোৰ তাত দৃঢ় বিশ্বাস হৈছিলে আৰু কিতাপ পত্ৰটো পঢ়িছিলোঁ যে যিকোনো বিদ্যা এটা যদি এটা পদ্ধতিগতভাৱে শিকা নাযায়, আনুষ্ঠানিকভাৱে শিকা নাযায়, সেই বিদ্যা কেতিয়াও লাভ নহয়, এটা ঠাইত গৈ পেলাই স্থবিৰ হৈ যায়। গতিকে মই ভাবিছোঁ যে যিহেতু বস্তুটোক মই ইমান ভাল পাওঁ, পিয়ানো একৰ্ডিয়ান বস্তুটো ইমান ভাল পাওঁ, মই মোৰ প্ৰাণতকৈও ভাল পোৱা, গতিকে এই বস্তুটো মই পদ্ধতি বা আনুষ্ঠানিকভাৱে মই শিকিবই লাগিব। সেইকাৰণে মই দেউতাহঁতৰ ওচৰত মই মানে খুব হেৰি কৰি কুটিৰিয়াবলৈ ধৰিলোঁ। প্ৰথমতে যাব নিদিয়ে, এনেই মোৰ শাৰীৰিক অৱস্থা সেইটো, তাৰপিছতে ইমান কম বয়সতে তই কি কৰিবি গৈ পেলাই, পঢ়া শুনা নহ'ব, একোৱেই নহ'ব তোৰ। মই কৈছোঁ নাই, মই তোক তোমাক কথা দিছোঁ, পঢ়া শুনা মই ঠিকমতে কৰিম, যদি কিবা পঢ়া শুনাত যদি হিনদেৰি হয় তেতিয়া মোক ক'বা, কিন্তু মই পঢ়া শুনা ঠিক ৰাখিম। এইবুলি কৈ পেলাই আমাৰ স্কুলৰে এজন শিক্ষক আছিল, তেখেতক মানে অলপ মই অনুৰোধ অনুৰোধ কৰি, ছাৰ আপুনি যদি কয় আৰু আপুনি যদি লৈ যাওঁ বুলি গাত লয় তেতিয়া দেউতাই যাব দিব বুলি তেখেতক আনি আমাৰ ঘৰ পোৱালোহি। পোৱালোতে দেউতাক আৰু বুজাই ক'লে যে মই লৈ যাম, চিন্তা কৰিব নালাগে, আপুনি মই লৈ গৈ তাক ব্যৱস্থা কৰি দি আহিম। মই দিলে দেউতাই সেইমতে। এদিন আৰু দাৰ্জিলিং মেইলত উঠি পেলাই কলিকতা অভিমুখে যাত্ৰা কৰিলোঁ।

আলাপ অনুৰাগ, অসমৰ জনপ্ৰিয় সুৰকাৰ আৰু সংগীত পৰিচালক অনুপম চৌধুৰীৰ কৰ্মজীৱনৰ আধাৰত যুগুতোৱা প্ৰামাণ্য আলেখ্যখনিৰ প্ৰথম খণ্ডটি শুনিলে। পৰৱৰ্তী খণ্ড শুনিবলৈ পাব আজিৰ দৰে একে সময়তে। প্ৰামাণ্য আলেখ্যখনিৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ, বিৱৰণী লিপিকা মেধি আৰু অজয় কুমাৰ বৰাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্রতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।